নমস্কার, সুপ্রভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ দুদিন, 1948 শকাব্দৰ 29 শাওন আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 20 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 47 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বৰ আছে ডিউটি ৰুমত প্ৰণীতা দাস, নিয়ন্ত্ৰণ কক্ষত পপি চন্দা, কৌস্তভ দাস আৰু বিজয় দাস, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত মই জ্যোতি হাজৰিকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

শ্রোতাসকলে বন্দনা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে নিত্যানন্দ ডেকাৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত, ডেইজী ওজা আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, প্ৰাণগোপাল দাসৰ কণ্ঠৰ লোকগীত, প্ৰীতিশ্ৰী নাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়াগীত আৰু সুবীৰ ৰঞ্জন তালুকদাৰৰ কণ্ঠত এটি ভজন শুনিলে।

0: Ministry said that the discussions covered the entire gamut of ongoing defence and military technical cooperation, with particular emphasis on capacity building, training, military technical cooperation and defence research and development. The deadline for submitting applications in the ongoing Special Intensive Revision SIR in Delhi has been extended till 24th of this month. According to the Chief Electoral Officer of Delhi, under the revised schedule, the draft electoral roll will now be published on 31st of this month. The last date to file claims and objections will be 30th of next month. The process of resolving these objections will be completed by 31st October, followed by the publication of the final electoral roll on 4th November. The Ministry of Education has informed that the last date for online registration for Yuva Sangam Phase 7 has been extended till 31st of this month. The ministry said that the extension will provide an additional opportunity to eligible youth from across the country to register and participate in this unique youth exchange program. Earlier, the last date to register for Yuva Sangam Phase 7 was 18th August. Interested youth aged between 18 to 30 years, including students of higher education institutions, NSS volunteers and young professionals, can register through the official Yuva Sangam portal. Bangladesh will hold its presidential election today, with lawmakers set to choose between the ruling BNP stalwart Mirza Fakhrul Islam Alamgir and 11-party opposition alliance candidate Colonel Oli Ahmed. In badminton, Indian shuttlers will be in action on the pre-quarterfinals day at the BWF World Championships at the Indira Gandhi Indoor Stadium in New Delhi. Indian ace and former world champion P.V. Sindhu will lock horns with third seed Wang Ziyi of China in the women's singles. Indian debutant Ayush Shetty will be up against 11th seed Alvi Farhan of Indonesia in the men's singles. And in hockey, Indian women's team will face England today in their final Pool D match of the FIH Hockey World Cup at Wegener Stadium in Amstelveen. The match will begin at 6:30 p.m. IST. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। মুকুতামালা।
2: সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল, মুক্তি বুলিলে যদি মানুহে বুজে যে ই কোনো এটা নিশ্চল অৱস্থা য'ত জীৱন এটাৰ বিচিত্ৰ বিকাশশীল ধৰ্ম পাহৰি গৈ চিন্তা চেতনাবিহীন জড়ত্বৰ অৱস্থা এটা প্ৰাপ্ত হয়, তেন্তে সেইটো ভুল বুজা হ'ব। কাৰণ যাৰ গতি নাই, বিকাশ নাই, প্ৰস্ফুৰণ নাই, বৈচিত্ৰ উন্মেষণৰ লগত যাৰ বিচ্ছেদ ঘটিছে, তাৰ মুক্তিয়েই বাকী আৰু বন্ধনেই বাকী। মুক্তিৰ স্বৰূপ হৈছে পূৰ্ণতা, য'ত গৈ জীৱনৰ যাৱতীয় গতিমানেই পূৰ্ণতাৰ পৰিপুষ্ট সোৱাদ পাই পৰিতৃপ্ত হয়, আত্মানন্দত আপ্লুত হৈ সকলো বিৰোধৰ আস্ফালন নিৰাশ কৰে। আগত মথাউৰি তুলি দি জীৱনৰ স্বাধীন গতিৰ ধাৰটো ভোটা কৰি থৈ দিব খোজাৰ কাৰণেই প্ৰচলিত বিধি ব্যৱস্থা আইনকাৰণৰ লগত বৰ্ধিষ্ণু জীৱনৰ বিৰোধ সদায় চলি আহিছে। সেইবাবে আমি দেখোঁ যুগে যুগে, বছৰে বছৰে, দিনে দিনে, মুহূৰ্তে মুহূৰ্তে পুৰণি বা প্ৰচলিত বিধি ব্যৱস্থা আৰু আইনকাৰণৰ ভেটি খুন্দি ধূলিচ্ছাত কৰি তাৰ ঠাইত নতুন বিধি ব্যৱস্থা প্ৰতিষ্ঠা কৰি তুলিবলৈকে মানুহ উত্তেজিত হৈ উঠে। সেইবাবেই কি ধৰ্মজগত, কি সমাজ জগত, কি ৰাজনৈতিক জগত, সকলোতে উত্থান পতনৰ বাতৰিবোৰ ইতিহাসত আমি ইমানকৈ পাওঁ। আজিও ৰাষ্ট্ৰীয় আৰু সামাজিক জগতত যি ভীষণ পৰিৱৰ্তনৰ সূচনা চলিছে, সেইটো পুৰণিৰ বান্ধোন এৰি নতুনকৈ আগুৱাই যোৱাৰ অদম্য স্পৃহাহে। পুৰণিটো একেবাৰে অৱহেলাৰ বস্তু নহ'লেও নতুনত্ব প্ৰয়াসীৰ পক্ষে সি সম্পূৰ্ণ গ্ৰহণীয় নহয়। নতুন তেজাল ফূৰ্তিৰ লগত পুৰণিৰ বুঢ়া নাৰীৰ থাকে ঠিকে খাপ খোৱা সংযোগৰ ঠাই নাই বোলা মতটোহে আজি প্ৰবল। মানুহৰ জীৱনৰ স্বাধীন বিকাশটো দুফালৰ পৰা দুটা প্ৰবল শক্তিয়ে প্ৰতিহত কৰি ৰাখিবলৈকে সদায় সচেষ্ট হৈ আছে, যদিও জীৱনৰ জীৱন্ত শক্তিৰ প্ৰভাৱত তিষ্ঠিব নোৱাৰি সি সদায় পৰাজিত হৈ নতুনৰ বাবে বাট এৰি দিবই লাগিছে। জীৱনৰ মুক্ত গতিক ঠেকাই ৰাখিবলৈকে চেষ্টা কৰা এই দুটি শক্তিৰ এটা হৈছে সামাজিক শক্তি আৰু আনটো হৈছে ৰাষ্ট্ৰীয় শক্তি। জীৱনৰ মুক্ত পথ নিৰ্দেশ কৰি দিবলৈকে এই দুটা শক্তিৰ আৱশ্যকতা নাই বুলি ক'ব নোৱাৰি, কিন্তু জীৱনৰ বিচিত্ৰ বিকাশ

0: শিল সনাতন ধৰ্মটোৰ ফালে নেওচা দি পুৰণিৰ ঘূণীয়া দণ্ড হাতত লৈয়ে যেতিয়া এই দুই শক্তিয়ে মানুহ শাসন কৰিবলৈকে দিহা কৰে, তেতিয়া মানুহৰ বিকাশশীল গতিৰ পক্ষে ইয়াৰ আৱশ্যকতা নোহোৱা হয়। তেতিয়া এই দুয়োটা শক্তিয়ে মানুহৰ জীৱনী শক্তিৰ বশৱৰ্তী হৈ চলিব লগাত পৰে। নচলিলে দুয়োফালৰ সংঘৰ্ষণত বিপ্লৱ অশান্তিৰ আৰকাল মাথোন দুয়োপক্ষই সমানে ভোগ কৰিব লাগে। এই ক্ষেত্ৰত সামাজিক শক্তি আৰু ৰাষ্ট্ৰীয় শক্তি দুয়োটাৰ কোনোটোৰ প্ৰভাৱ কম নহয়। এটাৰ সংযোগ মানুহৰ দৈনন্দিন জীৱনৰ লগত আৰু আনটো সংশ্লিষ্ট মানুহৰ ব্যৱহাৰিক জীৱনৰ সৈতে। দুয়োটাৰে প্ৰভাৱ মানুহে এৰাব নোৱাৰে, অথচ দুয়োটাৰ শাসনকেই মানুহে এৰাই আহিছে যেতিয়া মানুহে দেখিছে যে তাৰ নতুন জীৱনৰ বৰেণ্য আশা আকাংক্ষাৰ পক্ষে এই পুৰণিৰ শাসন উপযোগী নহয়। এই পুৰণিৰ আক্ৰোশ এৰাই মুক্ত হৈ ওলাবৰ নিমিত্তে মানুহৰ জীৱনত এটা বিশেষ মুহূৰ্ত প্ৰতিফলিত হয়। যেতিয়া মানুহে নিজে গম পায় মানুহ এটা অৱহেলাৰ বস্তু নহয়, মানুহৰ এটা আত্মসম্ভ্ৰম আছে, মানুহৰ মনুষ্যত্ব বোলা এটা সত্তা আছে যিটো সি আপোন বুলি গ্ৰহণ কৰিব নোৱাৰা, তাৰ জীৱনৰ মুক্ত গতিৰ লগত খাপ খুৱাই ল'ব নোৱাৰা শাসনৰ তলত পৰি অপমানিত হ'বলৈ ধৰিছে, তেতিয়া মানুহে পুৰণিৰ প্ৰভাৱ জাৰি জোকাৰি পেলাই নতুনক আলিংগন কৰিবলৈ আগবাঢ়ি যায়। মুকলিৰ আহ্বানত মতলীয়া হোৱা মানৱ জীৱনৰ এই মুক্ত গতি ঠেকাই ৰাখিবৰ শাসনবিধি কোনো পাৰ্থিৱ শক্তিৰেই নাই।
1: আজিৰ মুকুতামালাৰ কথাখিনি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাৰ পৰা লোৱা হ'ল।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে নৃপেন চন্দ্ৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত। সহযোগী শিল্পীসকল হৈছে হেমন্ত চৌধুৰী, মৃদুল চৌধুৰী, লক্ষ্মণ ৰাজবংশী, ভূপেন চন্দ্ৰ বৰ্মন, বিজয় বৰ্মন, জয়কান্ত কলিতা আৰু বিপিন সন্দিকৈ।

শ্রোতাসকলে টোকাৰী গীত শুনিছে নৃপেন চন্দ্ৰ দাস আৰু সংগীসকলৰ কণ্ঠত।

0: Rock Store.
1: শ্রোতাসকলে নৃপেন চন্দ্ৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীতকেইটি শুনিলে। সহযোগী শিল্পীসকল আছিল হেমন্ত চৌধুৰী, মৃদুল চৌধুৰী, লক্ষ্মণ ৰাজবংশী, ভূপেন চন্দ্ৰ বৰ্মন, বিজয় বৰ্মন, জয়কান্ত কলিতা আৰু বিপিন সন্দিকৈ।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ হিন্দী ছবিৰ ভজনৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ সীমা ছবিখনৰ পৰা মান্না দে আৰু সহশিল্পীসকলৰ কণ্ঠৰীতি ভজন।

শ্রোতাসকলে হিন্দী ছবির ভজনৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক আশা ভোসলেৰ কণ্ঠত অব কিয়া হোগা ছবিখনৰ ইতি ভজন।

अब क्या होगा ছবিখনত হে আছিল আশা ভোসলে হিন্দী ছবিৰ ভজনৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু অসমৰ শেহতীয়া পৰিস্থিতি এই সন্দৰ্ভত এতিয়া আলোচনাত ভাগ ল'ব ডক্টৰ শশাংক শেখৰ বৰকটকী আৰু অধ্যাপক সম্ৰাট বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ পংকজ ভাগৱতী। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বাৰ্মাই। 6:10 কৃষকবাণী অনুষ্ঠানৰ আলোচনাৰ বিষয় গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ সবিশেষ। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব জুৰি তালুকদাৰ আৰু ডক্টৰ পিংকী বৰ্মন। আলোচনাটিৰ আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। আগবঢ়াব শিখামণি দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত দীপিকা ধৰৰ কথিকা নাৰ্টিয়াং মন্দিৰ।

দিনৰ 12:30 বজাৰ আইদেউৰ বুলনিত বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰানুষ্ঠান। অনুষ্ঠানটিৰ আগ ধৰিব ৰুণামণি বৰাই। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত লক্ষ্যধৰ চৌধুৰীৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:30 বজাত গীতিমালিকাৰ শিল্পীসকল হ'ল হাসিনা হাজৰিকা, বিজয় মহন্ত, ৰীতা বৰুৱা, পংকজ বৰদলৈ আৰু গীতাঞ্জলি গায়ন।

পুৱা 9:15 জিলাৰ ৰেহৰূপ, 10 মাটিৰ গান, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰাত হিপি ফুৰে অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰানুষ্ঠান। অনুষ্ঠানটিৰ আগ ধৰিব কস্তুৰীমা দাস আৰু পম্পি মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। 1:10 আৰু 7:45 আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী নিপু শৰ্মা। 1:20 মদন চন্দ্ৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠান।

বিয়লি 5:45 শিক্ষকৰ অনুষ্ঠানত শ্ৰৱণ আৰু কথনৰ কৌশল আয়ত্তত শিক্ষকৰ ভূমিকা এই শীৰ্ষক এটি কথিকা যুগুতাই আগবঢ়াব নীল শৰ্মাই। সন্ধিয়া 6:40 আৰু 7:05 ক্ৰমে মীৰা দাস আৰু অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত বৃন্দগান। 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত কামেশ্বৰ শুক্লাৰ কথিকা সংস্কৃতা সাহিত্যে বৰ্ষা বৰ্ণনম। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। নিশা 7:30 পূবালীৰ সুৰত জিতেন ৰংপীৰ কণ্ঠৰ কাৰ্বি গীত। দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী অভিনেত্ৰী বৰষা বৰা আৰু অভিনেতা

হিৰঞ্জন কে মল্লিকা, আগ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: সুষম আহাৰ। মানুহ সুস্থ, সজীৱ আৰু স্বাস্থ্যৱান হৈ থাকিবৰ বাবে প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি, মণিক, ভিটামিন আৰু শক্তি সঠিক পৰিমাণত যি খাদ্যত থাকে তাকে সুষম আহাৰ বা বেলেন্স ফুড বুলি কোৱা হয়। শৰীৰৰ এনে চাহিদাৰ উপৰিও সুষম আহাৰে কম সময়ৰ বাবে থকা অনাহাৰৰ বেলিকাও অতিৰিক্ত পুষ্টিৰ যোগান ধৰিব পাৰিব লাগে। প্ৰটিন শব্দটোৰ অৰ্থ হ'ল প্ৰথম প্ৰয়োজনীয় বস্তু। দৰাচলতে আমাৰ পৰিপুষ্টিৰ বাবে প্ৰটিনৰ প্ৰয়োজনীয়তাই সৰ্বাতোকৈ বেছি। ৰাসায়নিকভাৱে প্ৰটিন হ'ল নাইট্ৰজেনযুক্ত কিছুমান জটিল যৌগ। ৰাসায়নিকভাৱে কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ লগত প্ৰটিনৰ পাৰ্থক্য এয়ে যে কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ নাইট্ৰজেন নাথাকে, আনহাতে প্ৰটিনত প্ৰায় 16% নাইট্ৰজেন থাকে। নাইট্ৰজেনৰ বাহিৰেও প্ৰটিনত কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু ছালফাৰ বিভিন্ন অনুপাতত থাকে। তদুপৰি কিছুমান প্ৰটিনত ফছফৰাছ আৰু কিছুমানত লৌহ পদাৰ্থ থাকে। শৰীৰৰ সকলো কলাতে প্ৰটিন থাকে। ইয়াৰ কামবোৰ শৰীৰ গঠন কৰা, দেহৰ কলা সুৰক্ষিত কৰি ৰখা আৰু পুনঃনিৰ্মাণ কৰা, প্লাজমা প্ৰটিন, হিমগ্ল'বিন, হৰম'ন, উৎসেচক আৰু প্ৰতিৰক্ষী কণা বা এণ্টিবডি তৈয়াৰ কৰা। প্ৰটিনৰ অভাৱত শ্বেত ৰক্তকণিকাবোৰে প্ৰতিৰক্ষীৰ ভূমিকা পালন কৰিব নোৱাৰে। কাৰ্বহাইড্ৰেট আৰু চৰ্বিৰ দৰে প্ৰটিনে শক্তিৰ যোগান ধৰিবও পাৰে। প্ৰতি গ্ৰাম প্ৰটিনৰ পৰা 4 কিলো কেলৰি উৎপন্ন হয়। কিন্তু এই কামত প্ৰটিন খৰচ হোৱা মানে প্ৰটিনৰ অপচয় হোৱা। প্ৰটিনৰ উৎসসমূহ হৈছে কণী, মাছ, মাংস, গাখীৰ আৰু গাখীৰৰ পৰা উৎপন্ন হোৱা বিভিন্ন দ্ৰব্য, বুট, মগু, মাহ, মটৰ, ৰাজমা, বাদাম, বীন, চাউল, ঘেঁহু, মাকৈ, কাঠফুলা, চয়াবিন ইত্যাদি। আমাৰ সুষম আহাৰৰ চৰ্বি আৰু তেল এটা গুৰুত্বপূৰ্ণ পুষ্টি উপাদান। ৰাসায়নিকভাৱে চৰ্বি হ'ল এবিধ সৰল লিপিড। ফেটি এচিডৰ এষ্টাৰ আৰু গ্লিচাৰল লগ হৈ চৰ্বি গঠিত হয়। গতিকে চৰ্বিৰ মূল উপাদান ফেটি এচিড যদিও ইয়াত কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেন থাকে। এইখিনিতে কৈ থ'ব পাৰি যে চৰ্বি কলেষ্টৰেল, ফছফলিপিড, গ্লাইকোলিপিড, লাইপ'প্ৰটিন, ট্ৰাইগ্লিচাৰল আদি একে বস্তু নহয়। চৰ্বি হ'ল আমাৰ শৰীৰত জমা হৈ থকা শক্তিৰ ভঁৰাল। প্ৰতি গ্ৰাম চৰ্বিৰ পৰা 9 কিলো কেলৰি শক্তি উৎপন্ন হয়। এ ডি ই আৰু ভিটামিন কে দ্ৰৱীভূত কৰিবৰ কাৰণে চৰ্বিৰ প্ৰয়োজন হয়। দেহৰ

অভ্যন্তৰণত থকা অংগ যেনে হৃৎপিণ্ড, বৃক্ক, অন্ত্ৰ আদি স্বস্থানত ধৰি ৰাখিবৰ বাবে চৰ্বিৰ প্ৰয়োজন হয়। ছালৰ তলত থকা চৰ্বিয়ে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰে। চৰ্বিৰ উপৰিও ফসফলিপিড, গ্লাইকোলিপিড আদি জটিল লিপিডে মগজু, স্নায়ুতন্ত্ৰ, মাইটোক্ৰণ্ডিয়া আদিত বিশেষ ভূমিকা পালন কৰে। খাদ্যত চৰ্বিৰ উপস্থিতিয়ে আমাৰ খাদ্য সুস্বাদু কৰি তোলে। মাংস, ঘিউ, জন্তুৰ মঙহ, কণীৰ কুহুম, মাছৰ তেল, ইয়াৰোপৰি সৰিয়হ, নাৰিকল, বাদাম, তিল আদিৰ তেল বা ছানফ্লাৱাৰ তেল আদিত আমি চৰ্বি লাভ কৰোঁ। আমাৰ সুষম আহাৰত থাকিবলগীয়া আন এবিধ উপাদান হৈছে কাৰ্বহাইড্ৰেট। ৰাসায়নিকভাৱে কাৰ্বহাইড্ৰেট কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেনৰ দ্বাৰা গঠিত। ই হ'ল শক্তিৰ মূল উৎস। প্ৰতি গ্ৰাম কাৰ্বহাইড্ৰেটৰ পৰা 4 কিলো কেলৰি শক্তি উৎপন্ন হয়। সুষম আহাৰত কাৰ্বহাইড্ৰেটৰ পৰিমাণ এনে হ'ব লাগে যাতে মুঠ প্ৰাপ্ত শক্তিৰ 50-70% ইয়াৰ পৰা আহে। কাৰ্বহাইড্ৰেটৰ মূল উৎস মুঠতে 3বিধ, ষ্টাৰ্চ, চেনি আৰু চেলুলোজ। ষ্টাৰ্চ আমি পাওঁ চাউল, ঘেঁহু, মাকৈ আৰু পাচলিৰ কান্দৰ পৰা। এইবোৰ হ'ল আমাৰ আহাৰৰ কাৰ্বহাইড্ৰেটৰ মূল উৎস। আনহাতে আঁহ আৰু চেলুলোজৰ পৰা আমি কাৰ্বহাইড্ৰেট লাভ কৰোঁ। আঁহ বা চেলুলোজবিলাক হৈছে শস্য, ফল মূল আৰু পাচলিত থকা আঁহজাতীয় আৱৰণ। মণিক হৈছে আমাৰ সুষম আহাৰৰ আন এবিধ অতি প্ৰয়োজনীয় উপাদান। আমাৰ শৰীৰত 24বিধমান মণিক বা খনিজ পদাৰ্থ থাকে। ইহঁত বিভিন্ন পৰিমাণত থাকে। শৰীৰত ইহঁতৰ কাম হৈছে হাড় আৰু দাঁত গঠন কৰা, দেহৰ পানীভাগৰ অশ্ৰৱণ চাপ বা অস্মটিক প্ৰেছাৰ ৰক্ষা কৰা আৰু দ্ৰব্যভেদে বিশেষ বিশেষ কাৰ্য সমাপন কৰা, যেনে লৌহ পদাৰ্থই হিমগ্ল'বিন উৎপন্ন কৰা, আয়োডিনে থাইৰয়ড হৰম'ন উৎপাদনত সহায় কৰা ইত্যাদি।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব।

আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক। অব্যৱহৃত কুঁৱা, জলাশয় আদি পৰিষ্কাৰ কৰি পুনৰ ব্যৱহাৰযোগ্য কৰি তোলক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থবাৰ্ষিক ঘূৰণীয়া মেচমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰ' কইজুমিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে হোৱা বুলি প্ৰকাশ কৰিছে। বাংলাদেশত আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু আমষ্টেলভিনৰ ৱেগানাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থবাৰ্ষিক ঘূৰণীয়া মেজমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। এই বৈঠকত অংশ লোৱাৰ বাবে ভাৰতৰ পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য, উদ্যোগ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদ দেশখনত উপস্থিত হৈছে। এই মেজমেল বিভিন্ন ন ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছে। 2022 চনৰ ছেপ্টেম্বৰত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ মাজত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। 2024 চনৰ আগষ্টত ছিংগাপুৰত আৰু 2025 চনত নতুন দিল্লীত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। যোৱা 3টা সংস্কৰণত এই মেজমেলত দুয়োখন দেশৰ আন্তঃগাঁথনি, যোগাযোগ, স্বাস্থ্য আৰু ঔষধ, বহনক্ষম উন্নয়ন, দক্ষতা বিকাশ আদি বিষয়ত কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে এই চতুৰ্থবাৰ্ষিক মেজমেলত ইতিমধ্যে আলোচনা হোৱা বিষয়বোৰত লাভ কৰা সফলতা আৰু অন্যান্য দিশৰ ওপৰত পৰ্যালোচনা কৰা হ'ব। এই পদক্ষেপে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই মেজমেলৰ সমান্তৰালভাৱে চতুৰ্থ সংখ্যক ভাৰত ছিংগাপুৰ বাণিজ্যিক ঘূৰণীয়া মেজমেলো অনুষ্ঠিত হ'ব, য'ত দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ বাণিজ্যিক নেতাসকলে অংশগ্ৰহণ কৰিব। কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। ডঃ জয়শংকৰে বালাকৃষ্ণনৰ সৈতে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ত চৌহদৰ দূতাবাস সম্পৰ্কীয় কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই কাৰ্যালয়ে ভাৰত ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্বৰ নতুন দিশ উন্মোচন কৰাৰ লগতে ছিংগাপুৰত থকা ভাৰতীয় লোকসকলক বিভিন্ন সেৱা প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰি তুলিব বুলি মন্ত্ৰী ডঃ জয়শংকৰে আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰ' কইজুমিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠক দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাজনিত সম্পৰ্ক শক্তিশালী কৰাৰ লগতে কৌশলগত আস্থা তথা সহযোগিতা বৃদ্ধি কৰিব আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুস্থিৰতা আৰু সুৰক্ষা অক্ষুণ্ণ ৰখাৰ পোষকতা কৰিব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই মেক ইন ইণ্ডিয়া পৰিকাঠামোৰ অধীনত প্ৰতিৰক্ষা সম্পৰ্কীয় সঁজুলি আৰু প্ৰযুক্তিৰ আদান প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বিষয়ত মত বিনিময় কৰিব।

0: প্ৰথমবাৰৰ বাবে ভাৰতত উপস্থিত হৈ শ্বিনজিৰো কইজুমিয়ে কালি মুম্বাইৰ ৱেষ্টাৰ্ণ নেভেল কামাণ্ড পৰিদৰ্শন কৰে। তেওঁ নৌসেনা বাহিনীৰ মুৰববী এডমিৰেল কৃষ্ণা স্বামীনাথন আৰু ফ্লেগ অফিচাৰ কামাণ্ডিং ইন চিফ ৱেষ্টাৰ্ণ নেভেল কামাণ্ড ভাইচ এডমিৰেল সঞ্জয় বাচ্চায়নক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মন্ত্ৰীগৰাকীক ভাৰতীয় নৌসেনাৰ দায়িত্ব আৰু পৰিচালনাৰ সামৰ্থ্য সন্দৰ্ভত অৱগত কৰা হয়। উল্লেখযোগ্য যে ভাৰত আৰু জাপানে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে উমৈহতীয়া মুকলি আৰু স্থিতিস্থাপক লক্ষ্য তথা উদ্দেশ্য বিনিময়েৰে কাম কৰিছে। জাপানৰ বিদেশ মন্ত্ৰীগৰাকী দুদিনীয়া ভাৰত ভ্ৰমণ দেশ দুখনৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।
1: चाइना जो है 60 किलोमीटर अंदर घुस गया तो ऐसा बात नहीं करना चाहिए। चाइना और इंडिया के बीच में अरुणाचल प्रदेश में बहुत लंबा सीमा है और जिस सीमा को रेखांकित नहीं किया गया है, सीमा का वहाँ कोई बॉर्डर पिलर्स नहीं है तो जमीन पर बॉर्डर को डिफाइन नहीं किया गया है, वो अभी का इशू नहीं है। शुरू से जब तिब्बत अलग राष्ट्र था तब भी तिब्बत और भारत के बीच में जो सीमा है उसका भी डिलिमिटेशन नहीं हुआ। बॉर्डर में प्रॉब्लम है, हमारे अरुणाचल के गांव के कुछ लोग बॉर्डर प्रॉब्लम को लेकर के जो चिंता जाहिर किया है वो सही है, क्योंकि वहाँ बॉर्डर डिलिमिटेशन नहीं हुआ। जो टफ टेरेन है, हाई एल्टीट्यूड है, वहाँ गांव नहीं होते हैं। गांव तो नीचे वैली में गांव होते हैं। ऊपर में तो हमारे अरुणाचल के लोग पारंपरिक पहले कभी ग्रेजिंग के लिए या हंटिंग के लिए जाते थे या ट्रेडिंग के लिए अप डाउन करते थे, तो वहाँ कोई खेती बाड़ी भी खास नहीं होता है हाई एल्टीट्यूड में, वो तो नीचे नीचे होता है। तो बॉर्डर जो है डिमार्केशन नहीं होने की वजह से चाइना और इंडिया के बीच में टेंशन होते रहता है।
0: গৃহমন্ত্ৰী অমিত শ্বাহে আজি তামিলনাডুৰ মহাবালিপুৰমত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপক লৈ পৰিষদ গঠিত হৈছে। বৈঠকত দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে মাণ্ডলিক পৰিষদৰ বাবে মুখ্য সচিব পৰ্যায়ৰ এখন স্থায়ী সমিতি আছে। ৰাজ্যসমূহে প্ৰস্তাৱ দিয়া বিষয়সমূহ এই সমিতিৰ আগত উত্থাপন কৰা হ'ব আৰু পাছত মাণ্ডলিক পৰিষদৰ বৈঠকত আলোচনাৰ বাবে গ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ভিত্তিত টীম ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু এই পৰিষদৰ বৈঠকে এই ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। বাংলাদেশত আজি ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। সাংসদসকলে শাসনাধিষ্ঠিত বিএনপিৰ প্ৰভাৱশীল নেতা মিৰ্জা ফখৰুল ইছলাম আলমগীৰ আৰু 11টা বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী কৰ্ণেল আলী আহমেদৰ যিকোনো এজনক প্ৰাৰ্থী নিৰ্বাচন কৰিব। দেশখনত 35 বছৰৰ মূৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আজি বিয়লি 2 বজাৰ পৰা 5 বজালৈ বাংলাদেশৰ জাতীয় সংসদত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 78 বছৰীয়া আলমগীৰ শাসনাধিষ্ঠিত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে কৰ্ণেল আলী আহমেদ জামাতি ইছলামী নেতৃত্বাধীন 11টা মিত্ৰ দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে দুদিনীয়া আৰ্মেনিয়া ভ্ৰমণৰ সামৰণি মাৰিছে। এই ভ্ৰমণকালত শ্ৰীসিঙে আৰ্মেনিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী কাৰেন ব্ৰিটিয়ান, প্ৰথম উপ প্ৰতিৰক্ষা মন্ত্ৰী আৰু সশস্ত্ৰ বাহিনীৰ মুৰববী এডৱাৰ্ড আছ্ৰিয়ানৰ সৈতে বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সূত্ৰই প্ৰকাশ কৰা মতে এই আলোচনাকালত প্ৰতিৰক্ষা তথা সামৰিক কাৰিকৰী সহযোগিতা আৰু সামৰ্থ্য বৰ্ধন, প্ৰশিক্ষণ, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন আদি বিষয়সমূহক স্থান দিয়া হয়। তদুপৰি ভাৰত আৰু আৰ্মেনিয়াৰ সশস্ত্ৰ বাহিনীসমূহৰ যৌথ প্ৰতিষ্ঠানিক আলোচনা চৰ্তাৱলীৰ সন্দৰ্ভতো দুয়োপক্ষই মত বিনিময় কৰে। ভ্ৰমণকালত প্ৰতিৰক্ষা সচিবগৰাকীয়ে আৰ্মেনিয়াৰ অত্যাধুনিক প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডেভিড ট্ৰেডভছিয়ানক সাক্ষাৎ কৰি প্ৰতিৰক্ষা, গৱেষণা আৰু উন্নয়ন সন্দৰ্ভত মত বিনিময় কৰে। এই সাক্ষাৎকালত দুয়ো দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত সহযোগিতা বৃদ্ধি আৰু যুটীয়া কাৰ্যকলাপৰ বাবে বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। শিক্ষা মন্ত্ৰালয়ে জনাইছে যে যুৱ সংগমৰ 7ম পৰ্যায়ৰ বাবে অনলাইন পঞ্জীয়নৰ অন্তিম দিন এই মাহৰ 31 তাৰিখলৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰালয়ে কয় যে পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰাৰ ফলত সমগ্ৰ দেশৰ পৰা অহা যোগ্য যুৱক যুৱতীসকলে এই অনন্য যুৱ বিনিময় কাৰ্যসূচীত অংশগ্ৰহণৰ অতি

0: অতিৰিক্ত সুযোগ লাভ কৰিব। ইয়াৰ পূৰ্বে যুৱ সংগমৰ সপ্তম পৰ্যায়ত অংশগ্ৰহণৰ বাবে পঞ্জীয়নৰ অন্তিম দিন 18 আগষ্ট ধাৰ্য কৰা হৈছিল। যুৱ সংগমৰ সপ্তম পৰ্যায়ৰ বাবে IIT, IIN, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু NITকে ধৰি 20খন উচ্চ শিক্ষা প্ৰতিষ্ঠানক বিনিময় কাৰ্যসূচী আয়োজনৰ বাবে নডেল প্ৰতিষ্ঠান হিচাপে চিনাক্ত কৰা হৈছে। আমষ্টেলভিনৰ ৱেগেনাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। এই খেলত জয়ী বা ড্ৰ হ'লে ভাৰতে পুলৰ শীৰ্ষস্থান দখল কৰি পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰাটো নিশ্চিত হ'ব। ইতিমধ্যে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6-1 অভিলাষকাৰী গ'লৰ ব্যৱধানত জয়লাভ কৰি ভাৰতীয় দলৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। এই জয়েৰে ভাৰতীয় দলটোৱে 1974 চনৰ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত স্পেইনৰ বিৰুদ্ধে 4-1 গ'লৰ ব্যৱধানত লাভ কৰা জয়ৰ অভিলেখ ভংগ কৰে। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কইজুমুৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। আৰু আমষ্টেলভিনৰ ৱেগেনাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: আজি এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে। আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়ায়।

ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছিল, পৃথিৱীত কিবা ডাঙৰ কাম কৰিব লাগিলে জীৱনৰ আগডোখৰত সাধনা লাগিবই, আৰু সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা। প্ৰিয় শ্ৰোতা, ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি উপজা দিন। মাতৃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত তেওঁই প্ৰধানমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। মাত্ৰ 40 বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ৰাজীৱ গান্ধী। 1991 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন উপাধিৰে সন্মানিত কৰে। 1944 চনৰ 20 আগষ্ট তাৰিখে মুম্বাইত জন্ম লাভ কৰা ৰাজীৱ গান্ধীয়ে প্ৰথমতে উত্তৰাখণ্ডৰ ডেৰাডুনত অৱস্থিত ৱেলহাম বয় স্কুলত অধ্যয়ন কৰাৰ পাছত তেওঁ ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ আৰু তাৰ পাছত লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যয়ন কৰে। কনিষ্ঠ ভাতৃ সঞ্জয় গান্ধীৰ 1980 চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধী ৰাজনীতিলৈ আহে আৰু 1984 চনত মাতৃ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে। তেওঁ আমেথি লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছিল। উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা 1981 চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ মাতৃ ইন্দিৰা গান্ধীৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শদাতা হৈ পৰিছিল। ৰাজীৱ গান্ধীৰ অন্তিমখন ৰাজহুৱা সভা আছিল 1991 চনৰ 21 মে তাৰিখে চেন্নাইৰ পৰা প্ৰায় 30 মাইল নিলগৰ এখন গাঁৱত। এই সভাতেই আত্মঘাতী উগ্ৰপন্থীৰ হাতত নিহত হয় ৰাজীৱ গান্ধী। আৰু ৰাজীৱ গান্ধীৰ আজি জন্মদিনটো সদ্ভাৱনা দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্যই হৈছে দেশত শান্তি আৰু সম্প্ৰীতি বজাই ৰখা, বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত একতা বৃদ্ধি কৰা, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো নাগৰিকৰ মাজত

সংহতি স্থাপন কৰা। আজি এই বিশেষ দিনটোত দেশজুৰি শান্তিৰ বাবে প্ৰতিশ্ৰুতি লোৱা হয়। মানুহৰ মাজত ভ্ৰাতৃত্ববোধ জগাই তোলাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। আমিও আজি এই বিশেষ দিনটোত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ কৰাৰ লগতে শান্তি সম্প্ৰীতিৰ এখন সুন্দৰ ভাৰত হওক তাৰেই কামনা কৰিছো। এগৰাকী ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ নিৰ্মাতা উমা চক্ৰৱৰ্তীৰ আজি জন্মদিন। 1980ৰ দশকৰ পৰাই উমা চক্ৰৱৰ্তীয়ে ভাৰতীয় ইতিহাস সম্বন্ধে লিখিবলৈ লয়। তেখেতে লিংগ, জাতি আৰু সামাজিক শ্ৰেণীক আধাৰ হিচাপে লৈ বেছিভাগ লেখা লিখিবলৈ আৰম্ভ কৰে। তেখেতৰ কৰ্মৰাজিয়ে মূলতঃ বৌদ্ধ ধৰ্মৰ ইতিহাস, প্ৰাচীন ভাৰত আৰু 19শ শতিকাৰ ভাৰতক সামৰি লৈছে। 1941ৰ 20 আগষ্ট তাৰিখে কেৰেলাত জন্মগ্ৰহণ কৰা উমা চক্ৰৱৰ্তীয়ে দিল্লী আৰু বাংগালোৰত নিজৰ প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মিৰাণ্ডা হাউচত উমা চক্ৰৱৰ্তীয়ে এগৰাকী শিক্ষাবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। এইখন শিক্ষানুষ্ঠানতে তেখেতে 1966ৰ পৰা 1998 চনলৈকে শিক্ষকতা কৰে। তেখেতৰ প্ৰথমখন গ্ৰন্থ হৈছে ছ'চিয়েল ডাইমেনশ্যনছ অৱ আৰ্লি বুদ্ধিজিম। ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা কাৰ্যত জড়িত হৈ থকাৰ ফলস্বৰূপে এই গ্ৰন্থখন প্ৰকাশিত হয়। তেখেতৰ আন এখন সফল গ্ৰন্থ হৈছে ৰি ৰাইটিং হিষ্ট্ৰী, দ্য লাইফ এণ্ড টাইমছ অৱ পণ্ডিত ৰামাবাই। তেখেতৰ আটাইকেইখন গ্ৰন্থই শিক্ষাবিদ আৰু পঢ়ুৱৈসকলে আদৰি লৈছে। ভাৰতীয় উপমহাদেশত নাৰীৰ ইতিহাস আৰু নাৰীবাদীৰ ইতিহাস সম্পৰ্কে গভীৰভাৱে চৰ্চা কৰা ইতিহাসবিদসকলৰ ভিতৰত উমা চক্ৰৱৰ্তী অন্যতম। নাৰীবাদী বিষয়সমূহত জড়িত হোৱাৰ উপৰিও তেখেত গণতান্ত্ৰিক অধিকাৰৰো সক্ৰিয় কৰ্মী। উমা চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা দুখন তথ্যচিত্ৰ হ'ল ফ্ৰেগমেণ্টছ অৱ এ পাষ্ট, প্ৰিজন ডায়েৰিজ। এইগৰাকী ভাৰতীয় ইতিহাসবিদ উমা চক্ৰৱৰ্তীৰ আজি উপজা দিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা। অসমীয়া সমাজ জীৱনৰ এগৰাকী গল্পকাৰ, নিবন্ধকাৰ, ঔপন্যাসিক আৰু জীৱনীকাৰ প্ৰফুল্ল চন্দ্ৰ বৰা। আজি তেখেতৰ উপজা দিন। 1943ৰ 20 আগষ্ট তাৰিখে নাহৰণিত জন্মগ্ৰহণ কৰা প্ৰফুল্ল চন্দ্ৰ বৰাই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। নাহৰণি হাইস্কুলৰ শিক্ষকৰূপে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ দেৰগাঁৱৰ সংস্কৃত বিদ্যালয়ত অলপ দিন শিক্ষকতা কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰে। শেষত দেৰগাঁৱৰ কমলদৌৰা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ গোলাঘাট জিলা সাহিত্য সভাৰ দুবছৰ সভাপতি আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰূপে দায়িত্ব পালন কৰিছিল। গোলাঘাট জিলা সাহিত্য সভাৰ পৰা সাহিত্য প্ৰাণ উপাধিৰ লগতে দেৰগাঁও সাহিত্য সভাৰ পৰা সাহিত্যভূষণ উপাধি লাভ কৰা প্ৰফুল্ল চন্দ্ৰ বৰাৰ সাহিত্যৰাজিৰ ভিতৰত কেইখনমান চুটিগল্প সংকলন হ'ল সোঁত সলনি হৈছে, মোৰ দাপোনত, ৰং সনা মানুহৰ ৰং, ডালিম পুখুৰীৰ সংকেত, মৃত্যুহীন পৰিধি, তাত নদী আছিল ইত্যাদি। উপন্যাস সুৰীয়া শব্দৰ মায়া, সুৱাগমণি, ছত্ৰভংগ, নৱজীৱনৰ পদধ্বনি, ছাঁ আৰু পোহৰত আদি। জীৱনী গ্ৰন্থ হ'ল ছৈয়দ আব্দুল মালিক জীৱন আৰু কলা, জীৱন কবিতা আৰু নৱকান্ত, পদ্মনাথ গোহাঁই বৰুৱা ইত্যাদি। তেখেতৰ দুখন সমালোচনামূলক গ্ৰন্থ হ'ল অসমীয়া সাহিত্য আধুনিক যুগ, ঢলফাট ঢলপুৱা, দোকমোকালি কাহিলিপুৱা। কেইখনমান সম্পাদনা গ্ৰন্থ হ'ল ঐতিহ্য অসমীয়া সাহিত্য, সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী জীৱন আৰু সাধনা, আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ প্ৰসংগ ইত্যাদি। এইগৰাকী ঔপন্যাসিক জীৱনীকাৰ প্ৰফুল্ল চন্দ্ৰ বৰাৰ দেহাৱসান হয় 2015 চনৰ 1 এপ্ৰিল তাৰিখে। এগৰাকী ভাৰতীয় ব্যৱসায়ী এন আৰ নাৰায়ণ মূৰ্তি, ইনফোচিছৰ 7জন সহপ্ৰতিষ্ঠাপকৰ ভিতৰত তেখেত অন্যতম। ফৰ্বছৰ মতে বিশ্বৰ 606 সংখ্যক ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে এন আৰ নাৰায়ণ মূৰ্তি। 1946ৰ 20 আগষ্টত কৰ্ণাটকত জন্মগ্ৰহণ কৰা এন আৰ নাৰায়ণ মূৰ্তিয়ে প্ৰথমে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদত মুখ্য ছিষ্টেম প্ৰগ্ৰামাৰ হিচাপে কাম কৰিছিল। 1981 চনত ইনফোচিছ প্ৰতিষ্ঠা কৰি 1981ৰ পৰা 2002 চনলৈকে মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে 2002 চনৰ পৰা 2011 চনলৈ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।

2011 চনত তেওঁ বোৰ্ডৰ পৰা পদত্যাগ কৰি অধ্যক্ষ এমেৰিটাছ হয়। 2013 চনৰ জুন মাহত মূৰ্তিক 5 বছৰৰ বাবে কাৰ্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ফৰ্চুন আলোচনীয়ে মূৰ্তিক বৰ্তমান সময়ৰ 12 জন শ্ৰেষ্ঠ উদ্যোগীৰ ভিতৰত তালিকাভুক্ত কৰিছে। টাইম আলোচনী আৰু CNBCয়ে ভাৰতীয় IT খণ্ডৰ পিতৃ বুলি অভিহিত কৰিছে NR নাৰায়ণ মূৰ্তিক। তেওঁ 2005 চনত ছুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব অৰ্থনৈতিক মঞ্চৰ সহ অধ্যক্ষতা কৰে। ভাৰত চৰকাৰে পদ্মবিভূষণ আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে NR নাৰায়ণ মূৰ্তিক। আজি তেখেতৰ জন্মদিনত আমি তেখেতলৈ জনাইছো অশেষ শুভকামনা। এগৰাকী প্ৰসিদ্ধ উৰিয়া সাহিত্যিক গোপীনাথ মহান্তিৰ আজি স্মৃতি দিৱস। 1914 চনৰ 20 এপ্ৰিল তাৰিখে উৰিষ্যাত জন্মগ্ৰহণ কৰা গোপীনাথ মহান্তিৰ কেইখনমান প্ৰসিদ্ধ গ্ৰন্থ হ'ল দাদী বুঢ়া, হৰিজন, ঘাসফুল, নৱবধু ইত্যাদি। ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ গোপীনাথ মহান্তি সাহিত্যিক হিচাপে পৰিচিত হলেও তেখেত আছিল এগৰাকী উৰিষ্যা প্ৰশাসনিক সেৱাৰ বিষয়াও। তেখেতে আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবেই 1955 চনত সাহিত্য একাডেমী বঁটা, 1974 চনত জ্ঞানপীঠ বঁটা লাভ কৰাৰ লগতে 1981 চনত পদ্মভূষণ সন্মানেৰে সন্মানিত হয়। এইগৰাকী প্ৰসিদ্ধ সাহিত্যিক তথা প্ৰশাসনিক বিষয়াৰ মৃত্যু হয় 1991 চনৰ 20 আগষ্ট তাৰিখে। এগৰাকী স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী তথা ৰাজনৈতিক নেত্ৰী, সমাজ সংস্কাৰক পুষ্পলতা দাস। তেওঁ 1951 চনৰ পৰা 1961 চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল। তেওঁ অসম বিধানসভাৰ প্ৰাক্তন বিধায়িকা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্য আছিল। লগতে অসম শাখাৰ কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মৃতিন্যাস আৰু খাদী আৰু গ্ৰামীণ উদ্যোগ পৰিষদৰো অধ্যক্ষ আছিল। 1915 চনৰ 27 মাৰ্চ তাৰিখে উত্তৰ লখিমপুৰত জন্মগ্ৰহণ কৰা পুষ্পলতা দাসে গুৱাহাটীৰ পাণবজাৰ বালিকা হাইস্কুলত শিক্ষা আৰম্ভ কৰে। ছাত্ৰাৱস্থাৰ পৰাই তেওঁ ৰাজনীতিৰ লগত জড়িত হৈ পৰিছিল। সেই সময়ত তেওঁ মুক্তি সংঘ নামৰ অনুষ্ঠান এটাৰ সম্পাদিকা আছিল। 1931 চনত ব্ৰিটিছ চৰকাৰে শ্বহীদ ভগৎ সিঙক ফাঁচি দিয়াৰ বাবে প্ৰতিবাদ কৰাৰ দুখত তেওঁক বিদ্যালয়ৰ পৰা অব্যাহতি দিয়া হয়। কিন্তু তেওঁ পঢ়া শুনা তাতেই সমাপ্ত নকৰি ঘৰুৱাভাৱে মেট্ৰিক পৰীক্ষা দি 1934 চনত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ইণ্টাৰমিডিয়েট পঢ়িবলৈ যায়। পৰৱৰ্তী সময়ত তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু পিছলৈ 1938 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটীৰ আৰ্ল কলেজত তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰে। সেই সময়তে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয় আৰু এই আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 1999 চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। দেশে 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ এই সময়ত অসমৰ এইগৰাকী স্বাধীনতা সংগ্ৰামীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1828 চনত কলকাতাত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হয়। 1897 চনত ছাৰ ৰনাল্ড ৰোছে মেলেৰিয়া ৰোগৰ বীজাণু যে মহৰ দ্বাৰা সংক্ৰমিত হয় সেই কথা আৱিষ্কাৰ কৰে। 1974 চনত ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। 1991 চনত এষ্টনিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হ'বলগা এই বৈঠকত বান বিধ্বস্ত 4খন জিলাক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিস্তৃত তথ্য প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰকাশ

কৰিব মুখ্যমন্ত্ৰীয়ে। কামৰূপ মহানগৰ জিলাৰ প্ৰশাসন ব্যৱস্থাক অধিক সুশৃংখলিত আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ ৰূপনগৰত নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। হস্তী মানুহৰ সংঘাতৰ অজুহাতত হাতীৰ স্বাভাৱিক চলাচলৰ পথ বা এলিফেণ্ট কৰিডৰত কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে দেৱাল, কাঁইটীয়া তাঁৰ বা আন কোনো ধৰণৰ বাধা সৃষ্টি কৰিব নোৱাৰিব। হাতীৰ পৰম্পৰাগত কৰিডৰত যিকোনো ধৰণৰ অৱৰোধ গ্ৰহণযোগ্য নহয় বুলি সোমবাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ত সকাহ নাপালে শিল্পী জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই অসমৰ বাহিৰৰ আন কোনো ৰাজ্যলৈ বিচাৰ প্ৰক্ৰিয়া হস্তান্তৰ কৰাৰ বাবে জনোৱা আবেদন দেশৰ শীৰ্ষ আদালতে বুধবাৰে খাৰিজ কৰে। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত হ'ব। ৰাজ্যৰ 35খন জিলা সামৰি 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে সদৰি কৰা অনুসৰি প্ৰথম পৰ্যায়ত 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈ 13খন জিলাত এই গুণোৎসৱ অনুষ্ঠিত হ'ব। পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটো হৰিনামেৰে মুখৰ হৈ পৰিছে অসমৰ প্ৰতিখন সত্ৰ নামঘৰ। ভক্তিৰসত উদ্দেলিত প্ৰতিজন ভক্তৰ প্ৰাণ। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা জুলাই মাহৰ ভিতৰত ভাৰতত অনলাইন কণ্টেণ্ট বন্ধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সক্ৰিয়তা অভূতপূৰ্ব পৰ্যায়ত উপনীত হৈছে। এই 5 মাহত গড়ে প্ৰতি 68 ছেকেণ্ডত একোটাকৈ কণ্টেণ্ট ব্লক কৰাৰ নিৰ্দেশ দিয়া হৈছে। চলিত বৰ্ষৰ নীট UG প্ৰশ্নকাকত ফাদিল গোচৰৰ কালি অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ শুনানিত উচ্চতম ন্যায়ালয়ে কেতবোৰ পৰামৰ্শ আগবঢ়াইছে অনাগত দিনৰ পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ সন্দৰ্ভত। কালি শুনানিকালত ন্যায়ালয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত নীট পৰীক্ষাও অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰে। খেলৰ পৃষ্ঠাত ঐতিহাসিক 600 সংখ্যক টেষ্টত জয়ৰ সোৱাদ লাভ কৰিলে টীম ইণ্ডিয়াই। ঘৰুৱা দল শ্ৰীলংকাৰ বিপক্ষে গালিত খেলা শৃংখলাৰ প্ৰথমখন টেষ্টত 165 ৰাণত জয়লাভ কৰিলে টীম ইণ্ডিয়াই। ভাৰতে পুৰুষ বিশ্বকাপ হকীৰ নকআউটত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় বেডমিণ্টনৰ নৱতাৰকা আয়ুষ ছেত্ৰীৰ লগতে অভিজ্ঞ PV সিন্ধুই চলিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত জয়যাত্ৰা অব্যাহত ৰাখি প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

আজেই পুৱা অনুষ্ঠানটি শুনিলে। আগবঢ়ালে লিউচিনিয়া বৰচেতিয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: মই গান্ধীজীৰ
1: সদায় সত্য পথত ৰম, অহিংস ব্ৰতৰে জগত জিনিম, সত্য কথাহে কম, মই গান্ধীজীৰ। মই হম জহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি চলিম জয়ৰ পাল, মই হম জহৰলাল। মই নেতাজী সুভাষ হম, বিপ্লৱৰ ৰগনি জ্বলাই জয় হিন্দীৰে মেদিনী কপাই, পৰ্বত উলংগী সাগৰ সাঁতুৰি জয়ৰ তিলক লওঁ, মই নেতাজী সুভাষ। মই হম সৰোজিনী, বিশ্ব বিজয়িনী, সুপ্ত ভাৰতক জগাই তুলিম ঢালি সঞ্জীৱনী, মই হম সৰোজিনী। মই হম কনকলতা, প্ৰাণ বলি দি উদ্ধাৰি আনিম দেশৰ স্বাধীনতা, মই হম জয়প্ৰকাশ।
0: নহংকাৰো এটা, কৃষক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ শিপা উভালিম, নিজৰ ভৰিত নিজে থিয় হম, নকৰো পৰতা, মই হম জয়প্ৰকাশ। মই লাচিত প্ৰফুকন হম।

0: দেখতকৈ মোমাই ডাঙৰ নহয় জগতক চিঞৰি কওঁ।
1: এই কবিতাটি শুনিলে সকলোৰে মন উৰি যায় শৈশৱৰ দিনবোৰলৈ। শৈশৱতে পঢ়া, শৈশৱতে শুনা এই কবিতাটিৰ মাজেৰে সৎ, নিষ্ঠা আৰু দেশৰ প্ৰতি উৎসৰ্গিত মনোভাৱেৰে জীৱনৰ বাট বুলিবলৈ শিশু মনক অনুপ্ৰাণিত কৰিছিল। এই কবিতাটিৰ মাজেৰে প্ৰকাশ পোৱা আদৰ্শৰাজিক নিজৰ জীৱনত মৰ্মে মৰ্মে উপলব্ধি কৰি তাক অনুকৰণ কৰি সমাজৰ প্ৰতি নিজকে উৎসৰ্গিত মনোভাৱেৰে জীৱনৰ বাট বুলিবলৈ সক্ষম হোৱা ব্যক্তিগৰাকীয়েই হ'ল এই কবিতাটোৰ ৰচক লক্ষ্যধৰ চৌধুৰী। তেখেত আছিল অসমৰ সাহিত্য সংস্কৃতিৰ জগতখনৰ এগৰাকী পুৰুধা ব্যক্তি। অসমৰ ৰাইজৰ বাবে তেখেত আছিল অতি আদৰৰ। জীৱনশিল্পী লক্ষ্যধৰ চৌধুৰী আছিল মানুহ বিচাৰি ফুৰা এগৰাকী অতি সংবেদনশীল মনৰ অধিকাৰী। তেখেতৰ কথা, তেখেতৰ ৰচনা সকলোতে আছিল ৰসৰ পয়োভৰ। এই বিষয়ে নবকান্ত বৰুৱাদেৱে কৈছে,
2: এই হাঁহি কৌতুক অভিনেতাৰ হাঁহি নহয়। মানুহক কেৱল হহুৱাবৰ কাৰণে তেওঁ নাহাঁহে বা নহহুৱায়। এই তেওঁৰ মনৰ মাজত যে হাঁহিৰ যিটো আনন্দ, সেইটো যেন জীৱন ৰস মন্থিত কৰি ওলোৱা হাঁহি।
1: ৰসৰ অনুভৱ জাগৃত কৰিবলৈ সক্ষম হোৱা লক্ষ্যধৰ চৌধুৰীয়ে তেখেতৰ এই ৰসৰ আঁৰৰ কথা এইদৰে কৈছিল,
0: ক্ষেত্ৰ বিশেষে মানুহৰ মন হয়। ভাৰতবৰ্ষ ইমান সৌন্দৰ্যময় দেশ, ইমান আধ্যাত্মিক দেশৰ হেৰি, মছজিদ মছজিদ গীৰ্জাৰে ভৰপূৰ সেইখন দেশৰ মানুহ ৰসাল নহয় কি হ'ব। আৰু তাতে আমি লুইতৰ পাৰৰ ল'ৰা, সৰুৰে পৰা লুইতত সাঁতুৰি নাদৰি কিমান যে ৰং ৰহইচ কৰিছোঁ, সেইবোৰ গাত লাগি আছে নহয়। সেইকাৰণে ৰসটো মোৰ নিজৰ নহয়, মোৰ মাতৃভূমি। আমাৰ মানুহৰ, মই তোমাক কৈছোঁ, গাঁৱৰ মানুহৰ লগত মই 42-43 ঘৰে ঘৰে আছোঁ নহয়। ইমান ৰসাও আমাৰ মধ্যবিত্তবিলাকে বহুত এই দিশত পিছ পৰি গৈছে, বুজিছা? কিন্তু ৰসজ্ঞ মানুহ গাঁৱে ভূঞে ভৰি আছে। ভাৰত ভূমিত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন লোকেই ৰসা।
1: কলমেৰে নিগৰি অহা শব্দই হওক বা তেখেতৰ কথাই হওক, এইবোৰৰ যোগেদি ৰসৰ আৱেশ সানি সকলোকে আকৰ্ষিত কৰিব পৰা গুণৰ অধিকাৰী লক্ষ্যধৰ চৌধুৰীয়ে মানুহক সদায় উচ্চ আসন দিছিল। কিতাপৰ জ্ঞানেৰে নহয়, মানুহক লগ পাই যি অভিজ্ঞতা অৰ্জন কৰিছিল, সেই অভিজ্ঞতাৰে তেখেতৰ জীৱন সমৃদ্ধ হৈছিল।
0: মই কিমান বন্ধু হ'ল সেইটো চাওঁ, সাধাৰণ মানুহ, সৰু ল'ৰা ছোৱালী, আমাৰ সমনীয়াবোৰ কিমান বন্ধু হ'ল না, কিছুমানৰ বন্ধুৱেই নাই, মোৰ কিন্তু শত্ৰু নাই, বুজা? মই কাকো শত্ৰু যেন নাভাবোঁ, বুজা? সকলোকে মৰম কৰোঁ, আৰু সি যদি মোক কিবা অপব্যৱহাৰ কৰে, মোৰে দুখ বুলি মই ভাবোঁ। মই কৈছোঁ যে মই বেছি কিতাপ পঢ়া মানুহ নহয়, বুজা নাই? মই কিতাপ পঢ়ি জ্ঞান লাভ কৰা নাই, মানুহ লগ পাই হৈছোঁ, বুজা? মানুহ, মই তোমাক কৈছোঁ যে মেদনাতকৈ ডাঙৰ দৃশ্য মাতৃ এগৰাকী মই 43 শেষত নে ঠিক মই হেৰিটো ডায়েৰীত আছে, উৎকৰৰ 44 জুন জুলাই মাহত হ'ব, এখন গাঁৱত আছোঁ। তেতিয়া আমাৰ আন্দোলনকাৰীৰ যিবিলাকে গুপ্ততা অৱলম্বন কৰিছে তেওঁলোকৰ দিন ভাল নাই। গান্ধীজী ওলাই আহিছে, মানুহে ভাবে যে এওঁলোকে কিয় এনেকৈ ফুৰিছে। সেই সময়ত এখন মই গাঁৱত তাতে এটা নিৰ্গাজিকৈ ঘৰ কৰাৰ দৰে কৰে, ক'তো থাকিব নোৱাৰিলে তেওঁলোকৰ তাত থাকোঁ। তেওঁলোকৰ তাত থকাৰ সুবিধা কি, চাৰিওফালে পথাৰ আছে, পুলিচ দেখা পালে যেনি যেনি তুমি যাব পাৰা, বুজিছা? সেই ঘৰৰ গৃহস্থ এজন খেতিয়ক, 3 ল'ৰা আৰু ঘৈণীয়েকে ৰোৱে, কঠীয়া তোলে, কেতিয়াবা এনেকৈ কাম কৰে ঘৰৰ। প্ৰথমজন ল'ৰাক তেতিয়া 8 মানৰ মাইনৰ স্কুলৰ বৃত্তি পাই পঢ়ি আছে, তৃতীয়জন ল'ৰা 5 পঢ়ে, সিও বৃত্তি পায় 5 স্কুলৰ বৃত্তিটো। মাজৰজন কিন্তু অলপ ৰুকুৰাত দৰে আৰু অভং একেটা শ্ৰেণীতে পঢ়ি আছে, সি স্কুলত যাবও নোখোজে। এদিন মই দুপৰীয়া দেখিলোঁ আমাৰ গিৰিহঁতনীয়া, মই খুৰী বুলি কওঁ, খুৰীয়ে বাৰী দি গোটেই বোকাৰে লুতৰি পুতৰি হৈ শুই ৰৈ আহিছে। আহি তেওঁ বাৰীৰ পৰা আহোঁতে এটা ডালিম, মই সেইটো দেখিছোঁ, পকা ডালিম এটা আছে, ছিঙি আনি আনি এই ল'ৰাটোক মাতি আনি খুৱাই আছে। মই ভিতৰৰ পৰা চাই আছোঁ, চাওঁ যে এতিয়া সেইটো শেষেই হ'ব। মই আহিলোঁ, খুৰী সিহঁত দুটালৈ নাথাকিলেই দিয়ক। তেতিয়া তেওঁ কি ক'লে জানা, বাপ

0: পাক সিহঁতে খুটি খাব পাৰিব মই নাথাকিলেও, কিন্তু মই গ'লে ই বা খাব পাৰে নে নোৱাৰে, সেইকাৰণে তাকে খুৱাইছোঁ বাচ্ছা। এনেকুৱা লাগি গ'ল, মই ছবি আঁকিব নাজানো, মই ডায়েৰীত ছবি এখন আঁকিলোঁ মেদনাতকৈ যেন সেইটো মাতৃমূৰ্তি বেছি উজ্জ্বল মোৰ আজিও মনত লাগে। সেইকাৰণে মোৰ সেইদিনাখনেই মই ৰত্নাকৰৰ পৰা বাল্মীকিৰ দৰে উচ্চাৰণ কৰিলোঁ মাতৃতকৈ মহাতীৰ্থ নাই। সেইটো মই কিতাপ পঢ়ি পোৱা নাই, সেই মহিলাগৰাকীৰ পৰা শিকালা। এনেকৈ বহু শিক্ষা মানুহক লৈ পাইছোঁ, বুজিছে নাই? সেইকাৰণে মই কওঁ মানুহতকৈ ডাঙৰ দেৱতা নাই।
1: জীৱনত তেখেতে লগ পাইছিল এনে বহু লোক যি প্ৰচাৰ বিমুখ সাধাৰণ লোক, কিন্তু তেখেতসকলৰ আছিল অসাধাৰণ গুণ। তেনেলোকৰ জীৱনৰ কাহিনীৰ এক অপূৰ্ব সংকলন হ'ল মানুহ বিচাৰি। ইয়াৰ বীজ ৰোপণ হৈছিল এনেদৰে।
2: মূল চন্দিকাৰ বিষয়ে ক'ব লাগিব। চন্দিকাই আমাৰ উগ্ৰতৰাৰ বলিকতা আছিল, বুজা?
3: হয়।
2: তাৰপিছত বলিকতা হ'ব হোৱাত গাঁৱলৈ গৈ খেতি কৰি আছিল। মই তেওঁৰ ওচৰ চাপিলোঁ,
3: হয়
2: বুজা, তেওঁ মোক সহায় কৰি দিলে মই এমএলএ হ'লোঁ।
3: হয় হয়।
2: আৰু মই তেওঁক সহায় কৰি দিলোঁ, তেওঁ ডাঙৰ ল'ৰাটো প্ৰবীণ চৌধুৰীক কৈ এটা চাকৰি সোমাই দিলোঁ সাধাৰণ।
3: হয়।
2: তেওঁৰ যে পদ্ম আগৰজনী ঘৈণীয়েকৰ ল'ৰা মই নাজানো দেই, তেওঁৰ ঘৈণীয়েক আছে, পিছৰবাৰ তেওঁৰ ল'ৰা খগেনে মেট্ৰিক পাছ কৰিলে। ঘৈণীয়েকে ক'লে এম এল এ ডাঙৰীয়া, পদ্মক দিয়াৰ দৰে মোৰ ল'ৰাটোকে এটা চাকৰি দিয়ক।
3: হয়।
2: মই বোলে হ'ব বুলি ঘৰলৈ আহিলোঁ। চন্দিকাই মোৰ ঘৰ পালেহি, আহি ক'লে যে তোৰ তাত চাকৰি আছে নেকি? বোলে নাই অ, এহ খগেনৰ চাকৰি দিব নালাগে। বোলে কিয়? বোলে একে ঘৰতে যদি দুজনক চাকৰি দিয় তোক মানুহে বেয়া পাব, মোৰো বেয়া হ'ব, বুজিছা? তোৰ যদি চাকৰি আছে, মেট্ৰিক পাছ কৰা ল'ৰা বহুত আছে, পদ্মতকৈ ভালকৈ পাছ কৰা ল'ৰা, সিহঁতক মাতিতে তোৰ দুখন ঘৰ হ'ব।
4: সেইধৰণে ভবা লোকৰতো আজি অভাৱ
2: নাই, এতিয়া নাই, এতিয়াতো আৰু নাই।
3: হয়।
2: এতিয়া সেইজন চন্দিকতা বলিকতা চন্দিকতাই মোৰ মানুহ বিচাৰি বীজ ৰোপণ কৰিছে।
1: শিক্ষা জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত কবিতা আৰু নাটকৰ প্ৰতি তেখেতৰ বিশেষ আগ্ৰহ জন্মিছিল। কবিতাক লৈ আছে তেখেতৰ বহু ৰসাল অভিজ্ঞতা।
2: মোকতো নালাগে সখা বসন্ত বাতৰি অনা কুলি আৰু কেতেকীৰ গীত, মোক লাগে পৰাণ উতলা কৰা সুধা ভৰা তোমাৰ সংগীত। নালাগে লাহৰি মোক ফুলনিত ফুলি থকা সুৰভি ফুলৰ, মোক লাগে আত্মা অমৰ কৰা সুৰভি গীত তোমাৰ ওচৰ। পোহৰ নালাগে সখা পোহৰেই কৰে আমাক এই মহা ব্যৱধান, এন্ধাৰক মাতা সখা এন্ধাৰৰ ৰাল ল'লে তুমি মই সকলো সমান। নুমুৱা খলিতা সখা অন্ধকাৰ পৃথিৱীত সকলোটি পৰি যায়, দুবাহুৰ আঁৰ লৈ দুটি প্ৰাণ মিলি যাম তুমি আৰু মই।
4: অতি সুন্দৰ, অতি সুন্দৰ। সেইখিনি সময়ত আবাহনত প্ৰকাশ হৈছিলে,
2: 1936-37 এনেকুৱা হ'ব। কবিতা মই লিখিবলৈ এৰি দিবলগীয়া হ'ল দুটা কাৰণত। মোৰ জানা যে মোৰ বৌ, মোৰ পৰিবাৰৰ ভাই প্ৰজ্ঞা চৌধুৰী পাণবজাৰ ছোৱালী স্কুলৰ হেডমাষ্টাৰ,
4: হয় জানো,
2: তেওঁ আহি মোক সোধে যেতিয়া মই কলেজীয়া ছাত্ৰ, হেৰা ধন তোমাক আমাৰ শিক্ষয়িত্ৰীবিলাকে অলপ সন্দেহ কৰিছে, কিয়? কোনোবা ছোৱালীৰ প্ৰেমত পৰিছা বুলি। তেতিয়া ছোৱালীয়ে বাটত নাই, পৰিবাহত খালত পৰিব পৰা, নৰ্দমাত পৰিব পৰা, প্ৰেমত পৰিবলৈ ছোৱালী নোপোৱা, বুজিছা? মই ক'লো মনেদি ভাবি বিশ্বাস নহয়, বুজিছা? ইফালে উজান বজাৰত যেতিয়া যাওঁ, ষ্টেজত যাওঁ, ঠাকুৰে চকু ৰঙা কৰে, লক্ষ্য তুমি নুশুনিলা আৰু, তোমাৰ ঠিক নাই, তুমি ঠিক নহ'লা, তুমি নাটক লিখিব এৰি কিয় কবিতা লিখিছা?
1: স্কুলীয়া জীৱনতেই তেখেতে নাটক লিখিছিল আৰু অভিনয়ৰ সৈতে জড়িত হৈ পৰিছিল।
2: পাঠশালাৰ পৰাই কিবা নাটকৰ প্ৰতি, তেতিয়াই নাটক লিখোঁ হয়নে নহয় ক'ব নোৱাৰোঁ, মা খুৰীহঁতক একদিনা চোৱা থিয়েটাৰখনকে আকৌ লিখি কৰোঁ, সেইবিলাক কৰা হা। তাৰপিছত কিন্তু মই 7-8 মানৰ পৰা শিৱাজী বলিদান, বলিদান মানে মমাইকাৰা, সকলোবোৰ লিখিলোঁ। পিছত তেতিয়া 8-ত লিখিছোঁ, 9-ত অভিনয় একেলগে 4 দিন, ভাবিব নোৱাৰা তেতিয়াৰ পৰাই বুঝা, অভিনয়ত একদম নিগাজি হ'লোঁ। ললিত চৌধুৰীয়ে ক'লে ইয়াক এক্সেপশ্যন দিব লাগিব, শিশু চৰিত্ৰ থাকিলে ইয়াক ল'ব লাগিব।
4: বাৰু লক্ষ্যদা, আপুনি একলব্য নাট ৰচনাৰ বিষয়ে ক'লে, একলব্য নাটৰ কোনো সংলাপ এতিয়াও বাৰু আপোনাৰ মনত আছে?
2: আছে বুজা, আছে, ক'ত ইয়াৰ ধনজীত প্ৰত্যেকতে লিখা আছে। মই এটা কওঁ, মাকৰ আগত কৈছিল মাকে যাব নিদিয়ে ধনাচাৰ্যৰ কৰি লৈ ঘৃণা কৰিব বুলি।
4: হয়।
2: তেতিয়া কৈছিল, জাতিৰ কাৰণে যদি চাই মোক ঘৃণাৰ চকুৰে, নাই মোৰ অলপ

0: আক্ষেপ, কিন্তু এটি যদি আক্ষিক বচন পাওঁ সেই আচাৰ্যৰ পৰা পাম মই দুগুণে উৎসাহ। ৰাখা ৰাখা এই অনুৰোধ মোৰ।
1: অতি সুন্দৰ।
0: দ্ৰোণাচাৰ্যক কৈছে, নালাগে নালাগে গুৰু, শিষ্যৰূপে কৰিব গ্ৰহণ, অলক্ষিতে পুজিম তোমাক, হয় হব প্ৰতিজ্ঞা পূৰণ, নহতো কিন্তু প্ৰাণ বিসৰ্জন। লগে লগে
1: অতি সুন্দৰ।
0: ট্ৰেইনত লিখিছোঁ, ৰূপান্তৰ কৰিছোঁ আমাৰ সান্দিয়া সন্মিলনীৰ যোগেদি,
1: সামাজিক নাট,
0: সামাজিক নাট ৰূপান্তৰ। মানুহ এটা, ল'ৰা এটা সলনি হৈছে, সেইটো নহয় জানো?
1: হয়।
0: তাৰপিছতে ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰত মেক্সিমাম নাটক লিখিছোঁ।
1: হয়।
0: ফৰ্থ ইয়াৰত মই ৰক্ষ কুমাৰ লিখিছোঁ, বুজা?
1: ৰক্ষ কুমাৰ ফৰ্থ ইয়াৰত,
0: 1937।
1: অসমতো বিভিন্ন ঠাইত এতিয়ালৈকে মঞ্চস্থ হোৱা নাটকৰ ভিতৰত নিশ্চয় আপোনাৰ ৰক্ষ কুমাৰ শীৰ্ষত থাকিব।
0: কাৰণ এইটো কৰিবলৈ সুবিধা, বুজা? স্বাধীনতাৰ পিছত বেলেগ নাটক হৈছে, কিন্তু মই তেতিয়াই বহু নাটক দেখিছোঁ, যৱনিকাৰে, বিষ্ণু শৰ্মাৰ বিচাৰ, বুজিছে নাই? এনেধৰণৰ নাটকবিলাক তেতিয়ালৈ, পথাৰ, এনেধৰণৰ নাটকবোৰ মোৰ তেতিয়াই ৰচনা কৰা
1: হয়। আৰু সেইখিনি সময়তে আপুনি বদন বৰফুকন, তাৰ পাছত,
0: বদন বৰফুকন স্বাধীনতাৰ সময়, আন্দোলনৰ সময়,
1: তাৰ পাছত কৰা নহয় জানো?
0: সেইটো
1: হয়।
0: এতিয়া পুৰত আৰু তেতিয়া, বুজিছা?
1: হয়।
0: এতিয়া অপইতাত অপইতাত এইবিলাক লেখা, মোৰ কলেজীয়া জীৱনটো বৰ মধুৰ, বুজিছা?
1: হয়।
0: তেতিয়াই মই নাটক লেখা নাট্যকাৰ হ'লোঁ, বুজা, অভিনেতা হ'লোঁ, বুজিছে নাই? আৰু প্ৰেমৰ কবি হ'লোঁ, বুজিছে নাই?
1: চন্দ নাটক আপুনিতো বহুত ৰচনা কৰিলে, কোনো সংলাপ আপোনাৰ মনত আছে নেকি?
0: ওৰে ৰাতি গাই থাকিব পাৰোঁ, বুজিছা? ৰাৱণৰ, বুজিছা, ৰাৱণৰ মই আগে কওঁ, ৰাৱণৰ চৰিত্ৰ কৰাৰ পিছত বহুবাৰ তৰণীখেন কৰিছোঁ দেই। ভোগী বৰুৱা এজন সাহিত্যিক, তেওঁ নৰ্থ গুৱাহাটী স্কুলৰ এচিষ্টেণ্ট হেডমাষ্টাৰ আছিল, তেওঁ এখন চিঠি মোলৈ দিছিল, ৰক্ষ কুমাৰ অভিনয় চাই, মই গুচি আহোঁ নহয় ৰাতিপুৱাই, পুতেকৰ হাতত এখন চিঠি দিবলৈ, বপা অমৃত খোৱালা, ৰাৱণক মোৰ ৰামতকৈ বেছি ভাল লাগিল, বুজা? তাতে লিখিছে, আজি যদি ৰাৱণ জীয়াই থাকিলেহেঁতেন তোমাক নিশ্চয় ৰায় বাহাদুৰ উপাধি দিলেহেঁতেন, বুজিছা? সেইকাৰণে মই কৈছোঁ, নকৰিবা সন্দেহ জানকী, ৰাৱণৰ জীৱনৰ জয়লক্ষী তুমি, তাৰ এই কাৰণে নদ নদী পৰ্বত উলংঘী, পাৰ হৈ অপাৰ সাগৰ নিজ হাতে তুলি আনি আৰাধ্য গোসানি প্ৰতিষ্ঠা কৰিছোঁ আজি লংকাৰ বুকত, আৰু এই পূজাখন চাই জ্বলাই সহস্ৰবন্তী উদ্ভাসিত কৰি লংকা পুৰি ধূপ ধূনা হোম অগ্নি জালি নন্দনৰ পাৰিজাত কৰি আৰণ আহিছে ৰাৱণ জানকীৰ পূজা গলৈ।
2: তেখেতৰ অতি প্ৰিয় নাটখন হ'ল ঠিকনা। ঠিকনা নাটখনত কৰা তেখেতৰ অভিনয় এতিয়াও সকলোৰে মনত সজীৱ হৈ আছে।
0: মুখত এটা পেটত এটা কথা ৰখাটো ভাল নহয়, ই আপোচ, আপোচ কৰি কৰিয়েই অসমীয়া জাতিটোত জহন্নামে গ'ল। মই সাতখন মুখেৰে কথা চোৱা গজানন হাজৰিকা নহয়, মই এক মুখৰ এক কথাৰ গজানন হাজৰিকা।
2: মঞ্চ নাটকৰ উপৰিও তেখেতে চিনেমাতো অভিনয় কৰিছিল, কিন্তু চিনেমাতকৈ মঞ্চত অভিনয় কৰিহে তেখেতে বেছি ভাল পাইছিল।
3: মঞ্চ আৰু মুকলি মঞ্চ হ'লে আৰু ভাল লাগে, ইউ ৱান টু মিট দি পিপল, বুজিছে নাই? চিনেমা ভাল, কিন্তু আমাক কোনে চালে তুমি ধৰিব নোৱাৰা, এইটো প্ৰিজাৰ্ভেশ্যন হয়, আৰু ডিৰেক্টৰ বা সম্পাদনে তোমাৰ ভাল থকা বস্তুটো কাটিব পাৰে। থিয়েটাৰত কিন্তু তোমাক পৰিপূৰ্ণ কৰি দি দিলে নহয় ডিৰেক্টৰে আগুৱাই, ওলোৱাৰ পিছত তোমাৰ আৰু, বুজিছা নাই? তুমি যি কৰা তাতে, এটাকে মিট দি পিপল, লগে লগে গম পায়। মই নিজে জানো যে মোক ল'লে নহয়, প্ৰথমটো ওলাইয়েই জানি যে ৰাইজে মোক লৈছে, এটাকে চিনেমাতকৈ মঞ্চ বেছি ভাল মোৰ মতে।
2: মঞ্চত অভিনয় কৰি ভাল পাইছিল যদিও তেখেতে বদন বৰফুকন, নিমিলা অংক, আমাৰ ঘৰ, ফিৰিঙতি আৰু সপোনকে আদি কৰি কেইবাখনো অসমীয়া চিনেমাত অভিনয় কৰিছিল। তেখেতে পৰিচালনা কৰা অসমীয়া ছবি বদন বৰফুকন আৰু নিমিলা অংক ৰাইজৰ মাজত যথেষ্ট সমাদৃত হৈছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে সেই আদৰ্শৰাজিক অনুকৰণ কৰিবলৈ প্ৰয়াস কৰা লক্ষ্মধৰ চৌধুৰীয়ে গান্ধীজীৰ জীৱন আদৰ্শৰে শিশুসকলক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰিছিল। আকাশবাণীৰ অকণিৰ মেল অনুষ্ঠানত ভাগ লৈ শিশুসকলক গান্ধীজীৰ আদৰ্শৰ কথা তেখেতে কৈছিল।
4: শত্ৰুক হিংসা নকৰি নিজে দুখ বৰণ কৰি শত্ৰুক পৰাভৱ কৰিবলৈ বাপুয়ে এপাত বড় শক্তিশালী অস্ত্র উলিয়াইছে, সেই অস্ত্রপাত

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা লক্ষ্যধৰ চৌধুৰীৰ জীৱনৰ দিগবাণী, অকণিৰ মেল, নাটকৰ সংলাপ, তেখেতে লিখা কবিতাৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1-800-420-2233 নম্বৰত।
1: আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী অভিনেত্ৰী বৰষা বৰা আৰু অভিনেতা নিশিৰঞ্জন কে মল্লিকা। আগ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 হেল্ল' যুৱবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্য চৰকাৰে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ৰাজ্যৰ পথ যোগাযোগ কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ বিষয়ে সদৰি কৰি কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো কোণলৈ যোগাযোগ ব্যৱস্থা সুদৃঢ় আৰু গ্ৰামাঞ্চলক ৰাজ্যত বিস্তৃত অৰ্থনৈতিক বিকাশৰ সৈতে সংযুক্ত কৰাৰ উদ্দেশ্যে কাম কৰি আছে। 10,000 কোটি টকা ব্যয় সাপেক্ষ অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে এই ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই প্ৰকাশ কৰা মতে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ত ৰাজ্যৰ পথ আন্তঃগাঁথনি শক্তিশালী আৰু গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰায় 800 কিলোমিটাৰ পথৰ উন্নয়ন গুৰুত্ব আৰোপ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বিনিয়োগ আকৰ্ষণ কৰা, বাণিজ্য আৰু পৰ্যটনৰ বিকাশ আৰু দূৰণিবতীয়া এলেকাসমূহত ৰাজ্যৰ নতুন অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। ভাৰত চীন সীমান্ত বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয়ত ভুৱা আৰু প্ৰমাণবিহীন দাবী নকৰিবলৈ দাবী জনায়। তেওঁ কয় যে চীন সীমান্তত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমস্যা আছে যদিও চীনে ভাৰতীয় গাঁও দখল কৰা কথাটো সত্য নহয়। এনে অপপ্ৰচাৰত পতিয়ন নাযাবলৈ তেওঁ সকলোকে আহ্বান জনায়।
2: চাইনা জো হে 60 কিলোমিটাৰ আন্দৰ ঘুছ গিয়া তো এসা বাত নাই কৰনা চাহিয়ে। চাইনা আৰু ইণ্ডিয়া কে বীচ মে অৰুণাচল প্ৰদেশ মে বহুত লম্বা সীমা হে আৰু জিছ সীমা কো ৰেখাংকিত নাই কিয়া গয়া হে। সীমা কা ওয়াহাঁ কোই বৰ্ডাৰ পিলাৰ্স নাই হে। तो जमीन पर बॉर्डर को डिफाइन नहीं किया गया है। वो अभी का इशू नहीं है। शुरू से जब तिब्बत अलग राष्ट्र था तब भी तिब्बत और भारत के बीच में जो सीमा है उसका भी डिलिमिटेशन नहीं हुआ। बॉर्डर में प्रॉब्लम है। हमारे अरुणाचल के गांव के कुछ लोग बॉर्डर प्रॉब्लम को लेकर के जो चिंता जाहिर किया है वो सही है क्योंकि वहां बॉर्डर डिलिमिटेशन नहीं हुआ।
1: কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত ধীৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈ আহিছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্ত ৰেলৱে BTCৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অৱ ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। BTCৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে উল্লেখ কৰে। অসম সাহিত্য সভাই পশ্চিমবংগৰ কলকাতাস্থিত অসম ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানৰ আয়োজন কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে সভাৰ কলকাতা

শাখাৰ সহযোগত অহা 22 আগষ্টত অসম ভৱনত দিনজোৰা কাৰ্যসূচীৰে ভাৰতৰত্ন সন্মানেৰে বিভূষিত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা 9 বজাত কলকাতা শাখাৰ সভাপতি জীৱন ৰয়ে সভাৰ পতাকা উত্তোলন কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ হাসিনা হাজৰিকাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথা আৰু বিপুল বৰুৱাৰ প্ৰযোজনাৰে হাসিনা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
0: ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী বিজয় মহন্ত।

0: ডিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে সেয়া আছিল বিজয় মহন্ত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক ৰীতা বৰুৱাৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা মুনেশ্বৰ বৰ্মনৰ।

মুনেশ্বৰ বৰ্মনৰ গীতৰ কথাৰে ৰীতা বৰুৱাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পংকজ বৰদলৈৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা আনিছুজ জামানৰ, প্ৰযোজনা পংকজ শৰ্মাৰ।

0: আনিছুজ জামানৰ গীতৰ ৰচনা আৰু পংকজ শৰ্মাৰ প্ৰযোজনাৰে পংকজ বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক মনোৰমা বৰগোহাঁইৰ গীতৰ কথাৰে গীতাঞ্জলি গায়নৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে কিশোৰ দাসে।

অনুষ্ঠানত সেয়া আছিল গীতাঞ্জলি গায়ন। গীতটিৰ কথা আছিল মনোৰমা বৰগোহাঁইৰ, প্ৰযোজনা আছিল কিশোৰ দাসৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ পংকজ ভাগৱতী। অনুষ্ঠানটিৰ আগ ধৰিব হিমান্ত বৰ্মায়।

0: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অন্তঃ আৰু আন্তঃজিলা পাৰস্পৰিক বদলি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী। পহিলা জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহনবাগান ছুপাৰ জায়েণ্ট মুখামুখি। ৰাজ্য চৰকাৰে অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য নিৰ্ধাৰিত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ৰাজ্যৰ পথ যোগাযোগ কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ বিষয়ে সদৰি কৰি কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো কোণলৈ যোগাযোগ ব্যৱস্থা সুদৃঢ় আৰু গ্ৰামাঞ্চলক ৰাজ্যত বিস্তৃত অৰ্থনৈতিক বিকাশৰ সৈতে সংযুক্ত কৰাৰ উদ্দেশ্যে কাম কৰি আছে। 10,000 কোটি টকা ব্যয় সাপেক্ষ অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে এই ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই প্ৰকাশ কৰা মতে অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ত ৰাজ্যৰ পথ আন্তঃগাঁথনি শক্তিশালী আৰু গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰায় 800 কিলোমিটাৰ পথৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বিনিয়োগ আকৰ্ষণ কৰা বাণিজ্য আৰু পৰ্যটনৰ বিকাশ আৰু দূৰণিবতীয়া এলেকাসমূহক ৰাজ্যৰ নতুন অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। ৰাজ্য চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ জৰিয়তে বিভাগীয় কাম কাজ সুচল কৰাৰ লগতে প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সামূহিক উন্নয়ন কেন্দ্ৰ আদিক বিভিন্ন প্ৰশাসনীয় দায়িত্ব অৰ্পণ কৰা হ'ব। ইয়াৰ ফলত জিলা আয়ুক্তৰ কাৰ্যালয়ত কামৰ বোজা কিছু লাঘৱ হ'ব আৰু জনসাধাৰণৰ কামসমূহ শীঘ্ৰে নিষ্পত্তি কৰাত সহায় হ'ব। ৰাজ্যৰ 35খন জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়সমূহক জনসেৱাৰ সুসংগঠিত আৰু জনমুখী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে চৰকাৰ আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰূপনগৰত কালি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি দিয়া ভাষণত ডঃ শৰ্মাই এই কথা উল্লেখ কৰে। চৰকাৰী সেৱা লাভৰ বাবে জনসাধাৰণে কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন যথাসম্ভৱ কম কৰিবলৈ আৰু আহিবলগীয়া হলেও সহজে সেৱা লাভৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি তেওঁ কয়। তদুপৰি কাৰ্যালয়লৈ অহা জ্যেষ্ঠ নাগৰিকসকলক বিশেষ সন্মান প্ৰদৰ্শন কৰি তেওঁলোকৰ কাম কাজ সুচাৰুৰূপে আৰু অগ্ৰাধিকাৰ দি কৰা ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: মই আমাৰ জিলা আয়ুক্তকো অনুৰোধ কৰিম যে এই কাৰ্যালয়ৰ প্ৰতিটো ৰুমত CCTV থাকিব লাগে, প্ৰতিটো বাৰেণ্ডাত CCTV থাকিব লাগে আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলক যাতে কোনেও থিয় কৰাই নথয়, ছিনিয়ৰ চিটিজেনসকলৰ আমাৰ কাৰ্যালয়বিলাকত যাতে সন্মান হ'ব পাৰে। আজিকালি বহুতে জেন জিৰ কথা কয়, মই ছিনিয়ৰ চিটিজেনৰ কথা বেছিকৈ ক'ব খুজিছো, কাৰণ এইবোৰ হ'ল শৃংখলা। DC মহোদয়ৰ সন্মুখত CCTV এটা সদায় থাকিব লাগে। বয়োজ্যেষ্ঠ মানুহক যদি কোনোবাই থিয় কৰাই থৈছে, DC-য়ে লগে লগে ইণ্টাৰকম কৰি মাৰিব লাগে যে মানুহজনক আপুনি কিয় থিয় কৰাই থৈছে।
0: জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণৰ সপক্ষে মত পোষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি উল্লেখ কৰিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্য চৰকাৰৰ অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য।

0: প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষক শিক্ষয়িত্ৰীৰ অন্ত আৰু আন্তঃজিলা পাৰস্পৰিক বদলিৰ নিৰ্দেশনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত জাননীখনত উল্লেখ কৰা অনুসৰি লোকপিয়লৰ কামত নিয়োজিত নোহোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষক বদলীকৰণ ব্যৱস্থাপনা প্ৰণালীযোগে দিয়া নিৰ্দেশনা অনুযায়ী 14 দিনৰ ভিতৰত নতুন কৰ্মস্থলীত যোগদান কৰিব লাগিব। অৱশ্যে লোকপিয়লৰ দায়িত্বত থকা শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এই সময়সীমা প্ৰযোজ্য নহ'ব। জাননীখনত লগতে বদলিৰ নিৰ্দেশনাৰ অন্য চৰ্ত আৰু নীতি অপৰিৱৰ্তিত হৈ থাকিব বুলি স্পষ্ট কৰি দিয়া হৈছে। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। ভাৰত চীন সীমান্ত বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয়ত ভুৱা আৰু প্ৰমাণবিহীন তথ্য দাঙি নধৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে চীন সীমান্তত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমস্যা আছে যদিও চীনে ভাৰতীয় গাঁও দখল কৰা কথাটো সত্য নহয়। এনে অপপ্ৰচাৰত পতিয়ন নাযাবলৈ তেওঁ সকলোকে আহ্বান জনায়।
1: চাইনা জো হিলোমিটাৰ আন্দাৰ ঘুছ গিয়া তো এসা বাত নাই কৰনা চাহিয়ে। চাইনা আৰু ইণ্ডিয়া কে বীচ মে অৰুণাচল প্ৰদেশ মে বহুত লম্বা সীমা হ আৰু জি সীমা কো ৰেখাংকিত নাই কিয়া গয়া হে। সীমা কা ওয়াহ কোই বৰ্ডাৰ পিলাৰ্স নাই হে। তো জমিন পৰ বৰ্ডাৰ কো ডিফাইন নাই কিয়া গয়া হে। ও অভি কা ইস্যু নাই হে। শুরু সে জব তিব্বত আলাগ ৰাষ্ট্ৰ থা তব ভি তিব্বত আৰু ভাৰত কে বীচ মে জো সীমা হে উসকা ভি ডিলিমিটেশন নাই হুৱা। বৰ্ডাৰ মে প্ৰবলেম হে। हमारे अरुणाचल के गांव के कुछ लोग बॉर्डर प्रॉब्लम को लेकर के जो चिंता जाहिर किया है वो सही है क्योंकि वहां बॉर्डर डिलिनेशन नहीं हुआ।
0: ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ মিছিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। মিছিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন বিধি 2025ৰ 16 নম্বৰ নিয়মৰ অধীনত জাৰি কৰা এই অধিসূচনা অনুসৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত 27 নম্বৰ লোহিতমুখ আৰু 37 নম্বৰ বুৰৈ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 83টা। এই দুয়োটা সমষ্টিত মুঠ 32,164 গৰাকী ভোটদাতাৰ নাম সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত 16,349 গৰাকী পুৰুষ আৰু 15,815 গৰাকী মহিলা ভোটদাতা আছে। ভোটাৰ তালিকা অনুসৰি 27 নম্বৰ লোহিতমুখ সমষ্টিত 38টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 48খন অধিসূচিত মিছিং স্বায়ত্তশাসিত পৰিষদৰ গাঁও আছে। একেদৰে 37 নম্বৰ বুৰৈ সমষ্টিত 45টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 53খন অধিসূচিত মিছিং স্বায়ত্তশাসিত পৰিষদৰ গাঁও আছে। একেদৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কালি জিলাখনৰ অন্তৰ্গত মিছিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। জিলাখনৰ আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত সংবাদমেলত মিছিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ নডেল বিষয়া শ্যামল ক্ষেত্ৰ গগৈ, সহকাৰী আয়ুক্ত তথা মিছিং স্বায়ত্তশাসিত পৰিষদৰ সহকাৰী নডেল বিষয়া মনজিৎ দলে উপস্থিত থাকে। ভোটদাতাসকলে অসম ৰাজ্যিক নিৰ্বাচনৰ আয়োগৰ ৱেবছাইটযোগে প্ৰকাশিত এই তালিকা সন্দৰ্ভত ওজৰ আপত্তি থাকিলে 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। 10 ছেপ্টেম্বৰ ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 11 ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ অৱ ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত ধীৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈ আহিছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্ত ৰেলৱে BTCৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অৱ ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। BTCৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে উল্লেখ কৰে।
2: আজি আমাৰ ইয়াতে এতিয়া গোটেই টীমটো আমাৰ আহিছে, আমাৰ অনৰেবল চিফ মিনিষ্টাৰ ছাৰৰ নিৰ্দেশত, আমাৰ অনৰেবল চিফ ছাৰৰ নিৰ্দেশত। আমাক সকলোৱে সেইটো জনাইছিলে কি আপোনালোকে যিটো আমাৰ হাতীৰ এলিফেণ্টছৰ এক্সপাৰ্টছ বা আমাৰ যিখিনি চাইণ্টিষ্ট হয় যিবিলাকে ইয়াৰ ওপৰত গৱেষণা কৰে তেখেতক লৈ আজি আমাৰ ৰেলৱেজ টীম, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC ফৰেষ্ট ডিপাৰ্টমেণ্ট, আমাৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু আমাৰ যিখিনি চাইণ্টিষ্টবিলাকে আমি সকলোৱে আহিছোঁ। এতিয়া আমি এটা ফিল্ড ভিজিট কৰি আছোঁ প্ৰত্যেকটো পইণ্ট য'ত য'ত আমাৰ ৰেলৱে লাইন বা ৰেলৱে ক্ৰছিং এইখিনিটো আমি এতিয়া ষ্টাডি কৰি আছোঁ। এইটো আমাৰ চিৰাং ৰিফু।

0: এলিফেণ্ট ৰিজাৰ্ভৰ পাৰ্ট হয়।
1: উজনি মাজুলী ঐতিহাসিক ভকতি বিল আৰু টুনি নৈৰ পৰিষ্কাৰ কাৰ্য আৰু উন্নয়নমূলক কামৰ অগ্ৰগতি জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে ভকতি বিলৰ পৰিষ্কাৰকৰণ আৰু পুনৰুজ্জীৱিতকৰণৰ ফলত অঞ্চলটোত সৃষ্টি হ'ব পৰা সম্ভাৱনাময় পৰ্যটনস্থলীত মৎস্য উৎপাদনৰ সুযোগ, জলজ সম্পদৰ সংৰক্ষণ আৰু স্থানীয় ৰাইজৰ জীৱিকাৰ সম্ভাৱনাকে ধৰি বিভিন্ন দিশ পৰ্যালোচনা কৰে। তেওঁ টুনি নৈ আৰু ভকতি বিলৰ জলসম্পদক লৈ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি কাষৰীয়া কৃষিভূমিত জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে। আয়ুক্তগৰাকীয়ে জলসম্পদ, লোক নিৰ্মাণ, কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে। দক্ষিণ হালমাৰা মানকাছৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে কালি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে পক্সৰ গোচৰত অভিযুক্ত দুজন লোকক দোষী সাব্যস্ত কৰে আৰু 20 বছৰকৈ সশ্ৰম কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। দক্ষিণ হালমৰাৰ থানাৰ অন্তৰ্গত পিপুলবাৰী গাঁৱৰ ইছমাইল হুছেইন আৰু আমিৰুল হক ওৰফে ৰাজুৱে মিলি একেই গাঁৱৰ এগৰাকী নাবালিকাক অপহৰণ কৰি অজ্ঞাত স্থানলৈ নি ধৰ্ষণ কৰিছিল। ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ পৰিয়ালে 2022 চনৰ 7 জানুৱাৰীত এজাহাৰ দাখিল কৰিছিল। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC 17 বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল FC-য়ে যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাইব্ৰেকাৰৰ সহায়ত 5-3 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰুণিমা গোস্বামীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে 405 বিধ প্ৰতিৰক্ষা সামগ্ৰীৰ আমদানিত কেন্দ্ৰৰ নিষেধাজ্ঞা, 6 জানুৱাৰীৰ পৰা ৰাজ্যত পুনৰ গুণোৎসৱ, জুবিন হত্যাৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ এখন আবেদন, উচ্চতম ন্যায়ালয়ৰ নাকচ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ কয়লা খনন চলি থকা বুলি এটা তথ্যভিত্তিক বাতৰি কাৰ্বি আংলং ডিমাহাছৰ কলা হীৰাৰ মুক্ত বেহা শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে দৈনিক অসম কাকতে ৰাজ্যখনত মাদক দ্ৰব্যৰ সৰবৰাহে বিপদজনক ৰূপ লোৱা বুলি এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই প্ৰসংগতে যোৰহাটৰ অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দৈনিক জনমভূমি কাকতে অন্বেষাৰ মৃত্যুৱে উন্মোচন কৰিলে যোৰহাটৰ অন্ধকাৰ জগতৰ ছবি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। পি এম কেয়াৰ্ছ ফাণ্ডৰ 8,452 কোটি টকা জমাৰ 0.01% খৰচ হৈছে বুলি এটা বাতৰি আমাৰ অসম কাকতে পি এম কেয়াৰ্ছ ফাণ্ডত আউটগয়িং নাই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমমালাৰ চতুৰ্থ পৰ্যায়ৰ অধীনত গ্ৰাম্য যোগাযোগ ব্যৱস্থাৰ বাবে 10,000 কোটি টকা ব্যয়ৰ পদক্ষেপ লোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ষোড়শ বিত্ত আয়োগে SDRF আৰু SDMFৰ অধীনত অসমলৈ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ দিয়াৰ বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত বান বিষয়ক লৈ আজি বৈঠকৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কালি ৰূপনগৰত সংহত আয়ুক্ত কাৰ্যালয় মুকলি কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে পূব অসমৰ বিধ্বংসী বানৰ কাৰণ মানৱসৃষ্ট বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ বাবে মৰমী কাশ্যপৰ ওচৰলৈ যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অন্ত আৰু আন্তঃজিলা পাৰস্পৰিক বদলি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড FC আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम अनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती बालू खेती नष्ट है, नष्ट होले तो जो पैसा दे तो ना हमारा लाभ है, बाकी खेतियों को लेते लाभ तो पा সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকে যাতে পায়।
2: খৰীফ ফসল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফসল বীমা সম্বন্ধে তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 14447 লৈ কল কৰক।
4: ফসল বীমা কৰাওক, সুৰক্ষা কবচ পাওক।
5: জিলাৰ ৰেহৰূপ।
6: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি আগবঢ়াইছো কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে আমাৰ সংবাদদাতা হেমন্ত বৰা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাতো লোকপিয়ালৰ কাম কাজ পূৰ্ণগতিত অব্যাহত আছে। স্বগণনাৰ পিছত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা আৰু গৃহ পিয়লৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতা হেমন্ত বৰাৰ পৰা শুনোৱা হওক।
7: আমাৰ লোকপিয়ল আমাৰ বিকাশ মূল মন্ত্ৰৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাতো লোকপিয়ল 2027ৰ কাম কাজ অব্যাহত আছে। লোকপিয়লৰ প্ৰথম পৰ্যায় হিচাপে কামৰূপ মহানগৰ জিলাতো যোৱা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ স্বগণনা অনুষ্ঠিত হয়। আশাব্যঞ্জকভাৱে স্বগণনা প্ৰক্ৰিয়াৰ অধীনত কামৰূপ মহানগৰ জিলাত 28,004 পৰিয়ালে স্বগণনা সম্পূৰ্ণ কৰে। স্বগণনাৰ পিছত যোৱা 17 আগষ্টৰ পৰা আৰম্ভ হৈছে গৃহ তালিকা আৰু গৃহ পিয়লৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া। 15 ছেপ্টেম্বৰলৈকে চলিব লগা গৃহ তালিকা আৰু গৃহ পিয়লৰ বাবে ইতিমধ্যে গণনাকাৰী হিচাপে নিয়োজিত বিষয়া কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ৰাজ্যৰ লোকপিয়ল সঞ্চালকালয়ে বাসগৃহৰ শুদ্ধ তথ্য প্ৰদান কৰি লোকপিয়ল 2027ৰ অংশীদাৰ হ'বলৈ সকলোকে আহ্বান জনাইছে।
6: ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে। প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মহানগৰী ৰূপনগৰত মুকলি কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়। একেদৰে ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে মহানগৰীত অন্যান্য উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাই আগবঢ়াইছে এক প্ৰতিবেদন।
7: উন্নয়নৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টো মহানগৰী ৰূপনগৰত মুকলি কৰা হৈছে। অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, কৌশিক ৰায়কে ধৰি বিধায়ক তথা উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সংহত জিলা আয়ুক্ত কাৰ্যালয়টো মুকলি কৰে। 89 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি লোৱা এই সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগসমূহৰ সুবিধাৰ্থে সকলো আধুনিক ব্যৱস্থা সংলগ্ন কৰা হৈছে। একেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপতে জালুকবাৰী সমষ্টিত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। 2024-25 বৰ্ষৰ মুখ্যমন্ত্ৰীৰ উন্নত প্ৰকীপথ আঁচনিৰ অধীনত জালুকবাৰী সমষ্টিৰ বামুণৰ জান পথৰ পৰা ফৰেষ্ট স্কুল পথক সংযোগ কৰি নিৰ্মাণ কৰা RCC দলং, আজাৰাৰ কালমনি জানৰ ওপৰত নিৰ্মাণ কৰা মুঠ 19টা ছিংগুল চেল RCC বক্স কালভাৰ্ট আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুঠ 2.56 কোটিৰো অধিক টকা ব্যয়েৰে বামুণৰ জান পথৰ পৰা ফৰেষ্ট স্কুল পথক সংযোগ কৰি নিৰ্মাণ কৰা RCC দলংখনৰ জৰিয়তে গাড়ীগাঁও, বৰিপাৰা, ভাকুণ্ডা, জেউতিপাৰা আৰু নোৱাপাৰাকে ধৰি দাঁতি কাষৰীয়া কেইবাটাও অঞ্চলৰ কেইবা হাজাৰ লোক প্ৰত্যক্ষভাৱে উপকৃত হ'ব। তদুপৰি দলংখনে ফৰেষ্ট স্কুল পথৰ পৰা ধাৰাপুৰ অঞ্চললৈ এক উন্নত আৰু পোনপটীয়া যাতায়াতৰ সুবিধা প্ৰদান কৰিব। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মুঠ 3.41 কোটি টকা ব্যয়েৰে আজাৰাৰ কালমনি জানৰ ওপৰত নিৰ্মাণ কৰা মুঠ 19টা ছিংগুল চেল RCC বক্স কালভাৰ্টো উদ্বোধন কৰে। কলিতাপাৰাৰ পৰা হাতখোৱাপাৰালৈকে বিস্তৃত এই কালভাৰ্টসমূহে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে আজাৰাৰ ভিতৰুৱা উপপথসমূহৰ পোনপটীয়া সংযোগ স্থাপন কৰিব।
6: পবিত্ৰ ভাদ মাহ উপলক্ষে মহানগৰীটো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। খোলতালৰ মধুৰ শব্দ, হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে মহানগৰীৰ নামঘৰসমূহ। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
7: অসমৰ সমাজ জীৱনত ভাদ মাহটোক অতিকে পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। ভাদ মাহ আৰম্ভ হোৱা উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ নামঘৰসমূহ, মঠ মন্দিৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। পুৱা গধূলি ভকত বৈষ্ণৱ আইমাতৃসকলে

0: নামঘৰে নামঘৰে নাম প্ৰসংগত ব্যস্ত হৈ পৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখাসমূহেও পবিত্ৰ ভাদ মাহ উপলক্ষে নামঘৰে নামঘৰে মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ আৰম্ভ কৰিছে। এক কথাত ক'বলৈ গ'লে পবিত্ৰ ভাদ মাহ উপলক্ষে ভক্তিৰসৰ অমিয়া সুৰেৰে উদ্বেলিত হৈ পৰিছে মহানগৰীৰ নামঘৰসমূহৰ লগতে মঠ মন্দিৰসমূহ।
1: জিলা ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানে। কাইলৈ একে সময়তে লৈ আহিম আন এখন জিলা ৰেহৰূপ। নমস্কাৰ।

জুবিন গাৰ্গ আৰু সংগীসকলৰ কণ্ঠৰ ভক্তিমূলক গীতটি শুনিলে। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। হেল্ল' হেল্ল' হেল্ল' হেল্ল' আমি এটি ফোন অহাৰ সংকেত পাইছিলোঁ, ফোনটো ধৰিছোঁ কিন্তু তেখেতৰ লগত সংযোগ হোৱা নাই। হেল্ল' হয়তো কিবা এটা হৈছে, যান্ত্ৰিক বিজুতি, আমাৰ নিয়ন্ত্ৰণ কক্ষত মই জনাম। তেতিয়ালৈকে আমি অংগৰাগ পাপন মহন্তৰ কণ্ঠৰ এটি গীতকে শুনোচোন।

हेलो हेलो हेलो, ফোন লাইনটো পুনৰ কিছু ব্যাঘাত জন্মিছে, তাৰ বাবে আমি দুঃখিত। আমাৰ পাঁচৰজন শ্ৰোতাৰ ফোন অহাৰ আগতেই অন্য এটি গীতকে শুনো, শিল্পী লোকনাথ গোস্বামী।

লোকনাথ গোস্বামীর কণ্ঠগীতটি শুনিলে আপোনালোকক জনাবলৈ পাই মই দুঃখিত যে আমাৰ ফোন লাইন দুটিত কিছু যান্ত্রিক বিজুতি ঘটিছে, তাৰ বাবে মই দুঃখিত। আৰু আমাৰ নিয়ন্ত্ৰণ কক্ষৰ মানুহে ইতিমধ্যে তেওঁলোক আহিছে, চাইছে, কিছু সময়ৰ ভিতৰতে ঠিক হৈ যাব লাগে। তেতিয়ালৈকে আমাৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ববি ছবিখনৰ পৰা শৈলেন্দ্ৰ সিঙৰ কণ্ঠৰীতি গীত।

0: ববি ছবিখনৰ গীতটি শুনিলে? শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: শ্ৰোতাসকলে, ফোন ইন কল্পতৰু অনুষ্ঠানটিত যিহেতু কিছু বিজুতি ঘটিছে তাৰ কাৰণে আমি ফোন ল'ব পৰা নাই, তেতিয়ালৈকে ঠিক কৰি থকা হৈছে, তেতিয়ালৈকে আমি জুবিন গাৰ্গৰ কণ্ঠৰ অন্য এটি গীতকে শুনোচোন।

0: হেল্ল'
1: হেল্ল'
0: হয়, আপুনি ক'ৰ পৰা কৈছে আৰু নামটো ক'ব?
1: হয় বাইদেউ, নমস্কাৰ। সুপ্ৰভাত।
0: হয়, সুপ্ৰভাত।
1: মই সাতগাঁৱৰ পৰা সুচিতা মেধিয়ে কৈছিলোঁ।
0: হয়, আপুনি কি গান শুনিব আজি?
1: জুবিন দাৰ জোনাকী মনৰ যিকোনো এটি গান শুনিব বিচাৰিছোঁ।
0: হয় হয়, যিকোনো এটি ন? ঠিক আছে,
1: হয় হয়।
0: আজি আমাৰ যিহেতু অলপমান অসুবিধাৰ সৃষ্টি হৈছে, আমি ফোন ল'বই পৰা নাই। আপোনাৰ ফোনটো এইটো লৈছোঁ প্ৰথম, বাকী গোটেইখিনি ফোন আজি আমি ল'বই নোৱাৰিলোঁ, তাৰ বাবে আমি দুঃখিত। আপোনাৰ ফোনটো পাই ভাল লাগিছে। আৰু কোনোবা আছেনে আপোনাৰ লগত অনুৰোধৰ বাবে?
1: মোৰ লগত তাৰমানে মোৰ ওচৰৰে তাৰমানে ওচৰৰ ঘৰত বাইদেউ এজনী আছে, শুনি আছে আৰু।
0: হয়,
1: বাইদেউজনী ফোন লগাই তাৰমানে নাপাই বোলে।
0: হয়
1: মোৰ ওচৰতে শুনি আছে আৰু মোৰ ছোৱালী তাৰমানে তাৰ অলপ গা বেয়া, স্কুলত যোৱা নাই, তাইও শুনি আছে।
0: হয় হয়, বৰ ভাল কথা। গানটো শুনক এতিয়া আপোনালোকৰ বাবে।
1: বাইদেউ মই কেইজনমান ছটা নাম ল'ব বিচাৰিছোঁ।
0: হয় হয়, কওকচোন।
1: মানস বনবাসী মণ্ডল দাদা, হাজাৰে বেগম, তাৰপিছত ৰূপালী কলিতা, পবিত্ৰ মণ্ডল, মঞ্জু বাইদেউ, আদি এখেতসকললৈ মই গানটো উচৰ্গা কৰিম।
0: হয় হয়, আপোনালোকৰ সকলোৰে অনুৰোধ ৰক্ষা কৰি মই গানটো বজাবলৈ লৈছোঁ। ঠিক আছে, হয়, ধন্যবাদ।
1: ধন্যবাদ।

0: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমালৈ অনুষ্ঠানৰ শেষৰটি ফোন আহিছে, আমি ফোনটি লৈছো। হেল্ল'
1: নমস্কাৰ,
0: সুপ্ৰভাত, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। আপুনি ক'ৰ পৰা কৈছে? হয় হয়, আপুনি আজি কি গীত শুনিব?
1: আজি আপোনাৰ পছন্দৰ গীত বজাই দিলে হ'ব।
0: হয় হয়, মোৰ পছন্দৰ ন? ঠিক আছে বাৰু, হ'ব, মই আপোনাৰ পছন্দ।

0: পছন্দৰে কিবা গীত এটি বজাম। আপুনি কি কৰি আছে এতিয়া বৰ্তমান?
1: মই তেজপুৰৰ চিকৰিকাত কৈছো। বৰ্তমান মই এতিয়া শিৱসাগৰ না গৈছাগৰ বাছ ষ্টেণ্ডত আছো, ডিউটি জেগাৰ পৰা আপোনাৰ ফোন কৰিছো।
0: হয় হয় হয়, বৰ ভাল কথা। আপুনি মানে এতিয়া ফোন ইন কল্পতৰু শুনি আছে আৰু ডিউটিত যাবলৈ লৈছে।
1: আজিতে 94 বাৰ কথা পাতিছো, 96 কিবা।
0: বাপৰে, বহুত ভাল কথা, ধন্যবাদ আপোনাক, আগলৈ কৰি থাকিব। হয় হয় কওকচোন।
1: মাধৱী নাথ, নিতান ডেকা, দীপালিকা, মুন্দু বৰুৱা, সৰদৰা, নীলপল দৰা, কল্পনা, পণ্ডিত দত্ত, লগতে আপোনাকো গানটো শুনাইছো, লগতে অসমবাসী।
0: হয় হয়, ধন্যবাদ ধন্যবাদ, মই আপোনালোক সকলোৰে বাবে গানটো শুনাবলৈ লৈছো।
1: ঠিক আছে, ধন্যবাদ।
0: হয়।

ইকবাল ছবিখনত লতা মঙ্গেশকৰ আৰু ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। ফোনযোগে আমালৈ প্ৰিয় গীতটিৰ বাবে অনুৰোধ জনোৱা প্ৰতিজন শ্ৰোতালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানৰ পৰা মই জ্যোতি হাজৰিকাই বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে মাটিৰ গান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ দীপ্তিৰাণী মেদকৰ কণ্ঠৰীতি মিচিং গীত।

শ্রোতাসকলে মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া নিয়াদাৰ কামশী আৰু সংগীসকলৰ কণ্ঠৰীতি আদি গীত।

0: Shukarala,
1: Mabe,
0: Shukarala, Mabe,
1: Shukarala,
0: Mabe, Shukarala,

중계파 이거 보고 중계파 이누건이 중계파 이누건이 중계파 이누건이 중계파 이누건이 중계파 이누건이 중계파

Gana, tu tuvo luchumela, tu tago ya chumela.

Yeah, boy.

0: nga pone la kam
1: popre
0: ma rumine la kam
1: popre
0: ma digrom ne jaye
2: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্রম কৰাত সহায় কৰে।
3: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সে লৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রী নম্বৰ 1800-420-2233 কল কৰক।
4: মাটিৰ গান অনুষ্ঠানত এবাৰ শুনো আহক ৰামেশ্বৰ আমচি আৰু সংগীসকলৰ কণ্ঠৰীতি তিৱা গীত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্রোতাসকলে মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক দ্বিজেন্দ্ৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰীতি ৰাভা গীত।

0: দ্বিজেন্দ্ৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানটি ইমানতে অন্ত পৰিল।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233-ত কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: मान पर ही टिकी होती ना।
1: हाँ बेटा, ये तो बात सही है, क्योंकि तापमान नापने का कोई तरीका तो तब था नहीं।
0: हाँ जी।
1: इस तरह ग्लोब और बुलबुलों वाला थर्मामीटर
0: जी
1: दुनिया का पहला थर्मामीटर माना गया।
0: अच्छा।
1: हाँ बेटा, आधुनिक थर्मामीटर जैसे आकार वाला थर्मामीटर फ्रांस में सन 1654 में बना।
0: जी
1: समझ गई ना।
0: जी,
1: पर इसमें पारे के स्थान पर अल्कोहल भरा होता था।
0: जी,
1: और तापमान नापने के लिए उस पर मोती लगे होते।
0: अच्छा।
1: आज ऐसे निशान नहीं होते थे बेटा।
0: वाह, मोतियों से जड़ा थर्मामीटर।
1: नहीं बेटा, वो सच्चे मोती नहीं होते थे, मोती जैसे होते थे।
0: अच्छा।
1: हाँ बेटा, और फिर 19वीं सदी के आते आते आज के उपयोग में आने वाला थर्मामीटर बना लिया गया।
0: अच्छा।
1: आजकल बिना पारे वाले थर्मामीटर बन गए हैं।
0: जी,
1: इसे डिजिटल थर्मामीटर कहते हैं।
0: अच्छा।
1: डिजिटल थर्मामीटर से बुखार कितना है ये जानने के लिए प्रतीक्षा नहीं करनी पड़ती बेटा।
0: जी,
1: लगाते ही डिजिटल थर्मामीटर सही तापमान बता देता।
0: अरे वाह।
1: हाँ। पर बेटा, डिजिटल थर्मामीटर महंगे होने के कारण अभी भी ज्यादा चलन में नहीं है।
0: हाँ, और इस बार जब किसी को बुखार होगा तो हम डिजिटल थर्मामीटर से ही देखेंगे।
1: हाँ, क्यों नहीं बेटा। और बेटे, अब नेत्रहीन लोगों को बोलकर बुखार बताने वाला थर्मामीटर भी बन गया है।
0: वाह, क्योंकि नेत्रहीन तो थर्मामीटर पर आई रीडिंग को नहीं पढ़ सकते।
1: बिल्कुल बिल्कुल बेटा, ये थर्मामीटर तापमान दिखाता नहीं।
0: जी,
1: बोलकर बतला देता है।
0: नाना जी।
1: हाँ?
0: मैंने देखा है कि छोटे बच्चों का बुखार देखना बहुत मुश्किल होता है, क्योंकि वो लगातार अपने हाथ पैर चलाते रहते हैं।
1: सही कह रहे बेटा, लेकिन एकदम छोटे शिशु का बुखार देखने के लिए भी विशेष प्रकार का थर्मामीटर बना लिया गया है।
0: अच्छा।
1: हाँ, इसे क्या करते हैं कि बच्चे के कान में लगाकर बुखार कितना है ये जान लिया जाता है।
0: अरे वाह।
1: हाँ, और शिशु को जरा भी परेशानी नहीं होती।
0: वाह, ये तो बड़ी मजेदार जानकारी दी आपने नाना जी।
1: है ना
0: जी।
1: अरे बेटा, नाना किस...
2: ईमान पड़े राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषद द्वारा प्रायोजित अनुष्ठान उमंग शुनिले आकाशवाणी गुवाहाटीर মহাবাহু। এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কিছু সময়ৰ পাছত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ডক্টৰ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ উদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডক্টৰ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত থিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উড়ন সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্ত ৰেলৱে, বিটিচিৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। বিটিচিৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে জানিবলৈ দিয়ে। অসম আৰক্ষীয়ে যোৱা নিশা বিভিন্ন উপায়েৰে অসমত অনুপ্ৰৱেশ কৰিবলৈ বিচৰা 17 জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ড

0: ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে ৰাজ্যৰ ভূমি, জনসাধাৰণৰ অধিকাৰ আৰু সুৰক্ষাৰ স্বাৰ্থত অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ'ব। ধুবুৰী আৰক্ষীয়ে জিলাখনৰ গৌৰীপুৰত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোকজনৰ পৰা আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী ভৰ্তি 19টা টেমা জব্দ কৰে। আৰক্ষীয়ে ধৃত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ইয়াৰ সৈতে জড়িত চক্ৰ উৎখাত কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। গুৱাহাটীৰ অসম আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যৰ নেতৃত্বত মহাবিদ্যালয়খনৰ এটা প্ৰতিনিধি দলে কালি জনতা ভৱনত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুক সাক্ষাৎ কৰে। সাক্ষাৎকালত মহাবিদ্যালয়খনৰ সামগ্ৰিক কাম কাজ, শৈক্ষিক আৰু স্বাস্থ্যসেৱাৰ উন্নয়ন তথা ৰাজ্যত আয়ুৰ্বেদিক শিক্ষা আৰু গৱেষণাৰ প্ৰসাৰৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যক্ষ ডঃ দীপাংকৰ বৰাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ঠাইত পোৱা উদ্ভিদৰ 43টা প্ৰজাতিৰ বৈজ্ঞানিক চিনাক্তকৰণ, নথিভুক্তকৰণ আৰু বিৱৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ডঃ বৰাই 2018 চনৰে পৰা উদ্ভিদৰ গৱেষণাত ব্ৰতী হৈ আছে আৰু ঘাইকৈ পূৰ্বতে বৈজ্ঞানিকভাৱে বিৱৰণ নথকা আৰু নামকৰণ নকৰা উদ্ভিদৰ আৱিষ্কাৰ আৰু নথিভুক্তকৰণত গুৰুত্ব আৰোপ কৰি আহিছে। অধ্যাপকগৰাকীয়ে এতিয়ালৈকে অসমৰ সৈতে জড়িত তথা আছামিকা বা আছামেনেজিছ শব্দৰে এই উদ্ভিদসমূহৰ নামকৰণ কৰা হৈছে। অসম সাহিত্য সভাই পশ্চিমবংগৰ কলকাতাস্থিত অসম ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানৰ আয়োজন কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে সভাৰ কলকাতা শাখাৰ সহযোগত অহা 22 আগষ্টত অসম ভৱনত দিনজোৰা কাৰ্যসূচীৰে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেইদিনা পুৱা 9 বজাত কলকাতা শাখাৰ সভাপতি জীৱন ৰয়ে সভাৰ পতাকা উত্তোলন কৰিব। বিয়লি 2 বজাৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অসম বংগৰ সাংস্কৃতিক হেতুবন্ধনত ভূপেন হাজৰিকাৰ অৱদান শীৰ্ষক বিশেষ আলোচনা সভা অনুষ্ঠিত হ'ব। দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC 17বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল FC যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাই ব্ৰেকাৰৰ সহায়ত 5-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত 19 বছৰ অনূৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ দ্বিতীয়খন খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই তিতাপুৰ ক্ৰিকেট সন্থাক 10 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। ক্ষীৰত বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত মৰিগাঁও ক্ৰীড়া সন্থাই প্ৰথমে বেট ধৰি 38 অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত তিতাবৰ দলে 34 অভাৰ আৰু 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 118 ৰানহে কৰিবলৈ সমৰ্থ হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা, পপা চন্দ, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ, FM ট্ৰান্সমিটাৰত আতিকুৰ ৰহমান, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই চয়নিকা।
2: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
3: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময় বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ। আগবঢ়াব ব্ৰজমোহন প্ৰসাদে।
6: পৰাগমালা

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিহাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: য'ত শব্দই হৃদয় স্পৰ্শ কৰে তাতেই সাহিত্যৰ জন্ম। কবিৰ কলমত, গায়কৰ কণ্ঠত, শিল্পীৰ তুলিকাত আৰু সাধাৰণ মানুহৰ জীৱন সংগ্ৰামত সাহিত্যৰ সুগন্ধ আজীৱন বিয়পি থাকে। ঠিক একেদৰে সংস্কৃতি হৈছে শিপাৰ লগত জড়িত এক অদৃশ্য বান্ধোন। আমি আজি উপস্থিত আছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ এটা সাহিত্য সংস্কৃতিৰ লগত অহৰহ জড়িত হৈ থকা তৰুণ তৰুণীৰ মাজত। নমস্কাৰ প্ৰিয় শ্ৰোতা, মই কস্তুৰবা দাস
2: আৰু মই পম্পী মালাকাৰ।
1: সকলোকে আমাৰ অনুষ্ঠান হিপ হিপ হুৰেলে আন্তৰিকতাৰে আদৰণি জনাইছোঁ। বলক লৈ যাওঁ আপোনালোককো সেই সাহিত্য সংস্কৃতিৰ বাকৰিলৈ।
2: আমি এতিয়া আগবাঢ়িছোঁ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ সংগীত বিভাগৰ শিক্ষাগুৰু প্ৰদ্যুৎ মিশ্ৰ ছাৰৰ কাষলৈ। পোনপ্ৰথমে ছাৰক আমাৰ এই অনুষ্ঠানলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। লগে লগে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি যিহেতু এই বিভাগৰে এগৰাকী শিক্ষাগুৰু, গতিকে এই বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আপুনি কেনেদৰে শিক্ষা দান কৰে আৰু তেওঁলোকৰ লগত আপুনি কেনেদৰে সহযোগিতা আগবঢ়াই তেওঁলোকক আগুৱাই নিছে, এই প্ৰসংগত আপোনাৰ পৰা থিয়তে জানিব বিচাৰিম।
3: ধন্যবাদ। পোনপ্ৰথমে আকাশবাণী গুৱাহাটীৰ এই অনুষ্ঠানলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সংগীত বুলিলে এটা ব্যাপক ভাষ্ট এটা ছাবজেক্ট। আমি চেষ্টা কৰোঁ কিমান মানে সৰুকৈ বা বোধগম্য হোৱাকৈ ল'ৰা ছোৱালীক আমি শিকাব পাৰোঁ। ঠিক তেনেকুৱাকৈ ৰাগ সংগীত বোলোতে অকণমান আমাৰ কেতিয়াবা অসুবিধা হয় যে আমি ৰাগ বুলি কওঁতে যেন কিবা দূৰৈৰ বস্তু, যেন কঠিন বস্তু, আমাৰ এটা তেনেকুৱা ধৰণৰ ধাৰণা হয়। কিন্তু অথচ আমি তেনেকুৱা ৰাগৰ কিছুমান কমন ৰাগৰ আমি বিভিন্ন কম্পজিশ্যন পাই আছোঁ। সেই কম্পজিশ্যনবোৰ কিন্তু আমি তৎক্ষণাতে এডপ্ট কৰোঁ, গাওঁ, তেতিয়া আমি ৰাগ বুলি গম নাপাওঁ। গতিকে আমি চেষ্টা কৰোঁ ঠিক তেনেকৈ ল'ৰা ছোৱালী যাতে এই কথাখিনিও বুজি পায় আৰু ৰাগৰ যাতে ওচৰ চাপিব পাৰে। মই তেনেকুৱা এটা ৰাগ আজি প্ৰস্তুত কৰিব লৈছোঁ এওঁলোকৰ জৰিয়তে। আমাৰ ষ্টুডেণ্ট ভেলুৱেবল ষ্টুডেণ্টবোৰেও গাব। সেয়া ৰাগ হৈছে ভৈৰৱ।

ইয়াত এই ৰাগৰ ওপৰত আধাৰিত ভূপেন হাজৰিকাৰ এক বিশেষ এক ৰচনা আমি পাইছিলোঁ। মই ক'বলৈ ভাল পাম পৰৱৰ্তী কালত, কিন্তু ৰেকৰ্ডিঙত অকণমান তেওঁ নিজেই সলাই দিছিলে, কি কাৰণে নাজানো। কিন্তু আমি যিটো সৰুতে ইতিজৰ কথা কৈছোঁ, ৰেডিঅ'ত শুনা সেই ভাৰ্চনটো আজি মই অকণমান শুনাবলৈ প্ৰয়াস কৰিছোঁ।

0: ধন্যবাদ জানাইছো ছাৰ, ইমান সুন্দৰকৈ আপুনি গোটেই কথাখিনি বিশ্লেষণ কৰাৰ লগতে আমাক এটি ৰাগৰ লগতে ভূপেন হাজৰিকাদেৱৰ এটি গীত শুনাৰ আচলতে সৌভাগ্যকণ দিয়াৰ বাবে পুনৰবাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
1: আমাৰ সৈতে বৰ্তমান উপস্থিত আছে পৰিৱেশ কলা বিভাগৰ এগৰাকী অধ্যাপিকা বাইদেউ। পোনপ্ৰথমে আপোনাৰ পৰিচয় জানিব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম ডক্টৰ জয়শ্ৰী চৌধুৰী আৰু মই এই বিভাগটো এই ডিপাৰ্টমেণ্টটো জইন কৰিছোঁ 2023 এজ এ ডিপাৰ্টমেণ্ট অফ হেড। কিন্তু মানে জইন কৰি খুবেই ভাল লাগিলে আৰু আঢ়াই বছৰ হৈ গ'ল মই ইয়াত কাম কৰি থকা বিং এ ডিপাৰ্টমেণ্ট হেড। এতিয়া হেডৰ দায়িত্বৰ পৰা মই নিজকে অকণমান ৰেহাই কৰিলোঁ আৰু মুক্ত হ'লোঁ। তথাপিও দায়িত্বখিনি পালন কৰি আছোঁ, ভাল লাগি আছে। নতুন নতুন বহুত কথা মই এজ এ ফেকাল্টি মই বহুতখিনি কথা শিকিলোঁ। ডিপাৰ্টমেণ্টটো খুব ভাইব্ৰেণ্ট হয় আমাৰ ডিপাৰ্টমেণ্টটো। ডিপাৰ্টমেণ্ট আমাৰ আৰম্ভ হৈছে, মই তেতিয়া ডিব্ৰুগড়ত পঢ়ি আছিলোঁ, তেতিয়াতেই ইয়াত আৰম্ভণি হোৱাৰ কথাটো চলিছিলে 2013-14 মানে। কিন্তু ইয়াত আমাৰ বিভাগটো আৰম্ভ হৈছে 2018 চনৰ পৰা আৰু আজি ভালেখিনি সময় হৈ গ'ল, বছৰ হৈ গ'ল। বহুত ভাল ভাল ষ্টুডেণ্টছ ইয়াৰ পৰা ওলাই গ'ল আমাৰ পাৰ্ফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট, যিহেতু পাৰ্ফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট গুৱাহাটীত খোলা নাছিলে, অকল ডিব্ৰুগড়তে আছিলে আৰু আমি ডিব্ৰুগড়ত গৈ পঢ়িছিলোঁ। চবৰ কাৰণে এইটো মানে মোৰ বহুত মানে আশা আছিলে যে গুৱাহাটীত খোলক এটা ডিপাৰ্টমেণ্ট। কাৰণ কিয়নো মই ডিব্ৰুগড়ত পঢ়াৰ পিছতে মই আকৌ বাহিৰত গ'লোঁ ফৰ মাই ডাবল মাষ্টাৰ্ছ। মই প্ৰথমতে ডিব্ৰুগড়ত সত্ৰীয়াত এম এ কৰিলোঁ, তাৰপিছত আকৌ খেৰাগড় গ'লোঁ, তাত গৈ মই কথকত মাষ্টাৰ্ছ কৰি আকৌ PhD কৰি ইয়াত উভতি আহিছোঁ। চ' বহুত বহুত এক্সপিৰিয়েঞ্চ লৈ কিনে আহিলোঁ ইয়াত নাচৰ ক্ষেত্ৰত। মই এগৰাকী নাচৰ শিল্পীয়ে কওঁ নে শিক্ষকে কওঁ, ছাত্ৰী ক'ব পাৰোঁ নিজক, কাৰণ ষ্টিল মই মানে শিকি থাকিব বিচাৰোঁ, কাৰণ শিকাৰ মানে কোনো অন্ত নাই, এতিয়াও বহুত কথা আছে জানিবলগীয়া। চ' সেইকাৰণে মই নিজক এটা এজনী মানে ছাত্ৰী বুলিও পৰিচয় দিব বিচাৰোঁ। আৰু ডিপাৰ্টমেণ্টৰ পৰা আমাৰ এইখন ডিপাৰ্টমেণ্ট, যিহেতু মোৰ বিৰাট আশা আছিলে এখন খোলক ডিপাৰ্টমেণ্ট, খুলিলেও 2018 চনত, আৰু তেতিয়া মই তাত বাহিৰত PhD কৰি আছিলোঁ কাৰণে মই ইয়াত জইন কৰা নাই। কিন্তু PhD কৰি আহি উভতি আহি ইয়াত মোৰ ইটছ মাই লাক ডেট ভেকেঞ্চি ওলালে আৰু মই এপ্লাই কৰিলোঁ।

0: ভিডিঅ'লৈ পালোঁ। ছ' বহুত ভাল এক্সপিৰিয়েঞ্চ আমাৰ ইয়াৰ পৰা। এতিয়ালৈকে মই অহাৰ পৰা তিনিটা বেটচ এনেকৈ ওলাই গ'ল, 24-25 দুটা বেটচ ওলালে, এতিয়া আৰু এখন বেটচ ওলাব। খুব ভাল, খুব ভাল এক্সপিৰিয়েঞ্চ। ষ্টুডেণ্টছে ভাল নলেজ লৈ গৈছে, বহুত ষ্টুডেণ্টছ এনেকুৱা আমাৰ আহিছে যোনে মানে এই সংগীতৰ লগত জড়িত নহয়, নাচৰ লগত জড়িত নহয় বা থিয়েটাৰৰ লগত জড়িত নহয়, কিন্তু তেওঁলোকে ভাল নলেজ লৈ গৈছে। আজি যোৱাটো ছেমিষ্টাৰত মই ছেকেণ্ড ছেমিষ্টাৰ, এইবাৰ ছেকেণ্ড ছেমিষ্টাৰ, ফাৰ্ষ্ট ছেমিষ্টাৰত এনেকুৱা ষ্টুডেণ্টছ আহিছিলে মানে আমি একেবাৰে নাৰ্ভাছ, মানে কেনেকৈ শিকাওঁ তেওঁলোকক। কিন্তু নাচৰ দুগৰাকী ষ্টুডেণ্ট খুব ভালকৈ মানে সিহঁতে পাৰিছে। এটা ছেমিষ্টাৰত মানে তেওঁলোকে ফাৰ্ষ্ট প্ৰথম প্ৰথম আহি তেওঁলোকে ভাবিছে যে আমি নোৱাৰিম বুলি কিনে তেওঁ এৰিবলৈ বিচাৰিছিলে। কিন্তু মোৰ কথা হ'ল যে পৃথিৱীত এনেকুৱা কোনো কাম নহয় যোনটো আমি নোৱাৰোঁ, চেষ্টা কৰিলে ডেফিনেটলি পাৰিম। আৰু আজি যিটো তেওঁলোকে ছেকেণ্ড ছেমিষ্টাৰ তেওঁলোকে খুব ভাল পাইছে, আৰু মোৰ জোৰ দিয়াৰ কাৰণে তেওঁলোকে ভাল পাইছে, বহুতখিনি পালে, বহুতখিনি শিকিব পাৰিছে। আৰু তাৰে মাজত এজনী ছোৱালী আমাৰ এতিয়া ইউনিভাৰ্চিটি উইকত প্ৰাইজো জিকিলে, খুব ভাল লাগিলে, তেওঁলোকে নিজেও খুব ভাল পালে। তেনেকৈ আৰু সংগীতৰো আছে, গানৰো আছে, থিয়েটাৰো আছে। আমাৰ টিচাৰ্ছবোৰো খুব ভাল, তেওঁলোকে মানে খুব যত্ন কৰে আৰু ষ্টুডেণ্টছবিলাকক দিবলৈ। ছ' অভাৰঅল মই ক'ব বিচাৰোঁ যে বেলেগ ডিপাৰ্টমেণ্টৰ পৰা, বেলেগ ইউনিভাৰ্চিটিৰ পৰা আমাৰ এখন বিশ্ববিদ্যালয়ৰ এখন বিভাগ খুব ভাইব্ৰেণ্ট হয় আৰু খুব ধুনীয়াকৈ ল'ৰা ছোৱালীক শিকায়, কেতিয়াবা টিচাৰৰ নিচিনা, কেতিয়াবা ফ্ৰেণ্ডৰ নিচিনা, কেতিয়াবা মেণ্টৰৰ নিচিনা, খুব ভালকৈ শিকাই লৈ যায়। আৰু আগ্ৰহী ষ্টুডেণ্টছেই সদায় আগবাঢ়ি যায়। ত' এইখিনি কথা মই ক'বলগীয়া আছিলে আমাৰ বিভাগটোৰ কাৰণে।
1: হয় বাইদেউ, আমি জানিবলৈ পাইছোঁ যে আপুনি এগৰাকী নৃত্যৰ গুৰু, গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সত্ৰীয়া নৃত্য এটি খুবেই সাধনাৰ এটি নৃত্য, সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আপুনি কিদৰে আগবঢ়াই নিছে বা এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আপুনি কি ক'ব বিচাৰিব?
0: হয়, এইটো বহুত ভাল প্ৰশ্ন কৰিলে। নাচ অকল ভৰি হাত লৰালেই নহয়, নাচক সাধনা কৰিব লাগিব। আৰু আমি পৰিৱেশ্য কলাৰ এটা বিভাগত আমি কাম কৰি আছোঁ, তাতেই আমি শিকি আছোঁ, মঞ্চত আমি পৰিৱেশন কৰোঁ। গতিকে আমাৰ নাচ যিহেতু সত্ৰীয়াৰ কথা হৈ আছে, তো মই ক'ম সত্ৰৰ পৰা আমাৰ নাচ, আমি পৰিৱেশ্য কলাৰ নাচ বা মঞ্চত নচা নাচ বহুত অকণমান বেলেগ, বহুতো বেলেগ নহয় কিন্তু বেলেগ। আমি এটা ছিষ্টেমাইজ ৱেত যাওঁ, আমি থিয়ৰী ফ'ল' কৰোঁ, আমি নাট্যশাস্ত্ৰ ফ'ল' কৰোঁ, আমি গ্ৰন্থ ফ'ল' কৰোঁ, আৰু গ্ৰন্থ ফ'ল' কৰিবই লাগিব যিহেতু আমি এই সত্ৰীয়া নৃত্যক আমি এজ এ ক্লাছিকেল ডান্স স্বীকৃতি পাইছোঁ। যিহেতু ক্লাছিকেল ডান্স, আমি ক্লাছিকেলৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যনছ আমি সেইটো ফ'ল' কৰিবই লাগিব। ইয়াত বহুতখিনি কথা আছে, মই আজি ক্লাছত সেইখিনি ক'ব যত্নও কৰিছিলোঁ। আমাৰ প্ৰত্যেকটো ষ্টুডেণ্ট যোনে নাচ শিকিবলৈ আহে, অকল নাচটো এনেই ওপৰৰ পৰা শিকি যাম বুলি ভাবিলে নহ'ব। তেওঁলোকে গভীৰ চিন্তাৰে নিজৰ ক্লাছত যিখিনি পায়, প্ৰেক্টিকেলি হওক, থিয়ৰিটিকেলি হওক, নিজৰ অকণমান ছেল্ফ লাৰ্ণিংটো বহুত দৰকাৰ। মই সেইটো প্ৰত্যেক ষ্টুডেণ্টছকে কওঁ, ছেল্ফ লাৰ্ণিং ইজ ভেৰি ইম্পৰ্টেণ্ট ইন এভৰি ফিল্ড, ইন এভৰি আৰ্ট ফৰ্ম। আৰু সাধনাটো কৰিবই লাগিব, আমি যিখিনি শিকাওঁ ইয়াত ক্লাছত, সেই তেওঁলোকে সেইটো আকৌ এনালাইজ কৰিব লাগে প্ৰত্যেকটো কথা। আমাৰ ইয়াত তালৰ কথা আছে, আমাৰ অভিনয়ৰ কথা আছে, দৃষ্টিভংগীমাৰ কথা আছে, বহুত কথা আছে, সাহিত্যৰ কথা আছে। এই কথাখিনি তেওঁলোকে অকণমান মন্থন কৰক, সেইটোৱে মই সদায় আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীকে মই কথাখিনি কৈ থাকোঁ। আৰু আশা কৰোঁ তেওঁলোকে তেনেকেই আগবাঢ়ি যাওক, যিহেতু আমাৰ শাস্ত্ৰীয় নৃত্য স্বীকৃতি পোৱা এখন ইমান ধুনীয়া নৃত্য। তেওঁলোকে অকণমান ছেল্ফ ষ্টাডিও কৰক, মন্থন কৰক, সেইটোৱে।
1: বহুত বহুত ধন্যবাদ বাইদেউ, আপুনি খুব সুন্দৰভাৱে এই নৃত্যৰ সাধনা সম্পৰ্কে বা গোটেই ডিপাৰ্টমেণ্টটো সম্পৰ্কে আমাক জনাইছে। আপোনাক অশেষ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, আমি এতিয়া আহি উপস্থিত হৈছোঁহি এই বিভাগৰে দুগৰাকী ছাত্ৰীৰ কাষলৈ। তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কি পৰিৱেশন কৰিব।
3: নমস্কাৰ, মোৰ নাম কৰিশ্মা কলিতা।
4: নমস্কাৰ, মোৰ নাম সোণালী বড়ো।
3: আমি পৰিৱেশ্য কলা বিভাগৰ নৃত্য বিভাগৰ ছাত্ৰী। ইয়াতে আমাক নৃত্যৰ লগতে খোলৰো প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰদ্ধাৰ গৌতম শইকীয়া ছাৰে আমাক খোলৰ প্ৰশিক্ষণ দিয়াইছে। এতিয়া আমি যুদ্ধৰ বাজনাৰ লগতে গায়ন বায়নৰ এটি অংশ বজাব চেষ্টা কৰিছোঁ।
2: নিশ্চয়।

0: আসলতে সচাই মহাপুরুষিয়া সংস্কৃতির এই খুলবাদন আপনাদের ইমান সুন্দরকৈ আসলতে আমার শ্রোতাসকলক বজায় শুনাইছে, অশেষ ধন্যবাদ আর কৃতজ্ঞতা জ্ঞাপন করছো। লগতে আপনাদের এই যাত্রা এনেদরে যাতে অব্যাহত থাকে তারই আমি কামনা করছো।
1: শ্রোতাসকলে শুনে আছে বাৰীৰহণীয়া গীতমাতৰ অনুষ্ঠান শিপি ভোৰে। অনুষ্ঠানত এবাৰ আমি আহিছোঁ আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ। তোমাৰ পৰিচয় জনাবা।
2: হেল্ল', মাই নেম ইজ নিকিতা দাস, আম ফ্ৰম দ্য পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট, মাই ছেক্টৰ ইজ থিয়েটাৰ।
1: আজি অনুষ্ঠানত তুমি আমাক কি শুনাবা?
2: আই এম গোয়িং টু ৰাইম আ পয়েম হুইচ নেম ইজ এনেভেলি, ইটছ আ ভেৰি ফেমাছ পয়েম। চ' ইয়া, ইট ৱাজ মেনি এণ্ড মেনি আ ইয়েৰ এগ' ইন আ কিংডম বাই দ্য চি দ্যাট আ মেডেন দেয়ার লিভ হোম ইউ নো বাই দ্য নেম অফ এনেভেলি এণ্ড দিস মেডেন শি লিভ উইথ নো আদার থট দেন টু লাভ এণ্ড বি লাভ বাই মি। আই ওয়াজ আ চাইল্ড এণ্ড শি ওয়াজ আ চাইল্ড ইন দিস কিংডম বাই দ্য চি বাট উই লাভ উইথ আ লাভ দেট ওয়াজ মোর দেন লাভ আই এণ্ড মাই এনেভেলি with a love that the wings sharp of heaven covered with her and me and this was the reason that long year ago in the kingdom by the sea a wind blew out of a cloud chilling my beautiful Annabelle so that her high-born kinsman came out bore her away from me to shut her up in a scalp her in the kingdom by the sea the angels not happy in heaven went enabling her and me yes that was the reason as all men know in this kingdom by the sea that the wine came out of the cloud by the night sealing and killing my enemy thank you
1: খুবেই সুন্দৰ। তুমি কবিতাটি খুব সুন্দৰকৈ পাঠ কৰিছা। তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তুমি যিহেতু কৈছা তুমি থিয়েটাৰ ডিপাৰ্টমেণ্টৰ আৰু তুমি কবিতা আবৃত্তি কৰিছা, থিয়েটাৰ আৰু কবিতা আবৃত্তিৰ উপৰিও তোমাৰ কিহত ৰাপ আছে?
2: থিয়েটাৰ কবিতাৰ আবৃত্তিৰ উপৰিও যিহেতু আমি থিয়েটাৰৰ লগতে জড়িত, মই সৰুৰ পৰা ডান্স কৰিছোঁ আৰু মই মডেলিঙৰ লগতো জড়িত হৈ আছোঁ আৰু তাৰ লগে লগে মই কবিতা আবৃত্তি এংকৰিং এইবোৰো কৰোঁ। খুব ভাল লাগে এইবোৰ ছেক্টৰত আৰু মই বিচাৰোঁ যাতে আমাৰ দৰে আৰু বহুতো ল'ৰা ছোৱালী এনেদৰে আমাৰ কালচাৰেল ছেক্টৰটোত যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু আমাৰ ডিপাৰ্টমেণ্টটোত যেনেদৰে আমাক শিক্ষা দিয়া হয় এনেকুৱা যেন শিক্ষা সকলো ধৰণৰ শিক্ষানুষ্ঠানতে দিয়া হওক যাতে তেওঁলোকে নিজৰ নিজৰ প্ৰতিভাসমূহ বিকাশৰ বাবে এটা সুবিধা পায়।
1: তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
2: ভৱিষ্যতে এগৰাকী ভাল শিল্পী হোৱাৰ পৰিকল্পনা আছে আৰু যদি সকলোৰে আশীৰ্বাদ থাকে তেনেহ'লে নিশ্চয় কিবা এটা সমাজখনৰ বাবে আৰু অসমীয়া জাতিটোৰ বাবে আৰু আমাৰ অসমীয়া সমাজখনৰ বাবে কিবা এটা কৰিবলৈ এটা আশা আছে নিশ্চয়। আৰু সকলোতকৈ ডাঙৰ পৰিকল্পনা এইটোৱে যে যিহেতু আমাৰ নাটক আৰু গান বাজনা এইবোৰ ক্ষেত্ৰত আমাৰ শংকৰদেৱে আমাক আগতেই বহুত আগবঢ়াই থৈ গৈছে আমাৰ সমাজখন,

0: কিন্তু এতিয়া আমাৰ বৰ্তমান পৰিৱেশত যদি চাওঁ, আমাৰ অসমীয়া সমাজখন খুব পিছ পৰি থাকিলে, কাৰণ আমাৰ লিটাৰেচাৰেলি আমি ইমানখিনি কথা নিলিখিলোঁ। কিন্তু আজিও আমাৰ হাতত সময় আছে, এতিয়াও যদি আমি আমাৰ নতুন প্ৰজন্মই আৰু আমাৰ ল'ৰা ছোৱালীখিনি, সৰু সৰু ল'ৰা ছোৱালীখিনি যদি একলগ হৈ কাৰণে চেষ্টা কৰোঁ, নিশ্চয় আমাৰ অংকীয়া নাট, ভাওনা বা আমাৰ পৰম্পৰাসমূহ, মাছ মেকিং, এনেকুৱা ধৰণৰ আমাৰ পুৰণা পৰম্পৰাসমূহক আমি আকৌ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু মই সেইটোকে বিচাৰিম, আৰু তাৰে বাবে আমাৰ সমবয়সীয়া আৰু লগতে আমাৰকে সৰু যিমান ল'ৰা ছোৱালী আছে, যাৰ যাৰ এইটো ক্ষেত্ৰত প্ৰতিভা আছে, তেওঁলোকক মই আমন্ত্ৰণ জনাব বিচাৰিম, এনেকুৱা ধৰণৰ যাতে দিশসমূহত তেওঁলোকে নিজৰ নিজৰ মতবোৰ আগবঢ়াব পাৰে আৰু এনেদৰে যাতে আমাৰ সমাজখন আগবঢ়াই নিয়াত সহায় কৰে।
1: হয়, বহুত বহুত ধন্যবাদ। তুমি নৱপ্ৰজন্ম হিচাপে খুব সুন্দৰভাৱে কথাখিনি কৈছা, তোমাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
2: আমি পুনৰ পৰিৱেশকলৰ সংগীত বিভাগৰ এগৰাকী ছাত্ৰীৰ কাষ চাপিছোঁ। তেওঁলোকে দলীয়ভাৱে কিবা পৰিৱেশন কৰিব, কি পৰিৱেশন কৰিবা?
3: কেইটিমান আমি বিহু গীত পৰিৱেশন কৰিম।

0: আচলতে সঁচাই বিহু আমাৰ আবেগ, বিহু আমাৰ স্বাভিমান। ইমান এটা সুন্দৰ বিহুগীতেৰে আমাৰ আকাশবাণী এই শিপিবোৰে অনুষ্ঠানটো শুনি থকা প্ৰত্যেকগৰাকী শ্ৰোতাকে আহ্লাদিত কৰাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
1: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ বাবে এই অনুষ্ঠান আজি আমি ইয়াতে সামৰিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা শিপি ফুৰ্দেৰ দ্বিতীয়টি খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কস্তুৰীমা দাসৰ সৈতে মই পম্পী মালাকাৰে আজিলৈ ইমানতেই বিদায় মাগিছোঁ।
2: ইমান পৰে শ্ৰোতাই বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান শিপি ফুৰ্দেৰ খণ্ডটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাত শুনিবলৈ পালে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: स्वास्थ्य सेवा, सूचना प्रौद्योगिकी, आपदा प्रबंधन, अपराध रोकथाम और सीमा विवाद जैसे विभिन्न महत्वपूर्ण मुद्दों पर चर्चा होगी। भारत ने काबुल के एक सरकारी अस्पताल को दवाइयां और चिकित्सा सामग्री भेजी हैं। विदेश मंत्रालय ने कहा कि ये सहायता अफगानिस्तान के लोगों की स्वास्थ्य जरूरतों को पूरा करने के लिए भारत की निरंतर प्रतिबद्धता को दर्शाती है। इसका उद्देश्य अस्पताल में स्वास्थ्य सेवाओं को बेहतर बनाना है। केंद्रीय औद्योगिक सुरक्षा बल सीआईएसएफ ने नई दिल्ली के इंदिरा गांधी अंतर्राष्ट्रीय हवाई अड्डे पर 68 लाख रुपए से अधिक की बेहिसाब नकदी बरामद की है। सीआईएसएफ ने बताया कि संदेह होने पर दो यात्रियों की विस्तृत जांच की गई। दोनों यात्री गुवाहाटी और फिर आगे अगरतला जा रहे थे। उनके सामान की विस्तृत जांच के दौरान उनसे कुल 68,53,000 रुपए बरामद हुए। सीआईएसएफ ने बताया कि यात्रियों नकदी और संबंधित यात्रा दस्तावेजों को कार्रवाई के लिए आयकर अधिकारियों को सौंप दिया गया है। रूस ने कल रात यूक्रेन की राजधानी कीव पर मिसाइलों से हमला किया। इसमें 6 लोग मारे गए और 33 घायल हुए। ये हमला ऐसे समय हुआ है जब रूस कीव पर बैलिस्टिक मिसाइल हमलों को तेज कर रहा है, जिससे यूक्रेन की सीमित हवाई रक्षा क्षमताओं पर और दबाव बढ़ रहा है। इस बीच यूक्रेन ने रूस के भीतर स्थित सैन्य और रणनीतिक ठिकानों पर लंबी दूरी के हमलों को तेज कर दिया है। एफआईएच हॉकी विश्व कप के पूल डी के अपने अंतिम मैच में भारतीय महिला टीम आज इंग्लैंड से खेलेगी। ये मैच एम्स्टर्डम के वैगनर स्टेडियम में खेला जाएगा। मैच भारतीय समय के अनुसार शाम 6:30 बजे से शुरू होगा। एंटिका सिंगापुर इंटरनेशनल चैलेंज बैडमिंटन में मोहित जागलान और लक्षिता जागलान की जोड़ी वॉकओवर मिलने के बाद मिक्स डबल्स के क्वार्टर फाइनल में पहुंच गई है। अब उनका मुकाबला सिंगापुर की जोड़ी से होगा। इससे पहले भाई बहन की इस भारतीय जोड़ी को पहले दौर में बाई मिली थी। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। ষোড়শ বিত্ত আয়োগৰ 2026-27 পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে এছ ডি আৰ এফ আৰু এছ ডি এম এফৰ পুঁজিৰ অধীনত মুঠ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহনবাগান ছুপাৰ জায়েণ্ট মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কিছু সময়ৰ পাছতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয়ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। ষোড়শ বিত্ত আয়োগে 2026-27 পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি এছ ডি আৰ এফ আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি এছ ডি এম এফৰ অধীনত মুঠ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে। এই ধনৰাশিৰ 4,660 কোটি টকা এছ ডি আৰ এফ পুঁজিৰ অধীনত আৰু বাকী 1,165 কোটি টকা এছ ডি এম এফ পুঁজিৰ অধীনত আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 843 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 885 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 929 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 975 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 1,028 কোটি টকা আবণ্টন দিয়া হৈছে। এছ ডি আৰ এফ পুঁজিৰ অধীনত আবণ্টিত 4,660 কোটি টকাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 4,194 কোটি টকা আৰু ৰাজ্য চৰকাৰে 464 কোটি টকাৰ যোগান ধৰিব। একেদৰে এছ ডি এম এফ পুঁজিৰ অধীনত অসমলৈ 2026-27 বিত্তীয় বৰ্ষৰ বাবে 211 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 222 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 233 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 245 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 254 কোটি টকাৰ আবণ্টন দিয়া হৈছে। অসমৰ দৰে বানপ্ৰৱণ ৰাজ্যৰ বাবে এছ ডি আৰ এফ পুঁজি অতি

0: কৈ গুৰুত্বপূৰ্ণ। সাধাৰণতে এই পুঁজিৰ পৰাই বান আৰু অন্য দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ নিকটাত্মীয়লৈ ক্ষতিপূৰণ দিয়া হয়। ইয়াৰ উপৰি উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ধনৰাশিও এই পুঁজিৰ পৰা ব্যয় কৰা হয়। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গুৱাহাটীত থকা বাংলাদেশৰ উচ্চায়োগৰ কাৰ্যালয়ৰ মুৰববী এইচ ই জিক্ৰুল হাছান ফাহাদে আজি ৰাইমনৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। উদ্যানখন পৰিদৰ্শন কৰি সহকাৰী উচ্চায়ুক্তগৰাকীয়ে ইয়াৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণৰ বাবে বিটিচি প্ৰশাসন তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়।
1: এডমিনিষ্ট্ৰেচন, দি ডি চি অফিচ এণ্ড অলছো দি এছিষ্টেণ্ট কমিশনাৰ এণ্ড দি এছ পি অফিচ ফৰ giving me and providing me and the facilities to come here into Raimondo National Park. So it's I've been told this one of the oldest forest areas present in Assam, and also it's stretching from actually Bhutan then coming to Assam. So I've been today and I've seen the how the national park is preserved. So it's really wonderful. So I'd like to thank the local government BTC and also Assam government for preserving this for our future generation. So that the wildlife is preserved and the forest is also preserved, and we can have a better future for our next generation.
0: উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত সহকাৰী উচ্চায়ুক্তগৰাকীৰ এই ভ্ৰমণ উল্লেখনীয় হিচাপে বিবেচিত হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁওস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন 2021 চনৰ 5 জুনত অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 2021 চনৰ 8 জুনত ৰাজপত্ৰিত নিৰ্দেশনাৰ যোগেদি ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। উদ্যানখনৰ মাটিকালি 422 বৰ্গ কিলোমিটাৰ। সোণালী বান্দৰ, বাঘ, হাতী, পহু, মেচেকা, 150তকৈ অধিক প্ৰজাতিৰ পখিলা, 170টা প্ৰজাতিৰ চৰাই, 380টা প্ৰজাতিৰ উদ্ভিদ আৰু অৰ্কিডেৰে এই ৰাষ্ট্ৰীয় উদ্যানখন সমৃদ্ধ। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত থিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈ আহিছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকাও কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘৰ উড়ন সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্ত ৰেলৱে, বিটিচিৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। বিটিচিৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে উল্লেখ কৰে।
2: আজি আমাৰ ইয়াতে এতিয়া গোটেই টীমটো আমাৰ আহিছে, আমাৰ অনৰেবল চিফ মিনিষ্টাৰ ছাৰৰ নিৰ্দেশত, আমাৰ অনৰেবল চিফ ছাৰৰ নিৰ্দেশত আমাক সকলোৱে সেইটো জনাইছিলে কি আপোনালোকে যিটো আমাৰ হাতীৰ এলিফেণ্টছৰ এক্সপাৰ্টছ বা আমাৰ যিখিনি ছাইণ্টিষ্ট হয় যিবিলাকে ইয়াৰ ওপৰত গৱেষণা কৰে তেখেতক লৈ আজি আমাৰ ৰেলৱেজ টীম, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট বিটিচি ফৰেষ্ট ডিপাৰ্টমেণ্ট, আমাৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু আমাৰ যিখিনি ছাইণ্টিষ্টবিলাকে আমি সকলোৱে আহিছোঁ। এতিয়া আমি এটা ফিল্ড ভিজিট কৰি আছোঁ প্ৰত্যেকটো পইণ্ট য'ত য'ত আমাৰ ৰেলৱে লাইন বা ৰেলৱে ক্ৰছিং এইখিনিটো আমি এতিয়া ষ্টাডি কৰি আছোঁ। এইটো আমাৰ চিৰাং ৰিফু এলিফেণ্ট ৰিজাৰ্ভৰ পাৰ্ট হয়। তো ইয়াতে আমাৰ গোটেই অঞ্চলটোহি একচুৱেলি ক'বলৈ গ'লে সেইটো আমাৰ এটা এলিফেণ্টৰ এটা বাসস্থান। তো এতিয়া আমাৰ এলিফেণ্ট কৰিডৰ হ'ব না এলিফেণ্টৰ আমাৰ কিমান এৰিয়া ৰাখিম বা হেৰি এইটোৰ ওপৰে আজি আমি সেইটো আলোচনা কৰি আছোঁ। আৰু ইয়াতে পাব্লিকৰ কম্পেনচেশ্যন বা আমাৰ গছ গছনিৰ কম্পেনচেশ্যন আমাৰ DFO আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত এইবিলাক চলি আছে।
0: অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস হিচাপে পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস সন্দৰ্ভত কয় যে 1942 চনৰ আজিৰ দিনটোতে চতিয়া থানাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বে চতিয়া থানাত চতিয়া, নদুৱাৰ, জামুগুৰি হাটকে ধৰি কাষৰীয়া অঞ্চলসমূহৰ স্বাধীনতাকামী অসমীয়াই ত্ৰিৰংগ পতাকা উৰুৱাইছিল। 1942 চনৰ আজিৰ দিনটো চতিয়াৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী জনতাই চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। মুখ্যমন্ত্ৰীয়ে আজি এই দিনটোৰ স্মৰণত প্ৰতিগৰাকী সাহসী অসমীয়াক শ্ৰদ্ধাৰে স্মৰণ কৰে। ধুবুৰী আৰক্ষীয়ে জিলাখনৰ গৌৰীপুৰত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোকজনৰ পৰা আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী ভৰ্তি 19টা টেমা জব্দ কৰে। আৰক্ষীয়ে ধৃত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে ইয়াৰ সৈতে জড়িত চক্ৰ উৎখাত কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰক্ষীয়ে কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ পৰা বিদেশী চিগাৰেটৰ 18,500 পেকেট

0: জব্দ কৰিছে। এই পেকেটসমূহ বাঁহ কঢ়িওৱা এখন ট্ৰাকৰ 37টা কাৰ্টুনত লুকুৱাই অনা হৈছিল। প্ৰাৰম্ভিক তথ্য অনুসৰি শ্ৰীৰামপুৰ পথেৰে পশ্চিমবংগলৈ গৈ থকা বাহনৰ তালাচীৰ সময়ত এই চিগাৰেটখিনি জব্দ কৰা হয়। ঘটনা সংক্ৰান্তত ট্ৰাকখনৰ চালক আৰু অন্য এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনক অধিক তথ্যৰ বাবে জেৰা কৰি আছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে কালি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ এছেম্বল তথা পৰীক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোত ৰূপায়িত পানী যোগান আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বৃহৎ ঔদ্যোগিক বিনিয়োগস্বৰূপ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পলৈ পানী যোগানৰ আন্তঃগাঁথনিৰ কাম সময়মতে সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ঔদ্যোগিক বিকাশ আৰু অসমৰ বিস্তৃত অৰ্থনৈতিক উন্নয়নৰ বাবে শক্তিশালী আন্তঃগাঁথনি অত্যন্ত জৰুৰী। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি 82 সংখ্যক জন্মবাৰ্ষিকী। 1984ৰ পৰা 1989 চনলৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ৰাজীৱ গান্ধীয়ে 1944 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰে। দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17বাৰৰ চেম্পিয়ন মোহনবাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল এফ চিয়ে যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাই ব্ৰেকাৰৰ সহায়ত 5-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। ষোড়শ বিত্ত আয়োগৰ 2026-27ৰ পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে এছ ডি আৰ এফ আৰু এছ ডি এম এফ পুঁজিৰ অধীনত মুঠ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহনবাগান ছুপাৰ জায়েণ্ট মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছো ভ্ৰষ্টাচাৰ ছবিখনৰ পৰা সুৰেশ ৱাডেকাৰ আৰু অনুৰাধা পৰৱালৰ কণ্ঠত এই গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ আৰম্ভণিতে ভ্ৰষ্টাচাৰ ছবিখনৰ এটি গীত শুনিলে। গীতটিত কণ্ঠদান কৰিলে সুৰেশ ৱাদিকাৰ আৰু অনুৰাধা পাৰৱালে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কুৰবান ছবিখনৰ এটি গীতটিত কণ্ঠদান কৰিছে মহম্মদ আজিজে।

কুৰবান ছবিখনৰ পৰা মহম্মদ আজিজৰ কণ্ঠৰ গীতটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত আজি শুনাবলৈ লৈছোঁ জান কি কাছম ছবিখনৰ পৰা অনুৰাধা পাৰৱাল আৰু কুমাৰ চানুৰ দ্বৈত কণ্ঠৰ এটি গীত।

অনুৰাধা পাৰোৱাল আৰু কুমাৰ চানুৰ দ্বৈত কণ্ঠত জান কি কসম ছবিখনৰ গীতটি শুনিলে। আৰু শ্ৰোতাসকল, ইয়াৰ লগে লগে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আইদেউৰ বুলনী।

আইদেউৰ বোলনিৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বোলনিত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে গুৱাহাটীৰ নুনমাটিৰ বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ সদস্যাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনো আহক এটি ঘোষা, পৰিৱেশন কৰিবলৈ লৈছে দীপালী মহন্ত বেজবৰুৱাই।

দীপালী মহন্ত বেজবৰুৱাৰ কণ্ঠত ঘোষা শুনিলে। এইবাৰ শুনো আহক দীপালী মহন্ত বেজবৰুৱা আৰু সংগীসকলে পৰিৱেশন কৰা এটি দিহানাম।

0: It's not.
1: পৰাজে আহি হিৰে ফনা তুলি নিবাৰণ কৰে বৃষ্টিপাত

0: দিহানামটি শুনিলে। পৰিৱেশন কৰিলে দীপালী মহন্ত বেজবৰুৱা, তৰালী দাস কুমাৰ, ববিতা তালুকদাৰ, উষাৰাণী দত্ত, তুলিকা পাঠক, জুনুমণি বৰ্মন, নিশামণি শৰ্মা, হেমলতা দেৱী, মামণি বৰ্মন, ৰেখা হালৈ, ৰেণু পাঠক আৰু যামিনী দত্তই। অনুষ্ঠানত এইবাৰ এয়া শুনাবলৈ লৈছোঁ দীপা মেধিৰ স্বৰচিত কবিতা পাঠ।
1: কবিতাৰ শিৰোনাম কিয়নো আহিলি বলিয়াবান, কিয়নো আহিলি বলিয়াবান, বিধৱা কৰি মোৰ সপোনৰ ঘৰখনি, কিমান যে বেদনাৰ হুমুনিয়াহ কাঢ়িছে, নিষ্ঠুৰ বানৰ হতাশাত ভুগিছে, কেওফালে দুখৰ বতাহ বলিছে, দেখা নাই কাহানিও, নদীৰ কালমূৰ্তিৰ ভয়ানক ৰূপ নিমিষতে উটুৱাই লৈ দুখৰ বেদনাবোৰ পলসত থৈ, কিমান যে জীৱৰ সমাধি বোকাত, জলৰাশিৰ প্লাৱন এতিয়া মোৰ ভঙা হৃদয়খনত, কোনো কালে শুকাই নাযায়, মাথো সোঁৱৰিছোঁ, খন্তেক দিখৌ নৈ পাৰত বহি মনে মনে ভাবিছোঁ, ওৰেটো জীৱন এই নদীতেই সাঁতুৰি নাদুৰি ডাঙৰ হ'লোঁ, এই নদীৰ ঘাটৰে পানী খালোঁ, বিশ্বাসেৰে জীৱন পাৰ কৰিলোঁ, সিদিনা কিয় ইমান নিষ্ঠুৰ হ'ল জানো, নদী মাথো বয় কালৈ কোনৰৈ, সেইদিনা নদীয়ে হয়তো দ্ৰুত গতিক ৰুধিব নোৱাৰিলে, পাহৰি গ'ল নৈৰ সীমা, বুকুৰ মাজেদি বৈ যোৱা সোঁতে আশাৰ সপোন ছাৰ খাৰ কৰিলে, এতিয়া নদীয়ে

0: উকান্দিছে বিচ্ছিন্ন হৈ পৰা গতিপথ বিচাৰি। কিমান যে মৰা মানুহৰ কিৰিলি, দুখৰ বতাহজাকে বাৰুকৈয়ে কান্দিছে। উটি যোৱা জন্তুকেইটাই ক'ৰবাত আশ্ৰয় লৈছে, চিনাকি মুখবোৰ বিচাৰি ক'ত যে হাহাকাৰ কৰিছে। মহাপ্ৰলয়ৰ বুকুত এতিয়া মৰা শামুকৰ কৰুণ বিননি। প্ৰকৃতিয়ে যেন পৰীক্ষা ল'লে, জলপ্ৰলয়ৰ বিভীষিকাই মানৱীয়তাৰ সম্প্ৰীতি গঢ়িলে। মানুহে মানুহৰ বাবে কৰি যোৱা সহায়ত সুখ বিচাৰি পাইছে। মানৱীয়তাৰ মলয়াজাকে আৰ্তজনৰ কাষলৈ আহিছে, সাহায্যৰ হাত আগবঢ়াইছে। হেৰাই যোৱা নাই মানৱ প্ৰেম, বানৰ বিভীষিকাই কঢ়িয়াই আনিছে মানৱ দৰদী নিৰ্মল বতাহত। বিশ্বই সাৰ পাই উঠিছে, মানুহে মানুহৰ বাবে ভাবিছে, জীৱনৰ অৰ্থ বিচাৰি পাইছে। বানে সকীয়াই গ'ল, মানুহ সজাগ হ'বৰ হ'ল, নহ'লে সময়ৰ গতিত প্ৰদূষিত প্ৰকৃতি উন্মাদ হৈ নিমিষতে উটুৱাই যাবলৈ।
1: দীপা মেধিৰ স্বৰচিত কবিতা পাঠ শুনিলে। এইবাৰ শুনো আহক এটি লোকগীত।

শ্ৰোতাসকলে ইমান পৰে গুৱাহাটীৰ বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যাসকল আছিল দীপালী মহন্ত বেজবৰুৱা, তৰালী দাস কুমাৰ, ববিতা তালুকদাৰ, উষাৰাণী দত্ত, জুনুমণি বৰ্মন, নিশামণি শৰ্মা, হেমলতা দেৱী, মামণি বৰ্মন, তুলিকা পাঠক, ৰেণু পাঠক, ৰেখা হালৈ আৰু যামিনী দত্ত। বাদ্যযন্ত্ৰত সংগত কৰিলে নেগেৰা ৰামেশ্বৰ দাস আৰু তালত বসন্ত বৰ্মনে। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

নিপু শৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে কৰবী ডেকা হাজৰিকা আৰু বিমল হাজৰিকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মদন চন্দ্ৰ দাস আৰু সংগীসকলে গোৱা ওজাপালি।

0: আজি তই শহরীৰ ঘৰত যাবি,
1: তোক মই কি শিকাম যদি তোৰ আচলতে আগুৰি থাকিলে
0: তেতিয়াহ'লে
1: কথাবিলাক শিকাই দিলে।
0: আজি তোক কোনে শিকাই?
1: দুই এষাৰ ভাষা ময়ে শিকাম,
0: শুনছি ভাষা। আৰু শহৰীৰ ঘৰত যাই তামোল কাটিব দিছে, কাটিবলে জহত দি নমস্কাৰ কৰি আৰু কোনোদিন তুমি খিচানৰ পালে পাগেদি কোনোদিন নাযাব, কিন্তু
1: সদায়
0: যদি তাত গা পা ধুব যাব লাগে হয়,
1: তই কি কৰিবি জানা?
0: আগত তিনিটা
1: ছয়টা যে বিধেবা যায় আছে
0: সিহঁতৰ লগত,
1: আগত দেখি তিনিটা
0: আৰু
1: পিছত দেখি তিনিটা, তই মাজে মাজে একলাই একলাই যাই থাকিবি
0: হয় নেকি? আৰু যদি তাৰ পৰা সেইটো কিবা আদান প্ৰদান কৰিব
1: দিয়ে কি কৰিবি জানা?
0: আৰু তোমাৰ শৰীৰ লাগিব,
1: তই লক্ষ্মীকে প্ৰণাম কৰি ল'বি,
0: তাৰপিছত
1: শিৱক নমস্কাৰ কৰি ল'বি,
0: তাৰপিছতে তোমাৰ স্বামীক
1: নমস্কাৰ কৰিবি,
0: আৰু তোমাৰ যিবিলাক চাকৰ নাকাৰ ইত্যাদি আছে
1: আৰে সকলোৰে নামত আকুমুঠা আকুমুঠা চালি দি যাবা।
0: শেষত সকলোকে বিলাই দিলে যদি তোৰ কাৰণে কিবা হয়,
1: খালি
0: যদি নাখায়
1: তই বাছ এটা বন্ধ কৰিবি,
0: কি
1: শিৱৰ নামত যে সাজাতে থৈ দিয়া
0: কি হ'ব,
1: সাতো সাজাত
0: মায়া তোমাৰ স্নেহ তোমাৰ আগতে
1: বুজি পালো,
0: আৰু মই কোৱা শুনাছো।

0: বেলা মাকক বুঝায় এটা কথা হল
1: ওই যদিও আমি জন্ম পাইছো
0: কিন্তু
1: আমি তোমার ঘর ছেলে দিন থাকিব
0: শুনিল কেউ গেলে থাকে যাব
1: পিতৃ যাব মানে
0: জবৎকাল হলে হয়
1: আরে স্বামী ও দিন
0: হ্যাঁ
1: স্বামী ও দিন
0: কিন্তু
1: আরে শিক্ষকনো যে মই তোমালোকৰ ঘৰত আছো
0: গতিকে
1: এতিয়াৰ পৰা মই যৌৱনত ভৰি দিছো
0: কিন্তু
1: মই স্বামী ও দিন
0: গতিকে
1: আৰু তুমি জানা যেতিয়া মোৰ ল'ৰা ছোৱালী হ'ব মই বৃদ্ধকাল হওঁ
0: আৰু সেই সময়ত আমাৰ
1: তেওঁলোকক আমি ৰক্ষা কৰি থাকিব লাগিব
0: যেতিয়া আঁতৰ কাল হ'ব
1: তেতিয়াতো আৰু তিনিদৰে হ'ব লাগিব
0: আৰু এইবিলাক মই এৰিলো এতিয়া
1: এৰি
0: আৰু মোৰ কাৰণে এৰি যি সাতোটা ভাই মোৰ বাণিজ্য
1: সেইটো কথা তুমি চিন্তা কৰা
0: হা
1: সেইটো কথা চিন্তা কৰা
0: এইফালে কি কৰিলা
1: আৰে
0: চন্দ্ৰধৰে ভাবে এটা কথা হ'ল
1: তই এইবিলাক কি কথা কৈ আছা
0: গতিকে
1: এই চাওক এইবিলাকৰ কাম একো নাই
0: হা এতিয়া আমাক বুজাই দিয়া
1: জানা কি আমি এতিয়া যাব লাগে ঘৰ

ইমানপৰে শ্ৰোতাসকলে মদন চন্দ্ৰ দাস আৰু সংগীসকলে গোৱা ওজাপালি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো সুৰ সমলয়, পৰিচালনা জিতেন দেৱৰ।

0: জিতেন দেৱৰ পৰিচালনাৰে সুৰ সমলয় শুনিলে শ্ৰোতাসকল। অনিবাৰ্য কাৰণবশতঃ সুৰ সমলয় অনুষ্ঠানটিৰ প্ৰচাৰত কিছু ব্যাঘাত জন্মিল, তাৰ বাবে আমি দুঃখিত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে মন্তব্য কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি চেন্নাইৰ সমীপৰ কোৱালামত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে। ষোড়শ বিত্ত আয়োগে 2026-27 পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে SDRF আৰু SDMFৰ অধীনত 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে। আৰু ভাৰতৰ ত্ৰিশাজলী আৰু গায়ত্ৰী গোপীচান্দৰ জ্যোতিটো BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নতুন দিল্লীত ভাৰত জাপান প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰ' কুইজুমিয়ে এই বৈঠকত সহ অধ্যক্ষতা কৰিছে। এই বৈঠকৰ জৰিয়তে ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা সম্পৰ্ক, কৌশলগত বিশ্বাস আৰু সহযোগিতাৰ বিনিময়, ভাৰত প্ৰশান্ত সাগৰীয় অঞ্চলৰ স্থিৰতা আৰু নিৰাপত্তা বৃদ্ধি কৰা তথা সমন্বিত প্ৰচেষ্টাৰ নতুন নতুন ক্ষেত্ৰ বিচাৰি উলিওৱাৰ লক্ষ্য লোৱা হৈছে। ভাষণৰ আৰম্ভণিতে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী কুইজুমি আৰু ভাৰতলৈ অহা প্ৰতিনিধিসকলক আদৰণি জনায়। মন্ত্ৰী শ্ৰীসিঙে জাপানৰ কুমামটোত হোৱা শেহতীয়া ভূমিকম্পই সৃষ্টি কৰা ধবংসলীলাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে জাপানী জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। তেওঁ এই কঠিন সময়ত ভাৰতৰ দেশখনৰ প্ৰতি থকা দায়বদ্ধতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাক সোঁৱৰণ কৰি কয় যে ভাৰতে জাপানলৈ সকলো ধৰণৰ সাহায্য আৰু উদ্ধাৰ অভিযানত সমৰ্থন দিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক গণতান্ত্ৰিক মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু ঐতিহ্যময় সভ্যতাৰ ভেটিত গঢ় লৈ উঠিছে। তেওঁ কয় যে দুয়োখন দেশে এই সম্পৰ্কৰ অচিৰেই 75 বছৰ উদযাপন কৰিব। শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে।
2: हम यह दोहराते हैं कि कठिन समय में भारत किसी भी जरूरी असिस्टेंस, रिलीफ और सपोर्ट प्रोवाइड करने के लिए पूरी तरह से दृढ़ संकल्पित है। हमारे दोनों देशों के संबंध साझे लोकतांत्रिक मूल्यों, परस्पर सम्मान और एक पुराने सिविलाइज्ड कनेक्ट पर आधारित है। अगले वर्ष हम अपने डिप्लोमेटिक रिलेशंस के 75 ईयर्स मनाएंगे और इन वर्षों के दौरान हमारी यह दोस्ती सिर्फ हमारे दोनों देशों के लिए ही नहीं बल्कि पूरे इंडो पैसिफिक क्षेत्र में स्टेबिलिटी, रेजिलियंस और रूल्स बेस्ड ऑर्डर का एक कॉर्नर स्टोन।
1: ইপিনে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী কুইজুমিয়ে দেশখনৰ ভূমিকম্পত নিহত লোকসকল আৰু ধবংসলীলাৰ প্ৰতি ভাৰতে দেখুওৱা সহমৰ্মিতাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে এই কঠিন সময়ত ভাৰতে আগবঢ়োৱা সহায়ৰ কথাও কৃতজ্ঞতাৰে উল্লেখ কৰে। মন্ত্ৰী কুইজুমিয়ে কয় যে ভাৰতৰ এই বদন্যতাই দেশ দুখনৰ মাজত থকা সম্পৰ্কৰ কথা সুন্দৰকৈ দাঙি ধৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিবলৈ আৰু মানৱতা প্ৰথম মনোভাৱেৰে আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে

প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে নিজৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰি শ্ৰীযাদৱে আজি কয় যে ভাৰতে মিছন লাইফৰ নীতিৰ ভিত্তিত বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰৰ লগতে বনানীকৰণ, বনজুই ব্যৱস্থাপনা, দুৰ্যোগৰ সন্মুখীন হোৱাৰ সামৰ্থ্য বৃদ্ধি আৰু পৰম্পৰাগত জ্ঞান আধাৰিত জলবায়ু অনুকূল ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্বত থকাৰ সময়ছোৱাত পৰিৱেশ আৰু আই ধৰিত্ৰীৰ কেন্দ্ৰবিন্দু হিচাপে লৈ সমূহীয়া বিকাশ, শক্তিশালী উন্নয়ন, উদ্ভাৱন আৰু জ্ঞানৰ আদান প্ৰদান সুনিশ্চিত কৰিব পৰা ভৱিষ্যতৰ হকে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি চেন্নাইৰ সমীপৰ কোৱালালামত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী জোছেফ বিজয়, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, কেৰালাৰ মুখ্যমন্ত্ৰী সতীশ চন্দ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী তথা পুডুচেৰীৰ উপ ৰাজ্যপালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপক লৈ দক্ষিণ মাণ্ডলিক পৰিষদ গঠিত হৈছে। উল্লেখযোগ্য যে মাণ্ডলিক পৰিষদৰ বাবে মুখ্য সচিব পৰ্যায়ৰ এখন স্থায়ী সমিতি আছে। ৰাজ্যসমূহে প্ৰস্তাৱ দিয়া বিষয়সমূহ এই সমিতিৰ আগত উত্থাপন কৰা হয় আৰু পাছত মাণ্ডলিক পৰিষদৰ বৈঠকত আলোচনাৰ বাবে গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ভিত্তিত টীম ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু এই পৰিষদৰ বৈঠকে এই ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। বৈঠকত আন্তঃৰাজ্যিক সহযোগিতা, অৰ্থনৈতিক বিকাশ, ঔদ্যোগিক বিনিয়োগ, অংশীদাৰিত্ব শক্তিশালীকৰণ, আন্তঃগাঁথনি উন্নয়ন, জলসম্পদ বিনিময়, শিক্ষা, স্বাস্থ্যসেৱা, তথ্য প্ৰযুক্তি, দুৰ্যোগ ব্যৱস্থাপনা, অপৰাধ ৰোধ আৰু সীমা বিবাদ বিষয়ত আলোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি বিহাৰৰ ৰাজধানী পাটনাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা 2,35,000 বাসগৃহৰ চাবিকাঠি হিতাধিকাৰীক অৰ্পণ কৰে। মন্ত্ৰীগৰাকীয়ে পাটনাৰ বাপু সভাগৃহত আয়োজিত অনুষ্ঠানত নতুনকৈ বাছনি কৰা হিতাধিকাৰীসকলৰ মাজত আবণ্টন পত্ৰ বিতৰণ কৰে। অনুষ্ঠানৰ বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰৱণ কুমাৰ উপস্থিত থাকে। ষোড়শ বিত্ত আয়োগে 2026-27ৰ পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি SDRF আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি SDMFৰ অধীনত মুঠ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে। এই ধনৰাশিৰ 4,660 কোটি টকা SDRFৰ অধীনৰ আৰু বাকী 1,165 SDMFৰ অধীনত আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 843 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 885 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 929 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 975 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 1,028 কোটি টকা আবণ্টন কৰা হৈছে। SDRFৰ অধীনত আবণ্টিত 4,660 কোটি টকাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 4,194 কোটি টকা আৰু ৰাজ্য চৰকাৰে 466 কোটি টকাৰ যোগান ধৰিব। একেদৰে SDMFৰ অধীনত অসমলৈ 2026-27 বিত্তীয় বৰ্ষৰ বাবে 211 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 222 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 233 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 245 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 254 কোটি টকা আবণ্টন কৰা হৈছে। অসমৰ দৰে বানপ্ৰৱণ ৰাজ্যৰ বাবে SDRF অতিকে গুৰুত্বপূৰ্ণ। সাধাৰণতে এই পুঁজিৰ পৰাই বান আৰু অন্য দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ নিকটাত্মীয়লৈ ক্ষতিপূৰণ আদায় দিয়া হয়। ইয়াৰ উপৰি উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ধনৰ ৰাশিও এই পুঁজিৰ পৰাই ব্যয় কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি 82 সংখ্যক জন্মবাৰ্ষিকী। 1984ৰ পৰা 1989 চনলৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ৰাজীৱ গান্ধীয়ে 1944 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল। উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে।
ভাৰতৰ তৃষাজলী আৰু গায়ত্ৰী

0: শ্ৰী গোপীচান্দৰ যুটীটো বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰিম ইৱানাগা আৰু কি নাকানিচিৰ যুটীটোক পোনপটীয়াকৈ 21-16, 21-12 গেমত পৰাস্ত কৰে। প্ৰাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধুকে ধৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈ আজি নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে মন্তব্য কৰিছে। আৰু ভাৰতৰ ত্ৰিশাজলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এফ আৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনো আহক মৌচুমী সেনৰ কণ্ঠত দুটি ভজন।

0: दोपहर समाचार का ये अंक समाप्त हुआ। नमस्कार।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ৰেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে

0: ক্ৰমে সদিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰাৰ কথা। অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস সন্দৰ্ভত কয় যে 1942 চনৰ আজিৰ দিনটোতে চতিয়া থানাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই চতিয়া থানাত চতিয়া, নদুৱাৰ, জামুগুৰি হাটকে ধৰি কাষৰীয়া অঞ্চলসমূহৰ স্বাধীনতাকামী অসমীয়াই ত্ৰিৰংগ পতাকা উৰুৱাইছিল। 1942 চনৰ আজিৰ দিনটো চতিয়া ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী জনতাই চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। মুখ্যমন্ত্ৰীয়ে আজি এই দিনটোৰ স্মৰণত প্ৰতিগৰাকী সাহসী অসমীয়াক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। অসম আৰক্ষীয়ে যোৱা নিশা বিভিন্ন উপায়েৰে অসমত অনুপ্ৰৱেশ কৰিব বিচৰা 17 অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে ৰাজ্যৰ ভূমি, জনসাধাৰণৰ অধিকাৰ আৰু সুৰক্ষাৰ স্বাৰ্থত অনুপ্ৰৱেশৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দীপাংকৰ বৰাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ঠাইত পোৱা উদ্ভিদৰ 43 প্ৰজাতিৰ বৈজ্ঞানিক চিনাক্তকৰণ, নথিভুক্তকৰণ আৰু বিৱৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ডঃ বৰাই 2018 পৰা উদ্ভিদৰ গৱেষণাত ব্ৰতী হৈ আছে আৰু ঘাইকৈ পূৰ্বতে বৈজ্ঞানিকভাৱে বিৱৰণ নথকা আৰু নামাকৰণ নকৰা উদ্ভিদৰ আৱিষ্কাৰ আৰু নথিভুক্তকৰণত গুৰুত্ব আৰোপ কৰি আহিছে। অধ্যাপকগৰাকীয়ে এতিয়ালৈকে অসমৰ সৈতে জড়িত থকা আছামিকা বা আছামেনেছিছ শব্দৰে এই উদ্ভিদসমূহৰ নামকৰণ কৰা হৈছে। গুৱাহাটীৰ অসম আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যৰ নেতৃত্বত মহাবিদ্যালয়খনৰ এটা প্ৰতিনিধি দলে কালি জনতা ভৱনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সাক্ষাৎ কৰে। সাক্ষাৎকালত মহাবিদ্যালয়খনৰ সামগ্ৰিক কাম কাজ, শৈক্ষিক আৰু স্বাস্থ্যসেৱাৰ উন্নয়ন তথা ৰাজ্যত আয়ুৰ্বেদিক শিক্ষা আৰু গৱেষণাৰ প্ৰসাৰৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয়। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত গুৱাহাটীত থকা বাংলাদেশৰ উচ্চায়োগৰ কাৰ্যালয়ৰ মুৰববী এইচ ই জিকৰুল হাছান ফাহাদে আজি ৰাইমনাৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। উদ্যানখন পৰিদৰ্শন কৰি সহকাৰী উচ্চায়ুক্তগৰাকীয়ে ইয়াৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণৰ বাবে BTC প্ৰশাসন তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত সহকাৰী উচ্চায়ুক্তগৰাকীৰ এই ভ্ৰমণ উল্লেখনীয় হিচাপে বিবেচিত হৈছে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন 2021 চনৰ 5 জুনত অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 2021 চনৰ 8 জুনত ৰাজপত্ৰিত নিৰ্দেশনাৰ যোগেদি ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। উদ্যানখনৰ মাটিকালি 422 বৰ্গ কিলোমিটাৰ। সোণালী বান্দৰ, বাঘ, হাতী, পহু, মেচেকা, 150তকৈও অধিক প্ৰজাতিৰ পখিলা, 170 প্ৰজাতিৰ চৰাই, 380 প্ৰজাতিৰ উদ্ভিদ আৰু অৰ্কিডেৰে এই ৰাষ্ট্ৰীয় উদ্যানখন সমৃদ্ধ। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC 17বাৰৰ চেম্পিয়ন মোহনবাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল FC যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাই ব্ৰেকাৰৰ সহায়ত 5-3 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত 19 বছৰ অনুৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ দ্বিতীয়খন খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই তিতাবৰ ক্ৰিকেট সন্থাক 10 ৰাণৰ ব্যৱধানত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত মৰিগাঁও ক্ৰীড়া সন্থাই প্ৰথমে বেট ধৰি 38 অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত 128 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম অভাৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

শ্ৰোতাসকল, এতিয়া শুনাবলৈ লৈছোঁ কণ্ঠশিল্পী কবিতাৰ কণ্ঠত ৰিপ ৰিপ মলয়া শীৰ্ষক এলবামৰ পৰা দুটি গীত।

কণ্ঠশিল্পী কবিতাৰ কণ্ঠত ৰিপ ৰিপ মলয়া শীৰ্ষক শৈব্য সফুৰাৰ পৰা দুটি গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আজি সন্ধিয়া 7:20 প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী অভিনেত্ৰী বৰষা বৰা আৰু অভিনেতা নিচিৰঞ্জন কে মল্লিকা। আঁত ধৰিব ভাস্কৰ শইকীয়াই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 পৰা হেল্ল' যুৱবাণী। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে অৱগত কৰে। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত, গুৱাহাটীত থকা বাংলাদেশৰ উচ্চায়োগৰ কাৰ্যালয়ৰ মুৰববী এইচ ই জিকৰুল হাছান ফাহাদে আজি

মোনা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। ষোড়শ বিত্ত আয়োগে 2026-27ৰ পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত মুঠ 5,885 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে। মৰিগাঁও জিলাৰ যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযানৰ নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত স্থানীয় যক্ষ্মা ৰোগীসকলৰ পুষ্টি সাধনৰ উদ্দেশ্যে আজি জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অত্যাৱশ্যকীয় পুষ্টি সাধন সামগ্ৰী বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য

5,000+ অযোগ্য ৰেচন কাৰ্ডধাৰী চিনাক্ত কৰা হৈছে। কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ দীপাংকৰ বৰাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ঠাইত পোৱা উদ্ভিদৰ 43টা প্ৰজাতিৰ বৈজ্ঞানিক চিনাক্তকৰণ, নথিভুক্তকৰণ আৰু বিৱৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। আৰু দুৰাণকা ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC 17বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 5:15

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ বিৰোধিতাৰে যোৰাবাটত অসমৰ চালকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ, ৰেল বিভাগৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটী মহানগৰীৰ পাণ্ডুত উচ্ছেদ অভিযান আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ চাৰিখন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম এশ দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশেষকৈ জল জীৱন মিছন অধিক শক্তিশালী কৰাৰ উপায় আৰু শিলহাকু বিলৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়ে আলোচনাত ঠাই পায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিলখনৰ জলধাৰণ ক্ষমতা ঘূৰাই আনিবলৈ হাতত লোৱা 237 কোটি টকাৰ প্ৰকল্পটোত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা ডঃ শৰ্মাই সদৰি কৰে। চৰকাৰে প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰাৰ কথা। মেঘালয়ৰ শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱাৰ ঘটনাক লৈ আজি খানাপাৰাৰ যোৰাবাটত অসমৰ চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চালকসকলে পথৰ মাজত অৱস্থান কৰি বিভিন্ন শ্লোগান দিয়াৰ লগতে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা বাহনসমূহৰ চলাচলত বাধা আৰোপ কৰে। ইয়াৰ ফলস্বৰূপে গুৱাহাটীৰ পৰা মেঘালয় অভিমুখে যাবলগীয়া বহু পৰ্যটক আবদ্ধ হৈ পৰে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাহনো গুৱাহাটীত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে। ইয়াৰ মাজতে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহা প্ৰতিবাদস্থলীত উপস্থিত হৈ খাচী ছাত্ৰ সন্থাৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে। তেওঁ দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। ইপিনে এই ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনেও উদ্বেগ প্ৰকাশ কৰিছে। শিৱসাগৰত আজি সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাধাৰণ সম্পাদকগৰাকীয়ে দোষীসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। ইয়াৰ লগতে দুয়োখন ৰাজ্য চৰকাৰক এই বিষয়ত হস্তক্ষেপ কৰি আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধানৰ বাবে আহ্বান জনায়।
2: আমি তাৎক্ষণিকভাৱে অসম আৰু মেঘালয় চৰকাৰক এই বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অসমৰ নম্বৰ প্লেটধাৰী বাহন দেখা পালেই তাত থকা যাত্ৰীক মাৰপিট কৰে, বাহন ভাঙি পেলায় আৰু জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। সেইসকল দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি গোটেই বিষয়টো দুয়োখন চৰকাৰে যাতে আলোচনাৰ মজিয়াত গোটেই বিষয়টো সমাপ্ত কৰিব পাৰে আৰু আমি সদৌ অসম ছাত্ৰ সন্থায়ো এই সন্দৰ্ভত খাচী ছাত্ৰ সন্থাৰ লগত আলোচনাত মিলিত হ'ম। উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচুৱে গোটেই বিষয়টোৰ সন্দৰ্ভত আমি আলোচনাত মিলিত হ'ম আৰু আমাৰ এটা স্পষ্ট কথা যে এনেকুৱা ধৰণৰ ঘটনাই আমাৰ ৰাজ্যসমূহৰ মাজত থকা সমন্বয় সম্প্ৰীতি ক'ৰবাত বিনষ্ট কৰি পেলাব আৰু জনসাধাৰণ আশ্বস্ত হ'ব পৰাকৈ এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব আৰু আহিবলগা সময়ত এনেকুৱা

0: পরিস্থিতি যাতে পরিবেশ পুনৰ উদ্ভৱ হ'ব নোৱাৰে, চৰকাৰ দৃঢ় হ'ব লাগিব, কঠোৰ হ'ব লাগিব।
1: গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ 6 নম্বৰ কলনীত আজি ৰেল বিভাগে আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায়। ৰেল বিভাগে আজি পুৱাৰে পৰা অভিযান চলাই অঞ্চলটোত ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে, এই লোকসকলক পূৰ্বে ৰেল বিভাগৰ তৰফৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল যদিও তেওঁলোকে সেই স্থান ত্যাগ নকৰাত আজি আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলোৱা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। এই ভোটাৰ তালিকা অনুসৰি মুঠ ভোটদাতাৰ সংখ্যা হৈছে 6,53,722। ইয়াৰে 3,26,566 পুৰুষ আৰু 3,27,153 মহিলা তথা 3 জন তৃতীয় লিংগৰ ভোটদাতা। 40টা সমষ্টিৰ বাবে 1,030টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। জনসাধাৰণে এই খচৰা ভোটাৰ তালিকাচক্ৰ বিষয়া কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সংশ্লিষ্ট সমষ্টিৰ অন্তৰ্গত পৌৰসভা, টাউন সমিতি, উপ পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহ বাগিচা, গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু ERMS SEC ৱেবছাইটত চাব পাৰিব। তেওঁলোকে লগতে এই ক্ষেত্ৰত কোনো দাবী বা আপত্তি থাকিলে অহা 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। শ্ৰোতাসকলে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ 500ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোকক চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলাখনত ৰেচন কাৰ্ডসমূহ পুনৰীক্ষণ কৰাৰ সময়তে এই অযোগ্য হিতাধিকাৰীসকলৰ তথ্য পোহৰলৈ আহিছে। জিলা প্ৰশাসনে এই তথ্য লাভৰ পাছতে এনে লোকৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক বিনয় কৃষ্ণ শৰ্মাই এই বিষয়ে প্ৰকাশ কৰিছে।
2: প্ৰায় 5,000 মানুহ ইলিগেলি আৰু কোনো যোগ্যতা ভিত্তি নোহোৱাকৈ ৰেচন কাৰ্ড ভৰি আছে। তাতে বহুত মানুহ ইনকাম টেক্স হোল্ডাৰো আছে, চেণ্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্সেছৰ আণ্ডাৰতো আছে, ভেহিকেল অনাৰশ্বিপ মানে লাগজাৰী ভেহিকেলছৰ কথাও আছে, তাৰপিছত লেণ্ড হোল্ডিং আছে। মেইনলি ইনকাম গ্ৰুপটোৰ কাৰণে বেছি আহিছে। এটা চৰকাৰী চাকৰিয়ালো আমি পাইছোঁ, তাত যিখিনি চৰকাৰী চাকৰিয়াল, মটৰচালিত বাহনৰ চালক, ব্যৱসায়ী, উদ্যোগী যোনে ইনকাম টেক্স দিয়ে, সেনেকুৱা মানুহক আমি এখন নটিচ দিছোঁ আৰু তেওঁলোকক কাৰ্ডখিনি আমি ভলেণ্টৰি চাৰেণ্ডাৰ কৰিবলৈ 27 আগষ্টলৈ বান্ধি দিছোঁ। তো 27 আগষ্টত যদি ভিতৰত যদি কোনোবাই আহি কাৰ্ডখন নিয়ে, আমি সেইখন গ্ৰহণ কৰিম। তেওঁৰ ওপৰত কোনো আইনী প্ৰক্ৰিয়া বা আইনী আমি কোনো হেৰি নলওঁ। যদি 27 আগষ্টৰ পিছত কাৰ্ড চাৰেণ্ডাৰ নহয় বা আমি আমাৰ ভেৰিফিকেশ্যনত আমি আমাৰ লেভেল কৰা ভেৰিফিকেশ্যন গম পাওঁ, তেনেহ'লে কোনো জাননী দিয়া নহ'ব। আৰু যিটো এচেঞ্চিয়েল কমোডিটিজ এক্ট আছে, 2005ত এমেণ্ডমেণ্ট হৈছে 1955খন, আৰু ভাৰতীয় ন্যায় সংহিতাত যিটো প্ৰচিডিউৰ কৰিব লাগে আমি গ্ৰহণ কৰোঁ।
1: জিলা প্ৰশাসনে এটা নিৰ্দেশযোগে অযোগ্য হিতাধিকাৰীসকলক 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই নিজ নিজ ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ আহ্বান জনাইছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰেচন কাৰ্ডসমূহ ঘূৰাই নিদিলে তেওঁলোকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা যক্ষ্মা ৰোগ নিৰ্মূল অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ডালমিয়া ভাৰত ফাউণ্ডেশ্যনে 75গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰে। এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত ডঃ নীলাক্ষী বৈশ্যৰ লগতে জিলা যক্ষ্মা কেন্দ্ৰৰ বিষয়া তথা চিকিৎসা কৰ্মীসকল উপস্থিত থাকে। তেওঁলোকে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ, সময় উপযোগী চিকিৎসা আৰু ৰোগীসকলক পুষ্টিকৰ খাদ্য যোগানৰ জৰিয়তে জিলাখনৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। উজনি অসমৰ 4খন জিলাৰ বানপীড়িত ৰাইজৰ মাজত কঠীয়া বিতৰণৰ কাৰ্যসূচী অব্যাহত আছে। যোৰহাট জিলাৰ বিভিন্ন জিলাৰ কঠীয়াতলীসমূহৰ পৰা শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানপীড়িত ৰাইজলৈ কঠীয়াৰ যোগান ধৰা হৈছে। যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ উদ্যোগত শিৱসাগৰৰ গেলেকী অঞ্চলৰ বানপীড়িত ৰাইজলৈ আজি কঠীয়া প্ৰেৰণ কৰা হয়। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাতছিঙিমাৰীত আজি আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত চলোৱা এই অভিযানত আটক কৰা যুৱকজনৰ পৰা 165টা নিচাজাতীয় কেপচুল, 20টা টেবলেট আৰু এটা কফ চিৰাপৰ বটল জব্দ কৰে। আৰক্ষীয়ে যুৱকজনক সোধা পোছা অব্যাহত ৰখাৰ লগতে ঘটনাটো সন্দৰ্ভত

0: टॉप प्रोग्राम की समाप्ति यहीं पर होती है। नमस्कार।
1: হিন্দী কথিকাৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুপ জালোতাৰ কণ্ঠৰ এটি ভজন।

0: শ্রোতাসকলে ভজন শুনিলে অনুপ জলতাৰ কণ্ঠত।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যে কোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তি জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রী নম্বৰ 1800-420-2233 কল কৰক।
3: কই কই ভাগৰি গলো, কি হল? নতুন কিডবেক লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
4: কৰেক্ট,
3: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিডবেক।
4: RBI কয়
5: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।
6: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

শ্রোতাসকলক পুনতে জানাবলৈ লৈছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠান সূচীৰ বিষয়ে। আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু অসমৰ শেহতীয়া পৰিস্থিতি এই সন্দৰ্ভত এটি আলোচনাত ভাগ ল'ব ডক্টৰ শশাংক শেখৰ বৰকটকী আৰু অধ্যাপক সম্ৰাট বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ আজিৰ অতিথি জ্যেষ্ঠ শল্য চিকিৎসক ডক্টৰ পংকজ ভাগৱতী। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বৰ্মাই। সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানৰ আজিৰ আলোচনাৰ বিষয় গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ সবিশেষ। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব জুৰি তালুকদাৰ আৰু ডক্টৰ পিংকি বৰ্মন। আলোচনাটিত আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। আগবঢ়াব শিখামণি দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

আজি বিয়লি 5:45ৰ শিক্ষকৰ অনুষ্ঠানত শ্ৰৱণ আৰু কথনৰ কৌশল আয়ত্তত শিক্ষকৰ ভূমিকা এই শীৰ্ষক এটি কথিকা যুগুতাই আগবঢ়াব নীল শৰ্মাই। সন্ধিয়া 6:40 আৰু 7:05 ক্ৰমে মীৰা দাস আৰু অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত বৃন্দগান। 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত কামেশ্বৰ শুক্লাৰ কথিকা সংস্কৃত সাহিত্যে বৰ্ষা বৰ্ণনম। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। নিশা 7:30 পূবালীৰ সুৰ অনুষ্ঠানত কাৰ্বি গীত শুনিবলৈ পাব জিতেন ৰংপি আৰু সংগীসকলৰ কণ্ঠত।

সেয়া আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ বিষয়ে। শ্ৰোতাসকলক এইখিনিতে জনাবলৈ লৈছোঁ আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। কাইলৈ নিশা 9:30 বজাৰ জীৱনৰ দিশবাণী অনুষ্ঠানত সুলেখক শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড, সাক্ষাৎ গ্ৰহণ চিদানন্দ দেৱগোস্বামীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10 বজাত আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত লোপামুদ্ৰা ভৰদ্বাজৰ কণ্ঠৰ আধুনিক গীত। দুপৰীয়া 12:30 বজাত আইদেউৰ বোলনিৰ আইদেউৰ আখল শিতানত বেক কৰা বিভিন্ন খাদ্য সম্ভাৰ, এই বিষয়ে ফৰিদা ৰহমানৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

শ্ৰোতাসকলক নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, শ্ৰৱণ আৰু কথনৰ কৌশল আয়ত্তত শিক্ষকৰ ভূমিকা। কথিকাটি যুগুতাই দিছে গুৱাহাটীৰ বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অৱসৰী প্ৰবক্তা নীল শৰ্মাই। শিক্ষণ শিকণ প্ৰক্ৰিয়াৰ সাৰ্থক পৰিচালনাৰ বেলিকা শ্ৰৱণ আৰু কথন এই মৌল দুটিৰ কৌশল আয়ত্তক এক অপৰিহাৰ্য উপাদানৰূপে গণ্য কৰা হয়। ইয়াৰ কাৰণ হ'ল ভাৱ বিনিময়ৰ ক্ষেত্ৰত প্ৰদানকৰ্তা অৰ্থাৎ কোৱাজনৰ বক্তব্যক গ্ৰহণকৰ্তা অৰ্থাৎ শুনাজনে সঠিকভাৱে বুজি পোৱাৰ আৱশ্যকতা বা যুক্তিযুক্ততা সম্পৰ্কে কোনো পক্ষই নুই কৰিব নোৱাৰে। গতিকে আপাতদৃষ্টিত গুৰুত্বহীন যেন বোধ হ'লেও শ্ৰৱণ আৰু কথনৰ মাজৰ সম্পৰ্কটি দৈ গুৰৰ সংযুক্তিৰ লেখীয়া এঠাযুক্ত তথা পৰিপূৰক। আৰু ছাত্ৰ ছাত্ৰীক শ্ৰৱণ তথা কথনৰ যথাযথ কৌশল আয়ত্তৰ দিশত শিক্ষকসকলৰেই সংবাহক আৰু সংযোজকৰ ভূমিকা পালনৰ দায়িত্ব সৰ্বাধিক বুলিব পাৰি, কিয়নো শিক্ষাৰ্থীৰ বাবে শিক্ষকৰ কথনভংগীয়ে হ'ল আৰ্হীয় অনুকৰণৰ শিলৰ ৰেখা। শিক্ষকে যি কয় বা যিধৰণে কয় শিক্ষাৰ্থীসকলে তাকেই দ্বিধাহীনভাৱে গ্ৰহণ কৰে বা কৰি আহিছে। গতিকে শিক্ষক সমাজে এই দিশৰ প্ৰতি সততে ধ্যান দিয়া অৱশ্যেই কাম্য। অৱশ্যে আমাৰ বিভিন্ন অঞ্চলভেদে কিছুমান শব্দৰ বেলিকা উচ্চাৰণৰ তাৰতম্য নথকা নহয়, অৰ্থাৎ ভিন্ন অঞ্চলত একেটা শব্দকেই ক্ষণিক বেলেগ ধৰণে উচ্চাৰণ কৰা পৰিলক্ষিত হয়। যেনে মান্যৰূপৰ সুমথিৰা শব্দটো কোনো কোনো অঞ্চলত সুমথিৰা বুলি উচ্চাৰণ কৰে। সুমথিৰাৰ উচ্চাৰণৰূপ সম্পৰ্কিত অঞ্চলৰ লোকে শুদ্ধ বুলি মানি আহিছে। একেদৰে বোলে শব্দটি বুলি হিচাপে উচ্চাৰণ কৰা হয়। সৰ্বদা ব্যৱহৃত হেনুৰ বিকল্প হিচাপে বোলেৰ প্ৰয়োগ কৰা হয়। আনহাতে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি ঘৰুৱা ভাষাৰ শব্দাৱলীক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণযোগ্য বুলিও কোৱা হৈছে। বিশেষকৈ প্ৰাথমিক পৰ্যায়ত শিক্ষক শিক্ষয়িত্ৰীসকলে কথিত ৰূপৰ শব্দ উচ্চাৰণক প্ৰাৰম্ভতে যথা সন্মান প্ৰদৰ্শনৰ কথাক গুৰুত্ব দিয়া হৈছে, এইবাবেই যাতে কণ কণ শিশুসকলে সহজ বোধ কৰে আৰু স্বশিকণক আগবঢ়াই নিব পাৰে। অৱশ্যে পৰ্যায়ক্ৰমে শিক্ষকে মান্যৰূপৰ উচ্চাৰণলৈ উত্তৰিত কৰাৰ আঁচনি গ্ৰহণ কৰাৰ পৰিকল্পনা থাকিবই লাগিব। ইয়াৰ অবিহনে কথন আৰু শ্ৰৱণৰ কৌশল যথাযথ ৰূপে আয়ত্ত কৰাটো যথেষ্ট কঠিন হৈ পৰাৰ

সম্ভাৱনা থাকে। সেয়েহে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ কথন বা উচ্চাৰণৰ দুৰ্বলতাবোৰ লাহে লাহে আঁতৰোৱাৰ নিহিত কৌশল মনে মনে স্থিৰ কৰি আগবঢ়া আৱশ্যক, কাৰণ শুদ্ধ উচ্চাৰণৰ জৰিয়তে আমাৰ ভাষাশৈলীৰ সুকীয়া গৰিমা বা কালিকা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো আমাৰ সকলোৰে এক নৈতিক দায়িত্ব আৰু একে সময়তে এক পৰম কৰ্তব্য। আমি ইতিমধ্যে কৈ অহা কথাখিনিৰ পৰা বুজিলোঁ যে কথন আৰু শ্ৰৱণ এই দুয়োটা মূলৰ বিবাদহীন উদ্দেশ্য হ'ল সঠিকৰূপে উচ্চাৰণ আৰু সঠিকভাৱে তাৰ তাৎপৰ্য বুজাত সমৰ্থ কৰি তোলা। একেবাৰে সহজকৈ ক'বলৈ হ'লে দুয়োটাৰ মূলাধাৰ পাৰম্পৰিকভাৱে পৰিপূৰক আৰু অবিচ্ছেদ্য লক্ষ্যভিত্তিক। অৱশ্যে শুদ্ধ কথন বা উচ্চাৰণ কৰিলেও শ্ৰোতা যদি শ্ৰৱণ ইন্দ্ৰিয়জনিত সমস্যাৰে ভাৰাক্ৰান্ত হয় তেতিয়া অভিপ্ৰেত ফলাফল ইতিবাচক নোহোৱাৰ সম্ভাৱনাই অধিক। একে সময়তে কোনো পঢ়ুৱৈ বা কথন প্ৰয়াসীৰ যদি দৃষ্টিজনিত হীনধেৰি থাকে তেতিয়াও সঠিক উচ্চাৰণত খোকোজা লাগিব পাৰে। এই দুয়োটা কথাই গুৰুত্বপূৰ্ণ। এতিয়া আমি উচ্চাৰণৰ প্ৰায়োগিক দিশ সম্পৰ্কত মুখামুখি হোৱা দুটামান সমস্যাৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম হওক, কিয়নো আমি ভালদৰে অৱগত যে শিক্ষাৰ্থীক যথা প্ৰত্যাশিত ৰূপত উচ্চাৰণৰ প্ৰশিক্ষণ আগবঢ়ালে ইয়াৰ প্ৰভাৱ স্থায়ী হয় আৰু ওৰেটো জীৱন শুদ্ধ ৰূপক কঢ়িয়াই নিব পাৰে। ইয়াৰ ফলস্বৰূপে ধাৰণাসমূহ আৰু ইয়াৰ অৰ্থবোৰ স্পষ্ট হৈ পৰে। কেইটিমান নমুনা শব্দ লক্ষ্য কৰোঁ হওক, যেনে উৎস, উৎসৱ, গুণোৎসৱ, চিকিৎসালয়, চিকিৎসা, উৎসাহ। এই শব্দকেইটি দন্ত্য শৰ আগত হস্ৰন্ত ত আছে, গতিকে দন্ত্য শৰ সলনি ইয়াত দ্বিতীয় স উচ্চাৰণ হয়। সেইমৰ্মে শব্দকেইটিৰ শুদ্ধ উচ্চাৰণ হ'ব উৎস, উৎসৱ, গুণোৎসৱ, চিকিৎসালয়, চিকিৎসা আৰু উৎসাহ। অৱশ্যে লেখনৰ ক্ষেত্ৰত উৎস, উৎসৱ, গুণোৎসৱ এই শব্দকেইটাত দন্ত্য হয় লিখিব লাগিব। অনেক অত্যুৎসাহীয়ে এই ধৰণৰ শব্দৰ ক্ষেত্ৰত উচ্চাৰণ বিধিৰ খেলিমেলি কৰা পৰিলক্ষিত হয়। সেয়েহে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাওঁতে বা শিকাওঁতে ব্যাকৰণৰ বিধিৰ কথাও বিৱৰিব লাগে, যাতে তেওঁলোকে কিয় উচ্চাৰণ এই লেখীয়া হ'ল সেই সন্দৰ্ভে প্ৰাৰম্ভিক পৰ্যায়তে ধাৰণা লাভ কৰিব পাৰে। কিন্তু হাঁহ, সাহসী, সত্য, সদানন্দ, সুৰভি আদি এশ এবুৰি শব্দৰ ক্ষেত্ৰত যে আমি ইতিমধ্যে উল্লেখ কৰা বিধি নাখাতে সেই সম্পৰ্কে এক তুলনাত্মক আলোচনা বা দৃষ্টিপাতৰো আৱশ্যকতা থাকে। এনে উদ্যোগে আমাৰ শিক্ষক শিক্ষাৰ্থী উভয়ৰে উপকাৰ সাধিব সেই বিষয়ে নিশ্চয় সকলো সহমত হ'ব। শুদ্ধ উচ্চাৰণৰ অভাৱত নগুৰ নাগতি হোৱা অন্যতম শব্দ এটি হ'ল সাহায্য। অনেকে শব্দটিক অন্ত্যেষ্ট জৰ ওপৰত ৰেফ লগতে জকাৰ ব্যৱহাৰ কৰে আৰু কেতিয়াবা অন্ত্যেষ্ট জৰ ওপৰত অকল ৰেফ ব্যৱহাৰ কৰি উচ্চাৰণ কৰা দেখা যায়, যিটো অন্যায় বুলিব পাৰি। গতিকে ক'ব পাৰি শব্দৰ যথাযথ উচ্চাৰণ অনুসৃত কথনেহে দৰাচলতে শ্ৰৱণক গৰিমাময় কৰি তোলে। যদি উচ্চাৰণ মাত্ৰা শব্দৰ গঠন সংযুক্তি অনুসাৰে প্ৰতিফলিত নহয় তেন্তে সাহায্য শব্দটিৰ দুটা অনাকাংক্ষিত ৰূপ ক্ৰমে সাহাৰ্য আৰু সাহাৰ্য সৰ্বদা প্ৰতিফলিত হ'ব। আমাৰ ভাষাৰ এক সুকীয়া গৰিমা আৰু সৌন্দৰ্য আছে, ইয়াক ৰক্ষা কৰি প্ৰয়োগ কৰিলেহে নিশ্চিতৰূপে কালিকা প্ৰতিভাষিত হ'ব। কালিকা মানে ভাষাৰ স্বকীয় শক্তি, ৰূপ

শৈলী আৰু বিশেষত্ব। বিশেষত্ব এইখিনিতেই যে বহুত শব্দৰ ৰূপ একেই, কিন্তু প্ৰায়োগিক থল বা ক্ষেত্ৰ অনুযায়ী তাৰ ভিন্ন অৰ্থ হয় আৰু উচ্চাৰণৰ বেলিকাও তাৰতম্য আহি পৰে। মূলগত অৰ্থৰ অনুধাৱন আৰু যথাক্ষেত্ৰৰ অনুশীলনে এই তাৰতম্য বুজাত পৰ্যাপ্তৰূপে সহায় কৰে। আমি ব্যাপক হৃদয় সঞ্চাৰী পদ্যাংশ দুটিমানৰ আধাৰত এই সম্পৰ্কে আলোকপাত কৰিবলৈ যত্ন কৰিম। প্ৰথম পদ্যাংশটি এনেধৰণৰ, নাৰ বাট পাভ মাছ আৰু এটা কাছ, বাৰ টকাত কিনি আনি কিয় বাৰু নাচ। ইয়াত অলপ গমিলেই বুজি পাম যে নাৰ যোগ অ, বাট যোগ অ, পাভ যোগ অ, কাচ যোগ অ, বাৰ যোগ অ আৰু নাচ যোগ অত এটা দীৰ্ঘ উচ্চাৰণ হৈহে শব্দকেইটাৰ অৰ্থ প্ৰতিভাত হৈছে। প্ৰথম তিনিবিধ মাছৰ লগতে কাছৰ উচ্চাৰণত অ থকাৰ ফলতহে আমি মাছজাতীয় বুলি বুজিছোঁ। বাট মাছৰ ক্ষেত্ৰত যদি মূৰ্ধন্য ট কেনেবাকৈ ব্যৱহাৰ কৰা হয় তেন্তে বাট পথহে সূচাব। একেদৰে কাছ বোলোতেও জলজ জীৱবিশেষক বুজাইছে। যদিও প্ৰথম স্বযুক্ত কাঁচ বুলিলে পদাৰ্থ বিশেষৰ কথাহে মনলৈ আহিব বা অহা উচিত। আকৌ সংখ্যাবাচক বাৰ হ'লেও দিন বাৰ সূচক হ'লে বাৰ দীৰ্ঘ উচ্চাৰণৰ আওতাত নপৰে, যেনে সোমবাৰ, বুধবাৰ বা শনিবাৰ আদি। দ্বিতীয় পদ্যাংশটি হ'ল, পাৰ চৰাই উৰি গৈ পালে নদীৰ পাৰ, ওখ গছত পৰি থাকিল গোটেই শুকুৰবাৰ। ইয়াত পাৰ চৰাইত জিলিকি থকা ভাৱৰ সৈতে নদীৰ পাৰ মিলাই চালে প্ৰথমেই চকুত পৰিব শব্দ দুটা পাৰ বুলি ব্যৱহাৰ কৰিলেও ব্যৱহাৰিক পৰ্যায়ত দুটা ভিন্ন কথাক বা বস্তুক বুজাইছে। প্ৰথমতে ব্যৱহৃত পাৰ হ'ল চৰাই বিশেষ আৰু দ্বিতীয়তে ব্যৱহৃত পাৰ হ'ল নদীৰ বা পুখুৰীৰ দাঁতি, মথাউৰি আদি। আনহাতে শুকুৰবাৰ অভিধায় পূৰ্ব উল্লিখিত দিনবাৰক সূচাইছে। আকৌ যদি লক্ষ্য কৰোঁ, পৰিশব্দৰ উচ্চাৰণ বৈশিষ্ট্য নাথাকিলেও ক্ষেত্ৰানুযায়ী ইয়াৰ ব্যৱহাৰিক পৰিসীমা বেলেগ বেলেগ হ'ব পাৰে বা হয়। পাৰ চৰাই এটি চোতালতো পৰি থাকিব পাৰে বা গছৰ ডাল এটিতো পৰিবগৈ পাৰে। আনকি পানী যুঁৱলিটো পৰি থাকিলে কোনো লোকেই আপত্তি কৰিব নোৱাৰে। গতিকে পাৰ চৰাইৰ বিচৰণথলী অনাবদ্ধ বা মুক্ত। এই সন্দৰ্ভতে আৰু দুটিমান শব্দৰ প্ৰায়োগিক আয়তন বা অৰ্থব্যাপ্তিলৈ আঙুলিয়ালে ভাল হ'ব। আপাতদৃষ্টিত ইয়াৰ কথন বা শ্ৰৱণ কৌশলৰ সৈতে বিশেষ সংযুক্তি নাথাকিলেও ভাষাৰ বৈচিত্ৰ মৰ্যাদাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। আমি বহুদূৰ বুজাবলৈ অপাৰ অন্তৰ এই শব্দ দুটি ব্যৱহাৰ কৰোঁ। শব্দদ্বয়ৰ ব্যৱহাৰেই এক অনাবিল আনন্দৰ সৃষ্টি কৰে। একেধৰণে পাৰাপাৰহীন সাগৰ বুলি ইয়াৰ পৰিব্যাপ্ত ধূসৰ দিগন্ত সম্পৰ্কে এক চিত্ৰ আমি দাঙি ধৰোঁ বা কল্পনাৰে শিহৰিত হওঁ। শিক্ষকসকলে কথন আৰু শ্ৰৱণ মৌল দুটিক তাত্ত্বিক দৃষ্টিৰেই অকল পৰ্যবেক্ষণ নকৰি ইয়াৰ মৌলিক গুৰুত্ব তথা বিস্তাৰিত প্ৰায়োগিক দিশ সম্পৰ্কে অনুধাৱন কৰাটো ভাষাৰ যথাসমৃদ্ধিৰ পিনৰ পৰা অতি আৱশ্যকীয়। শব্দৰ সঠিক প্ৰক্ষেপণ আৰু একে সময়তে একাগ্ৰ শ্ৰৱণ ভাষাৰ মাধুৰ্য ৰক্ষাৰ উদ্দেলক উপাদান বুলিব পাৰি। শব্দধ্বনিৰ শক্তি কিমান সুদূৰপ্ৰসাৰী তাক কোনো শব্দৰ মাধ্যমত ব্যক্ত কৰা সম্ভৱপৰ নহয়। সেয়েহে শিক্ষক সমাজে সম্পৰ্কিত ভাষাৰ ন্যূনতম ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্ব সম্পৰ্কে বা গঠন প্ৰণালীৰ বিষয়ে জ্ঞাত হৈ আগবাঢ়ি

0: আহিলে নিজাববীয়াকৈ কৌশল গ্ৰহণ বা নিৰ্মাণত যে সিদ্ধ হ'ব সেই সম্পৰ্কে সন্দেহৰ কোনো অৱকাশ থাকিব নোৱাৰে। শিক্ষাৰ্থীলৈ সকলো দক্ষতা আৰু কৌশল সমৰ্পিত কৰা বা কৰিব পৰা গুণৰ অধিকাৰীজনেই হ'ল উদ্ভাৱনী দৃষ্টিসম্পন্ন শিক্ষক, যি সকলো দিশতে নেতৃত্বদান কৰি সকলোকে জাগ্ৰত আৰু স্পন্দিত কৰিবলৈ সমৰ্থ হয়। ইমান পৰে গুৱাহাটীৰ বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অৱসৰী প্ৰবক্তা নীল শৰ্মাৰ কথিকা শ্ৰৱণ আৰু কথনৰ কৌশল আয়ত্তত শিক্ষকৰ ভূমিকা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল। শিক্ষকৰ অনুষ্ঠান
1: আকাশবাণী গুৱাহাটীৰ মহাপাহু, এতিয়া শুনক।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা প্ৰকাশ, ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ 100 দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,46,555টা বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য, আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড FC মোহনবাগান ছুপাৰ জায়েণ্টছৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ উদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম 100 দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশেষকৈ জল জীৱন মিছন অধিক শক্তিশালী কৰাৰ উপায় আৰু শিলসাকু বিলৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়ে আলোচনাত ঠাই পায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিলখনৰ জলধাৰণ ক্ষমতা ঘূৰাই আনিবলৈ হাতত লোৱা 237 কোটি টকাৰ প্ৰকল্পটো কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা ডঃ শৰ্মাই সদৰি কৰে। চৰকাৰে প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। এই ভোটাৰ তালিকা অনুসৰি মুঠ ভোটদাতাৰ সংখ্যা হৈছে 6,53,722। ইয়াৰে 3,26,566 জন পুৰুষ আৰু 3,27,153 গৰাকী মহিলা আৰু 3জন তৃতীয় লিংগৰ ভোটদাতা। 40টা সমষ্টিৰ বাবে 1,030টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। জনসাধাৰণে এই খচৰা ভোটাৰ তালিকা চক্ৰ বিষয়া কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়, সংশ্লিষ্ট সমষ্টিৰ অন্তৰ্গত পৌৰসভা, টাউন সমিতি, উপ পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহ বাগিচা, গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু ERMS SEC ৱেবছাইটত চাব পাৰিব। তেওঁলোকে লগতে এই ক্ষেত্ৰত কোনো দাবী বা আপত্তি থাকিলে অহা 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। মেঘালয়ৰ শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাক লৈ আজি খানাপাৰাৰ জোৰাবাটত অসমৰ চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চালকসকলে পথৰ মাজত অৱস্থান কৰি বিভিন্ন শ্লোগান দিয়াৰ লগতে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা বাহনসমূহৰ চলাচলত বাধা আৰোপ কৰে। ইয়াৰ ফলস্বৰূপে গুৱাহাটীৰ পৰা মেঘালয় অভিমুখে যাবলগীয়া বহু পৰ্যটক আবদ্ধ হৈ পৰে। প্ৰতিবাদী চালকসকলে ৰাজ্যখনৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাহনো গুৱাহাটীত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে। ইয়াৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ খাচী ছাত্ৰ সন্থাৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে। তেওঁ দোষীৰ বিৰুদ্ধে

0: প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাধাৰণ সম্পাদকগৰাকীয়ে দোষীসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। ইয়াৰ লগতে দুয়োখন ৰাজ্য চৰকাৰক এই বিষয়ত হস্তক্ষেপ কৰি আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধানৰ বাবে আহ্বান জনায়।
1: আমি তাৎক্ষণিকভাৱে অসম আৰু মেঘালয় চৰকাৰক এই বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অসমৰ নম্বৰ প্লেটধাৰী বাহন দেখা পালেই তাত থকা যাত্ৰীক মাৰপিট কৰে, বাহন ভাঙি পেলায় আৰু জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। সেইসকল দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি গোটেই বিষয়টো দুয়োখন চৰকাৰে যাতে আলোচনাৰ মজিয়াত গোটেই বিষয়টো সমাপ্ত কৰিব পাৰে আৰু আমি সদৌ অসম ছাত্ৰ সন্থায়ো এই সন্দৰ্ভত খাচী ছাত্ৰ সন্থাৰ লগত আলোচনাত মিলিত হ'ম। উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচুৱে গোটেই বিষয়টোৰ সন্দৰ্ভত আমি আলোচনাত মিলিত হ'ম আৰু আমাৰ এটা স্পষ্ট কথা যে এনেকুৱা ধৰণৰ ঘটনাই আমাৰ ৰাজ্যসমূহৰ মাজত থকা সমন্বয় সম্প্ৰীতি ক'ৰবাত বিনষ্ট কৰি পেলাব আৰু জনসাধাৰণ আশ্বস্ত হ'ব পৰাকৈ এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব আৰু আহিব লগা সময়ত এনেকুৱা পৰিস্থিতি যাতে পৰিৱেশ পুনৰ উদ্ভৱ হ'ব নোৱাৰে চৰকাৰ দৃঢ় হ'ব লাগিব, কঠোৰ হ'ব লাগিব।
0: উজনি অসমৰ 4খন জিলাৰ বানপীড়িত ৰাইজৰ মাজত কঠীয়া বিতৰণ কাৰ্যসূচী অব্যাহত আছে। যোৰহাট জিলাৰ বিভিন্ন জিলাৰ কঠীয়াতলীসমূহৰ পৰা শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানপীড়িত ৰাইজলৈ কঠীয়াৰ যোগান ধৰা হৈছে। যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ উদ্যোগত শিৱসাগৰৰ গেলেকী অঞ্চলৰ বানপীড়িত ৰাইজলৈ আজি কঠীয়া প্ৰেৰণ কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যত বিজেপি শাসিত এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত গ্ৰামাঞ্চলৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি শ্ৰীবৰাই কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোৱা 12 মেৰ পৰা 19 আগষ্টলৈ ৰাজ্যত 1,46,550 বাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। তদুপৰি বিগত 100 দিনত ভিভিজি ৰামজী আৰু এম জি এনৰেগা আঁচনি সফলভাৱে ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক দক্ষ আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে 460 প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে 16,999 পঞ্চায়তীৰাজ প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত 11,050 পঞ্চায়তীৰাজ প্ৰতিনিধি আৰু 5,949 জিলা, খণ্ড আৰু গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আছে। ইপিনে এই উপলক্ষে আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ত আয়োজিত এখন বৈঠকত মন্ত্ৰী শ্ৰীবৰাই কয় যে অভিযানৰ অধীনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 100 দিনীয়া কৰ্ম পৰিকল্পনাৰ অগ্ৰগতি আৰু সাফল্যসমূহৰো তেওঁ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ আৰ্থ সামাজিক অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বিশেষকৈ আত্মসহায়ক গোটসমূহক শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত দায়বদ্ধতাৰে কাম কৰি অহা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰীসকলৰ শলাগ লয়। তেওঁ গ্ৰামোন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ লগতে জনসাধাৰণৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সকলোকে নতুন উদ্যম আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। বৈঠকত বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুণ্ডলমণি শৰ্মা বৰদলৈৰ লগতে অন্যান্য বিষয়াসকলো উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা যক্ষ্মা ৰোগ নিৰ্মূল অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ডালমিয়া ভাৰত ফাউণ্ডেশ্যনে 75 যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্য টোপোলা প্ৰদান কৰে। এই কাৰ্যসূচীত অতিৰিক্ত জিলায়ুক্ত ডঃ নীলাক্ষী বৈশ্যৰ লগতে জিলা যক্ষ্মা কেন্দ্ৰৰ বিষয়া তথা চিকিৎসা কৰ্মীসকল উপস্থিত থাকে। তেওঁলোকে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ, সময় উপযোগী চিকিৎসা আৰু ৰোগীসকলক পুষ্টিকৰ খাদ্য যোগানৰ জৰিয়তে জিলাখনৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হয়। দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত চতিয়া দিৱসৰ কাৰ্যসূচীত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু স্থানীয় বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস সন্দৰ্ভত কয় যে 1942 চনৰ আজিৰ দিনটোতে চতিয়া থানাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বে চতিয়া থানাত চতিয়া, নদুৱাৰ, জামুগুৰিহাটকে ধৰি কাষৰীয়া অঞ্চলসমূহৰ স্বাধীনতাকামী অসমীয়াই ত্ৰিৰংগ পতাকা উৰুৱাইছিল। 1942 চনৰ আজিৰ দিনটো চতিয়াৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে। এই দিনটোতে হাজাৰ হাজাৰ মুক্তিকামী জনতাই চতিয়া থানাত ব্ৰিটিছ ইউনিয়নৰ জেক অৱনমিত কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। মুখ্যমন্ত্ৰীয়ে আজি এই দিনটোৰ স্মৰণত প্ৰতিগৰাকী সাহসী অসমীয়াক শ্ৰদ্ধাৰে স্মৰণ কৰে। ডিব্ৰুগড়

0: দুলিয়াজানত আজি এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। দুলিয়াজানৰ দৈনিক বজাৰৰ সমীপৰ জ্যোতিনগৰত সংঘটিত অগ্নিকাণ্ডত কেইবাটাও বাসগৃহৰ লগতে কেইবাখনো দোকান ভস্মীভূত হোৱাৰ খবৰ পোৱা গৈছে। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই। দুৰান কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল এফ চিয়ে যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাইব্ৰেকাৰৰ সহায়ত 5-3 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা প্ৰকাশ। ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ 100 দিনত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,46,550 বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগাৰ ছুপাৰ জায়েণ্টছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণীৰ আৰম্ভণিতে আপোনালোকলৈ এটি আলোচনা আগবঢ়াইছোঁ। আলোচনাটিৰ আগধৰি এয়া ভাস্কৰ জ্যোতি আচাৰ্য।
1: আজি আমি আলোচনাৰ বিষয় হিচাপে লৈছোঁ গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ, আৰু এই বিষয়ে আলোচনা কৰিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী এয়া জুৰি তালুকদাৰ, এখেত কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ শস্য ৰক্ষা বিশেষজ্ঞ।
2: নমস্কাৰ।
1: লগতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পৰা আহিছে কৃষি অৰ্থনীতি বিশেষজ্ঞ এয়া ডক্টৰ চিংকি বৰ্মন।
3: নমস্কাৰ,
1: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমাৰ বিষয়টো হৈছে গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ। মই নিজেও মাছৰুম খাওঁ, মাছৰুম খাই মই ভাল পাওঁ, কিন্তু যেতিয়াই গৰমকালি সোমাল, মই যিগৰাকীৰ পৰা লৈছিলোঁ মাছৰুম, ফ্ৰেছ মাছৰুম, সতেজ মাছৰুম লৈছিলোঁ, তেওঁ ক'লে দাদা এতিয়াতো আমাৰ খেতি বন্ধ আছে, আপুনি আকৌ ইমান সময়ত খেতি আৰম্ভ কৰিম তেতিয়া আপুনি ল'ব পাৰিব। তেতিয়াহে মই ধৰিব পাৰিলোঁ আচলতে যে গোটেই বছৰ জুৰি মাছৰুম খেতি নহয়, বা গ্ৰীষ্মকালীন মাছৰুম খেতিও যে আচলতে বেলেগ বা সুকীয়া, এতিয়া যে অকণ বেলেগ বেলেগ ধৰণৰ মাছৰুম হয়, বা শেহতীয়াকৈ আমি মিল্কি মাছৰুমৰ কথা শুনিছোঁ, আৰু যিটো দেখিছোঁ আচলতে মাছৰুম খেতিৰ অৰ্থনৈতিক সম্ভাৱনা বৃহৎ, আৰু সেইকাৰণে বিভিন্নজনে আজিকালি মাছৰুমৰ খেতি কৰিবলৈ লৈছে। আকৌ আনহাতে দেখা যায় যে এতিয়া বৰ্ষাকাল, এই গ্ৰীষ্মকালত বৰ্ষাকালত আমি আৰ্দ্ৰতাৰ বাবেই হওক বা জলবায়ু উপযোগী হৈ উঠাৰ কাৰণেই হওক, বিভিন্ন ঠাইত আমি এনেকুৱাকৈ মাছৰুম গজি উঠা দেখা পাওঁ, যাক আমি কাঠফুলা বুলিও কওঁ বা বেংচাটিৰ নিচিনাও হয়, সেইবিলাকে বিভিন্নজনে খাই মৃত্যুমুখতো পৰাৰ খবৰ আমি পাওঁ বাতৰিত। গতিকে বিভিন্ন বিষয়ে ইয়াতে সোমাই আছে আচলতে। তথাপি আৰম্ভণিতেই এই গ্ৰীষ্মকালীন মাছৰুম খেতি বুলি যে কৈছোঁ, ইয়াৰ গ্ৰীষ্মকালীন শব্দটোৰ

0: আমি অকণমান গুৰুত্ব আৰোপ কৰি আৰম্ভণিতে চিংকি বৰ্মন, আপুনি কি ক'ব?
1: হয়, গ্ৰীষ্মকালীন মাছৰুম বুলি ক'লে আমাৰ মিল্কি মাছৰুম কৰিব পাৰি, কিন্তু তাৰে আগতে আমি আচলতে মাছৰুমৰ উৎপাদনৰ আগত কিন্তু আমি আৰু কিছুমান বিশেষ কথা থাকে, সেইখিনি আমি
0: নিশ্চয়
1: জনা দৰকাৰ।
0: হয়
1: লগতে মাছৰুম উৎপাদনৰ পাছতো কিন্তু কথা কিছুমান থাকে,
0: হয়
1: সেইখিনিও জনা দৰকাৰ।
0: হয়
1: এতিয়া ধৰক, এই মাছৰুম খেতিৰ দ্বাৰা কৃষক এজন স্বাৱলম্বী হ'ব পাৰে। আমাৰ অসমত প্ৰায় 70% লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি কৰ্মৰ লগত জড়িত, ঠিক আছে? আৰু লগতে ইকনমিক ছাৰ্ভে 2023-24 মতে আমাৰ অসমত প্ৰায় 27.42 লাখ কৃষক ঘৰ আছে, আৰু প্ৰায় 85%তকৈ বেছি ক্ষুদ্ৰ ৰূপান্ত কৃষক। ক্ষুদ্ৰ ৰূপান্ত কৃষক মানে তেওঁলোকৰ মাটিৰ পৰিমাণ খুব কম
0: কম থাকে,
1: গতিকে তেওঁলোকৰ গড় মাটিৰ পৰিমাণ হ'ব 1.1 হেক্টৰ। তেনেস্থলত আমাৰ মাছৰুম খেতিয়ে আমাৰ যিহেতু মাছৰুম খেতিক আমাৰ মাটিৰ পৰিমাণ কম হ'লেও হৈ যায়, গতিকে আমাৰ কৃষকৰ কাৰণে এটা ভাল এটা স্কোপ। লগতে আৰু এটা সমীক্ষা আছে, FAO বুলি কয়, ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন। তাত সমীক্ষা মতে জনোৱা গৈছে যে ভাৰতবৰ্ষৰ 2030 চনত যিমানখিনি জনসংখ্যা হ'ব, সেই জনসংখ্যাৰ অনুপাতে যদি আমি খাদ্যবস্তু মিলাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ খাদ্যবস্তু 70% বৃদ্ধি হ'ব লাগিব। আৰু যিটো আমাৰ প্ৰখ্যাত অৰ্থনীতিবিদ মালথাছে বহু শতিকা পূৰ্বতে উত্থাপন কৰি আহিছিল যে জনসংখ্যা গুণাত্মক হাৰত বৃদ্ধি হয় আৰু খাদ্যবস্তু যোগাত্মক হাৰতহে বৃদ্ধি হয়। গতিকে আমাৰ এই বৰ্ধিত জনসংখ্যাৰ লগত খাদ্যবস্তু মিলাবলৈ আমাৰ যিহেতু কৃষিভূমি সংকুচিতই হৈ আহি আছে, গতিকে মাছৰুম আমাৰ এটা বেলেগ এটা আমাৰ অপশ্যন এটা হ'ব পাৰে। আৰু তেনেকৈ আমাৰ নেশ্যনেল হৰ্টিকালচাৰ বোৰ্ডে আমাক এষ্টিমেট কৰা মতে আমাৰ মাছৰুম ভাৰতবৰ্ষত 1.6 লাখ টন উৎপাদন হয়, কিন্তু তাৰ ডিমাণ্ড চাহিদা তাতকৈ বহুত বেছি। এই যদি আমি এইটো দিশ বিবেচনা কৰোঁ, তেতিয়াহ'লেও আমি মাছৰুমৰ খেতিৰ দ্বাৰা কৃষক এজন স্বাৱলম্বী হ'ব পাৰে। গতিকে অৰ্থনীতিবিদ হিচাপে মই ক'ব বিচাৰোঁ যে মাছৰুম অকল যে মাটিয়ে কম নহয়, মাছৰুম গোটেই বছৰজোৰাও কৰিব পাৰি, কিন্তু তাৰ কাৰণে ব্যৱস্থাপনা দৰকাৰ হয়, যিটো আমাৰ বাইদেউয়ে আজি অৱগত কৰিবই। লগতে মই যদি সৰু উদাহৰণ এটা দিওঁ, এজন কৃষকে ধৰক 1 হেক্টৰ মাটি আছে, তেখেতে 1 হেক্টৰ মাটিত অকল ধান কৰিছে ধৰক, বা কিছুমানে যিহেতু আমাৰ বেছিভাগ মনোক্ৰপিঙে ধান বা ধানৰ পিছত সৰিয়হ কৰিছে, কিন্তু সেই কৃষকজনে যদি সেই ধানৰ পৰা হোৱা উৎপাদন হোৱা খেৰেৰে যদি তেওঁ মাছৰুম খেতি কৰে, তেওঁ এটা ছাবচিডাৰী এটা ইনকাম বিজনেছ এটা কৰিব পাৰিব, তাৰ পৰা তেওঁৰ ইনকাম হ'ব। আৰু এই ইনকামৰ মুখ্য উদ্দেশ্য হৈছে যে যিটো যিহেতু আমাৰ কৃষি বিজনেছখন ৰিস্কি হয়, সেই ৰিস্কটো কেনেকৈ হেণ্ডেল কৰিব, সেইটো আচলতে এই ক্ৰপ ডাইভাৰ্চিফিকেশ্যন বুলি কয়, যিটো আমাৰ মাছৰুম খেতিৰ দ্বাৰা। গতিকে যিহেতু এগ্ৰিকালচাৰ ৰিস্কি বিজনেছ হয়, গতিকে সেইফালৰ পৰা কৃষকে সকাহ পাব। যদিও বা ৰিস্কি বিজনেছৰ কাৰণে আমাৰ ক্ৰপ ইঞ্চুৰেঞ্চ বা তেনেকুৱা ইঞ্চুৰেঞ্চ আমাৰ গভৰ্ণমেণ্টে এনাউন্স কৰে, যদিও বা চব শস্যৰ ক্ষেত্ৰতে নকৰে, গতিকে বহু শস্যৰ ক্ষেত্ৰত কৃষকে নিজৰ ক্ষতিপূৰণ নাপায়ো। গতিকে এই ক্ষেত্ৰত কৃষকে মাছৰুম খেতিৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰে আৰু ইনকামো এনহেঞ্চ হ'ব পাৰে তেওঁ। গতিকে আমি এইটো আৰু এটা গৱেষণাৰ পৰা পোৱা গৈছে যে মাছৰুম খেতিত প্ৰতি একক মাটিৰ প্ৰতি বৰ্গ মিটাৰ মাটিত উৎপাদন সৰ্বোচ্চ হয়। গতিকে আমি যদি এই দিশটো বিশ্লেষণ কৰি চাওঁ, গতিকে মাছৰুমেই আমাৰ কৃষকৰ অৰ্থনৈতিক জীৱন স্বাৱলম্বীকৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
0: আৰু যিবিলাক ক্ষয় ক্ষতি সাধাৰণতে আমাৰ প্ৰচলিত কৃষি ব্যৱস্থাত হোৱা দেখা যায়, তাৰ পৰা বাচিবৰ কাৰণে এইটো এটা উপায় হ'ব পাৰে।
1: হ'ব পাৰে,
0: এফালে যদি ক্ষতি হৈছে, আনফালে আকৌ মাছৰুমৰ খেতিয়ে তেওঁক আকৌ সেইখিনি ক্ষতিখিনি অভাৱখিনি পূৰাই
1: আছে।
0: হয়, এতিয়া কথা আহিল কৃষি প্ৰণালীৰ বিষয়ে। জুৰি তালুকদাৰে আমাৰ এই মাছৰুম খেতিৰ কৃষি প্ৰণালীৰ বিষয়ে ক'ব নেকি, বা গ্ৰীষ্মকালছোৱাত আমি কেনেধৰণৰ মাছৰুমৰ খেতি কৰিব লাগে?
2: হয়, যিহেতু আমি আজি গ্ৰীষ্মকালীন কৃষিৰ মাছৰুমৰ খেতিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, আমাৰ অলৰেডি আৰম্ভণিতে কোৱা হৈছে যে আমাৰ আচাৰ্য ডাঙৰীয়াই মাছৰুম কিনিবলৈ যাওঁতে মাছৰুমটো নাই বুলি কৈছিলে এই সময়খিনিত, কাৰণ তেওঁ ধৰক অৱগত হয়নে নহয় মই নাজানো, এতিয়া কিন্তু বহুত মানুহে অৱগত হৈছে যে গোটেই বছৰো মাছৰুমৰ খেতি কৰিব পাৰি। ধৰক ঠাণ্ডাৰ দিনত যিটো তেওঁলোকে কৰিছে সেইটো অয়েষ্টাৰ খেতি, আৰু যিহেতু এতিয়া গৰমকালি আৰম্ভ হৈছে, আৰু গৰমকালি আৰম্ভ হোৱাৰ লগতে ধৰক আমাৰ অসমৰ জলবায়ুটো আগতকৈ বহুত চেঞ্জ হৈছে। আগতে অসমৰ জলবায়ুটোৰ গৰমৰ পৰিমাণ ইমান নাছিলে, কিন্তু এতিয়া দেখিছে আপোনালোকে গৰমটো আমি সহিব নোৱাৰা গৰম হৈছে। গতিকে এই গৰমৰ লগত খাপ খুৱাই আমাৰ বৰ্তমান সময়ত কৰিব পৰা মাছৰুমৰ খেতি এবিধ হৈছে মিল্কি মাছৰুম। আৰু মিল্কি মাছৰুম কৰিবলৈ হ'লে ইয়াৰ উষ্ণতাটো প্ৰায় 25-30 ডিগ্ৰী হোৱাটো

0: এইটো বগা হ'ব নহয়, বগা হোৱাৰ পিছত আমি অয়েষ্টাৰৰ ক্ষেত্ৰত পানী প্ৰয়োগ কৰোঁ, কিন্তু ইয়াত আমি পানী প্ৰয়োগ কৰিব নালাগে, ইয়াৰ পৰিৱৰ্তে আমি কি দিব লাগে, এটা কেচিঙৰ লেয়াৰ দিব লাগে।
1: কেচিঙৰ লেয়াৰ মানে
0: কেচিঙৰ লেয়াৰ, এতিয়া আহিলে আমাৰ কেচিঙৰ লেয়াৰনো কি হয়, কেচিঙৰ লেয়াৰটো হ'ল আমাৰ মাইচেলিয়ালৰ যিটো গ্ৰ'থ আহিব তাৰ ওপৰত দিয়া এটা মাটি আৰু গোবৰ বা কেঁচুসাৰৰ এটা লেয়াৰ হয়, যিটোৱে তাৰমানে কি কৰে আপোনাৰ, যিটো দিলে আপোনাৰ বেগৰ মানে ময়শ্চাৰটো ই ইভাপৰেট হৈ মানে বাষ্পীভূত হৈ যোৱাৰ কাৰণে পানীটো বেছিকৈ বাষ্পীভূত হৈ যাতে যাব নোৱাৰে সেইটোৰ কাৰণে বাধাটো প্ৰয়োগ কৰে প্ৰথম। দুই নম্বৰটো হ'ল মাইচেলিয়েলটো যেতিয়া গ্ৰ'থটো আহে নহয় তাক মানে যিটো ফ্ৰুটিং আমাৰ যিটো মাছৰুম ওলাব নহয় সেই ওলোৱাত সহায় কৰে। তাৰোপৰি আৰু সেই কেচিংটোৱে কি কৰে আপোনাৰ পানীৰ ৰিজাৰ্ভাৰ হিচাপে কাম কৰে, মানে পানীটো ধৰি ৰাখে আৰু ই যেতিয়া দৰকাৰ হয় লাহে লাহে লাহে পানীটো এৰি দিয়ে,
1: জোখৰ আৰ্দ্ৰতা
0: জোখৰ আৰ্দ্ৰতা এটা ৰাখে, সেইটোৱে হ'ল কেচিং।
1: সেইটো কেনেকৈ প্ৰয়োগ কৰিব, ক'ত প্ৰয়োগ কৰিব,
0: সেইটো যেতিয়া
1: বন্ধ গোটেই পেকেটটো চিলিণ্ডাৰটো
0: হয় সেইটো যেতিয়া তাৰমানে কি হয় মাইচিলিয়াল গ্ৰ'থটো আহিবলৈ ধৰে নহয় তেতিয়া মানে কি হয় যিটো আমি খেৰৰ লেয়াৰ দিছিলোঁ খেৰৰ লেয়াৰটো এনেও লাহে লাহে মানে আপোনাৰ এমাহ বা চল্লিছ দিনৰ পাছত মানে বহি যায়, অকণমান বহি গ'লে ওপৰতো জাগা থাকে, সেই খালি জাগাখিনিত আমি এই কেচিঙৰ হেৰিটো লেয়াৰটো দিব লাগিব আৰু দিয়াৰ পিছতে আপোনাৰ 15 বা 20 দিনৰ পাছত সেই মাছৰুমটো আখৈ ফুটা দি ওপৰেদি ওলাই যায়। এইটো হ'ল মানে তাৰ কৃষি প্ৰণালী। এতিয়া কেচিংটো বনোৱাটো ধৰক আপোনালোকে গম পালে যে 75% যদি বালি দিয়ে, বালি মানে আমাৰ এই নৰ্মেল বালি নহ'ব, আমাৰ যিটো পলহ পৰা বালিটো থাকে যে
1: সেই
0: নদীৰ বালিটো সেইটো বেছি ভাল হয়, সেই বালিটো ল'ব লাগে আৰু তাৰ লগত কি ল'ব লাগে আপোনাৰ কেঁচুসাৰ নহ'লে শুকান গোবৰ ল'ব লাগে, সেইটো 25% মানে 75% বালি ল'লে 25% আপোনাৰ গোবৰ বা কেঁচুসাৰটো ল'ব লাগে। আৰু এই যিটো কেচিং বনাব এই কেচিং বনোৱা আপোনাৰ সময়টো হৈছে যেতিয়া কেচিং দিবলৈ হ'ব নহয় তাৰ 7 দিন বা 8 দিন আগতে বনাব লাগিব, কাৰণ কিয় জানেনে এইটো যিহেতু বাহ্যিক বস্তু হয় আৰু সেইটো এটা কমপ্লিট ভেঁকুৰ হয় ন, এই মাটি আৰু যিটো আমি কেঁচুসাৰ বা গোবৰ প্ৰয়োগ কৰিম সেইটোতো বহুত বীজাণু থাকে, সেই বীজাণুটো আমি মাৰিব লাগিব আৰু সেইটো মাৰিবলৈ ধৰক আপোনাৰ 3 দিন বা 4 দিন লাগে, নহ'লে কি হ'ব যদি আপোনালোকে এইটো কেচিংটো ষ্টেৰিলাইজ নকৰাকৈ যদি তাৰ ওপৰত দি দিয়ে নহয় তেতিয়াহ'লে কি হ'ব আপোনাৰ এই ভেঁকুৰটো এই যিটো ইয়াত থকা আন ভেঁকুৰ থাকে নহয় ই মাৰি পেলাব, সেইটো হ'ল মানে কেচিঙৰ এটা বিশেষত্ব। আৰু এইটো যদি মানুহৰ ফৰ্মেলিন থাকে ফৰ্মেলিন দিব পাৰে আৰু যদি কিছুমানৰ চূণ থাকে চূণটো প্ৰয়োগ কৰিব পাৰে, আৰু যদি চূণটো নাথাকে তেতিয়াহ'লে কি কৰিব লোহাৰ কেৰাহী এখনত লৈ কিনে সেই যিটো মাটি আৰু গোবৰ সাৰৰ হেৰিটো মিশ্ৰণটো তাত দি পেলাই হেৰি চুজি বনোৱাৰ নিচিনাকৈ লৰাই মেলি মানে তাপত তাৰ বীজাণুটো মাৰি পেলাব আৰু মাৰি পেলোৱাৰ পিছত কি কৰিব 2 দিন বা 3 দিন ৰাখি পেলাই তাক কেচিং হিচাপে প্ৰয়োগ কৰিব
1: পাৰিব। আৰু আমি এনে অয়েষ্টাৰ মাছৰুমৰ ক্ষেত্ৰত যেনেদৰে দেখোঁ যে চিলিণ্ডাৰটোৰ গাত এনেকৈ এনেকৈ
0: ওপৰেদিহে ওলায় চাইডেদি
1: নোলায়,
0: বাটন মাছৰুমত যেনেকে কেচিংটো প্ৰয়োগ কৰিব লাগে মিল্কি মাছৰুমতো একে ওপৰত মানে কেচিংটো প্ৰয়োগ কৰিলেহে ইয়াৰ ফ্ৰুটিং বডিটো ওপৰেদি ওলাই আহে, ই কেতিয়াও চাইডেদি ওলাই নাহে,
1: চাইডেদি ওলাই নাহে। আৰু যদি ওপৰেদি ওলাই আহিবলগীয়া হয় তেতিয়াহলে চিলিণ্ডাৰটোৰ মুখ
0: আৰু ইয়াত মানে অয়েষ্টাৰত ধৰক আমাৰ বগা হোৱাৰ পিছত ফ্ৰুটিং বডিটো ওলাবলৈ আমি পানী দি থাকোঁ, এইটো যদি গৰমৰ পৰিমাণটো বেছি হয় তেতিয়া দুবাৰ পানী দিবলৈ কোৱা যায়, কিন্তু মানে মিল্কি মাছৰুমৰ ক্ষেত্ৰত পানীৰ প্ৰয়োগটো একেবাৰে নগণ্য, মানে অকণমান 1 চিকুটমান পানী ছটিয়াই দিব লাগে কেচিঙত, যদি পানীৰ পৰিমাণটো বাঢ়ি যায় নহয় তেতিয়া কিন্তু মাছৰুমটো নোলাব।
1: এইখিনি হ'ল আমি মিল্কি মাছৰুমৰ আমি কৃষি প্ৰণালীৰ বিষয়ে আমি জানিলোঁ। এতিয়া কথাটো আহিল নিজে ঘৰুৱাভাৱে খাবৰ কাৰণেও কৰিলে, ওচৰে পাজৰে ক'ৰবাত কোনোবাই বিচাৰিলে দিলে, কিন্তু আমি যেতিয়া ইয়াক এটা বাণিজ্য হিচাপে ল'ম বা এটা উদ্যোগ হিচাপে আগবঢ়াবলৈ যাম তেতিয়াহ'লে মাৰ্কেটিঙৰ প্ৰসংগটো আহিবই, গতিকে এনে ক্ষেত্ৰত কোনবোৰ কথালৈ আমি গুৰুত্ব দিব লাগিব বা কেনেধৰণৰ ধাৰণা কিছুমান আমাৰ শ্ৰোতাসকলক আপুনি দিয়াটো দিবলৈ বিচাৰিব?
2: যেতিয়া আমি বাণিজ্যিকভাৱে আমি যদি মাছৰুমৰ খেতি কৰিবলৈ যাওঁ পোনপ্ৰথমতে তেওঁ কি কৰিবলৈ

0: গোটেই বজাৰখন ষ্টাডি কৰিব লাগে, তেওঁৰ উৎপাদনৰ আগতে কিমানখিনি বজাৰৰ দৰকাৰ হয়। ধৰক এজন কৃষকে মাছৰুম খেতি কৰিছে, তেওঁ ডেইলি 50 কেজিকৈ উৎপাদন হৈছে, যদি সেই উৎপাদনৰ মাছৰুমখিনি যদি বজাৰত যদি 20 কেজিহে লৈছে, বাকী 30 কেজি তেওঁ কি কৰিব? তেওঁ তাৰ কাৰণে ষ্ট্ৰেটেজিক কিবা প্লেনিং কৰিব লাগে। যদি সেই 30 কেজি তেওঁ হেৰি কৰিব পাৰে, তেওঁ সেইখিনি মূল্য সংযোজন কৰিব পাৰে, শুকাব পাৰে, আচাৰ বনাব পাৰে, তেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। লগতে আজিকালি যিটো APOFPC আছে, গতিকে APOFPCৰ দ্বাৰা তেওঁলোকে যদি তেনেকৈ প্লেনিং কৰে কিমানখিনি, কিন্তু মাছৰুম খেতিৰ ক্ষেত্ৰত, মাছৰুমেই হওক বা আন খেতিৰ ক্ষেত্ৰতেই হওক, প্ৰথমতে প্লেনিঙৰ দৰকাৰ, প্ৰথমতে মাৰ্কেটিং, তাৰপাছত প্ৰডাকশ্যন, মাৰ্কেটিং। গতিকে তেওঁ তেনেকৈ তেওঁ নিজক বিশ্লেষণ কৰি চাব লাগিব। তাৰপাছত কি হ'ব, বজাৰখন চাই উঠাৰ পাছত তেওঁলোকে ভেলু এডিশ্যন কৰিব পাৰে মাছৰুমৰ, কৰি পেলাই তেওঁলোকে, আৰু এনেকুৱা নহয় যে ওচৰৰ বজাৰখনতে যাব, তেওঁলোকে ওচৰৰ বজাৰখনত খান্ত নাথাকি এক্সপৰ্টো কৰিব পাৰে, ৰপ্তানিও কৰিব পাৰে। আৰু ৰপ্তানি কৰাৰ কাৰণে বিভিন্ন অনুষ্ঠান আছে। এতিয়া আমি শেহতীয়াভাৱে জুন মাহত আমি গম পাইছিলোঁ যে তেজপুৰ লিচি, GI Tech পোৱা তেজপুৰ লিচি ডুবাইলৈ গৈছে। সেই তেজপুৰ লিচি ডুবাইলৈ যোৱা এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানটো বহুত কৃষকে হয়তো নাজানে। সেই অনুষ্ঠানটো হৈছে APEDA, এগ্ৰিকালচাৰেল এণ্ড প্ৰচেছ ফুড এক্সপৰ্ট ডেভেলপমেণ্ট অথৰিটি। সেই APEDAৰ সহায়ত তাৰমানে
1: চৰকাৰী
0: অনুষ্ঠান প্ৰতিষ্ঠান, আৰু তাত মানে কিছুমান সামগ্ৰী থাকে, শ্বিডিউল থাকে, সামগ্ৰী কিছুমান এনেকুৱা থাকে, ফল মূল থাকে বা প্ৰচেছ ফ্ৰুট। গতিকে মাছৰুমৰ কৃষকেও সেই প্ৰচেছিং কৰি তাত এক্সপৰ্ট কৰিব পাৰে। কিন্তু এক্সপৰ্ট কৰিবলৈ আকৌ তেওঁলোকে, তাৰ কাৰণে কিছুমান ষ্টেপ আছে, যেনেকৈ তেওঁলোকে প্ৰথম DGFT, ডাইৰেক্টৰেট জেনেৰেল অফ ফৰেন ট্ৰেড বুলি এটা ছাইট এটা আছে, তাত গৈ পেলাই তেওঁ লগইন কৰি তাত IEC কোড এটা পাব। লগইন প্ৰক্ৰিয়াটো একেবাৰে ফ্ৰী, পইচা একো দৰকাৰ নাই। তেওঁ তাত IEC ইম্পৰ্ট এক্সপৰ্ট কোড বুলি কয়, সেই কোডটো তেওঁ আনিলে, আনি পেলাই তেওঁ APEDAত আকৌ এপ্লাই কৰিলে ফৰ RCMC, ৰেজিষ্ট্ৰেশ্যন কাম মেম্বাৰশ্বিপ চাৰ্টিফিকেট। সেই RCMC কাৰ এপ্লাই কৰিলে, এপ্লাই কৰোঁতে তেওঁ সেই IEC কোডটো দিব। তাত ষ্টেপ থাকে কিছুমান, তেওঁ কি বিজনেছ কৰিছে গোটেইখিনি তেওঁ তাত, নিজৰ পান কাৰ্ড, আধাৰ কাৰ্ড গোটেইখিনি দিব, IEC কোডখিনি দিব, দি পেলাই তেওঁ তাত এপ্লাই কৰিব। এপ্লাই কৰিলে নেক্সট ফেজত কি হ'ব, সেই APEDAৰ পৰা অফিচিয়েলছ আহি গোটেইখিনি তেওঁ চেক কৰিব, পৰীক্ষা কৰিব। তাৰপাছত তেওঁলোকৰ সেইখিনি পৰীক্ষা সম্পন্ন হোৱাৰ পাছত তেওঁলোকে কৃষকে একো কৰিব নালাগে, সেই অনুষ্ঠানটোৱে নিজৰ ফালৰ পৰা এক্সপৰ্ট কৰিব।
2: গ্ৰীষ্মকালীন মাছৰুম খেতিৰ সবিশেষ আলোচনাটিৰ আজি প্ৰথম ভাগ শুনিলে। আলোচনাটিত ভাগ ল'লে জুৰি তালুকদাৰ আৰু ডক্টৰ চিংকী বৰ্মনে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই। আলোচনাটিৰ পিছৰ ভাগ শুনিবলৈ পাব অহা শনিবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছা জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা কৃষি পৰামৰ্শ হৈছে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা কেইদিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাট নিৰোৱাৰ কাম কৰিব, পানী জমা হলে উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। আগতীয়া মূলা খেতিৰ বাবে বীজ সিঁচা কাম অব্যাহত ৰাখক। মূলাৰ আগতীয়া জাতসমূহ হৈছে পোচা দেশী, পোচা হিমানী, পোচা কেতেকী আদি। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেন্তে পুনৰ কঠীয়া প্ৰস্তুত কৰিবলৈ 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং

0: আদিৰ বীজ নিৰ্বাচন কৰিব পাৰে। এইবোৰ জাতৰ 21-25 দিনীয়া কোমলীয়া কঠীয়া ভাদ মাহৰ শেষৰ ফালে ৰুব পাৰিব। কঠীয়াৰ পৰিৱৰ্তে এইবোৰ জাতৰ গজালি ওলোৱা বীজ মূল পথাৰত পোনপটীয়াকৈও সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এণ্ড্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব পাৰিব। তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে মৰাপাটৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। চপাই অনা মৰাপাটৰ মুঠাবোৰ পথাৰত 3-4 দিন থিয়কৈ ৰাখিব লাগে যাতে গেৰুৱাৰ আগতে পাতবোৰ সৰি যায়। দ অঞ্চলত আগতীয়া বেঙেনা, ফুলকবি, বন্ধাকবি, ব্ৰকলি আদিৰ খেতি কৰিবলৈ পুলি প্ৰস্তুত কৰাৰ বাবে সৰু সৰু কাঠৰ বাকচ, কুহিলাৰ বাকচ নতুবা বজাৰত উপলব্ধ পৰ্টেবল পুলি প্ৰস্তুত কৰা ট্ৰে ব্যৱহাৰ কৰি বীজ সিঁচাৰ কাম আৰম্ভ কৰক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ মাটি প্ৰস্তুত কৰাৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে কৃষকসকলে কুঁহিয়াৰ খেতি নিয়মিত নিৰীক্ষণ কৰিব। যদি গছবোৰত ৰঙা পচা ৰোগ বা কাণ্ডবিন্ধোৱা কীটাণুৰ লক্ষণ দেখা দিয়ে তেনেহলে আক্ৰান্ত গছবোৰ উভালি পানীত পুতি থওক বা পুৰি ধ্বংস কৰক। ইয়াৰ উপৰিও পথাৰত যাতে পানী জমা হৈ নাথাকে তাৰ বাবে পৰ্যাপ্ত পানী নিৰ্গমনৰ সুব্যৱস্থা কৰক। চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বন বাত নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰ মৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ 2 মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: पुतला बोल रहे
2: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं?
1: मतलब
2: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग अरे अब पहली वाली बात कहाँ
1: पर हम तो सब यही डाले हैं
2: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
1: सच
2: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
1: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: इतिया सुनो पाचलि और महजातीय शस्यर शेहतिया बजार दर বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,500 টকা, তিয়ঁহ 2,200 টকাৰ পৰা 3,500 টকা, বিলাহী 2,400 টকাৰ পৰা 3,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,300 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, কোমোৰা 1,200 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 2,200 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভোল 2,200 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 2,500 টকা, স্কোয়াশ 1,200 টকাৰ পৰা 2,000 টকা, কেপচিকাম 4,000 টকাৰ পৰা 5,000 টকা, পটল 2,400 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,500 টকাৰ পৰা 4,000 টকা, পালেং শাকৰ 1 মুঠিত 100 টকা, লেচেৰা 4,500 টকাৰ পৰা 5,500 টকাৰ ভিতৰত, নেমুৰ দৰ প্ৰতিপোনত 160 টকাৰ পৰা 180 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোটামগু 9,600 টকাৰ পৰা 12,200 টকা, মচুৰ 7,600 টকাৰ পৰা 7,800 টকা, বুট 7,300 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,000 টকাৰ পৰা 14,800 টকা, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 10,000 টকাৰ পৰা 12,700 টকাৰ ভিতৰত, বুটৰ দাইল 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পিঁয়াজ 4,500 টকাৰ পৰা 4,700 টকা, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 16,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 12,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,200 টকাৰ পৰা 6,600 টকা, চেনী 4,700 টকাৰ পৰা 5,400 টকা, তামোলৰ দৰ প্ৰতি পোনত

350 টকাৰ পৰা 450 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিত 160 টকাৰ পৰা 200 টকা, মিঠাতেলৰ 15 কেজিৰ প্ৰতিটো টিনৰ শেহতীয়া বজাৰ দৰ 2180 টকাৰ পৰা 2580 টকাৰ ভিতৰত, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2500 টকাৰ পৰা 2600 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: কৃষক বাণী অনুষ্ঠানটি শুনিলে।
1: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মীৰা দাস ৰচিত এটি বৃন্দগান।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ 100 দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,46,550 বাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য, দক্ষিণ শালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোক চিনাক্ত, 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনৰ আহ্বান, শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ বিৰোধিতাৰে যোৰাবাটত অসমৰ চালকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ, আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে নৰ্থ ইষ্ট ইউনাইটেড FC আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম 100 দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশেষকৈ জলজীৱন মিছন অধিক শক্তিশালী কৰাৰ উপায় আৰু শিলহাকু বিলৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়ে আলোচনাত ঠাই পায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিলখনৰ জলধাৰণ ক্ষমতা ঘূৰাই আনিবলৈ হাতত লোৱা 237 কোটি টকাৰ প্ৰকল্পটোত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা ডঃ শৰ্মাই সদৰি কৰে। চৰকাৰে প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰাৰ কথা। ৰাজ্যত বিজেপি শাসিত NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত গ্ৰামাঞ্চলৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি শ্ৰীবৰাই কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোৱা 12 মেৰ পৰা 19 আগষ্টলৈ ৰাজ্যত 1,46,550 বাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। তদুপৰি বিগত 100 দিনত VBG, ৰামজী আৰু MG NREGA আঁচনি সফলভাৱে ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক দক্ষ আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে 460টা প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে 16,999 গৰাকী পঞ্চায়তী ৰাজ প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত 11,050 গৰাকী পঞ্চায়তী ৰাজ প্ৰতিনিধি আৰু 5,949 গৰাকী জিলা, খণ্ড আৰু গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আছে। ইপিনে এই উপলক্ষে

0: আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ত আয়োজিত এখন বৈঠকত মন্ত্ৰী শ্ৰী বৰাই এই অভিযানৰ অধীনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 100-দিনীয়া কৰ্ম পৰিকল্পনাৰ অগ্ৰগতি আৰু সাফল্যসমূহৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ আৰ্থসামাজিক অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বিশেষকৈ আত্মসহায়ক গোটসমূহক শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত দায়বদ্ধতাৰে কাম কৰি অহা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰীসকলৰ শলাগ লয়। তেওঁ গ্ৰামোন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ লগতে জনসাধাৰণৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সকলোকে নতুন উদ্যম আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। বৈঠকত বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষিণ শালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোকক চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলাখনত ৰেচন কাৰ্ডসমূহ পুনৰীক্ষণ কৰাৰ সময়তে এই অযোগ্য হিতাধিকাৰীসকলৰ তথ্য পোহৰলৈ আহিছে। জিলা প্ৰশাসনে এই তথ্য লাভৰ পাছতেই এনে লোকৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক বিনয় কৃষ্ণ শৰ্মাই এই বিষয়ে প্ৰকাশ কৰিছে।
1: প্ৰায় 5,000 মানুহ ইলিগেলি আৰু কোনো যোগ্যতা ভিত্তি নোহোৱাকৈ ৰেচন কাৰ্ড কৰি আছে। তাতে বহুত মানুহ ইনকাম টেক্স হোল্ডাৰো আছে, চেণ্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্সেছৰ আণ্ডাৰতো আছে, ভেহিকেল অনাৰশ্বিপ মানে লাগজাৰী ভেহিকেলছৰ কথাও আছে, তাৰপিছত লেণ্ড হোল্ডিং আছে, মেইনলি ইনকাম গ্ৰুপটোৰ কাৰণে বেছি আহিছে। চৰকাৰী চাকৰিয়ালো আমি পাইছোঁ, সেনেকুৱা মানুহক আমি এখন নটিচ দিছোঁ আৰু তেওঁলোকৰ কাৰ্ডখিনি আমি ভলেণ্টৰি চাৰেণ্ডাৰ কৰিবলৈ 27 আগষ্টত বান্ধি দিছোঁ। তো 27 আগষ্টত যদি ভিতৰত যদি কোনোবাই আহি কাৰ্ডখন নিয়ে, আমি সেইখন গ্ৰহণ কৰিম, তেওঁৰ ওপৰত কোনো আইনী প্ৰক্ৰিয়া বা আইনী আমি কোনো হেৰি নলওঁ। যদি 27 আগষ্টৰ পিছত কাৰ্ড চাৰেণ্ডাৰ নহয়, তেনেহ'লে কোনো জাননী দিয়া নহ'ব। আৰু যিটো এচেঞ্চিয়েল কমোডিটিজ এক্ট আছে, 2005ত এমেণ্ডমেণ্ট হৈছে 1955খন, আৰু ভাৰতীয় ন্যায় সংহিতাত যিটো প্ৰচিডিউৰ কৰিব লাগে আমি গ্ৰহণ কৰোঁ।
0: জিলা প্ৰশাসনে এটা নিৰ্দেশযোগে অযোগ্য হিতাধিকাৰীসকলক 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই নিজ নিজ ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ আহ্বান জনাইছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰেচন কাৰ্ডসমূহ ঘূৰাই নিদিলে তেওঁলোকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: মেঘালয়ৰ শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাক লৈ আজি খানাপাৰাৰ যোৰাবাটত অসমৰ চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চালকসকলে পথৰ মাজত অৱস্থান কৰি বিভিন্ন শ্লোগান দিয়াৰ লগতে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা বাহনসমূহৰ চলাচলত বাধা আৰোপ কৰে। ইয়াৰ ফলস্বৰূপে গুৱাহাটীৰ পৰা মেঘালয় অভিমুখে যাবলগীয়া বহু পৰ্যটক আবদ্ধ হৈ পৰে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাহনো গুৱাহাটীত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে। ইয়াৰ মাজতে বীৰলাচিত সেনাৰ নেতা শৃংখল চলিহা প্ৰতিবাদস্থলীত উপস্থিত হৈ খাচী ছাত্ৰ সন্থাৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে। তেওঁ দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। ইপিনে এই ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে উদ্বেগ প্ৰকাশ কৰিছে। শিৱসাগৰত আজি সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাধাৰণ সম্পাদকগৰাকীয়ে দোষীসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ চৰকাৰক এই বিষয়ত হস্তক্ষেপ কৰি আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধানৰ বাবে আহ্বান জনায়।
3: আমি তাৎক্ষণিকভাৱে অসম আৰু মেঘালয় চৰকাৰক এই বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অসমৰ নম্বৰ প্লেটধাৰী বাহন দেখা পালেই তাত থকা যাত্ৰীক মাৰপিট কৰে, বাহন ভাঙি পেলায় আৰু জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে, সেইসকল দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি গোটেই বিষয়টো দুয়োখন চৰকাৰে যাতে আলোচনাৰ মজিয়াত গোটেই বিষয়টো সমাপ্ত কৰিব পাৰে আৰু আমি সদৌ অসম ছাত্ৰ সন্থায়ো এই সন্দৰ্ভত খাচী ছাত্ৰ সন্থাৰ লগত আলোচনাত মিলিত হ'ম। উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচুৱে গোটেই বিষয়টোৰ সন্দৰ্ভত আমি আলোচনাত মিলিত হ'ম আৰু আমাৰ এটা স্পষ্ট কথা যে এনেকুৱা ধৰণৰ ঘটনাই আমাৰ ৰাজ্যসমূহৰ মাজত থকা সমন্বয় সম্প্ৰীতি ক'ৰবাত বিনষ্ট কৰি পেলাব আৰু জনসাধাৰণ আশ্বস্ত হ'ব পৰাকৈ এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব আৰু আহিব লগা সময়ত এনেকুৱা পৰিস্থিতি যাতে পৰিৱেশ পুনৰ উদ্ভৱ হ'ব নোৱাৰে চৰকাৰ দৃঢ় হ'ব লাগিব, কঠোৰ হ'ব লাগিব।
2: তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক উদয় পাছোৱানৰ নেতৃত্বত বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলে আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শিৱসাগৰ জিলা তথা বানপীড়িত অঞ্চলসমূহৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। ONGCয়ে এই বৈঠকতে

0: শিৱসাগৰ নগৰৰ নলা নৰ্দমা ব্যৱস্থা উন্নত কৰাৰ বাবে 50 কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত লয়। তদুপৰি শিৱসাগৰ, নাজিৰা আৰু সোণাৰী নগৰত বানৰ পাছত জমা হোৱা জাবৰ জোঁথৰ নিষ্কাশনৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰো সিদ্ধান্ত লয়। ONGCয়ে জিলাখনত বানত ভাগি পৰা লুৰ দলংসমূহ পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় লুৰ পাইপসমূহ যোগান ধৰাৰো প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি বানপীড়িত গাঁওসমূহত পৰ্যায়ক্ৰমে নামঘৰ, ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। বানৰ পাছত ক্ষতিগ্ৰস্ত ৰাজ্যক সকাহ দিয়াৰ বাবে শিৱসাগৰ সমষ্টিৰ 10,000 বান প্ৰভাৱিত লোকক বিচনা আৰু তুচক যোগান ধৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। এই ভোটাৰ তালিকা অনুসৰি মুঠ ভোটদাতাৰ সংখ্যা হৈছে 6,53,722। ইয়াৰে 3,26,566 পুৰুষ, 3,27,153 মহিলা আৰু 3 তৃতীয় লিংগৰ ভোটদাতা। 40টা সমষ্টিৰ বাবে 1,030 ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। জনসাধাৰণে এই খচৰা ভোটাৰ তালিকা চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সংশ্লিষ্ট সমষ্টিৰ অন্তৰ্গত পৌৰসভা, টাউন সমিতি, উপপঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহবাগিচা, গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু ERM SSEC ৱেবছাইটত চাব পাৰিব। তেওঁলোকে লগতে এই ক্ষেত্ৰত কোনো দাবী বা আপত্তি থাকিলে অহা 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা যক্ষ্মা ৰোগ নিৰ্মূল অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ডালমিয়া ভাৰত ফাউণ্ডেশ্যনে 75গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰে। এই কাৰ্যসূচীত অতিৰিক্ত জিলায়ুক্ত ডঃ নীলাক্ষী বৈশ্যৰ লগতে জিলা যক্ষ্মা কেন্দ্ৰৰ বিষয়া তথা চিকিৎসাকৰ্মীসকল উপস্থিত থাকে। তেওঁলোকে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ, সময়োপযোগী চিকিৎসা আৰু ৰোগীসকলক পুষ্টিকৰ খাদ্য যোগানৰ জৰিয়তে জিলাখনৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ 6 নম্বৰ কলনীত আজি ৰেল বিভাগে আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায়। ৰেল বিভাগে আজি পুৱাৰে পৰা অভিযান চলাই অঞ্চলটোত ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে, এই লোকসকলক পূৰ্বে ৰেল বিভাগৰ তৰফৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল যদিও তেওঁলোকে সেই স্থান ত্যাগ নকৰাত আজি আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলোৱা হয়। কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 9 নম্বৰ প্ৰৱেশদ্বাৰৰ সমীপত বন বিভাগে আজি এজন চোৰাং চিকাৰীক আটক কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া জীৱ জন্তু চিকাৰৰ চেষ্টা চলোৱা চোৰাং চিকাৰীজন মুণ্ডল মুৰ্মু বুলি চিনাক্ত কৰা হৈছে। বন বিভাগে লোকজনৰ পৰা 2টা বন্দুক আৰু অন্যান্য সামগ্ৰী জব্দ কৰে।
1: অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চতিয়াবাসীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী বিমল বৰাই স্বাধীনতা সংগ্ৰামত চতিয়াৰ ৰাইজৰ অসীম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ কয় যে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে চতিয়া থানাত ব্ৰিটিছৰ পতাকা নমাই ত্ৰিৰংগ পতাকা উত্তোলন কৰাটোৱে চতিয়াবাসীৰ দেশপ্ৰেম আৰু বীৰত্বকে প্ৰতিফলিত কৰে।
2: আজিৰ এই দিনটো দেশ মাতৃৰ প্ৰতি ভাল পোৱাৰ দিন হিচাপে চতিয়া দিৱস হিচাপে আয়োজন কৰা হৈছে যোৱা 22 চনৰ পৰা ৰাইজৰ উদ্যোগত আৰু যোৱা বৰ্ষৰ পৰা অসম চৰকাৰৰ উদ্যোগত চৰকাৰীভাৱে এই চতিয়া দিৱস উদযাপন কৰা হৈছে। এইবাৰ দ্বিতীয়টো বৰ্ষ। মই ভাবোঁ যে এই ঐতিহাসিক দিনটো উদযাপনৰ জৰিয়তে আমি কেৱল এটা ঐতিহাসিক দিন উদযাপন কৰাই নহয়, বৰঞ্চ আজিৰ সমাজতো প্ৰজন্মৰ লগত আমাৰ উত্তৰ প্ৰজন্ম, আমাৰ পূৰ্ৱৱৰ্তী মানুহৰ চিন্তাধাৰা, দেশপ্ৰেম, ত্যাগ এইসমূহ যেন বিনিময় কৰাৰ এটা ঐতিহাসিক আজি দিন হৈ পৰিব ভৱিষ্যতৰ দিনতো। সেইকাৰণে আজি দিনটো আমি সকলোৱে পালন কৰোঁ।
1: অনুষ্ঠানত অংশ লৈ নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। কেন্দ্ৰীয় চৰকাৰৰ মেৰা ৰেচম মেৰা অভিমান শীৰ্ষক ৰাষ্ট্ৰীয় অভিযানৰ অংশস্বৰূপে আজি ধেমাজিতো ৰেচম বিভাগে মোৰ ৰেচম মোৰ গৌৰৱ শীৰ্ষক এটা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজিৰ সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত হাতীগড় গাঁও পঞ্চায়তত আয়োজিত এই সজাগতা সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 55

গৰাকী ৰেচম খেতিয়কে অংশগ্ৰহণ কৰে। সভাত যোৰহাট আঞ্চলিক ৰেচম গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডাঃ মিহিৰ ৰাভাই অংশগ্ৰহণ কৰি বৈজ্ঞানিক পদ্ধতিৰে এৰী মুগা পালন কৰি কিদৰে অধিক উৎপাদন কৰিব পাৰি এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে জিলাখনত এৰী মুগা পালনৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেচম বিভাগে হাতীগড়, বৰবাম, গোগামুখ, জীয়াদলকে ধৰি আঠটা স্থানত অনুৰূপ ধৰণৰ সজাগতা সভা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ 100 দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,46,550 বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য। দক্ষিণ শালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোক চিনাক্ত, 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনৰ আহ্বান। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

আজি নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানত লগ পাব গেষ্ট্ৰো আৰু লেপ্ৰস্কপিক চাৰ্জন ডক্টৰ পংকজ কুমাৰ ভাগৱতীক। এই অনুষ্ঠানটিত পোনপটীয়াকৈ সংযুক্ত হ'বলৈ শ্ৰোতাসকলে আমালৈ ফোন কৰিব পাৰে এই দুটি নম্বৰত। নম্বৰ দুটি হৈছে 9435405222 আৰু 0361266 1876।

0: অগ্নিযুগৰ গান,
1: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, ৰচনা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

অম্বিকাগিৰি ৰাজৰে ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত জনসাধাৰণ কেন্দ্ৰিক জলবায়ু পদক্ষেপৰ জৰিয়তে বহনক্ষম উন্নয়নৰ দিশত ভাৰত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত চেন্নাইৰ মহাবল্লীপুৰমত 31 সংখ্যক দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকৰ সামৰণি পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ নেতৃত্বত চৰকাৰে উন্নয়নমুখী কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট উন্নতি হৈছে বুলি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বিৰুদ্ধে হিংসাত্মক ঘটনাৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন তদন্ত সমিতি গঠন কৰিছে। আৰু দুৰাণকাপ ফুটবল প্ৰতিযোগিতাত আজি দ্বিতীয়খন ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড FC মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত জনসাধাৰণ কেন্দ্ৰিক জলবায়ু পদক্ষেপৰ জৰিয়তে ভাৰত বহনক্ষম উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ এটা প্ৰবন্ধ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিয়ে নিৰ্গমনৰ তীব্ৰতা হ্ৰাস কৰাৰ লগতে অজীৱাশ্ম শক্তি সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ সেউজ দৃষ্টিভংগী প্ৰতিফলিত কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰী শ্ৰীযাদৱে নিজৰ প্ৰবন্ধটো প্ৰকাশ কৰি কয় যে ভাৰতে মিছন লাইফৰ নীতিৰ ভিত্তিত বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰৰ লগতে বনানীকৰণ, বনজুই ব্যৱস্থাপনা, দুৰ্যোগৰ সন্মুখীন হোৱাৰ সামৰ্থ্য বৃদ্ধি আৰু পৰম্পৰাগত জ্ঞান আধাৰিত জলবায়ু অনুকূল ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্বত থকাৰ সময়ছোৱাত পৰিৱেশ আৰু আই ধৰিত্ৰীক কেন্দ্ৰবিন্দু হিচাপে লৈ সমূহীয়া বিকাশ, শক্তিশালী উন্নয়ন, উদ্ভাৱন আৰু জ্ঞানৰ আদান প্ৰদান সুনিশ্চিত কৰিব পৰা ভৱিষ্যতৰ হকে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত চেন্নাইৰ সমীপৰ মহাবল্লীপুৰমত অনুষ্ঠিত হোৱা 31 সংখ্যক দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকৰ সামৰণি পৰিছে। এই বৈঠকতে অঞ্চলটোৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে উন্নয়নৰ ক্ষেত্ৰত সন্মিলিত প্ৰচেষ্টা তথা অঞ্চলটোৰ কল্যাণৰ বাবে থকা সকলোৰে দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোচনা কৰাৰ সুবিধা লাভ কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী জোছেফ বিজয়, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ, কেৰালাৰ মুখ্যমন্ত্ৰী সতীশচন্দ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী তথা পুডুচেৰীৰ উপ ৰাজ্যপাল আৰু আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰী নেতাসকলে বৈঠকত দক্ষিণ মাণ্ডলিক অঞ্চলটোৰ আন্তঃগাঁথনি, স্বাস্থ্যখণ্ড, পৰিৱেশ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ত পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত নেতাসকলে নিজৰ সামাজিক মাধ্যমযোগে বৈঠকখন সফল হোৱা বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে উন্নয়নমুখী কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিগত 12 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট উন্নতি হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আজি নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী য়াংথুংগো পেট্টনে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ কিছু প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ মন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনোৱাৰ সময়ত শ্ৰীসিঙে এই মন্তব্য কৰিছে। অনুষ্ঠানত ৱখা জিলাৰ কিছু নাগৰিকো উপস্থিত আছিল। এই অনুষ্ঠানতে মন্ত্ৰী ডঃ সিঙে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ সৈতে সমগ্ৰ দেশৰ উন্নয়নৰ কথা জড়িত হৈ আছে। ভাৰতৰ মূল ভূখণ্ডৰ পৰা দূৰত অসংখ্য ভৌগোলিক প্ৰত্যাহ্বানৰ পিছতো বিগত 12 বছৰত সমগ্ৰ অঞ্চলটোৰ যথেষ্ট উন্নতি হৈছে। বাট পথ, নদী পথ, ৰেলপথ, বিমান বন্দৰৰ পৰা ডিজিটেল যোগাযোগ ব্যৱস্থালৈকে উত্তৰ পূৰ্বাঞ্চলে চমকপ্ৰদ উন্নয়ন প্ৰত্যক্ষ কৰিছে আৰু এই অঞ্চলটোত দেশৰ অন্য অংশৰ সৈতে শক্তিশালীভাৱে সংযোগ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ কাৰ্যকৰী কমিটীয়ে বন্দে মাতৰমৰ সম্পূৰ্ণ পৰিৱেশনৰ পৰিৱৰ্তে মাত্ৰ 2টা স্তৱক গোৱাৰ সিদ্ধান্তক সমালোচনা কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে এই সিদ্ধান্তৰ জৰিয়তে দলটোৱে সংসদে প্ৰণয়ন কৰা আইনখনৰ

0: মুকলিভাৱে অসন্মান কৰাৰ লগতে ই ৰাষ্ট্ৰবিৰোধী। 1937 চনত কংগ্ৰেছে বন্দে মাতৰমত দুটা ভাগত বিভক্ত কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। তেওঁ কয় যে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীত কেন্দ্ৰীয় চৰকাৰে এই ঐতিহাসিক ভুল শুধৰণি কৰি সম্পূৰ্ণ গীতটোক আইনী স্বীকৃতি প্ৰদান কৰে। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ পুনৰবাৰ ভোট বেংকৰ ৰাজনীতিৰ বাবে এই ভুল পথ অনুসৰণ কৰিছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে।
1: मैं देश की जनता को अपील करना चाहता हूं कि एक बार इस देश ने गलती करी थी वंदे मातरम के दो टुकड़े होने देने की और एक गलती के गंभीर परिणाम हमने भुगते हैं। अब देश की जनता एकजुट हो और कांग्रेस पार्टी के इस फैसले के खिलाफ आवाज बुलंद करे कि अब इस देश में तुष्टिकरण की राजनीति नहीं चलेगी। आजादी के 80 साल के बाद 1937 में जो फैसला कांग्रेस ने किया था, जिसको नरेंद्र मोदी जी ने सुधारा है, उसके सामने का कोई विरोध इस देश की जनता नहीं सहन करेगी।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন দিল্লীত হোৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ অত্যধিক বল প্ৰয়োগ কৰাৰ অভিযোগ আৰু আৰক্ষীৰ বিৰুদ্ধে হিংসাত্মক ঘটনা তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন ন্যায়াধীশ আৰ সুভাষ ৰেড্ডীৰ নেতৃত্বত 5-জনীয়া উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠন কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মোহনাৰ এখন বিচাৰপীঠে প্ৰকাশ কৰা অনুসৰি সমিতিখনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰবিশংকৰ ঝা, দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শালিন্দৰ কৌৰ, চি বি আইৰ প্ৰাক্তন সঞ্চালক ঋষি কুমাৰ শুক্লা আৰু মেঘালয়ৰ অৱসৰপ্ৰাপ্ত ডিজিপি এল আৰ বিষ্ণুই আছে। উচ্চতম ন্যায়ালয়ে সমিতিখনক বিষয়সমূহৰ নিৰন্তৰ আৰু সাময়িক মূল্যায়ন কৰিবলৈ আৰু ইয়াৰ অন্তৱৰ্তীকালীন ফলাফলসমূহ সময়ে সময়ে দাখিল কৰিবলৈ কয়। হিংসা, মহিলা প্ৰতিবাদকাৰীক হাৰাশাস্তি আৰু নিৰ্যাতনৰ ঘটনাৰ সৈতে সম্পৰ্কিত বিষয়সমূহ অগ্ৰাধিকাৰৰ ভিত্তিত সমাধান কৰিবলৈ উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিছে। ব্ৰিক্সৰ যোগাযোগ মন্ত্ৰীসকলৰ দ্বাদশ সংখ্যক বৈঠক কাইলৈ পুনেত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত এই বৈঠকখন অনুষ্ঠিত হ'ব। বৈঠকত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ যোগাযোগ মন্ত্ৰী, জ্যেষ্ঠ প্ৰতিনিধিসকলক একত্ৰিত কৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তি, ডিজিটেল আন্তঃগাঁথনি, উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। বৈঠকৰ বিষয়বস্তু হৈছে স্থিতিস্থাপক ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ, উদীয়মান প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, চাইবাৰ সুৰক্ষা, সামৰ্থ্য বিকাশ আৰু সৰ্বাংগীন ডিজিটেল সংযোগৰ ওপৰত মতামত বিনিময়ৰ বাবে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ বাবে এই বৈঠকখনে এখন মঞ্চ প্ৰদান কৰিব। ব্ৰিক্স দেশ আৰু গোলকীয় দক্ষিণৰ দেশসমূহত ডিজিটেল ৰূপান্তৰক সমৰ্থন কৰিবলৈ ব্যৱহাৰিক সহযোগিতা শক্তিশালী কৰা আৰু উত্তম পদ্ধতিসমূহৰ অংশীদাৰিত্বৰ ওপৰতো এই বৈঠকত আলোচনা কৰা হয়। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ভাৰতক সেউজ হাইড্ৰজেনৰ উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে সম্ভাৱ্য গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান ৰূপায়ণ কৰিছে। 2023 বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় মন্ত্ৰীসভাই এই অভিযানত অনুমোদন জনাইছিল আৰু ইয়াৰ প্ৰাৰম্ভিক ব্যয় আছিল 19,744 কোটি টকা। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত স্থাপন কৰা এন টি পি চি সেউজ হাইড্ৰজেন ষ্টেচন ভাৰতৰ পৰিবহণ খণ্ডৰ বাবে স্বচ্ছ, কাৰ্যক্ষম আৰু বহনক্ষম ইন্ধন হিচাপে সেউজ হাইড্ৰজেনৰ সম্ভাৱনা প্ৰদৰ্শন কৰা এটা উল্লেখযোগ্য পদক্ষেপ। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাৰেৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষাগৃহ কেডাৰৰ পুনৰ গঠন আৰু ইয়াৰ পৰীক্ষণৰ সুবিধাসমূহ শক্তিশালী কৰি বিশ্বৰ মানদণ্ড পূৰণ কৰাটো নিশ্চিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে বৈঠকৰ সময়ত এনে শক্তিশালী, ভৱিষ্যতৰ বাবে সাজু পৰীক্ষণ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ফলত গ্ৰাহকৰ সুৰক্ষা শক্তিশালী কৰা আৰু সামগ্ৰীৰ গুণগত মান আৰু সুৰক্ষা নিশ্চিত কৰা সন্দৰ্ভত অধিক আস্থা প্ৰকাশ কৰিব পৰা যাব। পৰীক্ষণৰ বাবে আন্তঃগাঁথনি, কাৰিকৰী ক্ষমতা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় পৰীক্ষা গৃহ প্ৰতিষ্ঠানিক পৰিকাঠামো শক্তিশালী কৰাৰ সন্দৰ্ভত এই বৈঠকখনত আলোকপাত কৰা হয়। দুৰান কাপ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি, 17 বাৰৰ বাবে চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইপিনে ইষ্ট বেংগল এফ চিয়ে যোৱা নিশা কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাই ব্ৰেকাৰৰ সহায়ত 5-3 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। জম্মু কাশ্মীৰৰ কঠুৱা জিলাৰ সীমান্তত সন্দেহযুক্ত গতিবিধিৰ তথ্য লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে আজিৰে পৰা অঞ্চলটোত অভিযান আৰম্ভ কৰিছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি বিল্লাভৰ বনাঞ্চলৰ উধমপুৰ কঠুৱা সীমান্তত এই অভিযান আৰম্ভ কৰা হৈছে। বুধবাৰে নিশা অঞ্চলটোত অচিনাক্ত ব্যক্তি প্ৰত্যক্ষ কৰা বুলি স্থানীয় নাগৰিকে প্ৰকাশ কৰিছে।

0: বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত জনসাধাৰণ কেন্দ্ৰিক জলবায়ু পদক্ষেপৰ জৰিয়তে বহনক্ষম উন্নয়নৰ দিশত ভাৰত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত চেন্নাইৰ মহাবল্লীপুৰমত 31 সংখ্যক দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকৰ সামৰণি পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ নেতৃত্বত চৰকাৰে উন্নয়নমুখী কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট উন্নতি হৈছে বুলি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আৰু দুৰান্ত ফুটবল প্ৰতিযোগিতাত আজি দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড FC মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু সংস্কৃত কথিকাৰ অনুষ্ঠানত এতিয়া শুনক কামেশ্বৰ শইকীয়া যুগুতা কথিকা সংস্কৃত সাহিত্যে বর্ষা বর্ণনম।
5: আদিকালাদেব মানবীয়ম হৃদয়ম নৈসর্গিকীম সুষমাম প্রতি সমাকৃষ্টম রাজতি সংসারস্য সমগ্র বাংময়েষু জঙ্গমাত্মকো লোক ইব স্থাবর লোকোপি সম্যক্তয়া চিত্রিতো বর্ততে। সংস্কৃত সাহিত্যেপি यथा सर्वातिशायी मानव जगत अंगीकृतं मनीषिभिः कविभिश्च तथैव पशवः पक्षिणोपि स्वरचनासु स्थानं प्रापिताः। न केवलं एतावदेव तैः वनोपवनानि सागराः नद्यः पर्वताः सूर्यः चन्द्रः ताराप्रभृतयः स्वकाव्यवस्तुविषयतां नीताः दृश्यन्ते। প্রাচীনতম বৈদিক সাহিত্যস্য অনুশীলনেন তথ্যমিদম পরিস্ফুটিতম ভবতি যত্তত্র অগ্নি বায়ু নদী প্রভৃতীনাম বর্ণনা সঞ্জাতা অস্তি। তত্তৎ সম্বদ্ধানি অনেকানি বিম্বানি তত্র বৈদিক সূক্তেষু প্রতিভান্তি। অস্মদীয় দেশে পুরাকালে অরণ্যান্যেব জ্ঞান বিজ্ঞান চিন্তন স্থলানি মহর্ষিণাম নিবাসস্থানানি চ আসন। পরিণামতঃ স্মাকম পূর্বজানাম হৃদয়েষু প্রাকৃতিক ছটাম প্রতি সহজানুরাগো জাতঃ যস্য সমাহ্লাদপরম রূপম সংস্কৃত সাহিত্যে সাকারতাম গতম। বৈদিকম লৌকিকম চ উভয়বিধম সাহিত্যম প্রকৃতি ছটা মণ্ডিতম সত সর্বাঞ্জনান আমোদয়তি। ভারতবর্ষস্য ইদম সৌভাগ্যম ইয়ত তস্মিন সর্ণাম ঋতুনাম সমাস্থিতিহি। নাস্তি এতাদৃশহ কোপি অপরহ দেশহ যস্মিন সর্বেষাম ঋতুনাম ছটা দ্রষ্টুম শক্যেত। সংস্কৃত সাহিত্যস্য পর্যালোচনেন ইদম প্রকাশম ইয়াতি ইয়ত ঋতুবর্ণনা তত্র রূপত্রিতয়েন বিহিতা বর্ততে। আলম্বনরূপেণ মানবীকৃতরূপেণ উদ্দীপনরূপেণ চ। আলম্বনরূপেণ কৃতম ঋতুবর্ণনম নিজম বিশুদ্ধম রূপম ধারয়তে এন তৎবর্ণনম বর্ণ্যমানস্য ঋতোঃ সর্বাংশতো বিম্বম গ্রাহয়িতুম ক্ষমতে। ঈদৃকবর্ণনপরায়ণাঃ সহৃদয়াঃ নূনম নিরতিশয়ালৌকিকম আনন্দম অনুভবন্তঃ রসাম্বুধৌ নিমজ্জিতা ইব লক্ষ্যন্তে। দশক্ষণাত্মিকায়াম অস্যাম কথিকায়াম সংস্কৃত সাহিত্যে সমুপনিবদ্ধেষু কাব্যমহাকাব্যনাটকাদিষু বিহিতস্য বর্ষর্তোঃ বর্ণনম কথমপি নৈব সম্ভবতি। অতঃ কতিপয়ানাম কাব্যনাটকাদীনাম বর্ষা

ইমান পৰে পূবালীৰ সুৰ অনুষ্ঠানত কাৰ্বি গীত শুনিলে জিতেন ৰংপী আৰু সংগীসকলৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ নিপু শৰ্মাৰ কণ্ঠৰ গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনোৱা হওক অমিত চৰকাৰ ৰচিত এটি গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে নিপু শৰ্মাৰ কণ্ঠত আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ জীৱন চন্দ্ৰ কোঁচ ৰচিত আন এটি গীত।

আধুনিকগীত অনুষ্ঠান শুনিলে। আজিৰ শিল্পী আছিল নিপু শৰ্মা। গীতৰ কথা আছিল ক্ৰমে অমিত চৰকাৰ আৰু জীৱন চন্দ্ৰ কোচৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে অৱগত কৰে। ৰাজ্যত বিজেপি শাসিত NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত গ্ৰামাঞ্চলৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোকক চিনাক্ত কৰা হৈছে। 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই নিজ নিজ ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনে আহ্বান জনাইছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন সন্মানেৰে সন্মানিত ৰাজীৱ গান্ধীৰ 82 সংখ্যক জন্মদিৱস উপলক্ষে আজি গুৱাহাটীৰ ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মেঘালয়ৰ শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাক লৈ আজি খানাপাৰাৰ যোৰাবাটত অসমৰ চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে লামডিং বদৰপুৰ পাহাৰীয়া খণ্ডত চলি থকা মেৰামতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেল সেৱাৰ কিছু সাল সলনি ঘটাইছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ 6 নম্বৰ কলনীত আজি ৰেল বিভাগে আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায়। আৰু কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 9 নম্বৰ প্ৰৱেশদ্বাৰৰ সমীপত বন বিভাগে আজি এজন চোৰাং চিকাৰীক আটক কৰে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি 9:25 শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়া শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
3: নমস্কাৰ, আজিৰ অনুষ্ঠানত আমি কথা পাতিবলৈ লৈছোঁ জলবায়ু পৰিৱৰ্তন আৰু অসমৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ জলবায়ু বিশেষজ্ঞ ডক্টৰ শশাংক শেখৰ বৰকটকী আৰু পৰিৱেশ বিজ্ঞানী অধ্যাপক সম্ৰাট বৰাক। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। জলবায়ু পৰিৱৰ্তন এতিয়া সমগ্ৰ বিশ্বৰে এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে ধৰা দিছে। জলবায়ু পৰিৱৰ্তন বুলি আমি কি বুজোঁ আৰু বৰ্তমান ইয়াৰ কি কি প্ৰভাৱ আমি স্পষ্টভাৱে লক্ষ্য কৰি আছোঁ?
4: জলবায়ু পৰিৱৰ্তন বুলি যদি আমি কওঁ, মানে আমাৰ যিটো জলবায়ু আমাৰ ধৰি লওক অতীতত বা শিল্প উদ্যোগ হৈছিলে, শিল্প বিপ্লৱ হৈছিলে আপোনাৰ 1800 শতিকা। 1800 শতিকাৰ আগৰ যিটো জলবায়ু আছিলে পৃথিৱীৰ আৰু বৰ্তমান যিটো জলবায়ু, তাৰ যিটো ডিফাৰেঞ্চ, সেইটো মানে বহুত বেছি ধৰণৰ ব্যাপক মানে এটা ডিফাৰেঞ্চ আছে। সেইটোকে আমি সাধাৰণতে জলবায়ু পৰিৱৰ্তন বুলি কওঁ। 1800 শতিকাত আপোনাৰ শিল্প বিপ্লৱ আৰম্ভ হৈছিলে, কল কাৰখানা গা কৰি উঠিছিলে আৰু আপোনাৰ যিটো মানে খনিজাত তেল আহৰণ কৰিবলৈ মানুহে শিকিলে আৰু যিবোৰ পেট্ৰলজাত ইন্ধনৰ বিকাশৰ ফলত বিভিন্ন ধৰণৰ গাড়ী ঘোঁৰা, কল কাৰখানা আদি বিকাশ হ'বলৈ আৰম্ভ কৰে। আৰু এইবোৰত মানে পেট্ৰলজাত ইন্ধনবোৰ দহনৰ ফলত বিভিন্ন ধৰণৰ গেছিয়াছ পদাৰ্থ মানে বায়ুমণ্ডললৈ গতি কৰে, মিথেন, কাৰ্বন মনক্সাইড, কাৰ্বন ডাইঅক্সাইড। এই গেছবোৰ সাধাৰণতে কি হয়, এইবোৰক মানে আমি সেউজ গৃহ গেছ বুলি কওঁ। সেউজ গৃহ গেছৰ অৰ্থটো হ'ল এই গেছসমূহ বায়ুমণ্ডলত থাকি যায় আৰু এই গেছসমূহে বায়ুমণ্ডলৰ তাপটো ধৰি ৰাখে। তাৰমানে এতিয়া যেনেকৈ এটা সাধাৰণ আমি যদি গাত এখন কাপোৰ লৈ থাকোঁ বা লেপ

0: লৈ থাকোঁ, যেনেকৈ আমি ভিতৰত যেনেকৈ গৰম অনুভৱ কৰোঁ, ঠিক তেনেকৈ জলবায়ু যিটো বায়ুমণ্ডলত এই গেছবোৰে সেই যিটো তাপ থাকে তাপটো শোষণ কৰি থয়। শোষণ কৰি থোৱাৰ ফলত কি হয়, পৃথিৱীৰ মানে বায়ুমণ্ডলৰ পৰা এই তাপখিনি ওলাই যাব নোৱাৰে, তাৰ ফলত আমাৰ গৰমটো বাঢ়িবলৈ ধৰে, গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। আৰু এই গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ ফলত বিভিন্ন ধৰণৰ মানে সমস্যা দেখা দিয়া গৈছে,
1: পৰিৱৰ্তনসমূহো সেইটো কাৰণে হৈছে,
0: মেইনলি এইটো কাৰণে হৈছে।
1: হয়,
0: এতিয়া আমি পেৰিছ এগ্ৰিমেণ্ট যিটো হৈছিলে তাত চুক্তিমতে পৃথিৱীৰ যিটো গড় উষ্ণতা সেইটো 1.5 ডিগ্ৰীতকৈ বেছি বৃদ্ধি হোৱাটো মানে নিবাৰণ কৰিবৰ কাৰণে সকলো দেশে চেষ্টা কৰিম বুলি চুক্তিবদ্ধ হৈছিলে। প্ৰথমতে এইটো 2 ডিগ্ৰী চেণ্টিগ্ৰেড আছিলে,

0: পাৰে। কিন্তু শেহতীয়া যিটো জলবায়ু পৰিৱৰ্তন দেখা গৈছে, আমাৰ গড় উষ্ণতাটো ইতিমধ্যেও মানে শিল্প বিপ্লৱৰ আগৰ সময়ছোৱাতকৈ 1.4 ডিগ্ৰী চেণ্টিগ্ৰেড ইতিমধ্যে আমাৰ বাঢ়িছে। চ' আমাৰ হাতত মানে বহুত কম সময় আছে, আমি যদি ৰক্ষা কৰিব নোৱাৰোঁ। আৰু চাব আপুনি, যদি এই বাঢ়ি যায় টেম্পাৰেচাৰটো, আপোনাৰ এই মৰু অঞ্চলৰ যিবোৰ বৰফ আছে গলিবলৈ আৰম্ভ কৰে। মৰু অঞ্চলৰ যিখিনি বৰফ আছে টেম্পাৰেচাৰ বঢ়াৰ কাৰণে, তাৰ ফলত আপোনাৰ সমুদ্ৰ
1: গ্লেচিয়াৰ বুলি যিটো
2: মানে হয় গ্লেচিয়াৰ বা হিমবাহ, এই কথাখিনি মোৰ মানে এটা কেছ ষ্টাডি, এটা কেছ ষ্টাডিখন আকৌ এখন ছবিৰ, ৱাটাৰ ৱৰ্ল্ড বোলা ছবি এখন আজি হলিউডে প্ৰায় 31 বছৰ আগতে বনাইছিল। তাত দেখুৱাইছে যে মানুহবিলাক সব জাহাজত থাকে, কাৰণ কোনো মাটি নাই। ইতিমধ্যে সাগৰৰ তাৰমানে যিটো ডেপ্থ প্ৰায় 15 মিটাৰ ওপৰলৈ গুচি গ'ল, সব ডুব গ'ল। সেই চিনেমাখন ইমান প্ৰফেটিক, আজি 31 বছৰ আগতে তেওঁলোকে বনাইছিল যে ভৱিষ্যতে সেনেকুৱা এটা
1: পৰিস্থিতিৰ
2: সৃষ্টি হ'ব। আৰু ঠিক তেনেকে আমি এতিয়া দেখিব পাইছো যে লাহে লাহে বহুত এৰিয়া ডুব গৈছে, যিবিলাক কোষ্টেল এৰিয়া আছে দ্বীপ ৰাষ্ট্ৰবিলাকৰ, সেইবোৰ এটা ডাঙৰ সমস্যা হ'ব। আৰু যদি 1 ডিগ্ৰী বাঢ়ি যায় হাহাকাৰ হ'ব তাৰমানে। আৰু আমি দেখিছো যে যিবিলাক প্ৰবালৰ দ্বীপ, কৰেল আইলেণ্ডছ, সেই প্ৰবালবিলাক, সেইবিলাক জীৱিত বস্তু, সেইবিলাক মৰা আৰম্ভ কৰিছে লাহে লাহে। কৰেল আইলেণ্ডছ আৰ ডাইং আউট, এইটো কিয় হৈছে? কাৰণ সাগৰৰ উষ্ণতাটো বাঢ়িছে আৰু ভৱিষ্যতৰ কাৰণে খুবেই ভয়াৱহ তাৰমানে। সেই
0: কথাখিনি
1: যিটো সেউজ গৃহ গেছ বুলি ক'লে, সেইসমূহৰ প্ৰভাৱতে এইখিনি হৈছে নেকি?
0: আমি যদি চাওঁ গোটেই পৰিস্থিতিটো জগৰীয়া, আমি এইখিনিকে ক'ব পাৰোঁ মানে, যিখিনি সেউজ গৃহ গেছ, সেউজ গৃহ গেছ যিমানে বায়ুত বাঢ়ি বাঢ়ি গৈ আছে, বা কাৰ্বনৰ যিটো নিৰ্গমনটো যিমানে বাঢ়ি যাব, সিমানে আমি টেম্পাৰেচাৰটো মানে ৰখাব নোৱাৰিম মানে। এতিয়া যিটো 1.5 ডিগ্ৰী কৈছোঁ, এইটো আমি গড় উষ্ণতা মানে পৃথিৱীৰ গোটেই গড় এভাৰেজ যিটো, সেই টেম্পাৰেচাৰটোত পৰা মানে জাষ্ট 1 ডিগ্ৰীৰ মানে 0.001 ডিগ্ৰীও যদি ইফাল ইফাল হৈ যায়, মানে গোটেই এটা ভীষণ মানে অঞ্চল প্ৰভাৱিত হয়
2: গড় উষ্ণতাটো। এইটো জেনেৰেল, কিন্তু কিছুমান স্পট আছে য'ত বেছি বাঢ়ি গৈছে, তাত সেই আমাৰ প্ৰবালৰ দ্বীপসমূহ তেওঁলোকৰ মৰা আৰম্ভ হৈছে।
1: যদি মৃত হৈ যায় তাৰ প্ৰভাৱ কেনেকুৱা হ'ব?
2: তাৰ প্ৰভাৱ, এইটো এটা বায়'লজিকেল ইণ্ডিকেশ্যন, খুব বেয়া যে হেল্থ অফ দ্য ওচন ইজ ভেৰি বেড। তাত প্ৰবালবিলাক যেতিয়া নাইকিয়া হ'ব, লাহে লাহে তাত থকা যিবিলাক মাছ, সেই মাছবিলাক অহা বন্ধ হৈ যাব। সেই মাছবিলাক অহা বন্ধ হৈ গ'লে এই ফুড চেইনটো যিটো, বা ফুড ৱেভ যিটো, সেই খাদ্য শৃংখলটো গোটেই উল্টা পুল্টা হৈ যাব। সেইটো কাৰণে এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈ আছে লাহে লাহে। বহুত মাছমৰীয়াই কিছুমান জেগাত য'ত মাছ আছিলে সেই মাছ নোপোৱা হৈছে। তাত ওচেনিক যিটো বিউটি আছিলে, প্ৰবালবিলাকৰ বৰ ধুনীয়া ৰং নহয়, বিভিন্ন ৰঙেৰে মানে প্ৰবালবিলাক পোৱা যায়, সেইবিলাক এতিয়া চব ক'লা হৈ গৈছে লাহে লাহে।
1: মানে যিটো আপুনি মৃত হোৱা বুলি কৈছে,
2: মৃত হৈ গৈছে, চব ক'লা হৈ গৈছে।
1: এতিয়া অসমলৈ আহিছোঁ, অসমৰ বৰ্তমান যিটো পৰিস্থিতি, অসমত প্ৰতি বছৰেই বানপানী হয়, এইটো সকলোৱে জানে যে অমুক অমুক অঞ্চলত বানপানী হয়। কিন্তু সাম্প্ৰতিক সময়ত যিটো অতিবৃষ্টি, এইবছৰ অতিবৃষ্টি হৈ আছে, আকস্মিক বান আৰু নদী খহনীয়াৰ প্ৰকৃতিৰ কিবা পৰিৱৰ্তন দেখা গৈছে নেকি? দেখাটো গৈছে, কেনেধৰণৰ হৈছে?
0: এই ক্ষেত্ৰত যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ, এই গোটেই আপুনি যিখিনি ক'লে, গৰাখহনীয়া, বানপানী, ভূমিস্খলন, তাৰ উপৰিও ভূমিকম্পটো আছে আমাৰ এটা বহুত, আমি জোন 5ত আছো মানে, আমাৰ উত্তৰ পূৰ্বাঞ্চল মানে সৰ্বাধিক ভূমিকম্প কমন এৰিয়া
1: হয়। এতিয়াতো আৰু এটা ভূমিকম্প হ'ব বুলি আগজাননী দি থৈছে।
0: এতিয়া কথাটো হ'ল, এই গোটেইখিনি কাৰণ যদি আমি চাওঁ, কিন্তু জলবায়ু পৰিৱৰ্তন ইয়াৰ কাৰণে দায়ী। এতিয়া জলবায়ু পৰিৱৰ্তন মানৱ সৃষ্ট, আমি প্ৰথম কথা, আমি পেট্ৰজাল ইত্যন দহন কৰি আমি এই গেছবোৰ দিয়াৰ ফলততো বাঢ়িছেই টেম্পাৰেচাৰটো আমাৰ বাঢ়িছেই। তাৰ ফলত আমি যদি চকুত পৰাকে চাওঁ অসমত ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, 1 নম্বৰ আছিলে চাহ উদ্যোগটো। আমাৰ চাহ উদ্যোগটো ইতিমধ্যে অলমষ্ট মানে 50% বেছি আমাৰ মানে প্ৰডাকশ্যন কমি গৈছে। কিয় কমি গৈছে? কাৰণ আমাৰ তাপমাত্ৰাটো বাঢ়ি গৈছে। আমাৰ অসমৰ যিটো তাপমাত্ৰা, আগৰ যিটো তাপমাত্ৰা ৰেঞ্জ আছিলে 35 ডিগ্ৰী 37 ডিগ্ৰী, এতিয়া সেইটো 40 ডিগ্ৰীৰ ওচৰলৈ গৈছে।
2: আৰু এটা কথা আছে ইয়াতে, যেতিয়া বৰষুণ হ'ব লাগে তেতিয়া বৰষুণ নহয়, তেতিয়া খৰাং বতৰ হয়, য'ত চাহ বাগানত যেতিয়া বৰষুণৰ দৰকাৰ, ফাৰ্ষ্ট ফ্লাছ, ছেকেণ্ড ফ্লাছ, থাৰ্ড, বা যিবিলাক ৰেইন ফ্লাছ, সেইবোৰ সময়ত যেতিয়া বৰষুণ নহয় আৰু গোটেই গৰম হৈ পেলাই গোটেই পাতবিলাক জ্বলি যায়।
0: আৰু মানে অসমৰ চাহৰ বৈশিষ্ট্য সেইটোৱে, আমাৰ যিটো বৰষুণজাকৰ কাৰণেই, আমাৰ পাতৰ যিটো নিৰ্দিষ্ট যিটো আমাৰ চাহৰ এৰোমা আছে, সেই বৰষুণজাকৰ কাৰণে হয়। এতিয়া কি হৈছে, বৰষুণৰ যিটো আৰ্হি আছিলে সেইটো পুৰা সলনি।

0: আৰ্হিৰ পৰিৱৰ্তন হৈছে। আগতে যিটো সময়ত বৰষুণ হয় আজিকালি সেইটো সময়ত বৰষুণ নহয়, হলেও বহুত কম হয়, আৰু যিটো সময়ত আগতে বৰষুণ নহয় সেইটোত আজিকালি ধাৰাসাৰ বৰষুণ।
1: আমি এনে সদায় দেখো যে জুনৰ 10 তাৰিখ মানৰ পৰা মনচুন আহি যায়, মৌচুমী বতাহ আহে, বৰষুণ হয়। এবাৰ এমাহ পিছুৱাই গৈছে, এমাহ পিছুৱাই গৈ পেলাই ইমান বেছি বৰষুণ হৈছে যে আপুনি কোৱা নিচিনাকৈ শিৱসাগৰ, নাজিৰা এইবিলাকতো প্ৰলয় সৃষ্টি
2: হৈ গৈছে।
1: এইটো কিয় হৈছে? এইটো আমাৰ অত্যাচাৰৰ কাৰণে হৈছে,
0: মানুহৰ অত্যাচাৰ।
1: আমি আজি 4-5 বছৰ আগতে দেখিছো যে হিমাচল প্ৰদেশত গোটেই পাহাৰ খহি গৈছে।
2: হয়, আমাৰ ইয়াতো
1: উত্তৰাখণ্ডত গোটেই পাহাৰ খহি গৈছে। যোৱা বছৰ আমি কেৰালাত দেখিছো, এই বছৰ আমাৰ ইয়াত হৈছে, নাগালেণ্ডত হৈছে, পাহাৰ খহি গৈছে, আৰু ফলত আমাৰ এই গোটেই
2: অসমত প্ৰভাৱটো পৰিছে।
1: এই ক্ষেত্ৰত আৰু
0: এটা কথা যে যোগ দিব খুজিছো, আমাৰ শেহতীয়া এটা তথ্য মোৰ ওচৰত আছে, আমাৰ গ্লোবেল ফৰেষ্ট ৱাচৰ তথ্য, মানে 2001 চনৰ পৰা 2024 চনৰ ভিতৰলৈ এই সময়ছোৱাত ভাৰতত যিমানবোৰ মানে ধ্বংসযোগ্য হৈছে গছ কটাৰ ক্ষেত্ৰত, তাৰ 75% আমাৰ উত্তৰ পূৰ্বাঞ্চলত হৈছে। মানে যিটো ট্ৰি কভাৰ যিটো লছ হৈছে 75% আমাৰ উত্তৰ পূৰ্বাঞ্চলত হৈছে। এই সময়ছোৱাত আপোনাৰ টোটেল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মুঠতে 340 কিলো হেক্টৰ এৰিয়াত যিটো ট্ৰি কভাৰ আছিলে সেইটো নাইকিয়া গৈছে। মানে গছ গছনি আমি কাটি গৈছোঁ। পাহাৰত যদি মানুহে যদি গছ গছনি কাটি থাকে তেতিয়াহ'লে অভিয়াছলি গছৰ যিটো নিজৰ শিপাই যিটো
2: কাটি
0: দিয়া পাহাৰ যদি কাটি থাকে, পাহাৰ কটাৰ ফলত কি হয়, যেতিয়া বৰষুণ আহিব ডেফিনেটলি গোটেইখিনি বস্তু পৰিব। তেনেকে নদীৰ পৰা আমি শিলখিনি কঢ়াই কঢ়াই গৈ আছো,
1: মানে
0: গোটেইখিনি মানুহৰ
1: গছবিলাক থাকিলে কি হয় যে পাতত বহুত বৰষুণৰ টোপাল থাকি যায়, আৰু সেইটো সি লাহে লাহে এৰে,
2: প্ৰাবল্যটো কমি যায় মাটিৰ পৰা,
1: প্ৰাবল্য কমি যায়।
2: হয়,
0: আৰু মাটিৰ পৰা বহুত সোনকালে তেওঁলোকে পানীটো শোষণ কৰি লয়, যিটো মানে জমা থাকে সেইটো শোষণ কৰি ল'ব পাৰে। এতিয়া আমাৰ পৃথিৱীত যিমান গছ থাকিব লাগে, এতিয়া মুঠ পৃথিৱীত গছ আছে আপোনাৰ 3.04 ট্ৰিলিয়ন গছ পৃথিৱীত। শেষতে এটা নেচাৰ আলোচনী এটা তথ্যত প্ৰকাশ পাইছিলে, আৰু প্ৰতিগৰাকী মানুহৰ অনুপাতে 422 জোপা গছ আছে, সেইটো গোটেই গ্ল'বেল এভাৰেজ। কিন্তু আমি যদি ভাৰতত চাওঁ, ভাৰতত এজন মানুহৰ এগেইনষ্টত মাত্ৰ 28 জোপা গছ আছে। এতিয়া গ্ল'বেল এভাৰেজটো কিন্তু 422, কাৰণ আপোনাৰ কানাডাত বহুত আছে,
2: বহুত কম,
0: মানে ভাৰতত
2: নগণ্য,
0: 28 জোপা
1: পাহাৰ কাটা আৰম্ভ কৰিছে। কিয় কাটে? চেণ্ড মাইনিং, তেওঁলোকৰ বালিটো কিন্তু পাহাৰ কাটি পেলাই আনে,
2: আমাৰ যিটো নদীৰ পৰা আনে,
1: আমাৰ যিটো নদীৰ পৰা আনে। কাৰণ এই গোটেই হিমালয় ৰিজনটো থেচিছ সাগৰৰ তলত আছিল, নহয়? আজি 40-50 মিলিয়ন ইয়াৰ্ছ আগতে সেইটো উঠি আহিলে, আহোঁতে সেই বালি মাটিখিনি, সাগৰৰ তলিৰ বালি মাটিখিনি ওপৰলৈ উঠি আহিছে, যিটো কাৰণে মেঘালয়ত বালি পায়। আৰু এই হেৰিও পোৱা যায়, এইটো কি বুলি কয়, জীৱাশ্মও পোৱা যায়, যিবিলাক সাগৰৰ তলিত আছে সেই জীৱাশ্মবিলাক পোৱা যায়,
2: পাহাৰত
1: পোৱা যায়। মেঘালয়ত আমি দেখিছো তেওঁলোকে পাহাৰ কাটি কাটি পুৰা চেছ কৰি দিছে। কিয়? কাৰণ গভৰ্ণমেণ্ট লেণ্ড নহয়, এইবিলাক মানুহৰ নিজৰ ইণ্ডিভিজুৱেল লেণ্ড, তেওঁলোকে যি ইচ্ছা তাকে কৰিছে। আমি আচলতে এতিয়া ভুগিবলগীয়া হৈছে তেওঁলোকৰ এই উৎপাত।
2: হয়, মানে আমি যিটো ষ্টোন ডাষ্ট বুলি কওঁ সেইটো তেওঁলোকৰ পাহাৰত
1: পোৱা
2: যায়। হয়, এবাৰ ডাউকি যোৱা পথটো ভূমিস্খলন হৈছে,
1: সাংঘাতিক অৱস্থা ডাউকি।
2: হয়,
0: আৰু এটা মই কথা কৈছোঁ, এই কাউন্সিল অফ এনাৰ্জি এনভাইৰনমেণ্ট এণ্ড ৱাটাৰ নামৰ এখন মানে এটা সংস্থাই এটা প্ৰতিবেদন উলিয়াইছে, সেই প্ৰতিবেদন অনুসৰি মানে জলবায়ু দুৰ্বলতা সূচকাংক তেওঁলোকে উলিয়াইছে, মানে ক্লাইমেট ভালনাৰেবিলিটি ইনডেক্স। তাত আমাৰ গোটেই অসম কিন্তু গোটেই ভাৰতৰ সকলোতকৈ বেছি মানে জলবায়ু মানে প্ৰতি ভালনাৰেবল ষ্টেট হিচাপে তেওঁলোকে হৈছে। আৰু গোটেই ভাৰতৰ 25খন ডিষ্ট্ৰিক্ট আছে যিকেইখন আমি জলবায়ু দুৰ্বল মানে হেৰি বুলি কৈছোঁ, তাৰ ভিতৰত আমাৰ অসমৰ 15খন ডিষ্ট্ৰিক্ট আছে, শিৱসাগৰ আছে, তিনিচুকীয়া আছে, ডিব্ৰুগড় আছে, বৰাক ভেলী আছে। তাৰমানে আমি এটা বহুত মানে বেলেগ এটা পৰিস্থিতিৰ মাজত আছোঁ মানে জলবায়ুৰ ক্ষেত্ৰত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল।
1: আৰু এইবিলাকৰ কাৰণে পলিচি মেকাৰবিলাকে যেতিয়া পলিচি বনায়, তেওঁলোকে ইণ্ডিভিজুৱেল যিবিলাক এক্সপাৰ্ট তেওঁলোকৰ লগত ৰাখিব লাগে, এনভাইৰনমেণ্টেলিষ্ট ৰাখিব লাগে, এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিঙৰ মানুহ ৰাখিব লাগে। কিয়? আজি প্ৰায় 30-35 বছৰ আগতে এই আঠিয়াৰ ওপৰত ক্লাউড বাৰ্ষ্ট হ'ল, হৈ পেলাই গোটেই পানী নামি আহিলে। এতিয়া পানীখিনি যাবলৈ ৰাস্তা নাই, কাৰণ তাত বনাই দিলে ৰেলৱে লাইন। কিমান মানুহ মৰিলে আমি গম নাপাওঁ, কাৰণ সেইটো নিউজ কাভাৰেজ তেনেকৈ হোৱা নাই। তাৰপিছত সেই ৰেল লাইনৰ হেৰি কাটি দিয়াৰ পিছত পানীখিনি যাব পাৰিছে। এইবিলাক গোটেই বস্তুবিলাক এনভাইৰনমেণ্টেল প্লেনিং থাকিব লাগে।
2: মানে সেই যিটো প্লেনিং কৰিছে তাত যেনেকুৱা খণ্ডৰ পৰা আনি পেলাই অন্তৰ্ভুক্ত কৰিব লাগিছিলে সেইটো নকৰিলে,
1: সেইকাৰণে আপুনি দ্বীপৰ বিলত চালি দেখা পাব, আগতে যেতিয়া বাৰ্ড চেঞ্চাছ কৰে 70,000-80,000 বাৰ্ড, এইবিলাক পৰিভ্ৰমী যিবিলাক চৰাই, এতিয়া 8,000-9,000। কিয়? সেই ৰেল লাইনটো যায় বিৰাট আৱাজ কৰে।

0: চৰাই নাহে ভয়তে, সেইটোৰ গ্ৰীণ শ্বীট দি দিলে। মই নকওঁ এজন এনভাইৰনমেণ্টেলিষ্ট, এজন জুৱলজিষ্টে বিখ্যাত, তেওঁ কৈ দিলে যে একো নহয়, ইয়াত আপুনি ৰেলৰ লাইন বনাব পাৰে। আজি সেই বস্তু, আৰু হাতী কিমান মৰিলে,
1: অসমত বানপানী, নদী খহনীয়া, ভূমিস্খলন, তাপপ্ৰবাহ আৰু ভূমিকম্প, বিভিন্ন ধৰণৰ বিপদ আহি আছে। এই মাল্টি হেজাৰ্ড পৰিস্থিতিয়ে অসমৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে কি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে?
2: এই ক্ষেত্ৰত মই ইতিমধ্যে কৈছোঁ যে আমাৰ অসম, অসমৰ 15খন জিলা ভাৰতৰ 25খন জিলাৰ ভিতৰত আছে, মানে সাৰ্বাধিক জলবায়ু সংবেদনশীল জিলা। এতিয়া এইকেইখনত আমাৰ এতিয়া প্ৰথম কথা, ভৌগোলিকভাৱে মানে অসমৰ যিটো উপস্থিতি এইটো আমি সলনি কৰিব নোৱাৰোঁ। আমাৰ যিডোখৰ জেগাত আছে, হিমালয় পাদদেশত আছে, এইটো আমি একো কৰিব নোৱাৰোঁ। পাহাৰীয়া ৰাজ্য আছে চাৰিওফালে আমাৰ, বা বৰষুণ এজাক দিলে আমাৰ গোটেই
1: পাহাৰৰ পৰা পানীটো নামি আহে,
2: আৰু এতিয়া আজিকালি এটা এনেকুৱা অৱস্থা হৈছে, আমি এতিয়া ওলাই গ'লে এজাক বৰষুণ যদি আমি দেখো কলা কৰি আহিছে, আমাৰ মানে যাবলৈ ভয় লাগে, গাড়ীখন লৈ যাবলৈ ভয় লাগে, কিজানি গাড়ী পানীতে সোমাই যায়। কিন্তু ইয়াৰ বাবে দায়ী আমি সদায়, মানে আমাৰ মানুহৰ এটা ডাঙৰ প্ৰব্লেম আছে, আমি কিবা এটা হ'লে ডাইৰেক্ট চৰকাৰক দোষ দি দিওঁ, চৰকাৰে এইটো কৈছে, চৰকাৰে এইটো কৈছে, কিন্তু আমি মানুহখিনি একেবাৰে সংবেদনশীল নহয় এইটো ক্ষেত্ৰত। এতিয়া আপুনি যদি চাই,
1: মানুহখিনিও সজাগ হ'ব লাগিব,
2: মানুহখিনি সজাগ হ'বই লাগিব, মানে জলবায়ু সাক্ষৰতা বুলি এটা কথা আছে, ক্লাইমেট লিটাৰেচি। জলবায়ু সাক্ষৰতাটো আমাৰ ইয়াত বৃদ্ধি হোৱা নাই একেবাৰে, আমাৰ মানুহখিনি মানে জলবায়ুভাৱে মানে কি ইমান নাজানে, বস্তুটো জানিব নিবিচাৰে কথা। ক'ৰবাত বটল এটা আছে, বটল এটা পেলাই দিলে, এতিয়া বান সাহাৰ্য বিতৰণ কৰিবলৈ গৈছে মানুহখিনি, তেওঁলোকে লগত পানী বটল লৈ গৈছে, এইটো ঠিক কথা, পানী বটল মানুহখিনিক দিব লাগিব। এতিয়া সেই পানী বটলখিনি যে তেওঁলোকে 2-3 লাখ যে পানী বটল তাত লৈ গৈছে, সেই বটলখিনি যে তাৰপিছত কি হ'ব,
1: তাতে পেলাই দিব।
2: সেই কালেকশ্যনটো যদি তেওঁলোকে লগতে কিবা এটা বা ব্যৱস্থা কৰে, বা কোনোবা NGO আহি বা কিবা যদি
0: বনায়, সেইটো হ'ল ক্ৰেডল, আৰু আলটিমেটলি সেই তাৰ যেতিয়া ইউটিলিটি চেছ হ'ব, সি কলৈ যাব? সেই বস্তুবিলাক চিন্তাবিলাক ইউৰোপীয়ান দেশে আজি 50-60 বছৰ আগতে কৰিছে, আমাৰ কৰিবলৈ হ'ল। এতিয়া ভূমিকম্পৰ কথা আপুনি কৈছে, ভূমিকম্পৰ ওপৰত আমাৰ কোনো, আমি একো কৰিব নোৱাৰোঁ,
1: প্ৰাকৃতিক দুৰ্যোগ,
0: কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত আমি এটা বস্তু কৰিব পাৰিলোঁ হয়, যে ঘৰসমূহ আসাম টাইপে ৰাখিলোঁ। এতিয়া চবফালে আমি অট্টালিকা, গগনচুম্বী অট্টালিকা, ভূপেন হাজৰিকাই কোৱা নিচিনাকৈ চাৰিওফালে আমি দেখিছোঁ, আৰু সেইবিলাকৰ যে এতিয়া 7.5 ৰিক্টাৰ স্কেলত আহিব, আহিলে কি অৱস্থা হ'ব, আৰ্থকুৱেক প্ৰুফ হয় নে নহয়, সেই তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাক আমাৰ মানুহৰ মাজত।
2: এতিয়া মই এটা কথা যোগ কৰিছোঁ, এতিয়া জাপানত আমি সকলোৱে জানো, জাপানত ভূমিকম্প আহিয়ে থাকে, কিন্তু তেওঁলোকে ইমান ধুনীয়াকৈ তেওঁলোকৰ টেকন'লজিটো ব্যৱহাৰ কৰি তেওঁলোকে যিবোৰ ঘৰ এতিয়া সাজিছে, মানে মানুহৰ হানি নহয়, তেওঁলোকৰ ঘৰ আগজাননী এটা আহি যায়, তেওঁলোকৰ ভূমিকম্পটো অহা অকণমান আগতে এটা আগজাননী আহি যায় যে ভূমিকম্প, আৰু তেওঁলোকে ঘৰৰ ষ্ট্ৰাকচাৰটো এনেকৈ বনাইছে যে তেওঁলোকে তাৰপৰা ওলাই আহিব পাৰে, আৰু ইমান আমাৰ নিচিনাকৈ কংক্ৰিটৰ জংঘল তেনেকৈ নাই। আমাৰ অসমতো কিন্তু যদি আমি চাওঁ, আমাৰ যদি ঐতিহাসিকভাৱে চাওঁ, আমাৰ যিবোৰ জনজাতীয় লোক আছে, তেওঁলোকৰ যিবোৰ ঘৰৰ ষ্ট্ৰাকচাৰ আছিলে, চাংঘৰ টাংঘৰ, এই বস্তুখিনি কিন্তু
0: ভূমিকম্পি
2: জলবায়ু সহনশীল,
1: সেইটো আমাৰ অসমৰ যিবোৰ ঘৰ সেইবোৰ সেই
0: তেনেকৈ
2: কিমান ধুনীয়া আছিলে, কিন্তু আমি সেই বস্তুৰ পৰা আঁতৰি আহিলোঁ, আঁতৰি আহি পেলাই আমি মানে অন্ধভাৱে অনুকৰণ কৰিবলৈ গৈ পেলাই আমাৰ আজি এইটো অৱস্থা হৈছে। এতিয়া
1: ভূমিকম্পৰ কথা যেতিয়া ওলাইছে, মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, যে অসম ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল, তে 1897 আৰু 1950 চনৰ দৰে বৃহৎ ভূমিকম্পৰ ইতিহাস থকা অসমত ভূমিকম্পৰ বিপদ এতিয়া কিমান গুৰুতৰ, আৰু আমি কিমান প্ৰস্তুত? আপুনিতো ক'লেই ইতিমধ্যে যে আমাৰ ঘৰসমূহ ভূমিকম্প প্ৰতিৰোধী নহয়,
2: মানে আচলতে আমি এতিয়া যিখিনি ডিজাইনিং কৰা হৈছে সেইখিনি ভূমিকম্পৰ, সেইটো তেওঁলোকে চাই পেলাই ডিজাইন কৰে, কিন্তু কথাটো হৈছে এতিয়া মানুহখিনি যেতিয়া এটা ডাঙৰ বিল্ডিঙত থাকে, ডাঙৰ এটা অট্টালিকাত থাকে, পটককৈ যেতিয়া এটা ভূমিকম্প, সাংঘাতিক ৰিক্টাৰ স্কেলত যদি ভূমিকম্প এটা আহে, মানুহখিনি ওলাই আহি পেলাই ছেফ প্লেচটো পাবলৈ সেই
1: সময়খিনিটো নাপায়,
2: সময়টোৱে আচলতে
1: হয় লিফ্ট ব্যৱহাৰ কৰিব নোৱাৰে,
2: হৈ যায়
1: মানে, আৰু চিৰিৰে আহিলেওতো
2: হেৰি হৈ যাব। আপোনাৰ এতিয়া যেতিয়া কলম্বিয়াত যে কেইদিনমান আগতে ভূমিকম্প হৈছে, তাত বহুত মানুহ ঢুকাইছে, তেওঁলোকে একেটা মানে মানুহখিনি ওলাই আহিব নোৱাৰে। এতিয়া প্ৰথম কথা হ'ল, ভূমিকম্পৰ পূৰ্বানুমান দিয়াটো এতিয়ালৈকে চাইণ্টিফিকেলি 100% হৈ উঠা নাই, কিন্তু হ'লেও ভূমিকম্পৰ সময়ত সাধাৰণতে 2টা ৱেভ আহে, প্রথমটো ৱেভ অহাৰ পিছত অকণমান দেৰি পিছত ডাঙৰ ৱেভটো আহে। সেই বহুত দেশে কি কৈছে, প্ৰথম ৱেভটো অহাৰ লগে লগে তেওঁলোকে মোবাইলত বাৰ্তা গুচি যায়, যিটো জাপানত আছে, সেই বাৰ্তাটো পোৱাৰ লগে লগে মানুহখিনি তেওঁলোকে ধুনীয়া পটককে ওলাই আহিব, কম সময় থাকে কিন্তু তেওঁলোকে ওলাব পাৰে এটলিষ্ট।
1: তো
2: সেই বস্তুটোৰ কাৰণে আমাৰ কেইটামান এপ আছে, এতিয়া ভাৰত চৰকাৰৰ কেইটামান এপ আছে, ভূকম্প বুলি এটা এপ আছে, সেই এপটোত তেওঁলোকে কিছুমান দিয়ে পূৰ্বানুমান, অকণমান মানে চেষ্টা কৰি থকা হৈছে আৰু সেই যিটো মানে আৰ্লি মনিটৰিং

0: ছিষ্টেম যিটো, সেইটোৰ কাৰণে কিন্তু গৱেষণা চলি আছে আৰু অতি সোনকালে চাগে ভাৰততো এনেকুৱা এটা ব্যৱস্থা হ'ব য'ত মানে আমি অকণমান আগত হ'লেও মানে ভূমিকম্পৰ পূৰ্বানুমানটো যাতে আমি পাব পাৰোঁ।
1: তেতিয়া যিখিনি ক্ষতি হ'ব বহু পৰিমাণে নিশ্চয় কমাব পৰা যাব।
0: আৰু প্ৰথম কথা, মানুহখিনি কিন্তু এই ক্ষেত্ৰত সজাগ হ'বই লাগিব। তেওঁলোকে ভূমিকম্প আহিব আহিব ভাবি থকাতকৈ ভূমিকম্প যদি আহে কি কৰিব লাগিব সেই বস্তুখিনি তেওঁলোকে আগে জানিব লাগে। আৰু আমাৰ স্বাস্থ্য ব্যৱস্থাটো উন্নত কৰিব লাগিব, মানে মেডিকেল সেৱাটো যদি তেনেকুৱা এটা পৰিস্থিতি হয় আমাৰ যাতে হেল্থ যিটো হেৰি আছে ইনফ্ৰাষ্ট্ৰাকচাৰটো যাতে কলাপ্স হৈ নাযায় সেইখিনি আমি চাব লাগিব আমাৰ গোটেই মানুহখিনি লগ হৈ।
1: হয়, জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ এডাপশ্যন যিটো আমি অভিযোজন বুলি কওঁ আৰু মিটিগেশ্যন যিটো আমি প্ৰশমন বুলি কওঁ, এই দুয়োটাৰ মাজত পাৰ্থক্য কি?
0: হয়, আচলতে জলবায়ু পৰিৱৰ্তন মানে সমাধানৰ ক্ষেত্ৰত দুটা বস্তু ব্যৱহাৰ হয়। এতিয়া মানে ৰাষ্ট্ৰসংঘই 2015 চনত আমাক কেইটামান গ'ল দিছিলে, 17টা দিছিলে, ছাষ্টেইনেবল গ'ল মানে বহনক্ষম লক্ষ্য। সেইকেইটাৰ ভিতৰত ক্লাইমেট একশ্যন বুলি এটা লক্ষ্য আছে, সেইটো হ'ল জলবায়ু পদক্ষেপ, ক্লাইমেট একশ্যন। সেই জলবায়ু পদক্ষেপৰ আণ্ডাৰতে মানে এই দুটা বস্তু, এটা হ'ল আপোনাৰ প্ৰশমন, এটা হ'ল
1: অভিযোজন।
0: এতিয়া প্ৰশমনটো হ'ল আমি কেনেকৈ মানে জলবায়ু পৰিৱৰ্তনটো শেষ কৰিব পাৰোঁ, মানে নাইকিয়া কৰিব পাৰোঁ, তাৰ ওপৰত যিখিনি আমি ব্যৱস্থা লওঁ সেইখিনি হ'ল প্ৰশমন। আৰু অভিযোজনটো হ'ল এডাপ্টেশ্যন, মানে আমি কেনেকৈ সেই জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰি সহায় অৱস্থান কৰিব পাৰোঁ। এতিয়া জলবায়ু প্ৰশমনৰ ক্ষেত্ৰত আপোনাৰ আহিব আমি যাতে ডিপেণ্ডেঞ্চি অন যিখিনি আছে আমাৰ পেট্ৰলজাত সামগ্ৰী বা ইন্ধনৰ ওপৰত ডিপেণ্ডেঞ্চিটো আঁতৰাই আমি কেনেকৈ নবীকৰণযুক্ত শক্তিৰ ফালে আমি আহিব পাৰোঁ, যেনেকৈ সৌৰ শক্তি, জীৱাশ্ম বা জলবিদ্যুৎ শক্তি, এইবোৰ যাতে আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, সেইখিনি আপোনাৰ আহিব প্ৰশমনৰ ক্ষেত্ৰত। বা আমি কাৰ্বন পদচিহ্ন হ্ৰাস কৰা, ক্ষুদ্ৰ অৰণ্য ধাৰণা, এইখিনি আহিব প্ৰশমন। আৰু অভিযোজনৰ ক্ষেত্ৰত আহিব আমি কেনেকৈ এডাপ্ট কৰিব পাৰোঁ, মই এতিয়া যিখিনি ক'লোঁ যেনেকৈ আৰ্লি মনিটৰিং ছিষ্টেম বা অন্তঃগাঁথনি উন্নয়ন, নগৰ পৰিকল্পনা, জল ব্যৱস্থাপনা, যেতিয়া বৰষুণ দিয়ে পানী অহাৰ লগে লগে কেনেকৈ পানীখিনি ওলাই যাব পৰা এটা ধুনীয়া ড্ৰেইনেজ
1: সেইটো,
0: আৰু স্বাস্থ্য অভিযোজন মানে আমি কেনেকৈ হেল্থ ছিষ্টেমটো হেৰি কৰিব পাৰোঁ
2: সেইখিনি। আৰু আমাৰ যিবিলাক ইণ্ডিজিনাছ কমিউনিটি তেওঁলোকৰ লাইফষ্টাইল, তেওঁলোকৰ যিবিলাক ঘৰ, চাংঘৰ, আপুনি সেইকাৰণে চাই দেখিব যে ব্ৰিটিছে যিবিলাক বাংলো বনাইছিলে সেইবিলাক চাং বাংলো বুলি কৈছিলে, কাৰণ পানী হয় তলৰ পৰা কোনো প্ৰব্লেম নাই, তেওঁলোক ওপৰত
1: থাকে।
2: সেই বস্তুটো এতিয়া আহিছে যে এই যে বেচমেণ্ট য'ত গাড়ী পাৰ্ক কৰে
1: সেইটো খালী ৰাখে,
2: সেই তেনেকুৱা ধৰণৰ পদক্ষেপ কিছুমান আমি
1: ল'ব
2: লাগিব। আৰু আমি এই এওঁলোকৰ পৰা, এই যিখিনি মানুহ সদায় পানীত থাকে মানে যেনে আমাৰ মিচিং কমিউনিটিৰ মানুহ, তেওঁলোকৰ কি, তেওঁলোকে কি এডাপ্টেশ্যন কৰিছে, তেওঁলোকে কেনেকৈ নিজকে খাপ খুৱাই লৈছে, সেই বস্তুবিলাক আমি একচুৱেলি বহলভাৱে আলোচনা কৰিব লাগে আৰু তাৰ পৰা আমি শিকিব লাগে।
0: মেটেৰিয়েলটো ডেভেলপমেণ্ট কৰিব লাগে, তেওঁলোকে যিবোৰ মেটেৰিয়েল ইউজ কৰে, ঘৰৰ যিখিনি সঁজুলি তেওঁলোকে ব্যৱহাৰ কৰে,
1: হয়
0: কংক্ৰিট তেওঁলোকে ব্যৱহাৰ
1: নকৰে, তেওঁলোকেতো বাঁহৰ,
2: হয়
0: সেই বস্তুটোকে কিন্তু এতিয়া মানে কৈছো উন্নত দেশসমূহে সেইটোকে এডাপ্ট কৰিছে, যেনেকে জাপান আছে, কোৰিয়া আছে, তেওঁলোকে ভূমিকম্প আহিলে তেওঁলোকৰ মেটেৰিয়েলখিনি, সেইকাৰণে মই কৈছো কংক্ৰিট নহয় তেওঁলোকৰ, তেওঁলোকে এনেকুৱা ধৰণৰ মানে গ্ৰীণ মেটেৰিয়েল, মানে আমাৰ বিকাশটো সেইকাৰণে মই কৈছো যে বহনক্ষম হ'ব লাগে, ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব লাগে, যে অকল আপুনি মানে বনাই গৈছে ঘৰ চৰ ভাঙি অৰণ্য চৰণ্য ধ্বংস কৰি সেইটো আমাৰ সমাধান কেতিয়াও হ'ব নোৱাৰে।
1: আৰু
2: মানে এই গোটেই বস্তুটো বিশেষকৈ হিমালয়ত, এতিয়া আমি দেখিছোঁ যে তাত একদম লাৰ্জ স্কেল টুৰিষ্টৰ কাৰণে কিবা ৰিজৰ্ট বনাইছে, কিবা বনাইছে,
1: এইটো
2: এটা পঞ্জি স্কিমৰ নিচিনা নহয়নে, মানুহক ঠগোৱা, যেনেকৈ চিট ফাণ্ডত আমি দেখিছিলোঁ যে আপুনি 100 টকা দিয়ক 500 টকা
1: পাব,
2: এই টুৰিজিমৰ মানে যিটো সপোন চবকে দেখুৱাই পেলাই এই গোটেই হিমালয়খন ধ্বংস কৰিছে, আৰু সেই তেনেকুৱা আমাৰ অসমতো হৈছে। এই আমি কোনো চিন্তা নকৰাকৈ আমাৰ যিবিলাক আমাৰ জলাশয় আছিলে, আমাৰ যিবিলাক ৱেটলেণ্ড আছিলে, সেইবিলাক আমি ফিল আপ কৰি আমি চবেই ঘৰ বনোৱা আৰম্ভ
1: কৰিছোঁ,
2: পানী যাবলৈ কোনো ৰাস্তা নাই। আৰু তাৰ পিছত আৰু এটা বস্তু হৈছে যে ভূমিকম্পত সেই যিখিনি জেগা, যিখিনি জলাশয় আছিলে, তাত মাটি ভৰাই পেলাই আমি কৰিছোঁ হাইলি আনষ্টেবল। এই কথাবিলাক অকণমান এতিয়া মানে পলিচি লেভেলত, পলিচি মেকাৰৰ লেভেলত তাৰমানে ভালকৈ আলোচনা হ'ব লাগে আৰু ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। আচলতে
0: জলাশয় মানে অকল প্ৰথম কথা, জলাশয় থাকিলে কি হয়, কাৰ্বন ষ্টৰেজ হয়, 45% কাৰ্বন জলাশয়তে আছে, সেই কাৰ্বন যদি জলাশয়ত নাথাকে
1: বায়ুমণ্ডললৈ আহি যাব,
0: সেইটো এটা। ছেকেণ্ড, জলাশয়বোৰে পানী ফিল্টাৰ কৰে, আমাৰ যিটো গ্ৰাউণ্ড ৱাটাৰ আছে, গ্ৰাউণ্ড ৱাটাৰটো জলাশয়ৰ মাজেদি গৈ পিউৰিফাই হৈ পেলাই গ্ৰাউণ্ডলৈ যায়।

0: চ' এতিয়া সেইবোৰ বস্তু যদি নাইকিয়া কৰি দিওঁ, আমি মানে নিজৰে বিপদ নিজে মাতি আনিছোঁ। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, মানে আমাৰ যিটো জিঅ'লজিকেল টাইম স্কেল বুলি কয়, তাৰমানে পৃথিৱীৰ বয়স হৈছে 454 কোটি বছৰ বৰ্তমানলৈকে। এইটোত কি কৰে, আমি গোটেই 454 কোটি বছৰ যদি আমি 24 ঘণ্টালৈ কনভাৰ্ট কৰি লওঁ, মানে যোৱা ৰাতি 12 বজাৰ পৰা আজি ৰাতি 12 বজালৈ, এই 24 ঘণ্টাকে যদি আমি গোটেই পৃথিৱীৰ এই 454 বছৰ যদি আমি চাওঁ, তেতিয়া আমি দেখা পাম যে মানুহৰ অহা মাত্ৰ 2 মিনিট হৈছে। মানে আজি যোৱাকালি ৰাতিপুৱা ধৰিছোঁ মই, পৃথিৱীৰ উৎপত্তি যোৱাকালি ৰাতি 12টাত হৈছিলে। এই ডাঙৰ পৰিক্ৰমাৰ মাজে আহি আহি আহি ডাইনাছৰ জন্ম হ'ল, ডাইনাছৰ নাইকিয়া হৈ গ'ল, এনেকৈ আহি আহি মানুহ অহা মাত্ৰ 2 মিনিট হৈছে। মানে 11:58 আজি ৰাতি মানে মানুহ আহিছে, মানে আমি অহা মাত্ৰ 2 মিনিট হৈছে পৃথিৱীলৈ আজি তাৰিখলৈকে যদি আমি 24 ঘণ্টাত চাওঁ। কিন্তু এই 2 মিনিটত আমি যিখিনি ক্ষতি কৰিলোঁ পৃথিৱীৰ,
1: সেইখিনি মানে অতি সাংঘাতিক। এই গোলকীয় উষ্ণতা আজিৰ নহয়, লাখ লাখ বছৰ ধৰি হৈ আছে। গ্লোবেল ৱাৰ্মিং বা গোলকীয় উষ্ণতাটো হ'বৰ কাৰণে লাখ বছৰ থাকে, চান্স পায়। কিন্তু মানুহৰ উৎপত্তিৰ পিছত আজি 10,000 বছৰৰ ভিতৰতে গোলকীয় উষ্ণতাটো সাংঘাতিক ধৰণে বাঢ়ি গ'ল। এতিয়া বাঢ়িবলগীয়া নাছিল, আৰু যিটো মাছ এক্সটিংচন, তাৰ কাৰণে এটা এটা মাছ এক্সটিংচন 20 মিলিয়ন 30 মিলিয়ন ইয়াৰ্ছ লাগে। আমি এতিয়াহে 10,000 বছৰৰ ভিতৰতে চব মাৰি মেলি শেষ কৰিছোঁ। মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমাক কৈছিল যে এদিনত এটা স্পিচিজ নাইকিয়া হৈ যায়। তাৰপিছত যেতিয়া মই চাকৰি কৰিলোঁ তেতিয়ালৈকে এইটো 1 ঘণ্টাত এটা স্পিচিজ নাইকিয়া হ'ল, আজি কিমান মই নাজানো।
2: হয়, এতিয়া এই ক্ষেত্ৰত নিশ্চয় আমাৰ জনসাধাৰণৰ ভূমিকা আছে। চমুকৈ চমুকৈ কি কৰিব পাৰে
1: জনসাধাৰণে? প্ৰথম কথা হ'ল সজাগ হ'ব লাগিব। আৰু জনসাধাৰণক সজাগ কোনে কৰিব? জনসাধাৰণক সজাগ আমি কৰিব লাগিব, গভৰ্ণমেণ্টে কৰিব লাগিব। তাৰ কাৰণে পাঠ্যপুথিত সৰু সৰু ল'ৰা ছোৱালী যেতিয়া স্কুলত থাকে, এই কথাবিলাক পাঠ্যপুথিতে থাকিব লাগিব, তেওঁলোকে তাৰ পৰা শিকিব লাগিব।
2: আৰম্ভণিৰ পৰাই শিকি গ'লে তেওঁলোকে
1: প্ৰায় শিকি যাব লাগিব। তো সেই বস্তুটো আমি যেতিয়া স্কুলত আছিলোঁ আমি কিন্তু তেনেকুৱা একো পোৱা নাছিলোঁ শিকিবলগীয়া। সেই বস্তুবিলাক তেনেকৈ সোমাব লাগিব। পলিচি মেকাৰ্ছবিলাকে তেনেকৈ তাত তেওঁলোকে সোমা মানে তেওঁলোকে এইবিলাক এম্বেড কৰিব লাগিব। আৰু আমি নিজকে অকণমান আমাৰ যিটো গ্ৰীড, এই গ্ৰীডটো আমি কমাব
2: লাগিব।
0: মানে ঘৰখনৰ পৰাই, মানে সৰু ল'ৰা এটা যেতিয়া ঘৰখনৰ পৰাই ডাঙৰ হ'ব, ঘৰতে আমি প্ৰথম বস্তু আদিপাতটো আমি ঘৰতে দিব লাগিব, যাতে চিপছটো খাই পেকেটটো যাতে বাহিৰত নেপেলায়, ড্ৰেইনত যাতে নেপেলায়। এই বস্তুখিনি আমি সৰুৰ পৰা শিকাই আহিলে কিন্তু
1: চবেই শিকিব লাগিব। এই এবাৰ এটা জাপানিজ বাচ্চাক দেউতাকে কৈছিল যে ভালকৈ পঢ়, তই ফাৰ্ষ্ট হ'ব লাগিব। সি ক'লে মই ফাৰ্ষ্ট হ'ব নিবিচাৰোঁ, কি হ'ব বিচাৰোঁ, মই চব যেনেকুৱা তেনেকুৱা মই সমান হৈ থাকিব বিচাৰোঁ। আমি চবেই ভাবো না মই আগুৱাই যাওঁ, মোৰ গাড়ীখন মই আগুৱাই লৈ যাওঁ,
2: সেই লোভ এটা,
1: গ্ৰীড, সেই সেই বস্তুটো আমি নিজকে
2: প্ৰশমন কৰিব লাগিব। হয়, আজি আপোনালোক দুইজনৰ পৰা ভালেখিনি কথা পাতিলোঁ, যদিও আৰু ভালেখিনি কথা পাতিবলৈ চাগে থাকি গ'ল। গতিকে আমি আকৌ এবাৰ নিশ্চয় এইটো বিষয়লৈ আহিম আলোচনাৰ মজিয়ালৈ। যিখিনি আপোনালোকে আমি সাৱধান হ'ব লাগে বুলি ক'লে, আশা কৰোঁ আমাৰ শ্ৰোতাসকলে সেই দিশত চকু দিব আৰু নিজেও সজাগ হ'ব আৰু আন 10জনকো সজাগ কৰিব এই ক্ষেত্ৰত। ভূমিকম্পই হওক বা বানপানীয়েই হওক বা আন বিপদেই হওক, প্ৰাকৃতিক দুৰ্যোগ যিবোৰ আছে,
1: এইখিনিতে আৰু এবাৰ এটা কথা কওঁ।
2: হয়,
1: একেখিনি কথাকে বাৰে বাৰে আপুনি ক'ব লাগিব, বাৰে বাৰে আমি ক'ব লাগিব, ৱাশ ইয়'ৰ হেণ্ডছ বিফ'ৰ এণ্ড আফটাৰ ইউজ অফ ফ্লাছ।
2: সেই
1: সেই বস্তুটো বাৰে বাৰে ক'ব লাগিব, তেতিয়াহে গৈ পেলাই ছাবকনচিয়াছত সোমাবগৈ মানুহ।
2: আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক দুয়োকে ধন্যবাদ জনাইছোঁ, নমস্কাৰ। নতুন দিগন্ত অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে, জলবায়ু পৰিৱৰ্তন আৰু অসমৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে অধ্যাপক সম্ৰাট বৰা আৰু ডক্টৰ শশাংক শেখৰ দত্তই আগবঢ়োৱা আলোচনাটি শুনিলে, আলোচনাটিৰ আগধৰিলে কৃতাঞ্জলি বৰ্মনে। নতুন দিগন্ত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।
3: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
4: তেওঁলোকৰ বাবে মণ্ডাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম।

0: আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰাম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰাম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰাম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্ত আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
0: তেওঁলোকৰ বাবে মন্নাপুৰাম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰাম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰাম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰাম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটামান আধুনিক গীত। প্ৰথমে শুনক সুৰৰ আৱেশেৰে এলবামটিৰ গীত। গীতটি গাইছে গায়ত্ৰী হাজৰিকায়।

সুৰৰ আৱেশেৰে এলবামটিত সেয়া আছিল গায়ত্ৰী হাজৰিকা। শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লৈছোঁ তুমি মোৰ সোণ এলবামটিৰ পৰা এটি গীত, গাইছে প্ৰয়াস মজুমদাৰ আৰু নৱনীতা শৰ্মায়ে।

0: ইমান পৰা কেতিয়াবা আধুনিক গীত শুনিলে গায়ত্ৰী হাজৰিকা, প্ৰয়াস মজুমদাৰ আৰু নৱনীতা শৰ্মাৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই সমাচাৰ সন্ধ্যা।
1: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত। আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: नमस्कार, आकाशवाणी से समाचार संध्या।

5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাপাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনি আছে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতেই শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ অৰণ্য বোলছবিৰ এটি গীত মান্না দেৰ কণ্ঠত।

0: অনুষ্ঠানটি শ্রোতাসকলক এইবাৰ শুনাবলৈ লৈছো লটি ঘটি বোলছবিৰ পৰা দুটি গীত। প্ৰথম গীতটি গাইছে ভূপেন হাজৰিকা আৰু অনিল দত্ত, লগতে আছে জয়ন্ত হাজৰিকা। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সংগীত ভূপেন হাজৰিকাৰ।
1: কোনকটলটি ঘটি কেন ভইল কাল, খুঁজত নিমিলালে খোঁজ জীবন বিফল। কোনকটল

ভয়াবহ পাহাৰত সাৱতি ধৰি চুমা খাই থকা নাৱৰ আঁৰ সুৰুচটি অস্পষ্ট।

কখমে আৰু ককালত ৰঙীন কাটৰি শিলনৰ পুনত ব্যস্ত তীৰা পৰে বস্তি চাংলাং তাতে হৰল জনজাতি লুং চাং

0: খাওয়ে নহয় জাতি কুল ভ্রষ্ট শ্রীমন্ত
1: লতি খতি বুলছবিত সেয়া আছিল ভূপেন হাজৰিকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে অসমীয়া বুলছবিৰ গীত অনুষ্ঠান চিত্ৰগীত। এইবাৰ শুনাবলৈ লৈছোঁ খগেন মহন্তৰ কণ্ঠৰ এটি গীত। গীতটি লোৱা হৈছে উপগ্ৰহ বুলছবিৰ পৰা।

শ্রোতাসকলে শুনি আছে চিত্রগীত অনুষ্ঠানত। এইবাৰ শুনো আহক বনজুইৰ ছবিৰ গীত ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীৰ কণ্ঠত।

0: চিত্ৰগীত অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

আজি নিশা 9:30 বজাত ডক্টৰ অনলাইন অনুষ্ঠানত শ্ৰোতাসকলে লগ পাব গেষ্ট্ৰো আৰু লেপ্ৰস্কোপিক ছাৰ্জন ডক্টৰ পংকজ কুমাৰ ভাগৱতীক। অনুষ্ঠানটিত পোনপটীয়াকৈ সংযুক্ত হ'বলৈ 9435405222 আৰু 03612661876 নম্বৰত ফোন কৰিব পাৰে। অনুষ্ঠানটি ৰাত ধৰিব সীমান্ত বাৰ্মায়ে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বানত ক্ষয় ক্ষতিৰ বিষয়ে অৱগত কৰে। ডক্টৰ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰ উদ্ধাৰৰ বিষয়ে সবিশেষ প্ৰধানমন্ত্ৰীক অৱগত কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। ডক্টৰ শৰ্মাই অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম 100 দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ লগতে বিকশিত অসমৰ সংকল্প বাস্তৱায়িত কৰাৰ দিশত নিৰন্তৰ মাৰ্গদৰ্শন আৰু দৃঢ় সমৰ্থনৰ বাবে শ্ৰীমোদীক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলকো সাক্ষাৎ কৰে। এই সাক্ষাৎকালত তেওঁ জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে

0: চাৰ্জাৰী,
1: হয়
0: আধুনিক এটা চিকিৎসা পদ্ধতি বৰ্তমান সময়ত। গতিকে মানুহৰ যিটো সঘনাই কৈ থকা হৈছে যে বিভিন্ন সমস্যা আমাৰ লাইফষ্টাইলৰ সৈতে জড়িত, বিশেষকৈ গেষ্ট্ৰ' ৰিলেটেড যিবিলাক সমস্যা, সেইটো কিমানখিনি আপোনালোকে বিশ্বাস কৰে? এতিয়া বাঢ়িছে লাইফষ্টাইল চেঞ্জ হোৱাৰ লগে লগে, জীৱনশৈলী আমাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সময়ৰ সময়।
1: অঁ, সেইকাৰণে লাইফষ্টাইলৰ লগত গেষ্ট্ৰ'ৰ সমস্যাবিলাক বহুত ধৰণে ৰিলেটেড হয়। ইয়াৰ লগত আমাৰ খাদ্যাভ্যাস বা নিজৰ ডে টু ডে লাইফষ্টাইল, তো বা নিজৰ ৰুটিন, সোনকালে দেৰিকৈ উঠা বা দেৰিকৈ শোৱা, এইবিলাক যিবিলাক অভ্যাস আজিকালি নতুন কামৰ লগত জড়িত সমস্যা, সেইবোৰৰ কাৰণেও বহুত গেষ্ট্ৰ'ৰ সমস্যাবিলাক আজিকালি বেছি হোৱা দেখা যায়। বহুত, যেনে ধৰক গেষ্ট্ৰাইটিছৰ প্ৰব্লেমটো যদি ক'ব যাওঁ, চিম্পল গেষ্ট্ৰাইটিছৰ প্ৰব্লেম যিটো চব মানুহৰে আজিকালি দেখাই যায়।
0: গেষ্ট্ৰাইটিছ বুলি ক'লে সাধাৰণ আমাৰ শ্ৰোতাই বুজাকৈ কৈছে, আচলতে
1: গেষ্ট্ৰাইটিছ মানে আমি যিটো গেছৰ সমস্যা বুলি যিটো কওঁ, পেট জ্বলা পোৰা কৰা বা কিবা
0: বুকু কেতিয়াবা জ্বলা পোৰা
1: কৰা, বুকু জ্বলা পোৰা কৰা, এইবোৰ যিটো গেছৰ সমস্যা, নৰ্মেল মানুহে যিটো গেছৰ সমস্যাত ভোগা বুলি কয়, সেইটোকে গেষ্ট্ৰাইটিছ বুলি আমাৰ ভাষাত কোৱা যায়। বা আমি যদি এণ্ডস্কোপি কৰোঁ, তেতিয়াহ'লে ধৰক ইনফ্লেমেশ্যন বা ষ্টমাকৰ যিটো মিউকাছ লেয়াৰ থাকে, তাৰ যদি ইনফ্লেমেশ্যন, সেইটোকে গেষ্ট্ৰাইটিছ বুলি কয়।
0: এতিয়া ধৰক আপুনি কৈছে যে বৰ্তমান যিটো জীৱনশৈলী তাৰ কাৰণে বাঢ়িছে, আগতকৈ আপোনাৰ পেচেণ্টটো চাগে বাঢ়িছে আপোনাৰ হস্পিটেলত, বা আমিও সঘনাই পাই থাকোঁ যে প্ৰায়ভাগ মানুহে কয় যে কিবা নহয় কিবা সমস্যা আছে গেষ্ট্ৰাইটিছৰ বা গেছৰ লৈ কিছুমান সমস্যা আছে। গতিকে এই সমস্যা খাদ্যাভ্যাসৰ লগতে বৰ্তমান জীৱনশৈলীৰ লগতে একেবাৰে সম্পৃক্ত হৈ আছে,
1: হয়।
0: গতিকে কেনেদৰে তাক বিশ্লেষণ?
1: অঁ, মানে মেইন খাদ্যাভ্যাসটোৰ লগত আছেই, ধৰক বেছিকৈ ফাষ্ট ফুড খোৱা, স্পাইচি বা অইলি ফুড, তেলজাতীয়, বেছিকৈ তেলজাতীয় বস্তু বা জ্বলা পোৰা বস্তু আমাৰ আজিকালি, প্লাছ আপোনাৰ মেণ্টেল ষ্ট্ৰেছটো বহুত কাৰণে জড়িত ইয়াৰ লগত। আমাৰ আজিকালি ৱৰ্ক যিটো কালচাৰ, ৱৰ্ক যিটো এনভাইৰমেণ্ট বা যিটো দৈনন্দিন জীৱনত যিটো আমাৰ দৌৰা মেলা বা যিটো টেনশ্যন এটা থাকেই চবৰে অলপ হ'লেও, এইটো এটা ডাঙৰ কাৰণ গেষ্ট্ৰাইটিছ হোৱা, গেছৰ প্ৰব্লেম বেছি হোৱা বুলি এইটো প্ৰুভ হৈছে, এইটো এটা কাৰণ বুলি ভাবোঁ।
0: হয়, আদৰ শ্ৰোতা, আমাৰ ডক্টৰ পংকজ কুমাৰ ভাগৱতী আমাৰ সৈতে থাকিব প্ৰায় এঘণ্টা যোৰা সময় তেখেত আমাৰ সৈতে থাকিব। অতিও গুৰুত্বপূৰ্ণ বিষয় আজি আমাৰ এই কথা আলোচনা কৰিব লৈছোঁ, গেষ্ট্ৰাইটিছ বা তাৰ লগতে যিবিলাক লেপ্ৰস্কোপিক চাৰ্জাৰী প্ৰয়োজন হ'ব সেই বিষয়ে তেখেতে জনাব, কোনবিলাক অৱস্থাত দৰকাৰ হয় বা কেনেধৰণৰ স্বাস্থ্য পদ্ধতি সেই বিষয়ে তেখেতে জনাব। দুটি ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে আপোনালোকৰ বাবে, 9435405222, আনটো ফোন নম্বৰ হৈছে 0361 266 1876। এই দুটি ফোন নম্বৰত আপোনালোকে ফোন কৰি পোনপটীয়াকৈ ডাক্তৰ পংকজ কুমাৰ ভাগৱতীৰ সৈতে আপোনালোকে কথা পাতিব পাৰিব। যদি আপোনাৰ গেষ্ট্ৰ' সম্পৰ্কীয় বা গেছজাতীয় কিবা সমস্যা আছে বা পেটৰ কিবা সমস্যা আছে, এনে সমস্যাত ভুগি আছে, আপোনালোকে তেখেতক পোনপটীয়াকৈ প্ৰশ্ন সুধিব পাৰে, আমি আগবঢ়াই দিম। লগতে আকাশবাণী আমাৰ যিবিলাক শ্ৰোতাই ফেচবুক যোগে চাই আছে, তেখেতৰ আমি জনাইছোঁ যে এই ফেচবুকত লাইভ হৈ আছে আজিকালি ডক্টৰ অনলাইন আছে, আমি ফেচবুকত লাইভ কৰি থাকোঁ। গতিকে আপোনালোকে যদি কিবা প্ৰশ্ন থাকে আমাক ফেচবুক যোগেও আপোনালোকে সুধিব পাৰে, তাত যদি বাৰ্তা দিয়ে ফেচবুক বাৰ্তা, তে আমি ডক্টৰ ভাগৱতীলৈ আগবঢ়াই দিম সেই বাৰ্তা, কিবা থাকিলে আপুনি আমাক সুধিব পাৰিব। মই পুনৰ ডক্টৰ পংকজ কুমাৰ ভাগৱতীৰ ওচৰলৈ আহিছোঁ। এতিয়া সাধাৰণতে আমি দেখোঁ যে শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকলৈকে গেছৰ সমস্যা থাকে, শিশুকালতো দেখা পোৱা যায়, মাকে কিবা বৰিচন বা কিবা খুৱাই দিয়ে যে শিশুটোৰ গেছ হৈছে নেকি, খোৱা নাই ভালকৈ, তেনেকুৱা অৱস্থাৰ পৰা বয়সৰ তাত কোনো কথা নাথাকে, প্ৰতিটো স্তৰতে গেছৰ সমস্যা হ'ব পাৰে, নহয় জানো?
1: সেইকাৰণে কোৱা হয় যে মেইনলি খাদ্যাভ্যাস, প্লাছ শিশুবিলাকৰ আজিকালি একদম, মই সৰু শিশুৰ কথা নকওঁ, এটা স্কুল গোয়িং এজত, এটা স্কুলত যায়, তেতিয়াহ'লে ফাষ্টফুডটো সোনকালে আৰম্ভ কৰে তেওঁলোকে, তো এইটো কাৰণে কিছুমান খাদ্যৰ কাৰণে কনষ্টিপেশ্যন হয় পায়খানা টান, আৰু যেতিয়া কনষ্টিপেশ্যন হ'ব তেতিয়া গেছৰ প্ৰব্লেম হ'ব, ভাইচ ভাৰ্চা, গেছ হ'লেও আপোনাৰ কনষ্টিপেশ্যন হ'ব। গতিকে এইটো শিশু মানে মেইনলি ডায়েট, খানাটো খোৱাটোৰ কাৰণেই মেইনলি আমাৰ যিটো বাহিৰৰ খোৱা হয় অইলি ফুড, আৰু আজিকালি চব বস্তুবিলাক জানেই চবে, ভেজাল বস্তুবিলাকেই বেছিকৈ মাৰ্কেটত এভেইলেবল, গতিকে এইটো এটা ডাঙৰ কাৰণ বুলি ভবা যায়। আৰু ডাঙৰৰ ক্ষেত্ৰত আমাৰ যিটো টেনশ্যন, ষ্ট্ৰেছ, এইটো এটা ডাঙৰ
0: সমস্যা,
1: এনজাইটি, এইটো ডাঙৰ এটা গেষ্ট্ৰাইটিছৰ কাৰণ বুলি ভবা যায়।
0: আমি ফোন লাইন এটি অহার ইঙ্গিত পাইছোঁ। মনদীপ মহন্ত আছে, আমাক তেখেতে ইঙ্গিত দিছে আমি ফোন

0: লৈ লৈছোঁ আমাৰ প্ৰথমগৰাকী শ্ৰোতা আজি ডক্টৰ অনলাইনৰ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু? হয়, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আৰু এবাৰ ক'ব। হয় হয়, ওদালগুৰি জিলাৰ পৰা অমিয়া দৈমাৰী ডাঙৰীয়ানী কৈছে। হয়, আপোনাৰ প্ৰশ্নটি জনাব।
1: মানে গেষ্ট্ৰ'এণ্টাইটিছৰ কাৰণে মানে আমি আচাম জাতীয় জিনিছবোৰ মানে ভাল না বেয়া খোৱাটো উচিত না অনুচিত মানে খাব পাৰে না নোৱাৰে এইটো সুধিব বিচাৰিছো ছাৰ।
0: কি খোৱাৰ কথা সুধিছে আপুনি আৰু এবাৰ সুধিব। আচাৰ জাতীয় বস্তু, তেল জাতীয় বস্তু, আচাৰৰ জৰিয়তে তেল থাকে তেনেকুৱা বস্তু। হয়, প্ৰায় আমাৰ মানুহৰ অভ্যাস আচাৰ খোৱা, হয় নিৰামিষ হ'লে আচাৰ লাগিব তেনেকুৱা কথা।
2: তেল ডেফিনেটলি তেলটো বেয়া।
0: হয়,
2: আৰু আচাৰতটো আমাৰ বস্তুবিলাকতো পুৰণা বস্তু, তাতে এয়া কৰি থোৱা যায়, প্ৰিজাৰ্ভ কৰি থোৱা যায় তেলৰ লগত, গতিকে এইটোতো গেছৰ কাৰণে কেতিয়াও ভাল হ'বই নোৱাৰে।
0: এইটো খাব নালাগে, নোখোৱাই ভাল।
2: হয়, তেখেতে গেষ্ট্ৰ'এণ্টাইটিছ বুলি সুধিছে। এইটো গেষ্ট্ৰ'এণ্টাইটিছটো আকৌ বেলেগ হৈ গ'ল, এইটো এটা পেটৰ ইনফেকশ্যন হৈ পেলাই লুজ মোশ্যন যিটো হয় গেষ্ট্ৰ'এণ্টাইটিছ, সেইটো এটা বেলেগ, সেইটো কাৰণেতো বেয়াই আচাৰ খোৱাটো।
0: সাধাৰণভাৱে আমাৰ সাধাৰণ শ্ৰোতাই বুজাকে আপুনি কয় গেষ্ট্ৰাইটিছৰ লক্ষণ কেনেকুৱাকে হয়?
2: বুকুৰ তলত, পেটৰ ওপৰত এইখিনি জেগাত বিষ হয়, জ্বলা পোৰা কৰে, পিঠি পিনেও বিষাব পাৰে, তাৰ লগে লগে আপোনাৰ কনষ্টিপেশ্যনৰ সমস্যা, ধৰক এইবোৰেই মেইনলি, পেটৰ বিষ, কেতিয়াবা প্ৰচণ্ড বিষো হ'ব পাৰে,
0: মূৰৰ বিষ বা মূৰ ঘূৰণি হ'ব পাৰে নেকি?
2: পাৰে,
0: গেছৰ
2: পাৰে, মোৰ খুব অত্যন্ত গেছ হ'লেও কেতিয়াবা মূৰো ঘূৰাব পাৰে, বমি বমি লাগা, অভোক অভোক লাগা, খাব ইচ্ছা নাযায়, বা অলপমান খালে পেটটো ফুলি উঠে, এনেকুৱা ধৰণৰ কণ্ডিশ্যনবিলাকে গেষ্ট্ৰাইটিছ, তেতিয়া আমি পৰীক্ষা নিৰীক্ষা কৰিব লাগে। বহুত কাৰণত এইখিনি হ'ব পাৰে,
0: হ'ব পাৰে,
2: পেটৰ বহুতকেইটা কাৰণত এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে, কিন্তু মেইনলি সাধাৰণতে মানে মুখ্যতঃ আমি গেষ্ট্ৰাইটিছৰ কাৰণেই দেখা পাওঁ।
0: হয়, এতিয়া ধৰক ডাক্তৰৰ ওচৰত এজন সাধাৰণতে মানুহ আহিব নোখোজে, ঘৰুৱা চিকিৎসা কৰি থাকে, ভাল পাম কিবা এটা খাই দিয়ে, বা ফাৰ্মাচীৰ পৰা দৰৱ এটা আনি খাই দিয়ে, আৰু অভাৰ দ্য টপ যিটো কিনে আৰু কাউণ্টাৰ। এতিয়া কোনটো সময়ত আমি এগৰাকী এক্সপাৰ্টৰ ওচৰলৈ, এগৰাকী ডাক্তৰৰ ওচৰলৈ আমি যাব লাগে?
2: এতিয়া তেখেতে ধৰক প্ৰথমতে গেছৰ ঔষধ এটা খালে, ফাৰ্মাচীৰ পৰা কিনি হওক বা ডক্টৰক সুধি হওক, খালে, খোৱাৰ পিছত যদি সমস্যাটো ভাল হৈ গ'ল এবাৰ, ঠিকে আছে, যদি বোলে আকৌ হ'ল প্ৰচুৰ, তেতিয়া ডক্টৰৰ ওচৰত যাব লাগিব। আপুনি বেলেগ কিবা কাৰণতো এইটো হ'ব পাৰে। মই যিহেতু এজ এ চাৰ্জিকেল গেষ্ট্ৰ'এণ্টাইটিছ, মই মানে চাৰ্জিকেল প্ৰব্লেমবিলাক বেছিকৈ পাই থাকোঁ। আমাৰ গল ব্লাডাৰ ষ্টোন লৈ পেলাই আহে, এপেণ্ডিক্সৰ এপেণ্ডিক্সৰ প্ৰব্লেম লৈ পেলাই আহে, বা ধৰক অন্যান্য গেষ্ট্ৰিক আলচাৰ পাৰফৰেশ্যন হৈ পেলাইও পেচেণ্টবিলাক আহে। তো প্ৰথমতে গম নাপায় তেওঁলোকে, গেছৰ ঔষধ খাই থৈ দিয়ে, কিন্তু এটা বেলেগ কিবা কাৰণত প্ৰব্লেমটো হৈ থাকে। প্ৰথম এবাৰ ভাল পালে, কিন্তু পিছৰবাৰ আকৌ হ'ল, তেতিয়া যদি আমি পৰীক্ষা কৰি চাওঁ, এখন আল্ট্ৰাচাউণ্ড কৰি চালোঁ বা এণ্ডস্কোপি কৰি চালোঁ, তেতিয়া সমস্যাটো ভালকৈ ধৰা পৰে। গতিকে মই ভাবোঁ যে প্ৰথম অৱস্থাতে যদি দেখাব নোৱাৰে, তেতিয়াহ'লে ডেফিনেটলি দ্বিতীয়বাৰ যেতিয়া আকৌ ৰিপিট হয় বস্তুটো, তেতিয়া ডক্টৰৰ গৈ
0: দেখাবলৈ।
2: বাৰে বাৰে নিজৰ ছেল্ফ মেডিকেশ্যন বা নিজে নিজে ঔষধ খাই থকাটো
0: একেবাৰে উচিত না, তেনেকুৱা কৰিব নালাগে। ডক্টৰ ভাগৱতী, আমাৰ দ্বিতীয়টি কল আহিছে, কলটি লৈ লৈছোঁ। হয়, আপোনাক ডক্টৰ অনলাইন অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
3: হয়, মই হেমাংগ বৰ্মনে কৈছোঁ, বন্দাৰ পৰা, নাৰেঙ্গী বন্দা।
0: হয় হয়, বৰ্মন ডাঙৰীয়া কওক, আপোনাৰ প্ৰশ্নটো জনাওক।
3: হয়, মোৰ লিভাৰ, ফেটি লিভাৰ গ্ৰেড টু আল্ট্ৰাচাউণ্ডত আহে।
0: হয়,
3: কিন্তু যদি মই LFT কৰোঁ তেতিয়াহ'লে মোৰ বাকী এনজাইমবিলাক ঠিকে থাকে।
0: হয়,
3: এতিয়া ইয়াৰ পৰা কি অসুবিধা কি হ'ব পাৰে?
0: হয়, নিশ্চয় জনাব ডক্টৰ ভাগৱতী, আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব। হয়, তেখেতে শুনিছে চাগে আমাৰ ডক্টৰ ভাগৱতী।
2: গ্ৰেড টু ফেটি লিভাৰ হয়তো আৰ্লি ষ্টেজ, প্লাছ গ্ৰেড ওৱানটো জাষ্ট পাছ কৰি গ্ৰেড টু হৈছে, তেতিয়া অলপ নৰ্মেল থাকিব পাৰে। তেওঁ এখন কনফাৰ্ম কৰিবৰ কাৰণে গ্ৰেড টু ফেটি লিভাৰ হয়নে নহয়, আজিকালি ফাইব্ৰস্কেন বুলি এটা পৰীক্ষা আছে, বা ইলাষ্ট্ৰগ্ৰাম বুলি কয়, সেইটো পৰীক্ষা কৰি চালে ভালকৈ গম পাব তেওঁ কিমান একচুৱেলি কিমান গ্ৰেড হৈ আছে। আৰু কেতিয়াবা নৰ্মেল আহিব পাৰে লিভাৰ ফাংচনটো, দেৰিকৈ চেঞ্জ হ'ব পাৰে, এইটো যেতিয়া অলপ এডভান্স হৈছে, গ্ৰেড টুটো যেতিয়া এডভান্স হয়, তেতিয়াহ'লে লিভাৰ ফাংচন, যেতিয়া ব্লাডত যিবিলাক তেওঁ টেষ্টবিলাক নৰ্মেল অহা বুলি কৈছে, সেইবিলাক এবনৰ্মেল হ'ব পাৰে।
0: তেখেতে আৰু কিবা এটা সুধিব খুজিছে, আপুনি যদি শুনি লয়, নিশ্চয় শুনিছে।
3: সন্দেহবশতঃ তিনিটা লেবত মই টেষ্ট কৰিছোঁ।
0: হয়,
3: তিনিটা লেবতে কিন্তু ব্লাডৰ ৰিপৰ্টটো

0: ঠিকে আহে, কিন্তু আল্ট্ৰাচাউণ্ড কৰিলে গ্ৰেডটো আহে।
1: আপুনি এখন ফাইব্ৰস্কেন কৰি চালে ভাল, এখন ফাইব্ৰস্কেন কৰি চাবচোন।
2: ফাইব্ৰস্কেন কৰিছে নেকি বাৰু আপুনি?
0: নাই কৰা নাই।
2: হয়,
1: এইটো ফাইব্ৰস্কেন কৰিলে কনফাৰ্ম হ'ব। আল্ট্ৰাচাউণ্ডটো আপুনি এটা জেগাতে কৰিছে নে বেলেগ বেলেগ জেগাত কৰিছে?
0: আল্ট্ৰাচাউণ্ড মই চেন্নাইতো কৰিছিলোঁ, তেতিয়াও গ্ৰেডটোৱে আহিছিলে,
1: আচ্ছা,
0: আৰু গুৱাহাটীতো কৰিছিলোঁ, তেতিয়া গ্ৰেডটোৱে আহিছে।
1: অঁ,
0: আৰু ব্লাড ৰিপৰ্টটো মই বেলেগ বেলেগ লেবৰ পৰাই পাইছোঁ, কিন্তু সেই মানে সেইখিনি কিন্তু একে থাকে, অকে থাকে।
1: অঁ, আপুনি ধৰি লওক আপোনাৰ গ্ৰেড টুৱে আছে, গতিকে গ্ৰেড টু বুলি ভাবি লৈ পেলাই আপুনি প্ৰিকশ্যনছখিনি ল'লে বেছি ভাল, সেইটোৱে কথা। আপোনাৰতো ভাল
0: লৈছোঁ মই,
1: ভাল কথা, আপোনাৰ যদি ব্লাড টেষ্টখিনি নৰ্মেল আছে ডেফিনেটলি ভাল কথা, খুবেই ভাল কথা। গতিকে আপুনি ভাবি লওক যে আপোনাৰ গ্ৰেড টু আছে, আপুনি সেইমতে আপুনি নিজৰ যিখিনি প্ৰিকশ্যনছ দিছে বা মেডিচিন দিছে, ৱাকিং, ব্ৰিস্ক ৱাকিং, তেলজাতীয় বস্তু খোৱা, পৰিহাৰ কৰা, এই বস্তুখিনি আপুনি কৰি থাকিলে একো লছ নাই, ইয়াতে আপুনি সুফলে পাব।
2: নিশ্চয় হয়, আপোনাক ডক্টৰ ভগতে কৈছে, যেনেকৈ কৈছে তেনেচলি নিশ্চয় সুফল পাব। ফাইব্ৰস্কেনৰ কথাটো কৈছে, সেইটো কৰিলে নিশ্চয় আপুনি সুফল পাব। ডক্টৰ ভগতে আমি জানিব খুজিছোঁ, এই ধৰক ফেটি লিভাৰ অতি কমন হৈ পৰিছে, সকলোৱে কৈছে ফেটি লিভাৰ গ্ৰেড ওৱান, গ্ৰেড টু, কিছুমান গ্ৰেড থ্ৰী কোৱাও মই শুনিছোঁ, আমাৰ পৰিয়ালত পাইছোঁ। তো এইটো কি, ফেটি লিভাৰটো কি, আৰু এই যে গ্ৰেডবিলাক কয় কেনেকুৱা বাৰু?
1: ফেটি লিভাৰটো হ'ল ডিপজিশ্যন অফ ফেট, মানে চৰ্বিজাতীয় বস্তুৰূপে লিভাৰ ডিপজিট হয়, ফেটি লিভাৰটো ডাঙৰ হৈ যায়। তো ফেটি লিভাৰটো আল্টিমেটলি গৈ পালে টাইমত গৈ এইটোৰ পৰাই চিৰচিছ, লিভাৰ চিৰচিছ বুলি যিটো কথা কওঁ, আগতেতো এলকহলিক লিভাৰ চিৰ, মানুহে ভাবিছিল যে এলকহল খালে চিৰচিছ হয়,
2: চিৰচিছ হয়।
1: আজিকালি আপুনি দেখিব বেছিভাগ নন এলকহলিক মানুহৰে চিৰচিছ হয়। এইটো চিডেণ্টৰী লাইফ, ফেটি ফুড, ফাষ্ট ফুড বেছিকৈ খোৱা, তেলজাতীয় বস্তু বেছিকৈ খোৱা, এইটোৱে কাৰণ। যদি আপোনাৰ যদি এটা এটা যদি আপোনাৰ প্লাছ চুগাৰ, যদি ডায়েবেটিছ আছে, ডায়েবেটিছ হোৱা মানুহৰ খুব সোনকালে ফেটি লিভাৰ হয়। তেওঁ যদি এক্সাৰচাইজ নকৰে, খোজ নাকাঢ়ে, তাৰপিছত তেওঁ যদি ফেটি ফুড খাই থাকে, তো তেখেতৰ ফেট ডিপজিশ্যনটো সোনকালে হয় লিভাৰত, ৰাদাৰ দেন মানে নন ডায়েবেটিক মানুহতকৈ। গতিকে
2: চাঞ্চেছটো বাঢ়ি যায়,
1: চাঞ্চেছ ডায়েবেটিক, হয়, ডায়েবেটিক মানুহ বেছি খুব সোনকালে ফেটি লিভাৰ হোৱা দেখা যায়। আৰু এইটো কোন অৱস্থাত গৈ তেখেতে, যেনেকৈ আগৰ যোন হেৰিজনে তেখেতে যদি ক'লে যে লিভাৰ ফাংচনটো নৰ্মেল আছে, কিন্তু সেনেকুৱাকৈ কেতিয়াবা গম নোপোৱাকৈও লিভাৰ ফাংচন যেতিয়া এবনৰ্মেল হৈ পেলাই আহে, তেতিয়া আমি দেখা পাওঁ যে পেচেণ্টজন অলৰেডি চিৰচিছ হৈ গৈছে,
2: এনেকুৱা হয়। আৰু এতিয়াতো আমি এনেকুৱা ধৰণৰ কথা শুনি থাকোঁ, ডক্টৰ ভাগৱত আপুনি জানিব এই ধৰণৰ কেছ পাই থাকে, যে ফেটি লিভাৰ গ্ৰেড ওৱান হৈছে, আৰু গ্ৰেড ওৱানত ভয় কৰিব নালাগে, বা গ্ৰেড টু বুলি ক'লেহে মানুহ অকণমান ভয় কৰে। তো এই যিটো ক্লাছিফিকেশ্যন কৰি থৈছে, তাত কিবা তেনেকুৱা থাকে যে গ্ৰেড ওৱানত ভয় কৰিব নালাগে বা তেনেকুৱা থাকে নেকি?
1: কেয়াৰফুল হৈ যাব লাগে, গ্ৰেড ওৱান ফেটি লিভাৰ বুলি কোৱাৰ লগে লগে কেয়াৰফুল হৈ যাব লাগে।
2: হয়,
1: তো আৰু বাকী এনেকুৱা নহয় যে গ্ৰেড ওৱান বা গ্ৰেড টু হ'লেই যে এইটো চিৰিয়াছ হ'ব, এইবিলাক ৰিভাৰ্চিবল। আপুনি আপুনি যদি নিজে কেয়াৰফুল হয়, তেতিয়াহ'লে আপুনি গ্ৰেড টুৰ পৰা গ্ৰেড ওৱান আহি যাব বেছিদিন নালাগে,
2: নালাগে। হয়,
1: গতিকে আৰু যদি আপোনাৰ যদি কেয়াৰফুল নহয়, আপুনি গ্ৰেড ওৱানৰ পৰা গ্ৰেড টু পাবলৈ বেছিদিন নালাগে।
2: হয়,
1: এনেকুৱা কথা, অকণ নিজৰ কেয়াৰফুলটো লাগে, আৰু নিজে যিখিনি মেডিচিন খাব লাগে বা এক্সাৰচাইজ কৰিব লাগে, সেইখিনি কৰিলে,
2: সেইখিনি কৰিলে নিশ্চয় সফল পাব। এতিয়া ধৰক যিহেতু আপুনি কৈছে চেডেণ্টৰী লাইফষ্টাইল আমাৰ সকলোৰে প্ৰায় হৈয়ে গৈছে, আমি ধৰক দেৰিকৈ ঘৰ গৈ পাওঁ, কামৰ তাগিদাত খোৱাটো সদায় আমাৰ লেট হয়, আগৰ নিচিনা যিটো সোনকালে খোৱাৰ এটা নহয়, কৰি প্ৰায় ঘৰৰে দেখোঁ দেৰিকৈ ভাত খাইছে, 10টা 11টা 12টাতো ভাত খাই আছে দেখিছোঁ, ৰাতিপুৱা ৰাতি ৰাস খাইছে বা ৰাতিপুৱা উঠিছে দেৰিকৈ, শুওঁতে দেৰি হৈছে, দেৰিকৈ উঠিছে। গতিকে এনে ক্ষেত্ৰত আমি কেনেদৰেনো আমাৰ লিভাৰটো প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ? প্ৰায় সমস্যা আছে, লিভাৰৰ সমস্যা অতি ব্যাপক যেন আমাৰ অনুমান হয় এতিয়া প্ৰায় মানুহৰে দেখোঁ।
1: এতিয়া চাওক, আৰ্লি ৰাইজ, সোনকালে উঠা, সোনকালে শোৱা, এইটোতো আমি চবেই জানো,
2: জানো,
1: এইটোৱেই হ'ব লাগে। আজি আমাৰ, আজি আমাৰ প্ৰফেশ্যনত আমাৰ যিটো, আমাৰ যিটো আমাৰ কামৰ ক্ষেত্ৰতে হওক, আমাৰ এইটো বেছিভাগৰে নোহোৱা হৈ গৈছে, দেৰিকৈ উঠে, দেৰিকৈ
2: শুৱে,
1: শুৱে, আৰু ৰাতি হেভি মিল কৰাটো বেয়া, ৰাতি খোৱাটো আমি খাই
2: গৰু আহাৰ খাব নালাগে,
1: গৰু আহাৰ খাব নালাগে, অন্ততঃ খোৱাটো লাইট এটা সোনকালে খাব লাগে, এটলিষ্ট 7টা 8টা যদি ডিনাৰ কৰি তাৰপিছত যদি নোখোৱাকৈ থাকে, তেতিয়া লিভাৰটো ৰেষ্টত থাকে। গতিকে এই যদি লিভাৰটো যদি ৰাতিও কাম কৰি থাকিব লগা হয়, ডেফিনেটলি তাতে হাৰ্মফুল এফেক্টবিলাক হ'ব নহয়,
2: সেইটো কাৰণে। নিশ্চয়, ডক্টৰ ভাগৱতী, আমাৰ ফোন কল এতিয়া আহিছে, লৈ লৈছোঁ আমি। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
3: মই বাক্সা ডিষ্ট্ৰিক্টৰ
2: কৈছো।
3: হয় হয়, পাঠক ডাঙৰীয়া কওক। নমস্কার জনাইছো।

0: নমস্কার।
1: নমস্কাৰ আপোনাকো। আচ্ছা,
0: আচ্ছা, মই এই গেষ্ট্ৰিকৰ বিষয়ে এটি কথা সুধিবলৈ মানে ইচ্ছা কৰিছিলো।
1: হয়,
0: এই যে মানুহে কয় গাখীৰৰ চাহ, মানে গাখীৰ চাহপাত আৰু চেনি এইকেইটা অলপ মানে অলপমান দিগদাৰী নেকি?
1: হয়, নিশ্চয় উত্তৰ দিব ডাক্টৰ ভাগৱতী আপোনাৰ প্ৰশ্নৰ উত্তৰ। এটা হয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু বৰ্তমান সকলোৱে কৈ থাকে যে গাখীৰ দিয়া চাহটো দিগদাৰি নেকি বুলি কৈছে, আৰু বহুতে কয় যে গাখীৰ দিয়া চাহ খাব নালাগে, ফিকা চাহ খাব লাগে।
2: গাখীৰটোত আচলতে ফেটছ থাকে,
1: হয়
2: গাখীৰটো যিটো আমি গাখীৰৰ যিটো ক্ৰীমটো যদি কাটি পেলাই বনাওঁতে প্ৰব্লেম নাই, কিন্তু তাতে যদি গাখীৰত যদি ফেটছটো থাকে তেতিয়াহ'লে ডেফিনেটলি তাৰ প্ৰব্লেম হ'ব, গেছৰ প্ৰব্লেমে হওক বা ফেটি লিভাৰৰ প্ৰব্লেমে হওক, গাখীৰটো বেয়া মিল্ক প্ৰডাক্টটো ফেটছটো।
1: আৰু সাধাৰণতে দেখিছোঁ যে লিভাৰৰ সমস্যা হ'লে আপুনি যিটো কথা কৈছে যে গাখীৰ আৰু গাখীৰজাতীয় সামগ্ৰী বা গাখীৰৰ পৰা বনোৱা প্ৰস্তুত কৰা খাদ্য খাব নালাগে,
2: হয় এইটোৱে ফেটছ থাকে,
1: ফেটছ থাকে,
2: যিকোনো ধৰণৰ ফেটি ফুডেই বেয়া লিভাৰটোৰ কাৰণে।
1: হয় হয়,
2: সেইটোৰ কাৰণে এইটো এতিয়া গাখীৰ দিয়া চাহটো বহুতে এবজৰ্ব কৰিব পাৰে, কিছুমানৰ গেছ নহয়,
1: নহয়
2: কিছুমানৰ হয়, ভেৰিজ, এইটো মানুহ লৈ ভেৰি কৰে। ত' যাৰ যোনে ফিল কৰে যে এইটো গাখীৰ দিয়া চাহ কাপ খাওঁতে মোৰ গেছৰ প্ৰব্লেম হৈছে, এইটো এভইড কৰিব লাগে তেখেতে, যদি ফিল কৰোঁতে খাই আছে একো প্ৰব্লেম নাই,
1: যদি প্ৰব্লেম নাই
2: প্ৰব্লেম।
1: হয় হয়, তেনেকুৱা যিহেতু গাখীৰ দিয়া চাহ বা আমি ফিকা চাহৰ কথা ওলাইছে, লগতে আজিকালি ইয়াত আমি শুনি থাকোঁ যে ধৰক কফি, বিশেষকৈ ব্লেক কফি লিভাৰৰ কাৰণে খুব ভাল বুলি কয়, আজিকালি ছ'চিয়েল মিডিয়াত প্ৰায় দেখি থাকোঁ এইবিলাক আহি থাকে, যিহেতু আপোনাৰ এক্সপাৰ্ট এগৰাকী পাইছোঁ, এইটো সঁচা নেকি যে লিভাৰৰ ফেটটো অকণমান কাটি দিয়াত সহায় কৰে ব্লেক কফিয়ে?
2: ব্লেক কফি অলপ প্ৰটেক্টিভ বুলি কয়,
1: হয়,
2: সেইটো কাৰণে আজিকালি কনজাম্পশ্যনটো বেছি হৈ গৈছে,
1: বেছি হৈছে, হয়। তাৰ বৈজ্ঞানিক কিবা ভিত্তি আছে না, আপোনালোকে পাইনে বা তেনেকুৱা প্ৰেছক্ৰাইব কৰে নেকি বাৰু?
2: নাই নাই, আমি
1: আপোনাৰ
2: আমি এজ এ ডক্টৰ আমি প্ৰেছক্ৰাইব নকৰোঁ,
1: নকৰোঁ।
2: ক্লিনিকেল কিছুমান টেষ্ট আছে চাগে তাতে প্ৰটেক্টিভ বুলি কয়, কিন্তু মই এইটো প্ৰুফ নোহোৱাকৈ মই ক'ব নোৱাৰোঁ,
1: নিশ্চয়কৈ হয়। এতিয়া ধৰক তেনেকুৱা বহুত কথা আমাৰ মুখ বাগৰি চলি থাকে, বা আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, তাত বিভিন্ন কথা বা তেনেকুৱা ভিডিঅ' আহি থাকে, তে মানুহে ধৰক গাখীৰ দিয়া চাহ বা লাল চাহ এৰি ব্লেক কফি খোৱা খাব লাগিছে, কিন্তু তাতকৈ আমি লিভাৰটো ভালে ৰাখিব, আপুনি যেনেকৈ কৈছে লাইফষ্টাইলটোৰ লগতে অলপ ব্যায়াম কৰাৰ নিচিনা প্ৰয়োজন আছে, শাৰীৰিক ব্যায়াম। কেনেধৰণৰ ব্যায়াম হ'ব লাগে লিভাৰটোৰ কাৰণে ভালে ৰাখিব?
2: লিভাৰটোৰ কাৰণে আপুনি খোজকাঢ়া,
1: খোজকাঢ়িবলৈ হয় অতি
2: দৰকাৰী, সেইটোৱেই খোজকাঢ়াটোৱেই মেইন,
1: হয়,
2: ব্ৰিজ ৱাক আপুনি সপ্তাহত 3 দিন বা 4 দিন যদি 1 ঘণ্টাকৈ কৰিব পাৰে লিভাৰৰ কাৰণে যথেষ্ট ভাল, সদায় কৰিব পাৰিলে খুবেই ভাল, এটলিষ্ট খোজকঢ়াটোৱে মেইন লিভাৰ ব্ৰিজ ৱাক। আপুনি আৰু বাকী বাকী ব্যায়ামবিলাক কৰিব পাৰে বেলেগ বডিৰ বেলেগ বেলেগ পাৰ্টছৰ কাৰণে, কিন্তু লিভাৰটোৰ কাৰণে স্পেচিফিকেলি
1: আৰু আপুনি যেনেকৈ কৈছে চুগাৰটোৰ পৰা হাত, ডায়েবেটিক হ'ব নালাগিব, তাৰ পৰা আমি
2: ডায়েবেটিক মানুহ খুব সোনকালে ফেটি লিভাৰ হয় আৰু সোনকালে চিৰচিচলৈ মানে কনভাৰ্ট হয় তেওঁলোকৰ।
1: আৰু শ্ৰোতা, আমি এই বিষয়ে আকৌ বিতংকৈ তেখেতৰ সৈতে কথা পাতিম, কিন্তু ডাক্তৰ ভাগৱতী অকণমান গান শুনিও ভাল পায় বুলি আমি শুনিছোঁ আপোনাক, গতিকে কোন এইখিনিতে যে আমি এটা গানৰ সময় হৈছে, গতিকে গান এটা শুনাই দিব খোজোঁ আপোনাৰ পচন্দৰ, কোন গায়কৰ আপুনি শুনে এনে?
2: মই চব গায়কৰে শুনো,
1: হয়, প্ৰিয় কোনোবা থাকে নহয় ধৰক অমুক ভাল লাগে,
2: অসমীয়া গান বুলি যদি কয় মই সদায় জয়ন্ত হাজৰিকাৰ কথা কওঁ,
1: জয়ন্ত হাজৰিকা খুব ভাল পায় আপুনি,
2: হয়, আৰু হিন্দী যদি কওঁ কিশোৰ
1: কুমাৰ,
2: এওঁলোকৰ গানে শুনি
1: শুনি আছে, হয়, আমাৰ আটাইৰে প্ৰিয় মনদীপ মহন্তই শুনাব, আমাৰ জয়ন্ত হাজৰিকা শুনো আৰম্ভণিতে মনদীপ।

0: আদৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই ডক্টৰ অনলাইন অনুষ্ঠানলৈ। ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ পংকজ কুমাৰ ভাগৱতী, তেখেত জ্যেষ্ঠ গেষ্ট্ৰ আৰু লেপ্ৰস্কোপিক চাৰ্জন। ডক্টৰ ভাগৱতী, আন এটি ফোন কল আমালৈ আহিছে, আমাক ইংগিত দিছে, আমি ফোন কলটি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
1: হয়, নমস্কাৰ
0: নমস্কাৰ,
1: মই নলবাৰী জিলাৰ হৰিভাঙাৰ পৰা কৈছোঁ, অতুল কলিতাই।
0: হয় কলিতা ডাঙৰীয়া, কওক।
1: হয়
0: হয়,
1: পোনতে ষ্টুডিঅ'ত উপস্থিত দুয়োগৰাকীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ।
0: হয়, আপোনালোক আমি নমস্কাৰ জনাইছোঁ।
1: হয়, লগতে আজিৰ অনুষ্ঠানৰ মূল ব্যক্তিগৰাকীৰ পৰা মই জানিব বিচাৰিছোঁ, আৰু লগতে তাৰ আগতে এটি কথা কৈছোঁ দিওঁ যে বৰ্তমান সময়ত আজি লোৱা বিষয়টি অতিকে প্ৰাসংগিক, আৰু এই চেগতে ছাৰলৈ মই ধন্যবাদ যে তেখেতে এই শ্ৰোতাৰ কিছু প্ৰশ্নৰ সমাধান দিবৰ কাৰণে ছাৰে ষ্টুডিঅ'ত উপস্থিত থকাৰ বাবে। এতিয়া কথাটো হ'ল কি, মই জানিব বিচাৰিছোঁ, ছাৰ নমস্কাৰ, আজিৰ যিটো বিষয়ৰ ওপৰত আলোচনা কৰা হ'ল, ইমান মই শুনি আছো, খুব মানে আপুনি গভীৰ তাৎপৰ্যপূৰ্ণ কথাই দাঙি ধৰিছে আৰু সেইখিনিও মোৰ মনে ধৰিছে। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে এই আজিকালি বেমাৰ হোৱাৰ পিছত ই নাখা, ই খাব নোৱাৰি, সেইটো খাব নোৱাৰি, ইটো খাব নোৱাৰি, বেমাৰ হোৱাৰ পাছত অতি সাৱধানতা অৱলম্বন কৰাতকৈ বেমাৰটো হোৱাৰ আগতে কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত, এই বিষয়ে ছাৰে যদি জনায় তেতিয়া মোৰ লগতে অনেক শ্ৰোতাই উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু ছাৰে বিষয়টো জনায় মানে কি কি মানে সমাধান দিব বিচাৰে, মানে বেমাৰ হোৱাৰ আগতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে আছিল।
0: হয়, নিশ্চয়কৈ আপোনাক জনাব ডাক্টৰ ভাগৱতী, ইতিমধ্যে কৈছে বিভিন্ন কথা, এবাৰ জনাই দিলে ভাল হয়।
2: মই বেমাৰখিনি হোৱাৰ যিকেইটা কাৰণ কৈছোঁ, সেইখিনি কাৰণে যদি সেইকেইটা কাৰণ যদি আপুনি সেইকেইটা কাৰণৰ পৰা যদি আপুনি হাত সাৰি থাকিব পাৰে বা সেইকেইটা এভইড কৰিব পাৰে, তেতিয়াই আপুনি বেমাৰটোৰ পৰা হাত সাৰি থাকিব পাৰিব। যেনে ধৰক তেলজাতীয় বস্তু, মছলাজাতীয় বস্তু কমাই খাব, সময় সোনকালে খাব, আৰু ৰাতি ৰাতি সোনকালে খাব, ৰাতি বেছি হেভি খোৱাটো নাখাব, আৰু অলপমান নিজকে কিবা মানে অলপমান এক্সাৰচাইজ বা খোজ চোজ কাঢ়া অলপ এইখিনি কৰি থাকিলে বেমাৰ, এইখিনি বেমাৰৰ পৰা হাত সাৰি থাকিব। আৰু বেছি জীৱনত বেছিকৈ টেনশ্যন

0: বা ষ্ট্ৰেছ জাতীয় বস্তু যিবিলাক ল'ব নালাগে, চিন্তা জাতীয় বস্তু আনিব নালাগে, এইবোৰ সেইবোৰ সেইবোৰে মানে গেছৰ সমস্যা বেছিকৈ কৰে।
1: আপোনালৈ অশেষ ধন্যবাদ।
2: হয় কলিতা ডাঙৰীয়া, আপুনি এগৰাকী আমাৰ নিয়মীয়াকৈ শুনি থাকে, আপোনাৰ প্ৰশ্নোত্তৰীৰ বাবে অতি আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় আপোনাৰ লগতে আন আন শ্ৰোতায়ো এই বিষয়ে জানি কামত আহিব তেখেতসকলৰ, কিয়নো ডাক্তৰ ভাগৱতী, প্ৰায়ভাগ মানুহে এতিয়া মানে পেটৰ সমস্যা আৰু ধৰক গেছৰ সমস্যা, যেনেকৈ আমি আৰম্ভণিতে কৈছিলোঁ, মুখ্যতঃ কাৰণ এইটো বুলিয়ে ভাবোঁ। বিভিন্নজনে কয় যে মানে এইটোৰ কাৰণে কেতিয়াবা মূৰ ঘূৰাই পৰিছে, কাৰোবাৰ মূৰৰ বিষ হৈছে, বা কেতিয়াবা ধৰক জ্বলা পোৰা কৰিছে, খাব নোৱাৰে ৰাতিপুৱা, বা ৰাতি খোৱাত অসুবিধা, বা ৰাতি যদি খাইছে ৰাতি মাজৰাতি উঠি আকৌ অসুবিধাত ভুগিছে, তেনেকুৱা হয়। এই গোটেইখিনি তেখেতে সুধিলে এই কলিতা ডাঙৰীয়াই, আমি মানে কৈছে যে আমি হাত সাৰিলে প্ৰিকশ্যনটো অতি দৰকাৰী, আৰু মানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ বুলি কয়। গতিকে এই ধৰক আজিকালি যিটো লাইফষ্টাইল, তাৰ পৰা কিবা উপায় দিব নেকি? ধৰক আমি উপায় নাই, আমি দেৰি হৈয়ে যায়,
0: উপায় নাই, এইটো নিজে
2: ঠিক কৰি ল'ব লাগিব, হয়
0: নিজৰ,
2: যাতে আমি ডাক্তৰ আছে আপোনালোকৰ প্ৰফেচনটোৰ কাৰণে অকণমান ক্ষতিকাৰক, কিন্তু ধৰক
0: আৰু এটা কথা যে গেষ্টাইটিছ অকল গেষ্টাইটিছ বুলি ভাবি থাকিলে সেইটো এটা বয়সৰ পিছত, আপুনি আজিকালি দেখিব আপুনি বহুত কম বয়সতে মানুহে গেষ্টাইটিছ বুলি ভাবি থাকে, কিন্তু হাৰ্টৰ প্ৰব্লেম
2: হয়।
0: ত' আপুনি সেইখিনি বস্তু সদায় এনেকুৱা ধৰণৰ ওপৰ পেটত যদি জ্বলা পোৰা কৰি থাকে, বিষাই থাকে, আপুনি হাৰ্টটো এবাৰ চেকআপ কৰিব
2: লাগে, গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি।
0: বহুত মই আমি দেখিছোঁ এনেকুৱা মিছ ডায়েগনচিছ হোৱা,
2: হয়
0: ত' গেছৰ ট্ৰিটমেণ্ট বুলি লৈ থাকে, ঘৰত গেছৰ ঔষধ খাই থাকে, ইয়াতে যেতিয়া আহে তেতিয়া আমি গম পাওঁ, হস্পিটেলত যেতিয়া আহে গম পাওঁ
2: কাৰ্ডিয়াক।
0: ত' সেইকাৰণে মই প্ৰথমতে কৈছোঁ এবাৰ গেছৰ ঔষধ খালে ভাল পালে ঠিকেই আছে, পিছৰবাৰ কিন্তু গেছৰ ঔষধ আৰু গেছ খাব নালাগে, ডক্তৰত গৈ দেখাব লাগে বা হস্পিটেলত গৈ দেখাই পৰীক্ষা নিৰীক্ষাখিনি কৰিব লাগে।
2: এতিয়া আপোনাৰ ফোন কল এটি আহিছে, আমি আপোনাৰ বিভাগটোৰ ওচৰলৈ আহি ফোন লৈ লৈছোঁ, সেই বিষয়ে জানিম আপোনাৰ বিভাগৰ বিষয়ে। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব। হয় নমস্কাৰ,
3: মই মংগলবাৰীৰ পৰা ক'লোঁ।
2: হয়
3: নিন্দনাথে কৈছোঁ।
2: হয় নাথ ডাঙৰীয়া কওক।
3: ছাৰ এটা কথা মই জানিব বিচাৰিছোঁ, মানে এই যিটো এই গেষ্ট্ৰ কথা কৈ আছে, কঁকালৰ বিষয়ে কিবা ৰিলেটিভ আছে নেকি বাৰু?
2: কঁকালৰ
3: বিষয়ে সম্পৰ্কে
2: ডক্টৰ ভাগৱতী উত্তৰ দিব।
3: মোৰ পৰিয়ালৰ খুব কঁকালৰ বিষ হৈ আছে।
0: গেছৰ কাৰণে কঁকালত বিষ নহয়, কিন্তু পিঠি পিনে ওপৰৰ ফালে বিষ হ'ব পাৰে। কঁকালৰ বিষটো সেইটো গেছৰ গেষ্ট্ৰিকৰ লগত সম্পৰ্ক নহয়, সেইটো আপোনাৰ তেখেতৰ কামৰ কাৰণে, হালি হালি কৰা কামৰ কাৰণে বা এইবোৰ কামৰ কাৰণে, সেইটো কঁকালৰ বিষটো অলপ বেলেগ হৈ গ'ল বস্তুটো।
2: হয়, বিষয়টো বেলেগ হৈছে, নিশ্চয় তেখেতে যেনেকৈ হ'ব নালাগে। হয় ঠিক আছে, এতিয়া ডাক্টৰ ভাগৱতী, আপোনাৰ যিটো বিভাগ, আপুনি এগৰাকী গেষ্ট্ৰ' আৰু লেপ্ৰস্কোপি চাৰ্জন, শল্য চিকিৎসক যিটো, গতিকে এইটোৰ লগত গেষ্ট্ৰাইটিছৰ লগত কেনেদৰে শল্য চিকিৎসাটো জড়িত হৈ আছে, কোনবিলাক কেতিয়া প্ৰয়োজন হয় শল্য চিকিৎসাৰ, বা আপুনি জানিছে গল ব্লাডাৰ
0: আৰু এটা মানে বেমাৰবিলাকো আমি পঢ়ি থকা দিনতকৈ এতিয়া বহুত চেঞ্জ হৈছে। আগতে ধৰক আমি এটা সময়ত কি আছিলে, গেষ্ট্ৰাইটিছ হৈ লৈ পেলাই পেচেণ্টে পাৰ্ফৰ গেষ্ট্ৰিক আলচাৰ পাৰ্ফৰেশ্যন লৈ আমাৰ ওচৰত আহিছিলে, ইমাৰজেঞ্চি অপাৰেশ্যন কৰিব লগা হৈছিলে। সেইবিলাক আজিকালি সেইবিলাক অলপ কমিছে, ভাল ঔষধৰ কাৰণে হওক বা খোৱা লোৱা বহুতে এভইড কৰা হৈছে, যে মোৰ যেতিয়া গম পায় গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছে, মোৰ জ্বলা তলা খোৱা এইবিলাক মছলা তলা খোৱা বাদ দিয়ে, বা ভাল ভাল মেডিচিন ঔষধ ওলাইছে, সেইটো কাৰণে আজিকালি যেতিয়া গেষ্ট্ৰিক আলচাৰ ফাটি যায় সেইটো খুব কমন আছিলে, সেইবিলাক আমি আজিকালি ইমান কম পাওঁ এতিয়াও, কিন্তু তথাপিতো বহুতখিনি কম পোৱা যায়। কিন্তু মই এটা কথা ষ্টেজ দিওঁ যে আজিকালি বহুতে গেষ্ট্ৰাইটিছ বুলি ভাবি থাকে, এখন আল্ট্ৰাচাউণ্ড কৰিবলৈ কৰিছিল, দেখা যায় গল ব্লাডাৰ ষ্টোন ওলায়, বহুত কমন
2: কমন,
0: আপুনি চাব চবৰে ঘৰে ঘৰে এটা নহয় কোনোবা এটা গল ব্লাডাৰ অপাৰেশ্যন কৰা পেচেণ্ট থাকেই, তো আমি ইমান কম কমন হৈছে বেমাৰটো। তো আমি মেইনলি আমি এই গল ষ্টোন হওক বা জণ্ডিচ লৈ পেলাই আমাৰ ওচৰত আহে পেচেণ্ট, গেছৰ প্ৰব্লেম পৰীক্ষা কৰিছিলে, জণ্ডিচ তাৰমানে ষ্টোনটো, কেতিয়াবা বহুত ষ্টোন থাকে গমেই নাপায়, গৈ পেলাই লিভাৰত সোমাই যায় ষ্টোন বা বাইল ডাক্টৰত সোমাই যায়, এনেকুৱা ধৰণৰ পেচেণ্টবিলাক আমি বেছিকৈ পাওঁ। বহুতে গেছৰ বুলি গেছৰ ঔষধ খাই থাকে, গেছৰ ঔষধ খাই থাকে, কিন্তু দেখিব আপুনি এপেণ্ডিক্স প্ৰব্লেম আছে, তো বমি বমি লাগি থাকে, বহুতে অকল বমি প্ৰব্লেম কৰি থাকে, অভোক অভোক লাগি থাকে, পেটটো অলপ ফুলি থাকে, পৰীক্ষা কৰি দেখিলে এপেণ্ডিক্সৰ প্ৰব্লেম, তো এইবোৰ প্ৰব্লেম আমি বেছিকৈ পাওঁ। অপাৰেশ্যন ক্ষেত্ৰত আমি এইখিনি কমনলি পোৱা বেমাৰ,
2: কিন্তু এইবিলাকৰ আপুনি লেপ্ৰস্কোপিক চাৰ্জাৰী কৰিব,
0: আজিকালি লেপ্ৰস্কোপিয়ে বেছিকৈ হয়,
2: হয়
0: গল্ড ষ্টেণ্ডাৰ্ড বুলি কয় অপাৰেশ্যনত,
2: মানে আগতে যিটো পদ্ধতি আছিলে ধৰক

0: বেছিকৈ অকণমান কাটিব লাগিছিল, তেনেকুৱা আছিলে হওক কৰিছিলে, এতিয়া কটাৰ প্ৰয়োজন
1: যদি সোনকালে আহে পেচেণ্টজন কেতিয়া আমাক ৰিপৰ্ট কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। যদি সোনকালে আহে বেমাৰ ধৰা পৰাৰ লগে লগে আহে তেতিয়া লেপাৰস্কপি হয়, কিন্তু বহুত দেৰিকৈ যদি আহে তেতিয়া আৰু কেতিয়াবা লেপাৰস্কপিত অসুবিধাও হয়, মানে গলব্লাডাৰ স্টোনটোৰ পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই কোন জেগাত এপেণ্ডিক্সটো ফাটিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই তো কেতিয়াবা অপেন চাৰ্জাৰী কৰিব লগা হয়, কিন্তু বেছিভাগ লেপাৰস্কপিতে মেনেজ হৈ যায়।
0: আৰু লেপাৰস্কপি কৰিলে সুবিধা নিশ্চয় আছে,
1: বহুত সুবিধা, পেচেণ্টৰ পেইনটো নাথাকে, এদিন থাকিলেই হস্পিটেলত এদিন থাকিলেই হৈ যায়, হস্পিটেল ষ্টেটো কমি যায়।
0: এই বিষয়ে আৰু বিতংকৈ পাতিম, ডক্টৰ ভাগৱতীৰ ফোন কল এতিয়া অহাৰ ইংগিত দিছে, এই ফোন কলটি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
2: হয় নমস্কাৰ হিমান্ত দা, আৰু ছাৰলৈ নমস্কাৰ জনাইছোঁ।
0: নমস্কাৰ,
2: মই বঙাইগাঁও জিলাৰ পালেংবাৰীৰ পৰা বিতুমণি ৰায়ে কৈছোঁ।
0: হয় হয় বিতুমণি ৰায় কওক।
2: মই ছাৰৰ পৰা জানিব বিচাৰিছোঁ, মোৰ প্ৰায় 4 বছৰমান আগত মানে পেনক্রিয়াটাইটিছ যিটো অসুখ হৈছিল, এই কিন্তু অসুখটো ভাল হ'ল, কিন্তু গেছৰ সমস্যাটো থাকি গ'ল, অলপ জানিব বিচাৰিছোঁ।
1: পেনক্রিয়াটাইটিছ হৈছিল আপোনাৰ? এটা হল সুৰাৰ কাৰণে, এইটো আপুনি নাখাওঁ সুৰাপান নকৰোঁ বুলি ক'লে। দ্বিতীয় কথা, আপোনাৰ যদি গলব্লাডাৰ যদি ষ্টোন থাকে, সেই ষ্টোন যদি পেনক্রিয়াছৰ কাষেদি পাৰ হৈ যায় তেতিয়াও পেনক্রিয়াটাইটিছ হ'ব পাৰে, আৰু নহ'লে ভাইৰেল ইনফেকশ্যনৰ কাৰণেও পেনক্রিয়াটাইটিছ হ'ব পাৰে। আপোনাৰ পেনক্রিয়াটাইটিছটো হৈ যোৱাৰ লগে লগে পেনক্রিয়াছটো দুৰ্বল হৈ গ'ল, ঠিক আছে? পেনক্রিয়াছৰ পৰা যিখিনি ধৰক জুচ ওলাব লাগে, পেনক্রিয়াটিক এনজাইম ওলাব লাগে, সেইটো চাগে যিমানখিনি ওলাব লাগে ইমানখিনি আপোনাৰ নোলায়, গতিকে সেইবোৰ কাৰণতে আপোনাৰ গেষ্টাইটিছৰ প্ৰব্লেমটো অলপ বেছি হ'ব পাৰে। সেইটো কাৰণে কিছুমান দীঘলীয়াকে ঔষধ খোৱা দৰকাৰ আছে কিছুমান, আপুনি দেখাই ল'ব এবাৰ, আহি পেলাই এজন গেষ্ট্ৰোএন্টেৰোলজিষ্টক দেখাই ল'লে আপুনি সুফল পাব দেই।
0: হয়, এনেকুৱা কেতিয়াবা হয় নেকি বাৰু ভাইৰেল ইনফেকশ্যন হৈছে তাৰপাছত পেনক্রিয়াটাইটিছটো সেই সমস্যাটো থাকি যায়?
1: নহয়, মানে ক্ৰনিক পেনক্রিয়াটাইটিছ হৈ যায়, প্ৰথমতে একুইট হ'ল, চিভিয়াৰ পেইন লৈ পেলাই আহিল পেনক্রিয়াটাইটিছ পাল, তাৰপিছত এইটো মানে ক্ৰনিক যদি বাৰে বাৰে ৰিপিটেড হৈ থাকে একুইট এটেকটো, সেইটো আমাৰ ক্ৰনিক হৈ গ'ল, তেতিয়া পেটৰ বিষ এটা থাকিয়ে যায়। সেইটো বিষৰ পৰা মানে ৰিলিফ দিয়া বহুত টান পেচেণ্টজনক। আজিকালি মেডিচিন ওলাইছে, বহুত চাৰ্জাৰী ওলাইছে কিবা কিবি, কিন্তু চাৰ্জাৰীবিলাকো বহুত ডাঙৰ কমপ্লিকেটেড চাৰ্জাৰী, মেডিচিন ভাল ভাল মেডিচিন ওলাইছে, এইবোৰ খালে ৰিলিফ পাই থাকে কিন্তু পেচেণ্টে।
0: আজিকালি আমি ধৰক পেনক্রিয়াটাইটিছটো খুব আগতে ইমানকৈ শুনা নাছিলোঁ, এতিয়াও লাহে লাহে যেন কমনৰ ফালে আহিব ধৰিছে যেনেকৈ শুনিছোঁ, কি হয় অকণমান ডাক্তৰ ক'ব নেকি?
1: পেনক্রিয়াটাইটিছটো মেইনলিটো আমাৰ এলকহল, এলকহলটোৱে মেইন পেনক্রিয়াটাইটিছৰ বেছিভাগ পেচেণ্ট আপুনি মানে এলকহল লোৱাই পাব, প্লাছ গল ষ্টোন, ছেকেণ্ড কজটো হ'ল গল ষ্টোন, গলব্লাডাৰ ষ্টোন যে মই কৈছিলোঁ, সৰু সৰু গলব্লাডাৰ ষ্টোন যদি গলব্লাডাৰৰ পৰা ওলাই গৈ বাইল ডাক্টত সোমালে, বাইল ডাক্টৰ আমাৰ পেনক্রিয়াছৰ কাষেদি যায়, তাতে এটা ইঞ্জুৰি কৰি যায় বা ইনফেকশ্যন কৰি যায়, তেতিয়া এইটো পেনক্রিয়াটাইটিছ হয়, তেতিয়া আমি এইটো চাৰ্জাৰী কৰি, যেতিয়া পেনক্রিয়াটাইটিছটো ভাল হয় তেতিয়া আমি গলব্লাডাৰটো চাৰ্জাৰী কৰি দিওঁ, তাৰপিছত আৰু নহয় আৰু।
0: এতিয়া আমি ফোন কল আৰু এটি আহিছে, পুলকিতা বুঢ়ী আমাৰ ইংগিত দিছে, ফোন কলটি লৈ লৈছোঁ। হয় নমস্কাৰ জনাইছোঁ, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ।
3: হয় ছাৰ নমস্কাৰ।
0: হয়, আপোনাৰ পৰিচয়টো দিব।
3: মই হলধৰ কলিতা, মই চাংচাৰী ওচৰতে কৰোঁ।
0: হয় কওক কলিতা ডাঙৰীয়া।
3: মে মাহত মই এপ্ৰিল হস্পিটেলত ভৰ্তি হৈছিলোঁ।
0: হয়,
3: তেতিয়া তেখেতসকলে মোক গেছ, অভাৰ গেছ হোৱা বুলি কৈছিলে, আৰু ট্ৰিটমেণ্ট কৰিলোঁ, ভাল পালোঁ, কিন্তু বৰ্তমান অসুবিধা হৈছে কি, লেট্ৰিনটো মোৰ দুদিনলৈকে নহয়, আৰু হ'লেও অকণমান হয়, এইটো কিহৰ অসুবিধা কাৰণে হৈছে ছাৰৰ পৰা অলপ জানিব পাৰিলে ভাল হৈছিল।
0: হয় নিশ্চয় তেখেতে উত্তৰ দিব ডাক্টৰ ভাগৱতীয়ে।
1: আপোনাৰ বয়সটো কিমান হৈছে বাৰু?
3: বয়স মোৰ এতিয়া 69 ছাৰ।
1: 69, তো আপুনি বহুত কাৰণত হ'ব পাৰে, আপুনি যদি পানী কমকৈ খায়, আপুনি যদি আপুনি যদি গ্ৰীণ ভেজিটেবল বা শাক পাচলি কমকৈ খায়, আপুনি যদি অকণমান যদি ব্যায়াম নকৰে, খোজকাঢ়ি নাখায়, এইকেইটা কাৰণত সাধাৰণতে আমাৰ পায়খানাটো ভালদৰে নহয়, ক্লিয়াৰ নহয়, তেতিয়া আপুনি বেছ হাই ফাইবাৰ ডায়েট খাব লাগিব, য'ত ধৰক আপুনি ফাইবাৰ বেছিকৈ থাকে বন্ধা।

হ'ব জানো তাক এনেকুৱা ধৰণৰ বস্তুবিলাক শাক পাচলি সেইবোৰ খাব লাগিব। আৰু নহ'লে আপোনাৰ আপোনাৰ যিটো গেছৰ সমস্যাটো পায়খানাটো ভালকৈ নোহোৱাৰ কাৰণে গেছ বেছি হয় আপোনাৰ, বুজি পাইছে নাই? পায়খানাটো যদি আপুনি ক্লিয়াৰ কৰিব পাৰে ঔষধেদিয়ে হওক বা খোৱা খাদ্য দিয়ে হওক যেনেকৈ হওক, তেতিয়া আপুনি গেছৰ সমস্যাটো কমি যাব নিজে নিজে। মেডিচিনটো আছে, মেডিচিনকটো আপোনাৰ ইয়াতে মই আপোনাক এডভাইচ কৰিব নোৱাৰিম। মেডিচিনটো আপুনি ডক্টৰ এজনক আহি পেলাই য'তে দেখাইছিলে আপুনি আগতে এপল হস্পিটেল য'তে হওক, হয় তেখেতকত একবাৰ হেৰি কৰি ৰিভিউ কৰি পেলাই এবাৰ আহি দেখা আকৌ এবাৰ দেখাই ঔষধখিনি যদি বদলাই দিয়ে কিবা বদলাই দি পেলাই এনেকৈ চাব চেষ্টা কৰিব।

0: খাই ল'ব, নিশ্চয় সুফল পাব আপুনি। আৰু পানীৰ কথাটো অতি গুৰুত্বপূৰ্ণ,
1: অঁ,
0: পানী খোৱাটো
1: পানী, আৰু পানীটো মানে আমাৰ নৰ্মেল পানী হ'ব নালাগে, অলপমান লিকুইড ৱাটাৰ, কুহুমীয়া পানী খাব লাগে
0: কুহুমীয়া পানী খাব,
1: সদায়। আমি যিটো নৰ্মেল
0: আমি
1: টেম্পাৰেচাৰ,
0: ঠাণ্ডা পানী খাব
1: ঠাণ্ডা
0: নালাগে
1: পানীটো
0: কিন্তু।
1: খুবেই বেয়া,
0: হয়
1: আৰু আপোনাৰ আমাৰ পানীটো এটলিষ্ট অলপমান কুহুমীয়া পানী খাব লাগে, তেতিয়াহ'লে
0: মানে যিকোনো
1: বাৱেল,
0: সময়তে
1: হয়
0: আৰু,
1: হয় যিকোনো সময়তে তো পচিবল নহয়, ধৰক আমি কামত ওলাই আহিলে কুহুমীয়া
0: হয়
1: পানীটো পোৱা উচিত, কিন্তু যেতিয়াই ঘৰত থাকে এটলিষ্ট সেইখিনি সময়ত যদি কুহুমীয়া পানী খায় ভাল,
0: ভাল
1: হেল্থৰ
0: পেটৰ কাৰণে ভাল।
1: পেটৰ কাৰণে ভাল।
0: আৰু এই সমস্যাটো কলিতা ডাঙৰে যিটো কৈছে যে পায়খানা নোহোৱাটো বা কেতিয়াবা যে কৈ কনষ্টিপেশ্যন আমি যে কৈ
1: হয়
0: থাকোঁ,
1: হয়
0: সেইটো আজিকালি এই চেডেণ্টৰী লাইফষ্টাইলৰ এটা অংগ হৈ পৰিছে,
1: হয় হয়
0: প্ৰায়ভাগ মানুহে দেখি শুনিবলৈ পাওঁ
1: হয়
0: বা আমি
1: হয়
0: জানো যেনেকে নহওক,
1: চব এটা এটা ৰিলেটেড, আচলতে
0: ৰিলেটেড হয়।
1: ৰিলেটেড খাদ্যৰ লগতে গোটেইখিনি ৰিলেটেড, চেডেণ্টৰী লাইফৰ ওপৰতে গোটেইখিনি ৰিলেটেড, গেছ হ'ব, পায়খানা টান হ'ব, পায়খানা টান হোৱাৰ লগে লগে আপোনাৰ পাইলছৰ প্ৰব্লেম হ'ব, ফিচাৰৰ প্ৰব্লেম হ'ব, গোটেইখিনি বস্তু
0: এটাৰ লগত এটা বাঢ়ি গৈছে, চেইন ছিষ্টেমৰ
1: হয়
0: নিচিনা হয়, আনটোৰ সৈতে জড়িত হৈ থাকে। এতিয়া আমি আপোনাৰ বিভাগটোৰ কথা আকৌ অকণমান জানিব খুজিছোঁ, যে লেপ্ৰস্কপিৰ কথাটো কৈছিলে যে বিভিন্ন চিকিৎসা আছে সেই পদ্ধতিৰ জৰিয়তে কম কষ্টতে চিকিৎসা কৰা হয়, আৰু আধুনিক বিজ্ঞানত সেইটো এতিয়া ধৰক মানুহে বিচাৰে আগৰ নিচিনা পদ্ধতিতকৈ যদি পৰা যায়, গতিকে গুণগত কথাটো কওকচোন কেনেকুৱা ধৰণৰ চিকিৎসা পদ্ধতিটো প্লাছ তাৰ এফেক্টিভনেছ বুলি যদি কওঁ
1: হয়।
0: লেপ্ৰস্কোপিৰ
1: কাৰণ
0: কাৰণে।
1: লেপাৰস্কোপিক চাৰ্জাৰীত এটা সুবিধা কি, আমি গোটেইখিনি বস্তু দেখা পাওঁ, আমি যেতিয়া পেটৰ ভিতৰত কেমেৰাটো সোমাই দিলোঁ গোটেইখিনি বস্তু আমি দেখা পাওঁ, তাতে ভিজুৱেলাইজেশ্যনটো ভাল হয়, আমি এংগেলবিলাক ভাল হয়, আমি ধৰক আমি অপেন কৰিলে যদি কিছুমান বস্তু দেখা নাপাওঁ তলৰ, কেমেৰাটো সোমালে গোটেই পিনে দেখাওঁ, 360 ডিগ্ৰী আমি
0: দেখি
1: চাব পাৰোঁ,
0: দেখিবলৈ পায়। হয়
1: গতিকে সেইটো কাৰণে অপাৰেশ্যনবিলাকো, মই চব অপাৰেশ্যন বুলি নকওঁ, কিছুমানক বেছিভাগ অপাৰেশ্যনে আজিকালি লেপাৰস্কোপিৰ দ্বাৰা কৰা যায় আৰু কৰিবৰ কাৰণেও সুবিধা হয়।
0: সুবিধা হয়
1: পেচেণ্টৰ ক্ষেত্ৰত কি হয়, হস্পিটেল ষ্টেটো, হস্পিটেলত থকাটো টাইমটো কমি যায়, বিষটো নাথাকে, যিটো আমাৰ অপাৰেশ্যন
0: কাটিলে যদি
1: কাটিলে
0: বিষ
1: যিটো
0: হ'ব,
1: বিষ থাকে সেই বিষটো নাথাকে, গতিকে আৰু কাটিলে আৰু কি হয়, পিছলৈ গৈ হাৰ্নিয়া এইবোৰ প্ৰব্লেম হোৱাৰ সম্ভাৱনা থাকে, সেইবিলাক সমস্যাৰ পৰাও মানে ৰেহাই পোৱা যায় লেপাৰস্কোপি কৰিলে, সেইকাৰণে বহুতখিনি
0: সুবিধা হৈছে এতিয়া। হয় নিশ্চয়কৈ। আমাৰ ফেচবুকত এগৰাকী শ্ৰোতা ইনামুল মজিদ তেখেতে লিখি পঠিয়াইছে, আপুনি ভালকৈ উত্তৰটো দিব পাৰিব, তেওঁ কৈছে বিজ্ঞানৰ ইমান অগ্ৰগতিৰ দিনত এই যে এণ্ডস্কোপি কৰিলে মুখেৰে পাইপ এডাল ভৰাই দিয়ে, তেনে নকৰি MRI আল্ট্ৰাচাউণ্ড কৰাৰ দৰে বাহিৰৰ পৰা পৰীক্ষা কৰা একো যন্ত্ৰ আৱিষ্কাৰ হোৱা নাই নেকি, তাৰ কিবা সুবিধা আছে নেকি বা কিবা এনেকুৱা গৱেষণা চলিছে নেকি, এতিয়া এণ্ডস্কোপি যে হয় এইটো এটা বৰ কষ্টদায়ক কথা,
1: অঁ
0: আমাৰ অভিজ্ঞতা হৈছে,
1: অঁ
0: তাৰ কিবা বাহিৰৰ পৰা কৰা ব্যৱস্থা আছে নেকি
1: এণ্ডস্কোপি, সেইটো সেই যিটো এণ্ডস্কোপি পাইপ ভৰাই পেলাই চোৱা কথা কয়, সেইটো সেইটো সেইটোতো ছাবষ্টিটিউট একো ওলোৱা নাই,
0: একো ওলোৱা নাই,
1: একো ওলোৱা নাই, হয় এইটো কষ্টদায়ক হয় বহুতৰ কাৰণে, তেতিয়াহ'লে অজ্ঞান কৰি এনাস্থেছিয়াটিও কৰা যায়, যিবোৰে সহ্য কৰিব নোৱাৰে তো এনাস্থেছিয়াটিও কৰা যায়,
0: আৰু যিটো ফাইব্ৰস্কেন কৰা হয় এইটো বাহিৰৰ পৰাই কৰা
1: সেইটো
0: হয়,
1: আমাৰ যেনেকৈ আল্ট্ৰাচাউণ্ড যেনেকৈ কৰা যায়
0: তেনেকৈ কৰা
1: সেনেকুৱা
0: হয়, সেইটোত কষ্ট নহয়। আন এটি কল অহাৰ আমি ইংগিত দিছে, প্ৰপালিকা বৰুৱাই জনাইছে, আমি ফোন কলটি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
2: সিমন্ত দা নমস্কাৰ দেই।
0: নমস্কাৰ, কোনে ক'লে
2: হয়
0: বাৰু?
2: মই দৰঙৰ কথা আহি যায় জাতৰ পৰা কৈছিল, প্ৰাঞ্জল বৰুৱাই।
0: হয় প্ৰাঞ্জল বৰুৱা কওক।
2: হয়, মোৰ প্ৰশ্নটো হ'ল যে মোৰ এই গল ব্লাডাৰ অপাৰেশ্যন হৈছিলে মই যোৱা 2026 বৰ্ষৰ 1 জানুৱাৰী তাৰিখে,
0: হয়
2: জেমছিয়ে চাতে কৰিছোঁ।
0: হয়,
2: এই তাৰপিছত মই এতিয়া ভাল পাইছোঁ, কিন্তু মোৰ গেষ্ট্ৰিক, যিটো গেষ্ট্ৰিক বুলি কয় এই গেষ্ট্ৰিকৰ হাৰটো বহুত বেছি হৈ আছে, তাৰমানে কোনোবা দিনা মই থাকিব নোৱাৰা হওঁ, লগতে মই যিটো লেপ্ৰস্কপি কৰিছিলো, লেপ্ৰস্কপি যিবিলাক ফুটা কৰিছিল সেইবিলাকত মোক বহুত খজুৱাই থাকে, তাৰমানে কিন্তু বহুত খজুৱাই থাকে, কিন্তু যিবিলাক খজুৱাৰ কাৰণে যিবিলাক কিছুমান খাদ্য সম্ভাৰৰ কাৰণে খজুৱাই বুলি কয় মানুহে, কিন্তু সেইবিলাক খাদ্য সম্ভাৰ আজিলৈ মোক খোৱা নাই, কিন্তু কি কাৰণে খজুৱাই তাৰমানে।
0: হয় নিশ্চয়, ডাক্টৰ ভাগৱতী আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব, আপুনি লাইনতে থাকিব।
1: আপোনাৰ এই চিলাই চিলাই কৰা জাগাবিলাক ফুটাকেইটাত চিলাইকেইটাত দাঁত হৈ গৈছে নেকি, অলপ
2: হয়
1: অলপ ওখ হৈ গৈছে নেকি চিলাইকেইটা,
2: ওখ হোৱা নাই,
1: ওখ হোৱা নাই ন,
2: নাই হয়,
1: অকল ফুটা যিকেইটাত লেপাৰস্কোপিত যিকেইটা ফুটা আছে সেইকেইটাই বিষায় নে সেইকেইটাই খোজায় নে বেলেগ জেগাটো খোজায়?
2: নাই নাই, সেই সেইখিনিত বেছিকৈ খোজায়, সেইকাই ফুটাকেইটা। হয়
1: এইটো নহয়, কেতিয়াবা তাতে কিছুমান হাইপাৰট্ৰফি স্কাৰ বুলি কয়, স্কিনটোৰ এলাৰ্জিৰ কাৰণে কেতিয়াবা হয় এইটো, হা কিছুমান অইনমেণ্ট আমি মলম ব্যৱহাৰ কৰিলে এইটো ভাল পোৱা যায়, সেইটো আমাৰ দেখাই ল'বচোন, আপুনি কিবা অইনমেণ্ট দি দিব আপোনাক তাতে দি দিব হৈ যাব। আৰু গেষ্ট্ৰাইটিছৰ প্ৰব্লেমটো যে আপুনি খুব বেছিকৈ হোৱা বুলি কৈছে, এইটো আপুনি কিছুমান

0: হ'ব আপোনাৰ এই এই বছৰ জানুৱাৰীতহে কৰিছে আপোনাৰ, নহয় জানো?
1: হয় হয়
0: অঁ, এইটো লাহে লাহে কিছুমান কিছুমান ৰোগীৰ তাৰমানে সময় লাগে অলপমান, ঠিক মতে
1: হয়
0: লাহে লাহে সেইটো আপোনাৰ এডজাষ্ট হৈ যাব। প্ৰথম আপোনাৰ যেতিয়া গলব্লাডাৰটো নাই, সেইটোৱে আপোনাৰ হজম শক্তিত সহায় কৰিছিলে, গতিকে
1: হয়
0: আপোনাৰ অলপ হজম শক্তিত কেইদিনমানলৈ অলপ প্ৰব্লেম থাকে। কিছুমানৰ তাত বাইল ডাক্ট থাকে, বাইল ডাকডালে লাহে লাহে গলব্লাডাৰৰ কামটো ফাংচনটো আপোনাৰ আৰম্ভ কৰে বাইল ডাকডালে, কিন্তু কিছুমানৰ
1: হয়
0: ধৰক দুমাহতে কাম কৰে, কিছুমান ছমাহ এবছৰ পৰ্যন্ত লাগি যায়। গতিকে অকণমান ধৈৰ্য ধৰক, অলপ কিছুমান বস্তু আপুনি এভইড কৰি চলিব। যিবিলাক বস্তু খালে আপুনি অলপ দেখিলে যে এইটো খোৱাৰ লগে লগে মোৰ গেছটো বেছি হৈছে, সেইখিনি বস্তু যদি আপুনি এভইড কৰে নহয়, চাব আপুনি ছমাহ পিছত সেইখিনি বস্তু খালেও আপোনাৰ গেছ নোহোৱা হ'ব। আপুনি
1: হয় হয়
0: অকণমান সেনেকুৱা কণ্ট্ৰল কৰি মানে হেৰি
1: মই
0: কৰিছে
1: ভাত
0: দিব।
1: এটা অলপমান খোৱা লিমিটটোৰ কাৰণে হোৱা বুলি ভাবিছো, অলপমান মাজতে তাৰমানে খেতি পথাৰত ব্যস্ত আছিলোঁ।
0: হয়, হ'ব পাৰে, হ'ব পাৰে, হ'ব পাৰে,
2: নিশ্চয় আপুনি ভাল পাব, আমি তাকেই কামনা কৰিছোঁ। অকণমান যেনেদৰে চিকিৎসকে কৈছে তেনেদৰে চলিলে নিশ্চয় ভাল পাব। ডাক্টৰ ভাগৱতী, আমাক ফেচবুকত আন এগৰাকী আমাৰ শ্ৰোতা শিৰোমণি বৰুৱা ডেকা, তেখেতে লিখি পঠিয়াইছে যে আমি ভাবোঁ ৰাগিয়াল বস্তু সেৱন কৰিলেহে যকৃতত প্ৰভাৱ পৰে। আপোনাৰ কথাৰ পৰা জানিলোঁ প্ৰকৃত কাৰণ সেইটো নহ'বও পাৰে, মূল কথা নিজে সাৱধান হ'ব লাগে। এতিয়া ৰাগিয়াল বস্তু খালে যে লিভাৰ বেয়া হ'ব এনেকুৱা কথা নাই, নন এলকহলিকৰ কথাটো কোৱা যেন মোৰ অনুমান হৈছে তেখেতে যিখিনি বুজিছোঁ আৰু।
0: হয়, আমিতো এতিয়া বেছিকৈ নন এলকহলিক ফেটি লিভাৰ বেছি পাই আছোঁ,
2: বেছি পাই আছোঁ
0: বেছি।
2: তাৰ কাৰণটো কি বাৰু?
0: কাৰণটো ফেটি লিভাৰ, ফেটি ফুড খোৱা,
2: ফেটি ফুড খোৱা,
0: ফাষ্ট ফুড খোৱা,
2: হয়
0: সেডেণ্টৰী লাইফ
2: ষ্টাইল, হয়
0: তিনিটাই
2: তাৰ কাৰণে ৰাগিয়াল বস্তু খাব নালাগে এইবিলাক। হয় হয়, এইটো খুব এটা ভয় লগা কথা।
0: ৰাগিয়াল বস্তু খোৱা মানুহখিনি ভাবি পেলাই খাই মোৰ লিভাৰ কিবা প্ৰব্লেম হ'ব
2: নেকি, হয়
0: কিন্তু ফেটি ফুড খাই থকা মানুহখিনি নাভাবে ন,
2: মোৰ যে বেমাৰ হ'ব পাৰে।
0: সেইটোৱে
2: হয় হয়, নিশ্চয়চপে সাৱধান হ'ব বুলি ভাবিছোঁ। আমাৰ শ্ৰোতা যিয়ে শুনি আছে, আমাৰ ফোন কল এতিয়া আহিছে, ফোন কলটি লৈ লৈছোঁ। নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ ডাক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু?
3: নমস্কাৰ হিমন্ত দা।
2: হয় নমস্কাৰ
3: ডক্টৰ ছাৰক, নমস্কাৰ দিছোঁ।
0: নমস্কাৰ,
3: আমাৰ বাইদেউ চাৰি ঘৰৰ মহেশ ডেকা কৈছোঁ।
2: হয় ডেকা ডাঙৰ, কওক।
3: মই ছাৰৰ এটা কথা সুধিব বিচাৰিছোঁ, ধৰক কেতিয়াবা হঠাতে ৰাতি 9-10 বজাত গেছ অভাৰ হৈ যায়, গেছটি অভাৰ হৈ গ'লে প্ৰেচাৰ চালেও প্ৰেচাৰটো তেতিয়া ইমান অভাৰ নেদেখায়।
0: কি কৈছে আকৌ কওকচোন, কি কৈছিলে?
3: কেতিয়াবা ধৰক ৰাতি খুব গেছ অভাৰ হৈ যায় মোৰ, অভাৰ হৈ গ'লে কি হয় গোটেই ৰুমটো মানে ঘূৰি থকা যেন লাগে, ঘূৰি থাকিলে আজি ভাবিও যে হেৰি হয় প্ৰেচাৰ বেছি হৈছে, পিছত প্ৰেচাৰো জুখি চাওঁ হয় যে অতিমাত্ৰা বেছি নাথাকে, লাগেতো হয়তো অলপ বেছি থাকে আৰু, নৰ্মেলিতো অলপ বেছি থাকে, কিন্তু এনেকৈ গোটেই ৰুমটো ঘূৰি থাকিব নালাগে। সেই মুহূৰ্তত ছাৰ যদি এটা প্ৰাণ ইনজেকশ্যন লোৱা যায় কিবা অসুবিধা হ'ব পাৰে নেকি?
0: নহয়, আপুনি আপুনি কিবা পৰীক্ষা নিৰীক্ষা কৰিছেনে নাই?
3: পৰীক্ষা একো কৰা নাই।
0: পৰীক্ষাখিনি কৰক, আপোনাৰ মূৰটো ঘূৰাইছে, বেলেগ কাৰণে মূৰ ঘূৰাব পাৰে ৰাতি, বুজি পাইছে? আপুনি আপুনি আপুনি গেছৰটো বাৰু সমস্যাটো ইমান ডাঙৰ সমস্যা নহয়, গেছৰ ঔষধ খালে পেন আই ভি ল'লে আপুনি গেছটো কমি যাব, ভাল পাই যাব, কিন্তু যদি আপোনাৰ যদি কিবা হাৰ্টৰ, আপোনাৰ বয়সটো কিমান? আপোনাৰ যদি কিবা এটা হাৰ্টৰ বেমাৰ হৈছে তেতিয়াও মূৰটো ঘূৰাব পাৰে। আপুনি সেইকাৰণে পৰীক্ষাখিনি কৰাই লওক আগতে, আপুনি যিটো ভয় লগা বেমাৰ হাৰ্টৰ বেমাৰ, সেইটো বেমাৰ যদি নাই বুলি আপুনি গম পাই যে মোৰ সেইটো বেমাৰ নাই, তেতিয়া আপুনি ৰাতি পেন আহি লওক, কোনো সমস্যা নাই। নাই মই কৈছোঁ, মই যিখিনি আপোনাক আপুনি যিখিনি সুধিছে তাৰে মই জাষ্ট আপোনাক উত্তৰটো দিছোঁ যে আপুনি এবাৰ এজন ডক্টৰক দেখাই আপুনি ECG এখনে হওক বা হাৰ্টৰ যিকেইটা টেষ্ট কৰিব লাগে সেইকেইটা কৰি এবাৰ চাই লওক বস্তুটো। গতিকে ভাল কথা নহয় আপোনাৰ ইমান মূৰটো গোটেই ঘৰটো যে ঘূৰি থকা যেন লাগে, ৰুমটো ঘূৰি থকা যেন লাগে, সেইটোতো
2: নিশ্চয় ডেকা ডাঙৰীয়া আপুনি প্ৰশ্নৰ উত্তৰ পাইছে। এবাৰ ভালকৈ আপুনি চেকআপ কৰি লোৱাৰ কথা কৈছে ডাক্টৰ ভাগৱতীয়ে, যে তেখেতৰ পৰামৰ্শ শুনিলে নিশ্চয় আপুনি উপকৃত হ'ব। হয়, এনেকুৱা কথা বহুত হৈ থাকে, আমি দেখোঁ আমাৰ ফেচবুকতে এজনে সুধিছে ঘৰুৱা কিবা উপায় দিব নেকি গেছৰ, এইটোও তেখেতে নিজে ঘৰুৱা উপায় নিচিনাই ক'লে যে পেন এটা ইনজেকশ্যন কিবা এটা লৈ ল'ম, কিন্তু মূৰটো ঘূৰাই আছে, গোটেই ৰোগটো ঘূৰি থাকে। ধৰক আমি মানে তেখেতৰ প্ৰতি মানে সশ্ৰদ্ধই কথাটো কৈছোঁ, ডাক্তৰৰ ওচৰলৈ যাব নোখোজে মুঠতে, আৰু নিজে ভাবি লয় বা নিজে ঔষধ এটা,
0: কিছুমান ডক্টৰৰ ওচৰলৈ যোৱাও অসুবিধা, বহুত ভিতৰৰ ভিতৰুৱা জেগাত থাকে, গোটেইখিনি সুবিধা নাই
2: নাথাকে,
0: তথাপিতো এদিন অলপমান

0: সময় খৰচ কৰি আহিব
1: আৰু তাকে
0: লাগিব
1: যে
0: নহয়।
1: বাইহাটা চাৰিআলি আছে, আমাৰ এইমছখন ওচৰতে,
0: ওচৰতে ওচৰতে
1: হয় অতি
0: বাইহাটা চাইডটো প্ৰব্লেমেই নাই,
1: হয়
0: ওচৰতে
1: অতি
0: এইমছখন
1: উন্নত
0: আছে।
1: মানৰ আছে, সেইকাৰণে আমি ভাবিছোঁ আপুনি এইমছতো যদি আহে ডেকা ডাঙৰীয়া নিশ্চয় সুফল পাব। আৰু আমাৰ উদ্দেশ্য এই অনুষ্ঠানৰ এইটোৱেই উদ্দেশ্য যাতে আমি অলপ সজাগতা সৃষ্টি কৰিব পাৰোঁ
0: হয় হয়
1: ৰাইজৰ মাজত,
0: হয়
1: যাতে আপোনাৰ ডাক্তৰৰ ওচৰলৈ যায় কিবা সমস্যা হৈ আছে। গতিকে এই ঘৰুৱা কথাত বহুত আপোনালোকে পায় এনেকৈ যে কৰি কৰি পিছত যেতিয়া অতি বেয়া হৈ যায় তেতিয়া আপোনাৰ ওচৰলৈ আহে,
0: হয়।
1: কেনেকুৱা ধৰণৰ কেছ পায় বাৰু আপুনি কওকচোন।
0: এইটোতো সাংঘাতিক। আমাৰ মই যে গেছৰ, আপোনাৰ গেছৰ কথা যে কৈ আছোঁ, গেষ্ট্ৰিকৰ ঔষধ ঘৰত খাই থাকে খাই থাকে খাই থাকে, আমাৰ যেতিয়া আহে জণ্ডিচ লৈ আহে।
1: হয় জণ্ডিচ লৈ আহে,
0: যেতিয়া আমি পৰীক্ষা নিৰীক্ষা কৰোঁ, গল ব্লাডাৰ টিউমাৰ কেঞ্চাৰ, আমি একো কৰিব নোৱাৰোঁ। বহুত দিনৰ পৰা গল ব্লাডাৰ ষ্টোন আছিলে তেখেতৰ, পৰীক্ষা নিৰীক্ষা কৰা নাই, গল ব্লাডাৰ ষ্টোনটো গৈ গৈ গৈ এটা গল ব্লাডাৰ টিউমাৰ কেঞ্চাৰ হৈ গ'ল। যেতিয়া আমাৰ ওচৰত আহিছে আমি একো কৰিবই নোৱাৰোঁ তেতিয়া। তো এনেকুৱা আমি বহুত কেছ পাওঁ,
1: হয় হয়
0: কমপ্লিকেশ্যন লৈ পেলাই আহিব।
1: পিছত বেয়া লাগে আৰু দেখি
0: হয় বেয়া লাগে।
1: যে যিজন মানুহ আমি ধৰক আৰ্লি ষ্টেজত ধৰি ভাল
0: হয়
1: কৰিব
0: হয়
1: পাৰিলোঁ,
0: হয়
1: হয়
0: প্ৰথমতে গলব্লাডাৰটো অপাৰেশ্যন কৰি দিলে ভাল হৈ যায়
1: হয়
0: পেচেণ্টটো, কিন্তু গেছৰ ঔষধ বুলি, গেছ গেছ বুলি গেছৰ ঔষধ খাই থকাৰ কাৰণে বেয়া হৈ গ'ল
1: বেয়া হৈ যায়,
0: সেইটো।
1: এইটো প্ৰায়ে দেখোঁ আমাৰ তেনেকুৱা ধৰণৰ হয়।
0: হয়
1: আৰু গেছৰ ঔষধটো সহজলভ্য, মানে
0: সহজ,
1: ফাৰ্মাচীৰ পৰা কিনে
0: ফাৰ্মাচীৰ
1: আৰু
0: পৰা
1: খাই
0: কিনি
1: দিয়ে
0: খাই,
1: তেনেকুৱা,
0: তেখেতে ক'লে নহয় আমাৰ পেন আহিল
1: হয়
0: বুলি।
1: নিজে হয় যি নহওক আৰু
2: তেনা।
1: হয়, স্বাগতম জনাইছোঁ ডাক্তৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
2: হেল্ল' নমস্কাৰ ছাৰ,
0: নমস্কাৰ,
2: মই টিহু জলসনা পৰা কৈছোঁ, বিভাৰ আছে
1: হয় দাস ডাঙৰীয়া কওক।
2: মোৰ তাৰমানে পেটটো অলপমান ফুলাই থাকে, তাৰমানে পেটৰ এই চাইডটো তাৰমানে খুব বিষায়, কি কৰিলে ভাল হ'ব?
1: ফুলি থাকে আৰু পেটটো বিষায় বুলি চাইডৰ ফালে বুলি কৈছে তেখেতে।
0: আপোনাৰ ওচৰত চিকিৎসালয় নিশ্চয় আছে, চৰকাৰী চিকিৎসালয় নহয় জানো?
2: চিকিৎসা চাওঁ, গেষ্ট্ৰিকৰ টেবলেট এখন খাওঁ,
0: নহয়
2: খালেও
0: নিজে
2: তাৰমানে ইমান হেৰিটো নহয় আৰু,
0: নিজে
2: কেতিয়াবা
0: খোৱাতকে,
2: পেটিংটো তাৰমানে ক্লিয়াৰ নহয়,
0: নিজে খোৱাতকে ওচৰৰ চিকিৎসালয় য'ত পৰীক্ষা হয় তাতে এখন আল্ট্ৰাচাউণ্ড কৰাই চাবচোন পেটৰ, যদি বিষ হৈ আছে আপোনাৰ পেটৰ, দেই এখন আল্ট্ৰাচাউণ্ড কৰি চালে খুবেই দৰকাৰ। পেটৰ বিষৰ পেচেণ্টে আল্ট্ৰাচাউণ্ড এখন প্ৰথমতে এটলিষ্ট কৰি চোৱাটো খুবেই দৰকাৰ।
1: আপোনাৰ টিহুততো আছে চিকিৎসালয়, চৰকাৰী চিকিৎসালয় আছে, হয় তেখেতে চাগে ৰেডিঅ'ত শুনি আছে, গতিকে আপুনি যেনেকৈ কৈছে সোনকালে কৰাটো দৰকাৰ। আমি এই বিষয়ে কথা পাতিম আৰু 10 মিনিট সময় আছে, গীত এটি শুনি লওঁ
0: হয়
1: আপোনাৰ পচন্দৰ, আপুনি কৈছিলে কিশোৰ কুমাৰ খুব পচন্দৰ, গতিকে আমি কিশোৰ কুমাৰৰ এটি গীত শুনি লৈছোঁ।

0: আমি পুনৰ উভতি আহিছোঁ আমাৰ আজিৰ এই ডক্টৰ নাৰায়ণ অনুষ্ঠানৰ মাজলৈ। গীতটিৰ পাছতে কিশোৰ কুমাৰ কণ্ঠৰ এটি সুন্দৰ গীত, আমাৰ ফোন কল এটি অহাৰ ইংগীত দিছে আমাক ঘহিকা পুলকিতা বৰুৱাই। আমি ফোন কলটি লৈ লৈছোঁ। আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ। কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাৰু? হয়, আৰু এবাৰ ক'ব, আপোনাৰ মাতটো স্পষ্ট হোৱা নাই। আমি ভালদৰে শুনা নাই আপোনাৰ কথাখিনি। যি নহওক বাৰু, ধনজিৎ বেজবৰুৱাই আমাক প্ৰশ্ন সুধিছে নলবাৰীৰ পৰা, ফেচবুক পেজত দিছে যে মই নলবাৰী জিলাৰ অন্তৰ্গত ডিৰুৱাৰ পৰা শুনি আছোঁ, মই টোপনিৰ সমস্যাৰ সন্মুখীন হৈছোঁ, গেছৰ কাৰণে হ'ব পাৰে নেকি ছাৰ বুলি তেখেতে সুধিছে ডক্টৰ ভাগৱতী। টোপনিৰ সমস্যা গেছৰ কাৰণে হ'ব পাৰে বুলি সুধিছে।
1: হ'ব পাৰে,
0: হ'ব পাৰে,
1: গেছৰ কাৰণে হ'ব পাৰে। এবাৰ ঔষধ খাই চাই ল'ব, যদি টোপনি আহে গম পাব যে গেছৰ কাৰণে হৈছিলে।
0: আৰু বিভিন্ন কাৰণ থাকে, অন্যান্য কাৰণ থাকিব পাৰে, আপুনি
1: বহুত কাৰণ থাকিব পাৰে। সাধাৰণতে গেছৰ কাৰণে টোপনি জনা নহয়, তথাপিতো গেছৰ ঔষধ এদিন খাই চাব, যদি দেখিলে যে টোপনি আহিছে সেইদিনাখন আপুনি গম পাব গেছৰ কাৰণে হৈছিলে চাগে। এক্সক্লুড মেথডত মই কথাটো কৈছোঁ।
0: এই যে গেছৰ কাৰণে ঔষধ এটা খায় বা খাই থাকে বা ধৰক ফাৰ্মাচীৰ পৰা লয়, বিভিন্ন ধৰণৰ আছে নাম, আমি জানো, অতি কমন নামবিলাক মনত আহে, মানুহে কৈ দিয়ে, সাধাৰণভাৱে কৈ দিয়ে অতি, তে কোনো ধৰণৰ ডাক্তৰক নুসুধে ধৰক কিমান দিন খাব, কেইটা ড'জ খাব, এইবিলাক কেনেদৰে আচলতে হিচাপ কৰি খাব লাগে, মানে নিজাকৈ খাব পাৰি নেকি?
1: নহয় নহয়, গেছৰ ঔষধটো বেছিকৈ খোৱাও বেয়া,
0: বেয়া।
1: ৰেগুলাৰ আমাৰ যিটো নৰ্মেল এচিড থাকিব লাগে পেটত, ষ্টমাকত, সেইটো এচিড বেছিকৈ গেছৰ ঔষধ খাই থাকিলে এচিডটো কমি যায়, এচিডটো কমি গ'লেও বেয়া,
0: নিশ্চয়কৈ
1: তাতে বেলেগ কিছুমান ডিজিজে এটেক কৰিব পাৰে। সেইটো কাৰণে বেছিকৈ আমি বহুত দীঘলীয়াকৈ গেছৰ ঔষধ খোৱাই মানা কৰোঁ আমি। ধৰক ট্ৰায়েল আমি ধৰক খুব বেছি একসপ্তাহ 10 দিন বা 2 সপ্তাহ মেক্সিমাম, তাৰপিছত গেপ দি পেলাই, কেলে কণ্টিনিউৱাছ নহয়, আৰু কেইদিনমান মাজতে বাদ দি তাৰপিছত আকৌ খাব পাৰি এনেকুৱা। কিন্তু ডক্টৰক নুসোধাকৈ খাব নালাগে, ফাৰ্মাচীৰ পৰা লৈ গ'লে কেতিয়াও আমি কেতিয়াও ৰিকমেণ্ড নকৰোঁ বা উপদেশ নিদিওঁ।
0: ডাক্টৰ ভাগৱতী, লাহে লাহে আমি প্ৰায় অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোঁ, কেইটামান মিনিট আমাৰ হাতত আছে এতিয়া। ধৰক যদি এই বেমাৰসমূহ আপুনি ইতিমধ্যে কৈছে, তথাপিতো শেষত যদি আপুনি নিজৰ ফালৰ পৰা এডভাইচ হিচাপে ক'ব খোজে বা শ্ৰোতাক যিয়ে শুনি আছে, বিভিন্ন অঞ্চলৰ পৰা শুনি আছে, ফেচবুকতো চাই আছে, আন এটি প্ৰশ্ন আমালৈ আহিছে, এইখিনি লৈ ল'ব খুজিছোঁ, যে মই তলত বহি উঠি দিলে মাজে মাজে মূৰ ঘূৰাই যায়, চুগাৰ আৰু থাইৰয়ড দুয়োটা আছে, চুগাৰ ফাষ্টিং 130ৰ ভিতৰত ৰাখিবলৈ যত্ন কৰোঁ, পুৱা গধূলি 2 বাৰ চুগাৰ ঔষধ লওঁ, কিয় হয় ছাৰ ক'বনে? মন্দিৰা তামুলি, তেখেতে আমাক ক'ৰ পৰা লিখিছে দিয়া নাই, তো দিছে যে উঠি দিলে তেখেতে মূৰ ঘূৰাই বুলি কৈছে।
1: হয়তো পশ্চাৰেল ভাইটাইগো,
0: হয়
1: সেইটো হয়তো বহুত কাৰণত হ'ব পাৰে। এইটো অকল যে গেষ্ট্ৰাইটিছ ৰিলেটেড বা গেষ্ট্ৰ' ৰিলেটেড নহয়, এইটো ENT প্ৰব্লেম, কাণ নাকৰ সমস্যা থাকিলে বা চকুৰ প্ৰব্লেম যদি কিবা থাকে, প্ৰেছাৰৰ কাৰণেও হ'ব পাৰে, এইবোৰ বহুত কাৰণত হ'ব পাৰে,
0: নিশ্চয়কৈ দেখাই ল'ব লাগিব, নহয় জানো,
1: গোটেইখিনি বস্তু পৰীক্ষা কৰি ল'ব লাগিব।
0: এতিয়া ধৰক এই গোটেই কথাখিনি আপুনি চালি জাৰি চালে, প্ৰায় সমস্যা আপুনি পায়ে থাকে হাস্পাতালত, আমাৰ এইখিনি মানুহো পাইছে, লগতে আমাৰ যিটো জীৱনশৈলী এই কথাটো জানে, গতিকে সকলো মিলাই আপুনি এগৰাকী এক্সপাৰ্ট হিচাপে এটা সুস্থ জীৱনশৈলীৰ বাবে, সুস্থ জীৱনৰ বাবে কি আপুনি এডভাইচ কৰিব, কি পৰামৰ্শ দিব?
1: প্ৰথম কথা হ'ল, ৰাতিপুৱা সোনকালে উঠাটো খুবেই দৰকাৰী। নিউট্ৰিশ্যন খোৱাৰ, নিউট্ৰিশ্যনেল ফুড খোৱাৰ লগতে ফেটি ফুড, স্পাইচ, যিবিলাক তেলজাতীয় বস্তু বা চৰ্বিজাতীয় বস্তু যিমান পাৰে কমাই খাব লাগিব, সময়মতে খাব লাগিব, খৰ ধৰকৈ খাব নালাগিব, খুব দৰকাৰী কথা। চোবা দৌৰিকৈ আমি খুৱাই গুচি যাওঁ, ভালকৈ চুবাও নহয়, এইটো খুব হাৰ্মফুল গেষ্ট্ৰাইটিছৰ কাৰণে। সময়মতে ধীৰে সুস্থিৰে খোৱাখিনি খাব লাগিব, তাৰপিছত অলপমান ব্যায়াম, খোজকাঢ়ি হওক বা

0: অন্য ধৰণৰ ব্যায়াম হওক, আসন হওক, যোগ হওক, এইখিনি কৰিব লাগিব। তৃতীয়তে নেক্সট আপোনাৰ হ'ল ৰাতিৰ যিটো খানাটো সোনকালে খাব লাগিব, আৰু সেইটো পাৰিলে তেলজাতীয় বস্তু মছলাজাতীয় বস্তু কমাই খাব লাগিব, পানী পৰ্যাপ্ত পৰিমাণে পানী খাব লাগিব, গ্ৰীণ ভেজিটেবলছ, খাদ্যটো মেইন খাদ্যটো, আৰু তাৰ লগত অলপমান আসন, যোগাসন বা এক্সাৰচাইজ, ব্যায়াম, আৰু যিমান পাৰে মনৰ টেনশ্যনটো দূৰ কৰি পেলাই থাকিব চেষ্টা কৰিব লাগিব।
1: এতিয়া আমিষ আহাৰ নে নিৰামিষ আহাৰ, আমি দুটা সদায় এটা যুদ্ধ চলি থাকে, কি আহাৰ খালে আপুনি উপদেশ দিবা, কি খাব লাগে স্বাস্থ্যসন্মতভাৱে? কৈছোঁ মানে স্বাস্থ্য যিবিলাক
0: স্বাস্থ্য, এতিয়া চাওক আপোনাকতো প্ৰটিন জাতীয় বস্তুটো যদি আপুনি বিচাৰে, আপুনিতো ভেজ মাছ মাংসটো আপুনি খাব লাগিব, আপোনাৰ দেহততো প্ৰটিন বস্তু, প্ৰটিনৰ দৰকাৰ আছে, আপোনাৰ যিমান আপোনাৰ ৱেইট আপোনাৰ সিমান গ্ৰাম প্ৰটিন ডেইলি লাগে, ডেইলি ৰিকুৱাৰমেণ্ট। তো আপুনি যদি সেইখিনি প্ৰটিন যদি আপুনি ভেজিটেৰিয়ান খানাত যদি আপুনি ল'ব পাৰে, ঠিকে আছে, ভেজিটেৰিয়ান ঠিকে আছে, আৰু যদি আপুনি ভেজিটেবলত যদি আপুনি ইমানখিনি প্ৰটিন নাপায়, তেতিয়াহ'লে আপুনি নন ভেজিটেই ল'ব লাগিব। কিন্তু আপোনাক যিখিনি ৰিকুৱাৰমেণ্ট, ডেইলি ৰিকুৱাৰমেণ্ট যিখিনি, সেইখিনিতো আপোনাক লাগিব, যেনেকৈ হওক, ভেজিটেবল হওক বা নন নন ভেজিটেবল হওক, সেনেকুৱা কথা একো নাই। কিন্তু নিউট্ৰিশ্যনখিনি প্ৰপাৰ লাগিব, তাৰ পৰা যিমানখিনি আমাক ডেইলি প্ৰটিন লাগে সেইখিনি লাগিব, যিমানখিনি কাৰ্বহাইড্ৰেট লাগে সেইখিনি লাগিব, এইখিনিটো।
1: আৰু আৰু এটা প্ৰশ্ন সদায় থাকে, একেই মই এইবাৰ সুধিলোঁ আমিষ নিৰামিষ, এইবাৰ ঘি নে বাটাৰ কোনটো ভাল, কি খাবলৈ? মানুহে কয় যে বাটাৰটো বেয়া, ঘি খাব পাৰি, 1 teaspoon ঘি হেল্দি বুলি কয়, সঁচানে বাৰু?
0: আল্টিমেটলি দুটাই ফেট, দুটাতে ফেট আছে। এতিয়া আপুনি যিটো দুটা বস্তুৱে আপুনি খাওক, কম পৰিমাণে খাওক, তেতিয়া দুটা বস্তুৱে একে হেৰি হ'ব। কিন্তু যদি বেছি পৰিমাণে খায়, যিটোৱে বস্তুৱে বেছি পৰিমাণে খায়, এইটোৱে হাৰ্মফুল। এটা পৰিমাণত, কম পৰিমাণত খালে দুটাই হেল্পফুল। এনেকুৱা নহয় যে ঘিটো ভাল, বাটাৰটো ভাল বেয়া, এনেকুৱা নহয়। দুটা বস্তুৱে ফেটছ থাকে, কিন্তু কম পৰিমাণে, এটা এমাউণ্ট কণ্ট্ৰল কৰি পেলাই খালে দুটাই ভাল।
1: আচল কথাটো আপোনাৰ কথাৰ পৰা আমি সেইটোৱে বুজিলোঁ যে আমি সকলো মানে কমাই খালে ভাল, বেছিকৈ খাব নালাগে, তেল মছলা খাব নালাগে। ডক্টৰ পংকজ কুমাৰ ভাগৱতী, আপুনি ষ্টুডিঅ'লৈ আহিলে, ইমান প্ৰশ্নৰ উত্তৰ দিলে, আমাৰো শ্ৰোতাই নিশ্চয় উপকাৰ আহিছে। আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে। আৰু শ্ৰোতা, আমাৰ আজিৰ এই ডক্টৰ অনলাইন অনুষ্ঠান সামৰিব লাগিব, কিন্তু সামৰাৰ আগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কণ্ট্ৰল ৰুমত যিসকলে আমাক সহায় কৰিছে, ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন, লগতে আছে মায়া মণি শৰ্মা, আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সৌৰভ জ্যোতি ভূঞাই অনুষ্ঠান পোনপটীয়াকৈ লাইভ কৰি আছে তেখেতক, লগতে মনদীপ মহন্ত আৰু পুলকিতা বৰুৱাই অনুষ্ঠান চলোৱাত ফোনখিনি আমাক আগবঢ়াই দিছে। আটাইকে ধন্যবাদ জ্ঞাপন কৰি ডক্টৰ অনলাইন অনুষ্ঠানৰ পৰা আজি হিমান্ত বৰ্মাই ইমানতে বিদায় মাগিলোঁ। নমস্কাৰ, আমি এতিয়া উভতি গৈছোঁ আমাৰ আনটো ষ্টুডিঅ'লৈ।
2: ডক্টৰ অনলাইন অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে লগ পালে গেষ্ট্ৰ' আৰু লেপ্ৰস্কোপিক ছাৰ্জন ডাক্টৰ পংকজ কুমাৰ ভাগৱতীক। অনুষ্ঠানটিৰ আঁত ধৰিলে হিমান্ত বৰ্মাই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগে সামৰবোৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসমূহ মুকলি কৰা হ'ব 4:30 বজাত। তেতিয়ালৈ মই পুলকিতাই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।